এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 18 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 6 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ এ পি জে আব্দুল কালামৰ ৰচনাৰ পৰা লোৱা হৈছে। বিবেক আত্মাৰ স্বৰ্গীয় জ্যোতি, ই মানুহৰ মন মন্দিৰত অহৰহ জ্বলি থাকে। জীৱনৰ দৰে ই বাস্তৱিক। যেতিয়াই ন্যায় নিষ্ঠা বিৰুদ্ধ কিবা চিন্তা কৰা হয় অথবা পৰিপন্থী কিবা কাম কৰা হয় তেতিয়াই বিবেক প্ৰতিবাদত সৰব হৈ উঠে। বিবেক সত্যৰে এটা স্বৰূপ। ই আমাৰ নিজৰ কৰ্মৰ জ্ঞান আৰু ভাল বেয়া অনুভৱৰ ৰূপত আনুবংশিক ভাণ্ডাৰৰ জৰিয়তে ৰূপান্তৰিত হৈ যায়। বিবেক যেনিবা এক বৃহদাকৃতিৰ খতিয়ন বহি লেজাৰ, য'ত আমাৰ অপৰাধ বা অপকৰ্মবোৰ উল্লিখিত আৰু পঞ্জীয়ন কৰা হয়। ই এক সাংঘাতিক সাক্ষী। ই ভীতি প্ৰদৰ্শন কৰে, অংগীকাৰ কৰে, পুৰস্কৃত কৰে, দণ্ডিত কৰে আৰু সকলো নিজৰ আয়ত্তত ৰাখে। এবাৰ বিবেকে দংশন কৰা মানে সাৱধানবাণী, দুবাৰ মানে নিন্দা বা শাস্তি। ভীৰুতাই সোধে, এইটো নিৰাপদনে? লিপচাই সোধে, ইয়াত কিবা লাভ আছেনে? গৰ্বই সোধে, মই মহান হ'ব পাৰিমনে? কামনা বাসনাই সোধে, সুখ ভোগ আছেনে? কিন্তু বিবেকে সোধে, এইটো ঠিক বা উচিত হ'বনে? আমি বিবেক বা অন্তৰাত্মাৰ আহ্বান কাণেৰে নুশুনো কিয়? ইয়াৰ দংশনৰ প্ৰতি আমি অসংবেদনশীল কিয়? ইয়াৰ ভৰ্ৎসনাৰ প্ৰতিও আমি ইমান নিৰুদ্বিগ্ন কিয়? এই প্ৰশ্নবোৰৰ এটাই উত্তৰ, দুৰ্নীতি বা ভ্ৰষ্টাচাৰ। দুৰ্নীতি বা ভ্ৰষ্টাচাৰ আমাৰ বিবেকৰ ওপৰত কৰা এক প্ৰহাৰ। উৎকোচ গ্ৰহণ কৰা আৰু অনুগ্ৰহ বিচৰা আজিকালি সাধাৰণ কথা হৈছে। গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা মানুহে নিজৰ বিবেকৰ প্ৰতি হঠকাৰিতা বা অমনোযোগিতাৰ ভাৱ পোষণ কৰে। সকলো ঠিকেই আছে, তেওঁলোকে এনে এটা ভাৱ দেখুৱায়। ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিধানটো তেওঁলোকে নাজানে নেকি? অৱচেতন মনৰ ধাৰণা আৰু তাৰ শক্তিসমূহে কিদৰে কাম কৰে সেই কথা তেওঁলোকে পাহৰি গৈছে নেকি? আপুনি যদি উৎকোচ গ্ৰহণ কৰে, আপোনাৰ চিন্তা আৰু কাৰ্যবোৰ অৱচেতন মনত পঞ্জীভুক্ত হৈ যায়। তাৰ জৰিয়তে আপুনি পিছৰ পুৰুষলৈকে আপোনাৰ অসাধুতা সঞ্চাৰিত কৰি তেওঁলোকক দুখত পেলোৱা নাই জানো? এইটো নিৰ্মম সত্য যে বৰ্তমানে দুৰ্নীতি আমাৰ জীৱন প্ৰণালী হৈ পৰিছে। ই আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ সকলো স্তৰতে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছে। ইয়াত অকল ধনবিত্তৰ দুৰ্নীতিৰ কথাকেই কোৱা হোৱা নাই, ইয়াৰ অন্য ৰূপো আছে। উচ্চ পদবীত থকাসকলৰ অনৈতিক পন্থা আৰু ক্ষমতাৰ ব্যৱহাৰে ক্ষুদ্ৰতৰ লোকৰ মনৰ পৰা দোষীভাৱ নোহোৱা কৰিছে। কেনে এক বিষময় পৰিস্থিতি! একমাত্ৰ ন্যায়নিষ্ঠ লোকেহে বিবেকৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰে। কেৱল তেনেলোকেহে অন্তৰাত্মাৰ আহ্বান স্পষ্টকৈ শুনে। দুষ্ট মানুহ এজনৰ গাত সেইবোৰ গুণ নাথাকে। তেওঁৰ বিবেকৰ সংবেদনশীলতা গুণ পাপ অথবা দুৰ্নীতিয়ে ধ্বংস কৰি পেলায়। সেইবাবে তেওঁ ভুলৰ পৰা শুদ্ধক পৃথক কৰিব নোৱাৰে। যিবিলাকে কোনো সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আৰু চৰকাৰৰ কাম কাজ পৰিচালনা কৰি আছে, তেওঁলোকে এই গুণৰ উৎকৰ্ষ সাধন কৰিব লাগে আৰু নিজৰ বিবেক বা মনক পৰিচালনা কৰাৰ সামৰ্থ্য থাকিব লাগে। স্বচ্ছ বিবেকক ব্যৱহাৰ কৰাৰ বোধ বা জ্ঞানে তেওঁলোকক উদ্বিগ্নতা আৰু সকলো প্ৰকাৰৰ চিন্তা ভাৱনাৰ পৰা মুক্ত হোৱাত সহায় কৰিব।
1: আজিৰ মুকুতামালা ডক্টৰ এ পি জে আব্দুল কালামৰ ৰচনাৰ পৰা লোৱা হ'ল।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মিতালী ডেকাৰ কণ্ঠৰ লোকগীত।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান।

মিতালী ডেকাৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে, শিল্পীৰ সৈতে বাদ্য সংগত কৰিলে দোতাৰাত নাৰায়ণ কলিতা, ডগৰত অৱনী বৈশ্য, বাঁহীত প্ৰসন্ন বৰুৱা আৰু পাৰ্কাচনত নিকুঞ্জ মেধিয়ে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50 বজাত।

জগজিৎ সিং আৰু সংগীসকলৰ কণ্ঠৰ ভজন গীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিউজ বাতৰি, 7:15 আজি পুৱা আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পী শান্তা হাজৰিকা, পদ্মনাভ বৰদলৈ, গায়ত্ৰী হাজৰিকা, তৰুণ দাস আৰু চন্দনা ডেকা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক আৰু লেখক হেমপ্ৰসাদ বৰা, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05 পৰাগমালা লাইভ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ গল্প যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত গুৱাহাটী জ্যোতিনগৰৰ ৰামধেনুৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠান। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত বৰ্ণালী কলিতাৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 বজাত প্ৰাসংগিক। 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত বিপুল ওজাৰ খোলবাদন। দিনৰ 1:50 বজাত মিতালী ডেকাৰ কণ্ঠৰ লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান।

বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত চাহ বাগিচাৰ যুৱ সমাজৰ মাদক দ্ৰব্যৰ আসক্তি আৰু প্ৰতিকাৰ এই বিষয়ে লক্ষীনাথ মাৰ্টিৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ অঞ্জু দাসৰ। সন্ধিয়া 5:55 আৰু 7:05 বৃন্দগান, 6:10 কৃষকবাণী অনুষ্ঠানত নেনোসাৰৰ উপযোগিতা আৰু সহায়ক আঁচনি এই বিষয়ে এটি আলোচনাৰ প্ৰথম খণ্ড। ইয়াত ভাগ ল'ব অনুজ কটকী আৰু পংকজ পুৰাণে, আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 মঞ্জুলিকা হাজৰিকাৰ

নাথৰ ভজন 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰত জন্মেশ্বৰীৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত এছিয়ান গেমছত ভাৰতৰ প্ৰদৰ্শন, এই বিষয়ে দিয়া আলোচনা। ইয়াত ভাগ ল'ব বিদ্যুৎ কলিতা আৰু পাৰ্থ চক্ৰৱৰ্তীয়ে, আগবঢ়াব সুসীম ঘোষে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী সন্তোষ কলিতা আৰু অৰুন্ধতী বেজবৰুৱা, সুৰ সংৰচনা শ্যাম কল্যাণ দাসৰ, গীতিকাৰ ইদ্ৰিছ আলী আৰু তফত জলালী। নিশা 8:30 শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সাক্ষাৎকাৰৰ পঞ্চম তথা শেষ খণ্ডৰ পুনৰ প্ৰচাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিচিতি ইমানেই।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বন্যপ্ৰাণীৰ বিলুপ্তি তৃতীয় খণ্ড। বিভিন্ন ঔদ্যোগিক কাম কাজত উৎপন্ন হোৱা বায়ু, পানী আৰু মাটিৰ প্ৰদূষণে আমাৰ স্বাস্থ্য হানি কৰাৰ দৰে প্ৰাণীৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। অনিষ্টকৰ ৰাসায়নিক দ্ৰব্যযুক্ত ঔদ্যোগিক আৱৰ্জনা হ্ৰদ, নদী আৰু সাগৰত পেলোৱা হয় আৰু জলচৰ প্ৰাণীৰ ওপৰত কুপ্ৰভাৱ পৰে। DDT আৰু ডিএলড্ৰিন আদি কীটনাশক দ্ৰব্যই বহু উপকাৰী কীট পতংগৰ বিনাশ আৰু বন্যপ্ৰাণীৰ আবাদীৰ অনিষ্ট সাধন কৰে। দ্বিতীয় মহাসমৰৰ পিছত DDT মহ নিয়ন্ত্ৰণৰ বাবে বিশ্বব্যাপী প্ৰয়োগ কৰা হৈছিল। তেতিয়াৰে পৰা কৃষিপথাৰ আৰু শস্য সংৰক্ষণৰ ক্ষেত্ৰত DDT কীটনাশকৰূপে ব্যৱহৃত হৈ আহিছে। খাদ্যবস্তুৰ মাজেৰে জীৱদেহত DDT প্ৰৱেশ কৰে আৰু সঞ্চিত হয় আৰু মানুহকে ধৰি উচ্চজাতৰ প্ৰাণীৰ দেহত অধিক মাত্ৰাত সঞ্চিত হয়। এনে ঘটনা জলজ পৰিৱেশতো ঘটে। হ্ৰদ, নদী আৰু অন্যান্য জলাশয়ত পেলোৱা ঔদ্যোগিক আৱৰ্জনাসমূহত থকা পাৰা, সিহ, তাম আদি ধাতুৰ যৌগ জলজ উদ্ভিদৰ দেহত সঞ্চিত হয়। খাদ্য শৃংখলত প্ৰতিটো পৰৱৰ্তী জীৱদেহত এই গধুৰ ধাতুবোৰৰ আয়নৰ সঞ্চয় ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। DDTৰ প্ৰভাৱ চৰাই, বিশেষকৈ সাগৰীয় চৰাইৰ ওপৰত বেছি। চৰাইৰ কণীৰ চকৰা পাতল হয় আৰু উমনি দিওঁতে মাকৰ গাৰ ওজনত কণীবোৰ ভাগি যায়। জৈৱিক তেল প্ৰদূষণ হ'ল আন এক ডাঙৰ সমস্যা। উল্লেখযোগ্য যে সাগৰত হোৱা বিভিন্ন দুৰ্ঘটনাৰ ফলত যি জৈৱিক তেল সাগৰৰ পানীত পৰে, সেই তেলসমূহে সাগৰৰ চৰাইৰ ডেউকা জাপ খুৱাই পেলায়। পেটলৈ যোৱা তেলে বিষক্ৰিয়া কৰে আৰু সকলো ধৰণৰ সাগৰীয় জীৱৰ অনিষ্ট সাধন কৰে। জলজ প্ৰাণীৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বাধা দিয়ে আৰু প্লেংটনজাতৰ উদ্ভিদ আৰু প্ৰাণীৰ বিনাশ ঘটায়। ফলত প্লেংটন খাই জীৱন ধাৰণ কৰা মাছৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ পৰে। মানুহৰ হস্তক্ষেপৰ ফলত বন্যপ্ৰাণীৰ আবাদীত প্ৰভাৱ পৰাৰ অন্যান্য বহু কাৰণ আছে। বন্যপ্ৰাণী সংৰক্ষণ মানে কেৱল বন্যপ্ৰাণী ৰক্ষা কৰাটোৱেই নহয়। সংৰক্ষণে বুজায় প্ৰাকৃতিক সম্পদ পৰিৱেশ বাহিৰভাৱে বা বিজ্ঞভাৱে ব্যৱহাৰ কৰা। প্ৰকৃতিয়ে সকলো জীৱকে ধাৰণ কৰে। আমি আমাৰ প্ৰয়োজনৰ বাবে প্ৰকৃতিৰ ওচৰত হাত পাতোঁ। আমি যদি প্ৰাকৃতিক সম্পদৰাজিক অত্যাধিক মাত্ৰাত শোষণ কৰিবলৈ লওঁ, ই চিৰস্থায়ী নহয়। সংৰক্ষণ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হ'ল নৈতিকতা। ভৱিষ্যতৰ সতিসন্ততিৰসকললৈ আমাৰ প্ৰাকৃতিক ঐতিহ্যৰ দীনতা যাতে এৰি থৈ নাযাওঁ, ই হ'ল আমাৰ নৈতিক কৰ্তব্য। দ্বিতীয়টো স্তম্ভ হ'ল সৌন্দৰ্যমূলক মনোভাৱৰ। প্ৰকৃতি সৌন্দৰ্যময়। প্ৰকৃতিয়ে দিয়া সকলো নান্দনিক আনন্দ আমি উপভোগ কৰোঁ, যেনে ধুনীয়া ফুল, মন পৰসা সেউজ, চৰাই আৰু পখিলাৰ সৌন্দৰ্য। সিহঁতৰ যত্ন আৰু সংৰক্ষণে আমাৰ জীৱন উজ্জ্বল কৰে। তৃতীয়টো স্তম্ভ হ'ল আমাৰ জীয়াই থকাৰ প্ৰয়োজনীয়তা। দৈনন্দিন ব্যৱহাৰৰ সা সামগ্ৰী, খাদ্য আৰু লাগতিয়াল বয়বস্তু উৎপাদনৰ বাবে লগা কেঁচা সামগ্ৰীসমূহ। আমি এই সম্পদৰাজিৰ সংৰক্ষণ যদি নকৰোঁ, অৰ্থাৎ সুচিন্তিতভাৱে ব্যৱহাৰ নকৰোঁ, তেনেহ'লে অতি সোনকালেই সিহঁতৰ অৱক্ষয় ঘটিব। চতুৰ্থটো স্তম্ভ হ'ল বৈজ্ঞানিক স্তম্ভ। প্ৰাকৃতিক সম্পদৰাজিৰ অবিহনে আমাৰ প্ৰযুক্তিভিত্তিক উদ্ভাৱন আৰু বৈজ্ঞানিক প্ৰগতি সম্ভৱ নহ'লহেঁতেন। মানৱ জাতিৰ মংগলৰ বাবে এই সম্পদৰাজিক বুজা, পৰীক্ষা নিৰীক্ষা কৰা আৰু সৎ প্ৰয়োগ কৰাৰ মাজেৰে আমাৰ বৈজ্ঞানিক প্ৰগতিৰ ভেটি গঢ়ি উঠিছে। প্ৰাণী আৰু উদ্ভিদে আমাৰ আনুষংগিক সম্পদতো অৰিহণা যোগায়। পশুপালনৰ ক্ষেত্ৰত ঘটা প্ৰগতি, মৎস্যপালন, পক্ষীপালন আৰু উন্নত শস্যৰ উৎপাদন, প্ৰাণী খাদ্যৰ আহৰণ আৰু বৈজ্ঞানিক অধ্যয়ন সম্ভৱ নহ'লহেঁতেন, যদিহে আমাৰ চাৰিওকাষে প্ৰাকৃতিক সম্পদসমূহ সহজলভ্য নহ'লহেঁতেন।

0: বন্যপ্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ হ'ল প্ৰগতিৰ চাবিকাঠি। আমি যদি আমাৰ বন্যপ্ৰাণী ক্ৰমান্বয়ে নিঃশেষ হৈ যাবলৈ এৰি দিওঁ, বৈজ্ঞানিক আৰু উদ্যোগিক প্ৰগতিৰ লগে লগে আমাৰ জীৱন যাত্ৰাও বিপন্ন হ'ব। ভেনিচিং স্পেচিছ নামৰ গ্ৰন্থখনৰ চিন্তা উদ্ৰেক কৰা পাতনিত ৰোমেন গ্ৰেয়ে লিখিছে, প্ৰকৃতিয়ে ডেফোডিল ফুলপাহতকৈ মানৱৰ অধিক যত্ন লয় এইবুলি প্ৰমাণ কৰিবলৈ প্ৰকৃতিত একো নাই। আমাৰ পূৰ্বে হাজাৰ হাজাৰ প্ৰজাতি দ্ৰুতগতিত আৰু সমূলঞ্চে নিৰ্মূল হোৱাৰ দৰে আমিও এদিন নোহোৱা হৈ যাব পাৰোঁ। প্ৰকৃতিয়ে কাৰো প্ৰতি বিশেষ যত্ন নলয়। প্ৰকৃতিৰ ভাৰসাম্য যেতিয়া বিপন্ন হয়, প্ৰকৃতিয়ে তেতিয়া যিকোনো মূল্যৰ বিনিময়ত ভাৰসাম্য ৰক্ষাৰ বাবে নিজৰ পথ বিচাৰি লয়। বিপন্নতাৰ কাৰণ যদি আমি মানুহ হওঁ, প্ৰকৃতিয়ে উভতাই আঘাত হানিব আৰু এপাহ ডেফোডিল ফুল, মাইকেল এঞ্জেলো, শ্বেক্সপিয়াৰ, মোজাৰ্টৰ প্ৰতি প্ৰকৃতিয়ে বিশেষ অনুকম্পা নেদেখুৱাব। আমি এক বিশাল শক্তিৰ সৈতে মোকাবিলা কৰি আছোঁ। এই শক্তিৰ নাম জীৱনী শক্তি। আৰু আমি মাথোন জানো, প্ৰজাতিবোৰৰ ভিতৰত কোনো এটাৰ প্ৰতি প্ৰকৃতিয়ে বিশেষ আদৰ নেদেখুৱায়।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি হিমাচল প্ৰদেশলৈ যাব। তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5টা বিধানসভা সমষ্টি আৰু অসমৰ 1টা লোকসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত ফ্লিট ছাপৰ্ট শ্বিপ 1 মুকলি কৰাৰ লগতে ফ্লিট ছাপৰ্ট শ্বিপ 5ৰ আধাৰশিলা স্থাপন কৰিব। ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান জনাইছে। আৰু ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজত হ'বলগীয়া 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লক্ষ্ণৌত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি হিমাচল প্ৰদেশলৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান এইমছ বিলাসপুৰৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু প্ৰশিক্ষিত চিকিৎসকসকলক ডিগ্ৰী প্ৰদান কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বিলাসপুৰ জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। এইমছ চৌহদত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰিবলগীয়া প্ৰতিটো পথৰ নিৰাপত্তা সুদৃঢ় কৰি তুলিছে। সমাৱৰ্তন অনুষ্ঠানৰ পাছতে শ্ৰীমতী মুৰ্মু মানালী ভ্ৰমণ কৰিব আৰু তাত নিশাটো কটাব। ৰাষ্ট্ৰপতিৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি তেওঁ হিৰিম্বা মন্দিৰ দৰ্শন কৰাৰ লগতে কাইলৈ ৰোহটাঙত থকা অটল টানেলো পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে কুল্লু জিলা প্ৰশাসনে নিৰাপত্তা আৰু যান বাহন পৰিচালনাৰ ক্ষেত্ৰত ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে। হোটেল অঞ্চল আৰু প্ৰধান পথসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণ সামৰি অহা 8 অক্টোবৰত দিল্লীলৈ উভতি আহিব। তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5টা বিধানসভা সমষ্টি আৰু অসমৰ 1টা লোকসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুৰ মাদুৰান্তাকাম আৰু ধাৰাপুৰম, পুডুচেৰীৰ থাট্টানস্ববেদী আৰু পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম এই 5টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমৰ নগাঁও লোকসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিকেইটাৰ অহা শুকুৰবাৰে ভোটগণনা কৰা হ'ব। উত্তৰ প্ৰদেশৰ সমাগত ৰাজ্যসভা নিৰ্বাচনৰ 8খন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলে ধৰমপাল সিং, ৰাধাকান্ত ওজা, প্ৰকাশ পাল, বিদ্যাসাগৰ শংকৰ, গোপীকৃষ্ণ পাণ্ডে, প্ৰিয়ংকা সিং ৰাৱত, ৰামপ্ৰতাপ সিং চৌহান আৰু শ্ৰুতি গংগোৱাৰৰ নাম প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ৰাজ্যসভাৰ এই দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ ৰাজ্যসভাৰ আসনসমূহৰ বাবে অহা 16 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ 10খন আসন আৰু উত্তৰাখণ্ডৰ 1খন আসনৰ নিৰ্বাচনৰ লগতে পশ্চিমবংগৰ 1খন আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত ফ্লিট ছাপৰ্ট শ্বিপ 1 মুকলি কৰাৰ লগতে ফ্লিট ছাপৰ্ট শ্বিপ 5 চমুকৈ FSS-5ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ফ্লিপ ৱে 4 আৰু 3000 টন ক্ষমতাযুক্ত গুলিয়াট ক্ৰেনো উদ্বোধন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে সম্প্ৰসাৰণ আৰু ওজন বহন ক্ষমতা বৃদ্ধিৰ লগে লগে উন্নীত শ্লিপ ৱে 4 আৰু গুলিয়াট ক্ৰেন জাহাজ নিৰ্মাণ কাৰখানাটোৱে 45,000 ডেডৱেট টন পৰ্যন্ত জাহাজৰ নিৰ্মাণ আৰু মুকলি সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত শ্বিপয়াৰ্ডৰ বৃহৎ জাহাজ নিৰ্মাণৰ ক্ষমতা বৃদ্ধি পাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰাৰ লগতে ভাৰতত অংশীদাৰিত্ব আৰু বিনিয়োগ সন্দৰ্ভত থকা সুবিধা সম্পৰ্কে আলোচনা কৰে। শ্ৰীগোৱেলে ব্লেকষ্টোনৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জনাথন গ্ৰে, নিউবাৰ্গাৰ বাৰ্মেনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জৰ্জ ৱাৰ্কাৰ আৰু দ্য ইষ্টি লাউডাৰ কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফেন ডিলা ফেবেৰিক কালি নিউয়ৰ্কত সাক্ষাৎ কৰে। শ্ৰীগোৱেলে জৰ্জ ৱাৰ্কাৰ, এণ্টনি টুট্ৰন, এণ্ড্ৰিউ কমাৰফৰ সৈতেও বৈঠকত মিলিত হয়। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে শক্তিশালী ব্যৱসায়িক, আৰ্থিক বুনিয়াদ আৰু মূলধনী বজাৰৰ প্ৰসাৰতাৰ লগতে ভাৰতত গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে দীৰ্ঘদিনীয়া মূল্য থকা সুবিধাৰ সৃষ্টিৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্ৰীগোৱেলে G20 বাণিজ্য মন্ত্ৰীসকলৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকালৈ গৈছিল। তেওঁ চিকাগোত আমেৰিকান ব্যৱসায়িক নেতাসকলক

সাক্ষাৎ কৰাৰ লগতে ভাৰতীয় মূলৰ লোকসকলৰ এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান জনাইছে। মস্কোত ৰাছিয়াই আয়োজন কৰা অষ্টম মস্কো ফৰ্মেট কনচালটেচনত আফগান জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতা সন্দৰ্ভত আলোকপাত কৰি ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু যুটীয়া সচিব ডঃ এম সুৰেশ কুমাৰে এইদৰে মত প্ৰকাশ কৰে। এই আলোচনাত ৰাছিয়া, ভাৰত, ইৰাণ, কাজাখস্তান, চীন, কিৰ্গিস্তান, পাকিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টেকীয়ে দেশখনক প্ৰতিনিধিত্ব কৰে। বেলাৰুছ আৰু ইজিপ্তে অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অংশগ্ৰহণকাৰীসকলে কাবুলৰ সৈতে সমান আৰু পাৰস্পৰিকভাৱে লাভজনক ভিত্তিত সহযোগিতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লাভাৰোভে কয় যে এই মঞ্চই আফগানিস্তানৰ সৈতে সমান আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব বিচৰা দেশসমূহক একত্ৰিত কৰে। উল্লেখযোগ্য যে আফগানিস্তানত শান্তিৰ প্ৰসাৰৰ বাবে 2017 চনত

0: কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অংশগ্ৰহণকাৰীসকলে কাবুলৰ সৈতে সমান আৰু পাৰস্পৰিকভাৱে লাভজনক ভিত্তিত সহযোগিতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লাভাৰোভে কয় যে এই মঞ্চই আফগানিস্তানৰ সৈতে সমান আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব বিচৰা দেশসমূহক একত্ৰিত কৰে। উল্লেখযোগ্য যে আফগানিস্তানত শান্তিৰ প্ৰসাৰৰ বাবে 2017 চনত মস্কো ফৰ্মেট স্থাপন কৰা হৈছিল। বৈঠকত লাভাৰোভে বিদেশ মন্ত্ৰী মুত্তাকিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক মঞ্চত দ্বিপাক্ষিক সহযোগিতা আৰু সমন্বয়ৰ সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত ওড়িশাত আজি কোৰাপুট সংমণ্ডলৰ হিন্দুস্তান এৰোনটিক্স লিমিটেডে 2000টা এৰো ইঞ্জিন প্ৰদান কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন ক্ষমতা আৰু সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতিৰ ক্ষেত্ৰত HAL কোৰাপুটৰ অৱদানৰ প্ৰায় 6 দশক পাৰ হ'ব। এই অনুষ্ঠানত শক্তি ইঞ্জিনৰ বাবে দ্বিতীয়টো উৎপাদন নেটৱৰ্ক স্থাপন সন্দৰ্ভতো আলোকপাত কৰা হ'ব। এই প্ৰকল্পত 200 কোটি টকাৰো অধিক বিনিয়োগ কৰা হ'ব। এই অতিৰিক্ত ক্ষমতাই ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্টাৰ আৰু প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰকে ধৰি থলুৱা হেলিকপ্টাৰ প্লেটফৰ্মৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাক শক্তিশালী কৰিব। এই অনুষ্ঠানে ভাৰতক প্ৰতিৰক্ষা সঁজুলিৰ ক্ৰেতাৰ পৰা প্ৰতিৰক্ষা ব্যৱস্থাৰ আৰ্হি নিৰ্মাণ কৰোতা, উন্নয়ক আৰু নিৰ্মাতালৈ ৰূপান্তৰিত কৰাৰ চৰকাৰৰ দৃষ্টিভংগীক আলোকপাত কৰে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। অপ্টোজেনেটিক্সৰ সৈতে জড়িত বিষয়ত কৰা গৱেষণাৰ বাবে কাৰ্ল ডাইছেৰেট, পিটাৰ হেগেমান আৰু জৰ্জ নাগেলুলৈ এই বঁটা আগবঢ়োৱা হৈছে। ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটেটত নোবেল সমিতিয়ে আজি এই বঁটা ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্ল ডাইছেৰেট হৈছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পিটাৰ হেগেমেন হৈছে এগৰাকী জাৰ্মান জৈৱ পদাৰ্থ বিজ্ঞানী আৰু জৰ্জ নাগেল হৈছে এগৰাকী জাৰ্মান স্নায়ু বিজ্ঞানী। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ মিজোৰামত 675,284 গৰাকী পৰ্যটকৰ আগমন হৈছে। মিজোৰামৰ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে ইয়াৰে 664,197 গৰাকী দেশী পৰ্যটক আৰু 11,087 গৰাকী বিদেশী পৰ্যটক। 2024-25 বিত্তীয় বৰ্ষত ৰাজ্যসভাত পৰ্যটকৰ সংখ্যা আছিল 524,784 গৰাকী, ইয়াৰে 5,911 গৰাকী বিদেশী পৰ্যটক। আনহাতে 2025-26 বৰ্ষত এই সংখ্যা 980,616লৈ বৃদ্ধি হৈ অভিলেখ সৃষ্টি কৰিছে। নতুন ৰেল সংযোগ আৰু ৰাজ্যখনৰ পৰিৱেশে পৰ্যটকসকলক মিজোৰামলৈ আকৰ্ষণ কৰিছে বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ'বলগীয়া 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেলত লক্ষ্ণৌত অনুষ্ঠিত হ'ব। লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 2026 বৰ্ষত এছিয়ান গেমছত সোণৰ পদক জয় কৰাৰ লগতে এদিনীয়া ইণ্টাৰনেশ্যনেল ছিৰিজত জয়লাভ কৰাৰ পিছত আয়োজক দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হোৱাৰ লক্ষ্য ৰাখিব। ভাৰতৰ এছিয়ান গেমছ 2026 দলৰ 10জন সদস্যক এই শৃংখলাৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে এদিনীয়া দলৰ 3জন খেলুৱৈকো দলটোৰ বাবে নিৰ্বাচন কৰা হৈছে। পৰৱৰ্তী 4খন টি20 মেচ চলিত মাহৰ 9, 11, 14 আৰু 17 তাৰিখে ৰাঁচী, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ'ব। চাইনা অপেন টেনিছ প্ৰতিযোগিতাত বেইজিঙত অনুষ্ঠিত ছেমি ফাইনেলত ৰাছিয়াৰ ডেনিল মেডভেডেভ অযোগ্য বিবেচিত হোৱাৰ পাছতে ছাৰ্বিয়ান নোভাক জকোভিচ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰিছে। 2022 বৰ্ষত আস্তানাত খিতাপ জয় কৰাৰ পাছত এতিয়া প্ৰথমবাৰৰ বাবে জকোভিচে ATP 500 ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল খেলখনত আজি অষ্ট্ৰেলিয়ান এলেক্স ডি মিনাওৰ জকোভিচৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3দিনীয়া ভ্ৰমণসূচীৰে আজি হিমাচল প্ৰদেশলৈ ৰাওনা হ'ব। তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5টা বিধানসভা সমষ্টি আৰু অসমৰ 1টা লোকসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান জনাইছে। আৰু ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজত হ'বলগীয়া 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লক্ষ্ণৌত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতীয় গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আহিন মাহৰ আজি 18 দিন 2026 খ্ৰীষ্টাব্দৰ আজি 6 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ একাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:21:29 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:03:14।

খং নকৰিবা, নিজৰে সৰ্বনাশ। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা, কথাষাৰ কৈছিল স্বামী বিবেকানন্দই। 4 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ বিশ্ব মহাকাশ সপ্তাহ পালন কৰা হয়। আজি 6 অক্টোবৰো এই আন্তঃৰাষ্ট্ৰীয় সপ্তাহৰ অন্তৰ্গত। মহাকাশ বিজ্ঞান, অনুসন্ধান, উপগ্ৰহ প্ৰযুক্তি আৰু মানৱ জীৱনত মহাকাশ বিজ্ঞানৰ অৱদানৰ সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰাই হৈছে ইয়াৰ অন্যতম উদ্দেশ্য। মহাকাশ মানৱ সভ্যতাৰ সীমা অতিক্ৰমী, অজানাক জনাৰ এক অসীম অভিযান। 4 অক্টোবৰৰ পৰা আৰম্ভ হোৱা বিশ্ব মহাকাশ সপ্তাহৰ 3য় দিনটোত মহাকাশ বিজ্ঞান, মহাকাশ অনুসন্ধান আৰু মানৱ জীৱনত মহাকাশ প্ৰযুক্তিৰ গুৰুত্বৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। 1957 চনৰ 4 অক্টোবৰত ছোভিয়েট ইউনিয়নে স্পুটনিক 1 নামৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছিল। এই ঐতিহাসিক ঘটনাই মহাকাশ যুগৰ সূচনা কৰিছিল। আজিৰ দিনত মহাকাশ প্ৰযুক্তি কেৱল গ্ৰহ নক্ষত্ৰৰ অধ্যয়নৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বতৰৰ আগজাননী, যোগাযোগ ব্যৱস্থা, টেলিভিছন, GPS, দুৰ্যোগ ব্যৱস্থাপনা, কৃষি, নেভিগেশ্যন, জলবায়ু পৰ্যবেক্ষণকে ধৰি বহু ক্ষেত্ৰত উপগ্ৰহৰ গুৰুত্ব অপৰিসীম। ভাৰতীয় মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত নিজৰ স্থান শক্তিশালী কৰিছে। ইছৰোৰ চন্দ্ৰযান, মংগলযান, আদিত্য L1 আদি অভিযান ভাৰতৰ মহাকাশ গৱেষণাৰ সফলতাৰ উজ্জ্বল নিদৰ্শন। বিশ্ব মহাকাশ সপ্তাহৰ 3য় দিনটোৱে আমাক এইটো কথা সোঁৱৰাই দিয়ে যে মানুহৰ কৌতূহলৰ কোনো সীমা নাই, আকাশেই শেষ সীমা নহয়। অজানাক জনাৰ যাত্ৰা অব্যাহত থাকিব। আজি বিশ্ব চেৰিব্ৰেল পালচি দিৱস। চেৰিব্ৰেল পালচি হৈছে মগজুৰ বিকাশৰ সময়ত হোৱা ক্ষতি বা অস্বাভাৱিকতাৰ ফলত সৃষ্টি হোৱা এটি স্নায়ুজনিত অৱস্থা, যিয়ে মূলতঃ মানুহৰ চলা ফুৰা, শৰীৰৰ ভাৰসাম্য আৰু পেশীৰ নিয়ন্ত্ৰণত প্ৰভাৱ পেলায়। কিছুমানৰ কথা কোৱা, দৃষ্টিশক্তি বা আন দৈনন্দিন কাম কাজতো অসুবিধা হ'ব পাৰে। বিশ্ব চেৰিব্ৰেল পালচি দিৱস 6 অক্টোবৰত পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে চেৰিব্ৰেল পালচিৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা, আক্ৰান্ত ব্যক্তি আৰু পৰিয়ালক সহায় কৰা, সকলোৰে বাবে সম অধিকাৰ, অন্তৰ্ভুক্তি আৰু সুযোগ নিশ্চিত কৰাৰ বাবে জনমত গঢ়ি তোলা। চেৰিব্ৰেল পালচি থকা ব্যক্তিসকলৰ সক্ষমতা ব্যক্তিভেদে বেলেগ বেলেগ। উপযুক্ত ফিজিঅ'থেৰাপি, স্পীচ থেৰাপী, সহায়ক সঁজুলি আৰু প্ৰয়োজনীয় চিকিৎসা সহায়ৰ জৰিয়তে বহু ব্যক্তিয়ে সক্ৰিয় জীৱন যাপন কৰিব পাৰে। ভাৰতীয় স্বাধীনতা আন্দোলন আৰু ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিত্ব আছিল VK কৃষ্ণমেনন। VK কৃষ্ণমেননৰ সম্পূৰ্ণ নামটো হৈছে বেংগালিন কৃষ্ণ কৃষ্ণমেনন। 1894 চনৰ 3 মে'ত VK কৃষ্ণমেননৰ জন্ম হৈছিল কেৰেলাৰ কোজিকোড জিলাৰ পান্নানীত। লণ্ডনত অধ্যয়ন কৰাৰ সময়ত মেননে ভাৰতৰ স্বাধীনতা দাবীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালীভাৱে উত্থাপন কৰিছিল। ব্ৰিটেইনত ভাৰতৰ স্বাধীনতাৰ বাবে জনমত গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতাৰ পিছত তেখেতে ভাৰতৰ কূটনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। 1952 চনৰ পৰা 1962 চনলৈ ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি হিচাপে ভাৰতৰ বৈদেশিক নীতি আৰু নিৰপেক্ষ আন্দোলনৰ আদৰ্শক দৃঢ়ভাৱে প্ৰতিনিধিত্ব কৰিছিল। ৰাষ্ট্ৰসংঘত তেখেতৰ দীঘলীয়া ভাষণৰ কাৰণে বিশেষভাৱে পৰিচিত আছিল। পিছলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত তেখেতে গুৰুত্ব দিছিল। 1962 চনত ভাৰত চীন যুদ্ধৰ পৰৱৰ্তী সময়ত তেখেতে প্ৰতিৰক্ষা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। VK কৃষ্ণমেনন আছিল তীক্ষ্ণ বুদ্ধি, দৃঢ় মতাদৰ্শ আৰু শক্তিশালী বক্তৃতাৰ বাবে পৰিচিত এগৰাকী নেতা। 1974 চনৰ 6 অক্টোবৰত নতুন দিল্লীত VK কৃষ্ণমেননৰ পৰলোক প্ৰাপ্তি হয়। মেঘনাথ সাহা আছিল তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু জ্যোতিবিজ্ঞানী। ছাত্ৰ অৱস্থাৰ পৰাই তেখেত গণিত আৰু বিজ্ঞানৰ প্ৰতি গভীৰ আগ্ৰহী আছিল। সেই সময়ত ভাৰত ব্ৰিটিছ শাসনৰ অধীনত আছিল আৰু দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰ হিচাপে উচ্চ শিক্ষা লাভ কৰাটো সহজ নাছিল। তথাপিও তেখেতে অধ্যৱসায়ৰ জৰিয়তে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছিল। তেখেতৰ আটাইতকৈ বিখ্যাত বৈজ্ঞানিক অৱদান হৈছে সাহা আয়নীকৰণ সমীকৰণ। এই সমীকৰণে নক্ষত্ৰৰ বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ পৰিৱৰ্তনৰ সৈতে বিভিন্ন মৌলৰ আয়নীকৰণৰ সম্পৰ্ক ব্যাখ্যা কৰে। অৰ্থাৎ দূৰৰ নক্ষত্ৰৰ পোহৰ বিশ্লেষণ কৰি নক্ষত্ৰটো কিমান গৰম আৰু তাত কি কি মৌল আছে সেই সম্পৰ্কে বিজ্ঞানীসকলে জানিবলৈ সক্ষম হৈছিল। ই কামে নক্ষত্ৰৰ গঠন আৰু

0: বিবৰ্তন অধ্যয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ মুকলি কৰিছিল। মেঘনাথ সাহাই বিজ্ঞানক কেৱল গৱেষণাগাৰৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাছিল। তেখেতে ভাৰতত বিজ্ঞান শিক্ষা, গৱেষণা আৰু প্ৰযুক্তি বিকাশৰ বাবে শক্তিশালীভাৱে মাত মাতিছিল। ভাৰতত পাৰমাণৱিক বিজ্ঞান আৰু উচ্চ পৰ্যায়ৰ গৱেষণাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত মেঘনাথ সাহাই অগ্ৰণী ভূমিকা লৈছিল। মেঘনাথ সাহাই দেশৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নতো বিজ্ঞানৰ ভূমিকা সম্পৰ্কে চিন্তা কৰিছিল। তেখেতে নদী নিয়ন্ত্ৰণ, বানপানী সমস্যা আৰু জলসম্পদৰ পৰিকল্পিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰতো তেখেত সক্ৰিয় আছিল। স্বাধীনতাৰ পাছত লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু দেশৰ বিজ্ঞানভিত্তিক উন্নয়ন, শিক্ষা আৰু পৰিকল্পনাৰ বিভিন্ন বিষয়ত মত প্ৰকাশ কৰে। মেঘনাথ সাহাৰ জন্ম হৈছিল 1893 চনৰ 6 অক্টোবৰত ঢাকাৰ ওচৰৰ চেউৰতলি গাঁৱত। অত্যন্ত সাধাৰণ পৰিয়ালৰ পৰা অহা মেঘনাথ সাহাই নিজৰ প্ৰতিভা আৰু অধ্যৱসায়ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান জগতত সুনাম অৰ্জন কৰিছিল। অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ আছিল বিনোদ খান্না। ৰাজনীতিৰ ক্ষেত্ৰত গুৰুদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। 2002 চনত বিনোদ খান্নাই অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীৰ সভাত সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে কাম কৰিছিল আৰু ছমাহৰ পাছত তেখেত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। বিনোদ খান্নাই বহুকেইখন উল্লেখযোগ্য হিন্দী চলচ্চিত্ৰত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যেনে মেৰে অপনে, মেৰা গাঁও মেৰা দেশ, গদ্দাৰ, জেইল যাত্ৰা, ইতিহাস, মুকদ্দৰ কা সিকন্দৰ, ইনকাৰ, কচ্চে ধাগে, আমাৰ আকবৰ এণ্টনি, ৰাজপুত, কুৰবানী, কুদৰত, কাৰনামা, জুৰুম ইত্যাদি। 1968 চনত অভিনয় পাতনি মেলি বিনোদ খান্নাই প্ৰথমে সৰু আৰু ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত মেৰে অপনে চলচ্চিত্ৰত খঙাল যুৱকৰ চৰিত্ৰত, মেৰে গাঁও মেৰে দেশ চলচ্চিত্ৰত মূল খলনায়কৰ চৰিত্ৰ আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত তথা সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবি আচানকত পলাতক হোৱা সামৰিক বিষয়াৰ চৰিত্ৰটো উল্লেখযোগ্য আছিল। 1982 চনত কেৰিয়াৰ শীৰ্ষত থাকোঁতে বিনোদ খান্নাই সাময়িকভাৱে ছবি জগতৰ পৰা বিৰতি লৈ তেখেতে আধ্যাত্মিক গুৰু অশ্ৰ ৰজনীশক অনুসৰণ কৰে। 5 বছৰৰ পাছত পুনৰ ছবি জগতলৈ ঘূৰি আহি ইনছাফ আৰু সত্যমেও জয়তে নামৰ 2খন জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ উপহাৰ দিয়ে। বিনোদ খান্নাৰ জন্ম হৈছিল 1946 চনৰ 6 অক্টোবৰত ব্ৰিটিছ শাসিত ভাৰতৰ পেশাৱৰত। ৰামানন্দ সাগৰৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে। পৰৱৰ্তী সময়ত লোকসভালৈ নিৰ্বাচিত হৈছিল। গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেখেতলৈ 7টা বঁটা আগবঢ়াইছিল। গুজৰাটী চলচ্চিত্ৰৰ লগতে হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে। প্ৰায় 40 বছৰৰ অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে। 2021 চনৰ 6 অক্টোবৰত মুম্বাইত অৰবিন্দ ত্ৰিবেদীৰ পৰলোকপ্ৰাপ্তি হয়। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ 1860 চনত ভাৰতীয় দণ্ডবিধি আইনত পৰিণত 1862 চনৰ 1 জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। খ্যাতিমান ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ মৃত্যু হৈছিল 1852 চনত। নৰৱেৰ পৰিব্ৰাজক থৰ হেয়াৰডেলৰ জন্ম হৈছিল 1914 চনত। অসমৰ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ মৃত্যু হৈছিল 2002 চনত। আমেৰিকা আৰু ইংলেণ্ডৰ যুটীয়া প্ৰচেষ্টাত কেচিনি নামৰ মহাকাশযানখন শনি অভিমুখে উৎক্ষেপণ কৰা হৈছিল 1997 চনত। 7 বছৰীয়া যুদ্ধৰ অন্তত ব্ৰিটিছসকলে স্পেইনৰ পৰা মানিলা দখল কৰিছিল আৰু ইয়াক নিজৰ অধীনলৈ আনিছিল 1762 চনত। পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল 1983 চনত। ফিজি গণৰাজ্যত পৰিণত হৈছিল 1987 চনত। ফ্ৰান্সৰ ৰজা লুই ফিলিপ প্ৰথমৰ মৃত্যু হৈছিল 1873 চনত। খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক লি কৰবাজিৰ জন্ম হৈছিল 1887 চনত। ফটোগ্ৰাফাৰ পুৰাতত্ববিদ টুৰ হেৰডালৰ জন্ম হৈছিল 1914 চনত। ভাৰতীয় চলচ্চিত্ৰ অভিনেতা সঞ্জয় মিশ্ৰৰ জন্ম হৈছিল 1963 চনত। নবেল বঁটা বিজয়ী জাৰ্মান আমেৰিকান চিকিৎসক আৰু যুৱ ৰসায়নবিদ অটো ফ্ৰিটজ মেয়াৰহফৰ মৃত্যু হৈছিল 1951 চনত। ইজিপ্তৰ তৃতীয় ৰাষ্ট্ৰপতি, শান্তিৰ নবেল বঁটা বিজয়ী আনৱাৰ ছাদাতৰ মৃত্যু হৈছিল 1981 চনত। আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ লক্ষ্মীমাল সিংভিৰ মৃত্যু হৈছিল 2007 চনত। শৰত আৰু দুৰ্গোৎসৱৰ অনুভৱ। আমাৰ সৈতে এয়া বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা লেখিকা দীপশিখা দুৰী।
1: বৰ্ষা ঋতুৰ শেষত প্ৰকৃতিৰ বুকুলৈ শৰতৰ আগমন ঘটে। শৰত অহাৰ লগে লগে প্ৰকৃতিৰ ৰূপত এক সুন্দৰ পৰিৱৰ্তন দেখা যায়। বৰষুণৰ কলামেঘ আঁতৰি আকাশ হৈ পৰে মেঘমুক্ত, নিৰ্মল আৰু নীলা। নদী জান জুৰিৰ পানী পৰিষ্কাৰ হয়। সেউজীয়া প্ৰকৃতিৰ মাজত শুভ্ৰ কহুৱাই দলিচা পাতে। নদীৰ চাপৰি আৰু পথাৰৰ দাঁতিত শুভ্ৰ কহুৱাই মেলা পাতে। শেৱালিৰ সুবাসে চৌদিশ আমোলমোলাই।

0: থাকে। পুৱাতে কোমল ৰ'দ, তাতে দুবৰি বনত নিয়ৰৰ মুকুতা সৰে। বৰ্ষাৰ সেউজীয়া ৰূপৰ পৰা শৰতৰ শুভ্ৰ আৰু নিৰ্মল ৰূপলৈ প্ৰকৃতিৰ এই যাত্ৰা অতি মনোমোহা। শৰতৰ আগমনত উৎসৱৰ বতৰা আহে। শৰৎ ঋতু অহাৰ লগে লগে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগতে উৎসৱ পাৰ্বণৰো আগমন ঘটে। মানুহৰ মন আনন্দেৰে ভৰি পৰে। শৰতৰ কোলাত উঠি যেতিয়া দুৰ্গা দেৱী প্ৰকৃতিৰ বুকুলৈ আহে, তেতিয়াই আৰম্ভ হয় দুৰ্গোৎসৱ। দুৰ্গা পূজা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আৰাধনাৰ এক প্ৰধান উৎসৱ। এই উৎসৱত মণ্ডপ সজোৱা, দেৱীৰ প্ৰতিমা স্থাপন, পূজা অৰ্চনা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হয়। সপ্তমী, অষ্টমী, নৱমী আৰু দশমী এই দিনকেইটা বিশেষ গুৰুত্বপূৰ্ণ। দশমীৰ দিনা দেৱী দুৰ্গাৰ বিসৰ্জনেৰে উৎসৱৰ সামৰণি পৰে। দুৰ্গা উৎসৱে মানুহৰ মাজত ভক্তি, আনন্দ, ভাতৃত্ববোধ আৰু সামাজিক একতা বৃদ্ধি কৰে। শৰতৰ সৌন্দৰ্য আৰু দুৰ্গা পূজাৰ আনন্দ মিলি এই সময়ছোৱা হৈ পৰে অতি মনোমোহা। শৰৎকালতে উদযাপিত হয় লক্ষ্মী পূজা, কালী পূজা, কাতি বিহু, ৰাস পূৰ্ণিমা আদি বিভিন্ন উৎসৱসমূহ। প্ৰতিটো উৎসৱেই মানুহৰ মনত আনন্দ আৰু উৎসাহৰ সৃষ্টি কৰে। পূজা পাৰ্বণ উপলক্ষে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা, নতুন কাপোৰ পিন্ধা, আত্মীয় স্বজনৰ সৈতে মিলিত হোৱা আদি কাৰ্যই সামাজিক সম্প্ৰীতি বৃদ্ধি কৰে, চৌদিশ আনন্দমুখৰ হৈ পৰে। শৰতৰ পৰিৱৰ্তন কেৱল প্ৰকৃতিৰ ৰূপৰ পৰিৱৰ্তন নহয়, ই মানুহৰ জীৱনলৈও আনন্দ উৎসৱৰ আগমন ঘটায়। শৰৎ কেৱল এটি ঋতু নহয়, ই যেন প্ৰাকৃতিক সৌন্দৰ্য আৰু উৎসৱৰ সুন্দৰ মিলন। শৰতৰ আগমনে মানুহৰ জীৱনলৈ কঢ়িয়াই আনে আনন্দ আৰু উৎসৱৰ বতৰা।
1: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। চেনেলৰ দপচেনৰ আৱিষ্কাৰক স্বীকৃতি, মগজৰ ৰহস্য উদঘাটন, আমেৰিকা জাৰ্মানীৰ তিনিগৰাকী বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নবেল, আমেৰিকাৰ কাৰ্ল ডাইচাৰট, জাৰ্মানীৰ পিটাৰ হেগেমেন আৰু জৰ্জ নাগেললৈ স্বীকৃতি। উন্নয়ন উপহাৰ লৈ বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ১১১ কোটি টকাৰ ছটা প্ৰকল্প উদ্বোধন, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিতালত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি, আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বঙাইগাঁও বিশ্ববিদ্যালয় লাভ কৰিব ১০০ কোটি টকা। ৰাজ্যত চিকিৎসা মহাবিদ্যালয় আসনৰ সংখ্যা বৃদ্ধিৰ লগতে মানবিশিষ্ট চিকিৎসকৰ সৃষ্টিত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে। আধুনিক শিক্ষাৰ দৃষ্টিভংগীৰে বঙাইগাঁও এখন পূৰ্ণাংগ জিলালৈ ৰূপান্তৰ হ'ব। 540 টন মিথানল কঢ়িয়াই ঢাকা অভিমুখে DLB পাটকাই স্বাধীনতাৰ 8টা দশকৰ পিছত ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ মালবাহী জাহাজ। জুবিন হত্যা গোচৰৰ মূল অভিযুক্তৰ পুনৰ মুখ ঠেকেছে। শ্ৰমকান্ত মহন্তৰ জামিনৰ শুনানি 4 নৱেম্বৰলৈ স্থগিত সুপ্ৰীম কোৰ্টৰ। আজি নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ। 15গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 19,02,009গৰাকী ভোটাৰে। বডোফা নগৰত হাগ্ৰামা চৰকাৰৰ বৰ্ষৰ প্ৰতি অনুষ্ঠান, BTC-ত বৃহৎ বিনিয়োগ কৰা হ'ব, পৰ্যটনৰ ক্ষেত্ৰত বিকাশত দিব লাগিব অধিক গুৰুত্ব বুলি মত প্ৰকাশ। SIR গোচৰ উচ্চতম ন্যায়ালয়ে জ্ঞানেশ কুমাৰলৈ জাননী, ফৰ্ম 6 লৈ প্ৰশ্ন সুপ্ৰীম কোৰ্টৰ বুলি এটি বাতৰি নিয়মীয়া বাৰ্তাই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত এটি বাতৰি প্ৰকাশ কৰিছে, উজনি চিয়াং জলবিদ্যুৎ প্ৰকল্পক লৈ চুবুৰীয়া ৰাজ্যৰ প্ৰতিবাদ তুংগত, অৰুণাচল প্ৰদেশৰ ৰিগা উগেঙত নিৰাপত্তা বাহিনীৰ প্ৰতিবাদী সংঘাত। অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত এটি বাতৰি প্ৰকাশ কৰিছে, আইন অনুসৰি চৰ্ত পূৰণত ব্যৰ্থ, ৰাজ্যৰ দুশ এখন ব্যক্তিগত বিদ্যালয়ৰ স্বীকৃতি বাতিল। প্ৰতিদিন কাকতে আৰু এটি বাতৰি প্ৰকাশ কৰিছে, ৰাজ্যৰ বান খহনীয়া জল নিষ্কাশনৰ সমস্যা সমাধানৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ, ব্ৰহ্মপুত্ৰ বৰ্ডক সুপ্ৰীম কোৰ্টৰ নিৰ্দেশ, সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা PIL গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা আদালতে দিলে চৰকাৰলৈ আবেদনৰ প্ৰতিলিপি প্ৰেৰণৰ নিৰ্দেশ। খেলৰ পৃষ্ঠাত সঞ্জু ছেমছনে বৈভৱ সূৰ্যবংশী, দুমোজাত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক, লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন T20 মেচ, 85,000 দৰ্শকৰ সন্মুখত আৰ্জেণ্টিনাৰ জাৰ্চিত অন্তিমবাৰৰ বাবে দেখা যাব লিঅ'নেল মেছিক। প্ৰেছতা আজি পৰাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল, আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ, নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ৰূপালী লহৰ।

0: পরিবেশন আর প্রযোজনা ঋতুপর্ণ দাসর, রূপালী লহর।
1: নমস্কার, আজির রূপালী লহরলে আপনাক আদরণি জানাইছো। আজির খণ্ডটির কথাংশর রচনা আর গীতর নির্বাচন পল্লবী কলিতার। একোখন সিনেমার কাহিনী আগবঢ়ায় নিবলৈ, লগতে সিনেমাখন জনপ্রিয় কৰিবলৈ সংগীতৰ সংযুক্তি অতি জরুরি। অতীতত এনে সময়ও আছিল যে গীত শুনিবলৈকে মানুহে হললৈ গৈ সিনেমা এখন চাইছিলগৈ। সিনেমা এখনৰ সৈতে জড়িত সুরকাৰ গীতিকাৰসকলৰ দায়িত্ব অতি গধুর। সিনেমা গীতৰ সুৰ সৃষ্টিৰ বাবে সেয়ে প্রায় তেওঁলোকে ভাৰতীয় শাস্ত্রীয় সংগীতৰ পথাৰখনৰ পৰা লেচেৰি বুটলা দেখা যায়। পাহাড়ির আগৰ কথালৈকে আহোঁ। সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজৰ সুন্দৰ মুহূৰ্তবোৰ গীতত আবদ্ধ কৰিবলৈ পাহাড়ির আগৰ তুলনা নাই। ভূপেন হাজৰিকা শাস্ত্রীয় সংগীতৰ ছাত্র নাছিল, কিন্তু তেওঁ সৃষ্টি কৰা সুৰত কেতিয়াবা কেতিয়াবা শাস্ত্রীয় ৰাগৰ ছাঁ দেখা যায়। 1961 চনত তেওঁ শকুন্তলা ছবিখন নির্মাণ কৰিছিল, মালিনী নৈৰ পাৰৰ কন্নমুনিৰ আশ্ৰমত শকুন্তলা। এই পৰিৱেশ বুজাবলৈ ৰচা গীতটোৰ সুৰত এয়া পাহাড়ির আগৰ প্ৰভাৱ।

পাহাড়ি ৰাগৰ সৃষ্টি হৈছে কাশ্মীৰৰ লোকগীতৰ পৰা। পাহাৰৰ বুকুত সৃষ্টভাৱেই হয়তো ইয়াৰ নাম পাহাৰী। শাস্ত্ৰকাৰসকলে হয়তো পাছত ইয়াক বিলাৱল থাটৰ অন্তৰ্ভুক্ত কৰিলে। কাশ্মীৰৰ লোকবাদ্য সন্তুৰত বজোৱা পাহাৰী ৰাগৰ সুৰে শ্ৰোতাক যেন কাশ্মীৰ উপত্যকালৈকে লৈ যাব বিচাৰে। কাশ্মীৰৰ পটভূমিত এতিয়ালৈকে কেইবাখনো হিন্দী চিনেমা নিৰ্মাণ হৈছে। তাৰে বিশেষ এখন কাশ্মীৰ কি কালি মুক্তিলাভ কৰিছিল 1964 চনত। ওখ ওখ চিনাৰ গছ, বৰফে ঢকা পাহাৰ, ফুলেৰে ভৰা উপত্যকাৰ মাজত দৃশ্যগ্ৰহণ, সোণত সুৱগা চৰাইছে পাহাৰী ৰাগত আবদ্ধ এই গীতটিয়ে। অ' পি নায়াৰে সুৰ দিয়া এই গীতটিত কণ্ঠদান কৰিছিল মহম্মদ ৰফি আৰু আশা ভোছলে।

লাচিত বৰফুকন নামৰ অসমীয়া চিনেমাখনৰ বাবে সংগীত ৰচনা কৰিছিল ক্ষীৰোদাকান্ত বিষয়া আৰু ব্ৰজেন বৰুৱাই। 1961 চনত ছবিখনে মুক্তি লাভ কৰে। এই ছবিখনৰ বাবে কেইবাজনেও গীত লিখিছিল। দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই বিশেষ গীতটিৰ ৰচনা ক্ষীৰোদাকান্ত বিষয়াৰ। সুৰত বিচাৰি পাব

পাহাড়ি ৰাগৰ আৰোহণত মাত্ৰ পাঁচটা স্বৰ আৰু অৱৰোহণত সাতটা স্বৰৰ ব্যৱহাৰ হয়। ৰাগটোৰ চলন বা গতি অতি মসৃণ। তাতে এই ৰাগত ভূপালী, কালাৱতী, শিৱৰঞ্জনী আদি ৰাগৰ প্ৰভাৱ আছে। খেয়াল, ধ্ৰুপদ, ধামাৰ আদি গাওঁতে মানিবলগীয়া ব্যাকৰণ চিনেমাৰ গীতত নামানিলেও চলে। সেয়ে স্বাধীনভাৱেৰে সুৰকাৰসকলে গীত সৃষ্টিৰ বাবে শাস্ত্ৰীয়

পৰ্বত, সেউজীয়া ঘাঁহনি, পৰিষ্কাৰ পানীৰ জুৰি আৰু তাত বাস কৰা সহজ সৰল জনজাতীয় লোক, পাহাৰী ৰাগৰ মিশ্ৰণত এই গীতটিয়ে আপোনাৰ মনৰ মাজত এই ছবিখনেই আঁকি দিয়া নাইনে? ৰাম তেৰি গংগা মেইলি চিনেমাখনৰ এই গীতটি গাইছে লতা মংগেশকাৰ আৰু সুৰেশ ৱাডেকাৰে, সংগীত ৰবীন্দ্ৰ জৈনৰ। চিনেমাখনে মুক্তি পাইছিল 1985 চনত।

0: আদৰৰ শ্ৰোতা, আজিৰ খণ্ডটিৰ পৰা বিদায় ল'বৰ সময় হ'ল। আজিৰ খণ্ডটিৰ কথাংশৰ ৰচনা আৰু গীত নিৰ্বাচন পল্লৱী কলিতাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।
1: ৰূপালী লহৰ অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
2: ক'ত আছা? মাজুলীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYC-ত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYC-ৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI-এ কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
2: ইমান ৰাতি SMS? KYC আপডেট কৰক, নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? KYC আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBI-এ কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত কালি যোৰহাট জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত যোৰহাট চাহ নিলাম কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে প্ৰথমখন নিলাম বিক্ৰী সফলতাৰে সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে

0: কামাখ্যা প্ৰসাদ দাসৰ লগতে জিলা আয়ুক্ত জয় শিৱানী আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সভাপতি শান্তনু পূজাৰী উপস্থিত থাকে। প্ৰায় 28গৰাকী বিক্ৰেতা আৰু 22গৰাকী ক্ৰেতাই এই নিলামত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। এই নিলাম কেন্দ্ৰ মুকলিয়ে ৰাজ্যৰ চাহ উদ্যোগক নতুন গতি প্ৰদান কৰাৰ লগতে স্থানীয় উৎপাদকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱনৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে কেন্দ্ৰটোত আয়োজিত চাহৰ এটা বিশেষ নিলাম কাৰ্যসূচীতো উপস্থিত থাকে। এই অনুষ্ঠানত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে এই বিশেষ নিলাম অনুষ্ঠিত হৈছিল। এই নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া ৰাষ্ট্ৰীয় সেৱাৰ যাত্ৰা উপলক্ষে দেশজুৰি অনুষ্ঠিত সেৱা সংকল্প অভিযান কালি শিৱসাগৰ জিলাতো অনুষ্ঠিত হয়। এই উপলক্ষে জিলাখনৰ ডিমৌত অনুষ্ঠিত অংগন মিলন শীৰ্ষক অনুষ্ঠান কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিমৌ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধীনস্থ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সৈতে মত বিনিময় কৰি এইদৰে কয়।
1: সমাজখনৰ প্ৰত্যেকটো ক্ষেত্ৰত যিদৰে কৃষকৰ পৰা শিক্ষকলৈকে সকলোৱে অৰিহণা যোগায় সমাজখন গঢ়িবৰ বাবে, আমাৰ সমাজখন গঢ়িবৰ বাবে লাখ লাখ যি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা আছে তেওঁলোকৰো অভূতপূৰ্ব এক অৰিহণা আছে। গতিকে এইটো সঠিক সময় আমি সেৱা সংকল্প অভিযান আৰম্ভ কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ জন্ম দিৱসটোৰ দিনটোৰ পৰা অহা 17 অক্টোবৰলৈকে। তাৰ মাজত আমি 12টা কাম কৰিছোঁ, তাৰ ভিতৰত অন্যতম এটা প্ৰধান কাম হ'ল সমগ্ৰ দেশত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওচৰলৈ গৈ তেওঁলোকক আন্তৰিক শ্ৰদ্ধা জনোৱা। আৰু আজিও ইয়াত ঠিকদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ দুখন চিঠি আৰু দুখন চেকো তেখেতসকলক অৰ্পণ কৰিছোঁ। আৰু আজি ডিমৌথৰত উপস্থিত হৈ প্ৰতিজ্ঞাৰ্থ যদি মই ইয়াত থকা এই 40-50গৰাকী আমি দেখিছোঁ, কিন্তু সমগ্ৰ জিলাখন বা অসমৰ প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী সহায়িকালৈ আমি আমাৰ দল, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ দেৱ শিশুসকলক সুন্দৰভাৱে আগুৱাই নিয়াত তেওঁলোকে যি অহোপুৰুষাৰ্থ কৰে তাৰ বাবে।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জোনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 পুৰুষ আৰু 9,43,300গৰাকী মহিলা ভোটদাতা। মুঠ 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰ্ভাৰে আজি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰিব। বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কালি এই কথা প্ৰকাশ কৰে। ইপিনে উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা অৰণ্য মানৱ যাদৱ পায়েঙক কালি টিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াই সাক্ষাৎ কৰে। সাক্ষাৎকালত বিধায়কগৰাকীয়ে শ্ৰীপায়েঙৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ দ্ৰুত আৰোগ্য আৰু সুচিকিৎসা নিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সৌৰভ কটকীৰ সৈতেও আলোচনাত মিলিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं प्रियंका अरोड़ा। मुख्य समाचार। पश्चिम बंगाल, तमिलनाडु और पुदुचेरी की 5 विधानसभा सीट और असम की 1 लोकसभा सीट पर उपचुनाव के लिए मतदान जारी। भारतीय जनता पार्टी ने राज्यसभा चुनाव के लिए उत्तर प्रदेश से 8 उम्मीदवारों के नाम की घोषणा

গীতিমালিকাত প্ৰথমে শুনোৱা হওক শান্তা হাজৰিকাৰ কণ্ঠৰ গীত। গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

সেয়া আছিল শান্তা হাজৰিকাৰ কণ্ঠত অনিল কলিতা ৰচিত গীত। গীতিমালিকাত এইবাৰ এয়া অন্নপূৰ্ণা বৰাৰ কথাৰে পদ্মনাভ বৰদলৈৰ কণ্ঠৰ গীত, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

অন্নপূর্ণা বৰাৰ কথাৰে পদ্মনাভ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা দীপক শৰ্মাৰ।

ডিম্বেশ্বৰ দাসৰ ৰচনাৰে গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী তৰুণ দাস, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা শিল্পীৰ নিজৰ।

তৰুণ দাসৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ শেষত শুনো আহক কল্পনা ভূঞাৰ ৰচনাৰে চন্দনা ডেকাৰ কণ্ঠৰ গীত, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

আজি নিশা আঠ বাজি দুই মিনিটত খেল আৰু খেলুৱৈ অনুষ্ঠানত এছিয়ান গেমছত ভাৰতৰ প্ৰদৰ্শন এই বিষয়ে আলোচ কৰিব বিদ্যুৎ কলিতা আৰু পাৰ্থ চক্ৰৱৰ্তীয়ে, আৰু ধৰিব সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত নেনোসাৰৰ উপযোগিতা আৰু সহায়ক আঁচনি এই বিষয়ে এতিয়া আলোচনাৰ প্ৰথম খণ্ড। ইয়াত ভাগ ল'ব অনুজ কটকী আৰু পংকজ পুৰাণে, আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অব্যাহত, 15গৰাকী প্ৰাৰ্থীৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয়, বঙাইগাঁৱত বীৰ চিল্লাৰায়ৰ 100 ফুটতকৈও অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, কাৰ্ল ডাইচাৰেট, পিটাৰ হেগেমান আৰু জৰ্জ নাগেললৈ 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা, সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা,

0: ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই মুঠ 15গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে 9,58,549 পুৰুষ আৰু 9,43,300গৰাকী মহিলা ভোটদাতা। মুঠ 2,307 ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰভাৰে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিছে। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ৰৌমাৰী মুক্তাব স্কুলত ভোটকেন্দ্ৰত ভোটদান কৰে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ 7টা কোঠাত এই ভোটগণনা কৰা হৈছে। সৰ্বাধিক 4টা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোটগণনা কেন্দ্ৰত ভোটগণনা সুকলমে সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্ৰ পৰ্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাৱধায়ক নিয়োজন কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো হলত 2গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া অৰ্থাৎ ARO আছে। গণনাৰ বাবে প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা 8 বজাৰ ভিতৰত সকলো ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনেও গণনা কক্ষৰ ভিতৰত মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত কঠোৰ সুৰক্ষা নিয়ম জাৰি কৰিছে। বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 6টা প্ৰকল্পৰ শুভাৰম্ভ কৰে। প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে অভয়পুৰীৰ খোৰাগাঁৱত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ 11 কোটি টকীয়া আন্তঃগাঁথনি, অভয়াপুৰীৰ সৃজনগামত থকা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 6 কোটি টকীয়া আন্তঃগাঁথনি আৰু সদৰ চহৰৰ কাষতে থকা বীৰজৰা চাহ বাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ 3 কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 ফুট উচ্চতাৰ কোঁচ ৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। তেওঁ ভাষণত বঙাইগাঁৱৰ ৰাইজে অচিৰে এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে। বঙাইগাঁৱত 100 ফুটতকৈও অধিক উচ্চতাৰ মহাবীৰ চিলাৰায়ৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। মহানায়কসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পিছত আমি বঙাইগাঁৱত 100 ফুটতকৈও ওখ বিশ্ব মহাবীৰ চিলাৰায় এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ যেনেকৈ যোৰহাটৰ হোলোঙা পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ঠিক তেনেদৰে বঙাইগাঁৱতো আমি বিশ্ব মহাবীৰ চিলাৰায়ৰো প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। অৰ্থাৎ বঙাইগাঁও জিলাখনক কেৱল মাত্ৰ নামনি অসমৰ ভিতৰতে নহয়, সমগ্ৰ অসমৰ ভিতৰতে এখন জাকত জিলিকা জিলালৈ ৰূপান্তৰ কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান কালি সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়।

0: শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। অপ্টোজেনেটিক্সৰ সৈতে জড়িত বিষয়ত কৰা গৱেষণাৰ বাবে কাৰ্ল ডাইচেৰেট, পিটাৰ হাগেমান আৰু জৰ্জ নাগেললৈ এই বঁটা আগবঢ়োৱা হৈছে। ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটত নোবেল সমিতিয়ে কালি এই বঁটা ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্ল ডাইচেৰেট হৈছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পিটাৰ হেগমান হৈছে এগৰাকী জাৰ্মান জৈৱ পদাৰ্থ বিজ্ঞানী আৰু জৰ্জ নাগেল হৈছে এগৰাকী জাৰ্মান স্নায়ু বিজ্ঞানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া ৰাষ্ট্ৰীয় সেৱাৰ যাত্ৰা উপলক্ষে দেশজুৰি অনুষ্ঠিত সেৱা সংকল্প অভিযান কালি শিৱসাগৰ জিলাতো অনুষ্ঠিত হয়। এই উপলক্ষে জিলাখনৰ ডিমৌত অনুষ্ঠিত অংগন মিলন শীৰ্ষক অনুষ্ঠান কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিমৌ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সৈতে মত বিনিময় কৰি এইদৰে কয়।
1: সমাজখনৰ প্ৰত্যেকটো ক্ষেত্ৰত যিদৰে কৃষকৰ পৰা শিক্ষকলৈকে সকলোৱে অৰিহণা যোগায় সমাজখন গঢ়িবৰ বাবে, আমাৰ সমাজখন গঢ়িবৰ বাবে লাখ লাখ যি আমাৰ অংগনবাদী কৰ্মী সহায়িকা আছে তেওঁলোকৰো অভূতপূৰ্ব এক অৰিহণা আছে। গতিকে এইটো সঠিক সময় আমি সেৱা সংকল্প অভিযান আৰম্ভ কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ জন্মদিৱসটোৰ দিনটোৰ পৰা অহা 17 অক্টোবৰলৈকে। তাৰ মাজত আমি 12টা কাম কৰিছোঁ, তাৰ ভিতৰত অন্যতম এটা প্ৰধান কাম হ'ল সমগ্ৰ দেশত আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ ওচৰলৈ গৈ তেওঁলোকক আন্তৰিক শ্ৰদ্ধা জনোৱা। আৰু আজিও ইয়াত ঠিকদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ দুখন চিঠি আৰু দুখন চেকো তেখেতসকলক অৰ্পণ কৰিছোঁ। আৰু আজি ডিমৌথৰত উপস্থিত হৈ প্ৰতিজ্ঞাৰ্থ যদিও মই ইয়াত থকা 40-50 গৰাকী আমি দেখিছোঁ, কিন্তু সমগ্ৰ জিলাখন বা অসমৰ প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মী সহায়িকালৈ আমি আমাৰ দল, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ দেৱ শিশুসকলক সুন্দৰভাৱে আগুৱাই নিয়াত তেওঁলোকে যি অহোপুৰুষাৰ্থ কৰে তাৰ বাবে। সমাজখন
0: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে লখিমপুৰ জিলাৰ ঢকুৱাখনা উন্নয়ন খণ্ডতো কালি সেৱা সেতু কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দলে আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। জিলাখনৰ ডিজৌ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে অংগন মিলন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক ঋষিৰাজ হাজৰিকা, লখিমপুৰ জিলা পৰিষদৰ সদস্য ৰাজু মাহাতো আৰু ৰঙানদী মংগলৰ সভাপতি প্ৰেম বৰা উপস্থিত থাকে। উত্তৰ লখিমপুৰ পৌৰসভাই জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱা আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰাৰ লক্ষ্যৰে বিশেষ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো জিলাখনৰ জালাখণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত কালি সেৱা সংকল্প অভিযান 2026 অনুষ্ঠিত হয়। শোণিতপুৰ জিলাতো সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বালিপাৰা আৰু বৰচলা উন্নয়ন খণ্ডত অনুষ্ঠিত শিবিৰত কালি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ শূন্য সহনশীল নীতি আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ বিষয়ত চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে।
2: শান্তি আলোচনা, নিৰাপত্তা ব্যৱস্থা শক্তিশালীকৰণ আৰু জনসাধাৰণৰ সহযোগিতাৰ ফলত অসমে ক্ৰমান্বয়ে এক নতুন পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। এই পৰিৱৰ্তনৰ মূল মন্ত্ৰ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা। শূন্য সহনশীলতাৰ নীতিয়ে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী নেটৱৰ্ক, অবৈধ অস্ত্ৰ আৰু হিংসাৰ প্ৰতি কোনোধৰণৰ আপোচ নকৰাৰ বাৰ্তা প্ৰদান কৰে। নিৰাপত্তা বাহিনীৰ অভিযানৰ লগতে শক্তিশালী চোৰাংচোৱা ব্যৱস্থা, সীমান্ত নিৰাপত্তা, সন্ত্ৰাসবাদী বিত্তীয় যোগান ৰোধ আৰু আন্তঃৰাজ্যিক তথা কেন্দ্ৰ ৰাজ্যৰ সমন্বয়ে এই নীতিক কাৰ্যকৰী কৰাত সহায় কৰিছে। ইয়াৰ সমান্তৰালভাৱে হিংসাৰ পথ ত্যাগ কৰা সন্ত্ৰাসবাদীসকলক মূল খুঁটিলৈ ঘূৰাই অনা, পুনঃসংস্থাপন, দক্ষতা বিকাশ আৰু জীৱিকাৰ সুযোগ প্ৰদানৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিভিন্ন শান্তি চুক্তিয়ে আলোচনাৰ জৰিয়তে সংঘাতৰ স্থায়ী সমাধানৰ পথ মুকলি কৰিছে। শিক্ষা, নিযুক্তি, আন্তঃগাঁথনি আৰু সামাজিক অৰ্থনৈতিক উন্নয়নেও সন্ত্ৰাসবাদৰ সামাজিক ভিত্তি দুৰ্বল কৰাত সহায় কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰি জনসাধাৰণৰ সহযোগিতাৰে অসমে শান্তি আৰু সমৃদ্ধি

0: ব্যক্তিৰ অধিক শক্তিশালী ভৱিষ্যত নিৰ্মাণৰ আশা কৰা হৈছে।
1: দৰং জিলাৰ খাৰুপেটীয়া নগৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এখন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হয়। খাৰুপেটীয়াৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এই সভাত সন্মিলনৰ সভাপতি ৰবীন্দ্ৰনাথ সাহাই সভাপতিত্ব কৰে। সভাত সন্মিলনৰ সমাগত দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি, পুঁজিৰ যোগান, স্থায়ী কাৰ্যালয় গৃহৰ বাবে ভূমি আবণ্টন আদি বিষয়ত আলোচনা কৰা হয়। সন্মিলনৰ কাৰ্যালয়ৰ কাম কাজ পৰিচালনাৰ বাবে খাৰুপেটীয়া পৌৰসভাৰ স্থানীয় বাজপেয়ী ভৱনটো বন্দোবস্ত কৰা হয়। সম্পাদক মুক্তাৰুল

0: গৃহৰ বাবে ভূমি আবণ্টন আদি বিষয়ত আলোচনা কৰা হয়। সন্মিলনৰ কাৰ্যালয়ৰ কাম কাজ পৰিচালনাৰ বাবে খাৰুপেটীয়া পৌৰসভাৰ স্থানীয় বাজপেয়ী ভৱনটো বন্দোবস্ত কৰা হয়। সম্পাদক মুক্তাৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত খণ্ডকাৰ দিলৱাৰ হুছেইন, শামছুল হক, মতিউৰ ৰহমান আদি সদস্যসকলে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাবে ভ্ৰমণ ব্যয় ৰেহাই, বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ কাম কাজ, চিকিৎসা সেৱাত অগ্ৰাধিকাৰ প্ৰদান আদি বিষয়ত আলোচনা কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰা বাতৰিটো দৈনিক অসম, আমাৰ অসম, দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বঙাইগাঁৱৰ বিভিন্ন ঠাইত মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাইজলৈ উৎসৰ্গা কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 711 কোটি টকাৰ 6 প্ৰকল্প উদ্বোধন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। ৰয়েল ছুইছ একাডেমীয়ে কালি 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, অসমীয়া খবৰ কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতৰ শিৰোনাম পোহৰেৰে মগজুৰ স্নায়ুকোষ নিয়ন্ত্ৰণ, 3 বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম 3 সায়েণ্টিষ্ট শ্বেয়াৰ মেডিচিন নোবেল ফৰ ৰিচাৰ্চ ইন টু ব্ৰেইন এক্টিভিটি। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল হোৱা 2খনকৈ লেখ আবেদনৰ কালি উচ্চতম ন্যায়ালয়ত হোৱা শুনানিত এছ আই আৰ যদি নিৰ্বাচন আয়োগৰ সৰ্বসন্মত সিদ্ধান্ত নাছিল তেন্তে ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা বাতৰিটো অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অব্যাহত। 15 গৰাকী প্ৰাৰ্থীৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয়। বঙাইগাঁৱত বীৰ চিলাৰায় 100 ফুটতকৈ অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কাৰ্ল ডাইচাৰেট, পিটাৰ হেগেমান আৰু জৰ্জ নাগেললৈ 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন। আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব।

0: জিলার রেহরূপ। নমস্কার শ্রোতাসকল, জিলা ৰেহৰূপত আজি বজালি জিলালৈ যাওঁ আহক। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁৰ জিলাখনৰ ৰেহৰূপ লওঁ আহক। সমাজ গঠনত জ্যেষ্ঠ নাগৰিকসকলৰ দীৰ্ঘদিনীয়া অৱদান, অভিজ্ঞতা আৰু জ্ঞানক স্বীকৃতি দিয়াৰ লগতে বৃদ্ধ বয়সত সন্মুখীন হোৱা বিভিন্ন সমস্যা যেনে আৰ্থিক নিৰাপত্তাহীনতা, একাকিত্ব, অৱহেলা আৰু স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ কৰা উদ্দেশ্যে প্ৰতি বছৰে 1 অক্টোবৰত পালন কৰা হয় আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। বজালি জিলাতো এই উপলক্ষে এক ডিজিটেল সাক্ষৰতা সজাগতা অনুষ্ঠান সম্পন্ন হয়। এই বিষয়ে শুনো আহক আমাৰ সংবাদদাতাৰ পৰা।
1: সমাজ গঠনত জ্যেষ্ঠ নাগৰিকসকলৰ দীৰ্ঘদিনীয়া অৱদান, অভিজ্ঞতা আৰু জ্ঞানক স্বীকৃতি দিয়াৰ লগতে বৃদ্ধ বয়সত সন্মুখীন হোৱা বিভিন্ন সমস্যা যেনে আৰ্থিক নিৰাপত্তাহীনতা, একাকীত্ব, অৱহেলা আৰু স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এখন মৰ্যাদাপূৰ্ণ, সুৰক্ষিত আৰু প্ৰতিবন্ধকতা মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে 1 অক্টোবৰত পালন কৰা হয় আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। বজালি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে এই দিৱসটো পালন কৰা হয়। জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সেৱা সংকল্প অভিযানৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰা হৈছে লাইভ ফোন ইন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাই নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 9435405222 আৰু 9435405223। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 9435405222 আৰু 9435405223। তেনেহ'লে পলম নকৰি নিজৰ

0: মধ্যে ফোন আহিছে। আমি প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ লৈছোঁ। হেল্ল' ফোন ইন কৰিবতৰো।
1: হয় নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: হয়, মই ৰঙাপাৰা 3 নং গেলবাৰ জিলাৰ পৰা অমল বসুমতাৰীয়ে ক'লোঁ।
0: অমল বসুমতাৰীয়ে কৈছে, ভালে আছে আপুনি?
1: হয় হয় ভালে আছে। সকলোলৈকে গুড মৰ্ণিং।
0: হয় হয়, সুপ্ৰভাত। কি গীত শুনিব আজি?
1: আজি মই আজমাই চিনেমাখনৰ পৰা ইয়াৰো মাতে যা গানটো শুনিব বিচাৰিছিলোঁ। সোনু নিগম আৰু আলকা ইয়াগনিকে গোৱা।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনো।
1: আৰু মই মানে কেইজনমান শ্ৰোতাৰ নাম ল'ব খুজিছোঁ। আমাৰ মানে অসমৰ এজন শ্ৰোতা আছে আৰু
0: আপোনাৰ সৈতে কোনোবা আছে নেকি আপোনাৰ লগত?
1: লংকেশ্বৰ বসুমতাৰী, ৰবিৰাম বসুমতাৰী শুনি আছে। আৰু মোৰ মানে সকলোৰে প্ৰিয় মানে আমাৰ বন্ধু এজন আছে, এখেত হল ভাইকন মুণ্ডা, চৰাইদেউ সোণাৰী আছামৰ পৰা। এখেতে মানে কেতিয়াবা অনুষ্ঠানটো শুনিব নাপালেও মানে ৰেকৰ্ড কৰি পেলাই আমাক শুনাই দিয়ে।
0: নিশ্চয়, তেনেহলে আপোনালোক আটাইৰে অনুৰোধত আমি গীতটি শুনাই দিছো।

0: আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিবলৈ লৈছোঁ। হেল্ল'
1: হয় নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: ধেমাজিৰ পৰা ক'লো, নৰুৱা থানৰ
0: ধেমাজি
1: যতীন শৰ্মাই।
0: যতীন শৰ্মা, হয়, কি গীত শুনিব?
1: ৰাজেন গোহাঁই কণ্ঠৰ গীত এটি শুনিব বিচাৰিছোঁ, শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিয়ে, এই গীতটি।
0: হয় হয়, সুন্দৰ গীত। আৰু
1: এতিয়াতো শেৱালি ফুলাৰ বতৰ।
0: হয় হয় হয়, আপুনি ধেমাজিৰ নৰুৱাৰ পৰা ক'লে নহয় জানো?
1: নৰুৱা থান, নৰুৱা থান,
0: নৰুৱা থান। আপোনালোকে তাত কিহত শুনে, ৰেডিঅ' ছেটত শুনে নে?
1: আমাৰ ইয়াত ডিটিএইচত আমি শুনো, ৰেডিঅ' ছেটত নাহে।
0: হয় হয়, সেইকাৰণে সুধিছোঁ। এপত এপ এটা আছে, আমাৰ এপটো ডাউনলোড কৰিলে তাতেও শুনিব পাৰিব।
1: হয় হয় হয়, আমি এতিয়া ডিটিএইচত শুনো, ডিটিএইচত ধুনীয়াকৈ বাজে।
0: হয় নেকি?
1: হয়, ডিব্ৰুগড় চেণ্টাৰ আমাৰ ইয়াত যেনেকৈ বাজে, গুৱাহাটীত তেনেকুৱাকৈ বাজে ধুনীয়াকৈ।
0: হয় হয়, বৰ ভাল লাগিল আপোনালোকে এনেদৰে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব।
1: মই আমাৰ শ্ৰোতা দুজনমানৰ নাম ল'ব বিচাৰিছোঁ।
0: হয়, আপোনাৰ লগতে আছেনে তেওঁলোক?
1: আছে আছে।
0: হয় কওক।
1: অংকু শৰ্মা আছে।
0: হয়।
1: জোনমণি শৰ্মা আছে।
0: হয়।
1: তাৰপৰা কণ ছোৱালী আছে।
0: হয়, আপোনালোক আটাই একেলগে বহি শুনি আছে ৰেডিঅ'? নিজৰ প্ৰিয় গীত
1: আমি সদায় শুনো, ফোন ইন কলবৰো আমি সদায় শুনো।
0: হয় নেকি? হয়
1: হয়, আপোনালোকৰ প্ৰায়বিলাক অনুষ্ঠানে আমি শুনো।
0: হয় হয়, আন অনুষ্ঠানবিলাকো শুনে, কেনেকুৱা পায় জনাব আমাক।
1: বহুত ভাল লাগে।
0: হয় নেকি?
1: বিশেষকৈ এই আজি পুৱাটো শুনো, আৰু আজি পুৱা নহয় আজি পুৱা, তাৰপিছত আৰু উপন্যাস পাঠৰ অনুষ্ঠান, নাটক, এইখিনি শুনো।
0: হয় হয়, খুব ভাল লাগিল এনেদৰে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব আৰু আগলৈকো ফোন কৰিব আপোনাৰ প্ৰিয় গীতটি। আপোনালোক আটাইকেইজনৰে অনুৰোধত আমি গীতটি শুনাই দিছোঁ।

0: ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে। হেল্ল'
1: হয় বাইদেউ, আছো।
0: হয়, আপুনি কোনে কৈছে?
1: বনবাসী মণ্ডল।
0: বনবাসী মণ্ডল, কি গীত শুনিব আজি?
1: কি কৈছে,
0: আজি কি গীত শুনিব আপুনি?
1: আপোনাৰ ভূপেন হাজৰিকাৰ নিয়ৰৰ ফুল, সেইটো গীত বজাই দিলে হ'ব।
0: হয় হয়, সুন্দৰ গীত। এতিয়া যিহেতু নিয়ৰ সৰাৰ সময়, শেৱালি ফুলাৰ সময়, পূজা আহিলেই, নহয় জানো? কেনেকুৱা পূজাৰ প্ৰস্তুতি আপোনালোকৰ?
1: প্ৰস্তুতি সম্পূৰ্ণ পূৰ্ণগতিত চলি আছে, যিহেতু ঘৰৰ লগতে পূজা হয়।
0: হয় হয় হয়, আপোনালোকৰ ঘৰৰ ওচৰতে হয়?
1: হয় হয়, ঘৰৰ ওচৰতে।
0: হয়, ঠিক আছে। আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছোঁ, ভূপেন হাজৰিকাৰ কণ্ঠত নিয়ৰৰে ফুল শীৰ্ষক গীতটি।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাসভাৰ পৰা। আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ ফোনটো লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, ফোন ইন কল্পতৰু, আপুনি কোনে কৈছে বাৰু? লক্ষীমপুৰৰ লীলাবাৰীৰ পৰা কৈছে। কি গীত শুনিব?
1: মই সুভাষ বোলছবি গড়ে গড়ে মুখৰে কালা কালা চশমা গীতটো শুনি বিচাৰিছিলোঁ।
0: হয়, সুভাষ ছবিৰ এই গীতটি উদিত নাৰায়ণ আৰু অলকা ইয়াগনিকৰ কণ্ঠত, নহয় জানো? বাৰু, আমি গীতটি বিচাৰি আছোঁ, আপুনি কওকচোন আপোনাৰ বিষয়ে, আপুনি কি কৰে?
1: হয়, মই লখিমপুৰ মুঠত ফাইনেন্স ব্ৰাঞ্চত কৰ্মৰত বৰ্তমান। মই কৰ্মস্থলীৰ ফোন কৰি আছোঁ।
0: আপুনি কৰ্মস্থলীৰ পৰাই ফোন কৰি আছে, আপোনাৰ ঘৰৰ ওচৰত?

0: এনে
1: মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত্বত মোৰ ইন্দাবাৰী এয়াৰপৰ্টৰ ওচৰতে হয় বাৰু।
0: হয় নেকি? হয় হয়, ঠিক আছে। তেনেহ'লে আপুনি কৰ্মথলীৰ পৰা এনেদৰে আমালৈ ফোন কৰিছে কামৰ মাজতে,
1: হয়
0: ভাল লাগিল।
1: হয় হয়,
0: হয়, আপোনাৰ
1: মোৰ
0: ভাল
1: প্ৰিয় অনুষ্ঠান হয়,
0: প্ৰিয় অনুষ্ঠান,
1: প্ৰিয় অনুষ্ঠানলৈ মানে ফোন নকৰাকৈ থাকিব নোৱাৰোঁ।
0: হয় হয়, নিশ্চয় ভাল লাগিল আপোনাৰ সৈতে কথা পাতি।
1: বাইদেউ
0: হয়
1: মই নাম কেইটামান ল'ব বিচাৰিছোঁ।
0: হয় হয়, আপোনাৰ লগত যদি আছে কোনোবা ল'ব পাৰিব তেওঁলোকৰ
1: হয়,
0: নাম।
1: মোৰ লগত আছে বৰ্তমান ৰূপা বৈয়াৰী আৰু মোৰ বন্ধু কেইজনমানৰ নাম ল'ব বিচাৰিছোঁ। অনাতাঁৰ বন্ধু হয়
0: হয় হয়,
1: পুতুল বৰা, বৰষা পানীকাৰ, কুন্তি পানীকাৰ, ৰাজীৱ দত্ত, দীপশিখা বৰা আদিলৈ গীতটো উপহাৰ হিচাপে দিব বিচাৰিছোঁ।

0: এইখিনিতে শ্ৰোতাসকলক জনাই থৈছোঁ। মোৰ সৈতে ডিডিৰ মত আছে মিতালী বৰমৰা, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, দৰ্শন কাশ্যপ, আশিফ আহমেদ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু শ্বেখ আব্দুল্লাহ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হয় হয়, কোনে কৈছে আপুনি?
1: হয়, মই চিপাজাৰৰ পৰা মাধৱী নাথে ক'লোঁ।
0: মাধৱী নাথ, আপুনি কি গীত শুনিব আজি?
1: মই ভূপেন হাজৰিকাৰ কণ্ঠত তহুৱাব মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতী, এই গীতটি শুনিব বিচাৰিছিলোঁ।
0: হয়, বৰ সুন্দৰ গীত, আৰু আপুনি ইমান ধুনীয়াকৈ গাই দিলে গীতটি, ভাল লাগি গ'ল মনটো। ঠিক আছে, আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছোঁ। হয় হয়, আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
1: হয় হয়,
0: ধন্যবাদ।

0: হ্যালো হ্যালো
1: হেলো, নমস্কার নমস্কার সুপ্রভাত।
0: নমস্কার, সুপ্রভাত, কোনে ক'লে আপুনি?
1: মই মঞ্জিতাকে কৈ আছো, গুৱাহাটীৰ কলিতাকুছি গণেশ নগৰৰ পৰা।
0: হয় হয়, আজি আপুনি আমাৰ শেষৰ গৰাকী শ্ৰোতা। কি গীত শুনিব বাৰু?
1: আপোনালোকৰ পচন্দত এটি ভূপেন হাজৰিকাৰ গীত শুনাই দিব।
0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত, হয়, আমি নিশ্চয় শুনাই দিম গীতটি। আজি আমি কথা পাতিবলৈ আৰু বেছি সময় নাই, গতিকে গানটোকে বজাই দিছোঁ, হা, বেয়া নাপাব দেই।
1: সকলো শ্ৰোতালৈ উপহাৰ দিলোঁ।
0: হয় হয়, ধন্যবাদ। আমি সকলো,
1: হয় ধন্যবাদ,
0: হয়, সকলোৱে নিশ্চয় শুনি আছে। আপোনালোকৰ অনুৰোধত আমি শুনাই দিছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটিৰে মই বিনীতা ডেকাই সামৰিছো আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভি।

নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি আমাৰ অতিথিগৰাকীক চিনাকি কৰা

0: দিবলৈ পাই ভাল পাম। তেখেত হেমপ্ৰসাদ বৰাডাঙৰীয়া, নগাঁৱৰ পৰা আহিছে, অৱসৰপ্ৰাপ্ত শিক্ষক, লগতে এগৰাকী লেখক। আপোনাক স্বাগত জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: আপুনি শিক্ষকতা কৰিলে গোটেই জীৱনকাল আপোনাৰ যিখিনি, আৰু এতিয়া লেখা মেলাৰ কামত আপুনি ব্যস্ত আছে, আৰু বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক পৰ্যায়ৰ সভাপতি নগাঁৱত, গতিকে বিভিন্ন দায়িত্বত আছে। হয়, কেনেধৰণে এতিয়া জীৱন আপোনাৰ চলি আছে?
1: অৱসৰ লোৱাৰ পিছত মানে কি আৰু, তেতিয়া তাৰপিছত এখন কলেজত সোমালোঁ অধ্যক্ষ হিচাপে। সেই কলেজখন 4 বছৰ কৰিলোঁ, কৰি বৰ ভাল নালাগিল। সেই পেলাই ঘৰমুৱা হ'লোঁ, ঘৰতে এই সামাজিক লিখা পঢ়া কৰোঁ। তাৰপিছত এখন ঘৰৰ সন্মুখতে একঠা মাটি আছে, তাতে মই খেতি বাতিত লাগি থাকোঁ। সময় সুবিধা পালেই খেতি কৰোঁ।
0: খেতি কৰাত আপোনাৰ
1: নিচা আছে, শাক পাচলি।
0: অৱসৰ কেতিয়া গ্ৰহণ কৰিলে?
1: 2013 চনত অৱসৰ গ্ৰহণ কৰিছোঁ।
0: ক'ৰ পৰা কৰিলে?
1: নগাঁও নন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা।
0: সেইখনৰ কথা কওকচোন, তাততো বহু বছৰ আপুনি চাকৰি কৰিছে, গতিকে কেতিয়া আপুনি তাত আৰম্ভ কৰিছিলে চাকৰি জীৱন?
1: মই চাকৰি জীৱন প্ৰকৃততে এখন ওচৰৰ এখন ডাকঘাট হাইস্কুল বুলি এখনত শিক্ষকতা কৰিছিলোঁ। তাত 2 বছৰ কৰাৰ পিছত আকৌ চাপৰমুখ বিবি হাংচাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই কৰিছিলোঁ, তাত 8 বছৰ কৰিলোঁ। তাৰপিছতহে মই বিষয় শিক্ষক হিচাপে আহিলোঁ নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 1984 চনত। এনেই 67 পৰা কৰিছোঁ মই শিক্ষকতা, আৰু 2013 চনত মই অৱসৰ ল'লোঁ।
0: এটা দীঘলীয়া আপোনাৰ যাত্ৰা আৰু এটা পৰিক্ৰমা দীঘলীয়া, গতিকে সেই অভিজ্ঞতাৰ কথা কওকচোন, আমাৰ শ্ৰোতাই শুনি ভাল পাব।
1: হয়, মই এনেই শিক্ষকতা কৰি খুব ভাল পাইছিলোঁ। ল'ৰা ছোৱালীক শিকাই ভাল পাওঁ, আৰু বহুত যিয়ে নজনা কথা ল'ৰা ছোৱালীক পঢ়াবলৈ গৈ শিকিছিলোঁ।
0: আপুনি শিকাইছিলে আৰু
1: শিকিছিলোঁ বহুত কিবা জীৱনৰ পঢ়া কালৰ আধৰুৱা কথা মই ল'ৰা ছোৱালীক পঢ়াবলৈ যাওঁতে মই শিকি ল'বলগীয়া হৈছিল, আৰু মই সেইখিনি মোক বৰ উপকৃত কৰিছিল পাঠদানৰ ক্ষেত্ৰত। গতিকে সেইকাৰণে অভিভাৱকসকলে মোক অলপ ভাল পাইছিল বুলি অনুভৱ কৰিছিলোঁ, আৰু ল'ৰা ছোৱালীক গতাই দিছিল মোক চাব বা এইখিনি দেখুৱাই দিব, এইখিনি আগবঢ়াই লৈ যাব, গাঁওখনতে ভিতৰতে নিজে অনুষ্ঠানটো গঢ়ি লৈ পেলাই ল'ৰা ছোৱালীবিলাকক শিকাইছিলো, সৰু সৰু ছোৱালী মানে হাতক মাতি আনি পেলাই কৰিছিলো। তাৰপিছত চেমনীয়া চোৰা আছিল আমাৰ সময়ত, সেই চেমনীয়া চোৰাবিলাক ল'ৰা এই আমাৰ যুৱকবিলাকক মাতি আনি আনি সেই মানিছিলো তেতিয়া আমাক, আৰু সেইখন মাতি আনি আনি কিবা নতুন নতুন কথাবিলাক শিকাইছিলোঁ। আৰু অলপ ডাঙৰ হোৱাৰ পিছত মই আৰু এটা কাম কৰিছিলোঁ কি, গাঁৱৰ যিবিলাক শিক্ষিত বোৱাৰী সিহঁতক উলিয়াই আনিছিলোঁ, আনি তোমালোকৰ অকল ৰান্ধিবিহি বাঢ়িহে থাকিবা নাই, আহাচোন অলপমান ইয়াৰ লগত জড়িত হোৱা, এই বুলি আনি পেলাই মই সিহঁত তেওঁলোকক অলপ
0: আগবঢ়াই
1: দিছিলোঁ, আৰু সেইলোক আনন্দিত পাইছিলোঁ। মানে সপ্তাহত বা এদিন হ'ল দুদিন হ'ল লাইব্ৰেৰী পুথিভঁৰাল আছিলে আমাৰ, পুথিভঁৰাললৈ লৈ আহোঁ, আহি পেলাই তাৰিখ এটা নিৰ্দিষ্ট তাৰিখ এটা ঠিক কৰোঁ, কৰি তেওঁলোকক মাতি আনি সেইবিলাক আলোচনা কৰোঁ, তেওঁলোকৰ প্ৰতিভাবিলাক প্ৰকাশ কৰাওঁ। এতিয়া খুব আনন্দ লাভ কৰিছিলোঁ, ময়ো আনন্দ পাইছিলোঁ।
0: আৰু আপুনি বাৰু পঢ়ুৱালে, কিন্তু আপোনাৰ নিজৰ পঢ়া জীৱনৰ কথা কওকচোন, আপোনাৰ সৰু কালৰ কথালৈ উভতি যাব খুজিছোঁ। হয়, পঢ়া শুনাৰ কথা কওক, আৰু আৰম্ভণি আপোনাৰ ঘৰখনৰ কথা কওক, আপোনাৰ জন্ম।
1: মোৰ দেউতা,
0: মা দেউতা।
1: হয়, মোৰ মা ঘৰৰে ৰন্ধা বঢ়া কামতেই বিশেষকৈ সামাজিক সেই কথাতেই জড়িত। দেউতা শিক্ষক আছিল, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, আমাৰ ককাও আছিল শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ,
0: আটাইকেইগৰাকী
1: শিক্ষকেই। তাৰপিছত দেউতাও আছিল, দেউতাৰ লগতে আমি দুটা কাম কৰিছিলোঁ, এটা হ'ল দেউতাৰ লগত খেতি কৰিবলৈ যাওঁ, দেউতাও খেতি কৰে। তেতিয়া সেইখিনি সময়ত শিক্ষকৰ দা দৰমহা বৰ কম আছিল সেইখিনি সময়ত, গতিকে খেতি নকৰিলে নহয়ে, মাটি মাটিও আছিল অলপ, বেছি নহয়, কৰি মেলি মেলিলে নিজে খাব পাৰি আৰু। গতিকে আমিও আমাৰ বাই ভনীকেইটাও আৰু আমিও যেতিয়াবা পাৰোঁ তেতিয়াবা দেউতাহঁতৰ লগত সহায় কৰোঁগৈ, স্কুললৈ যোৱা সময়লৈকে, আকৌ স্কুলৰ পৰা আহি। আমি তেতিয়া কুঁহিয়াৰ কৰিছিল, দেউতাহঁতে কুঁহিয়াৰ লগত কাম কৰোঁ, মৰা খেতি কৰিছিল, তাৰপিছত ধান ৰোৱা কাটা মাহ তোলা এইবিলাক কামত আমি জানো।
0: আপোনাৰ এই সকলো কামৰ অভিজ্ঞতা?
1: আমাৰ অভিজ্ঞতা আছে, নিজে কৰিছিলোঁ সেইখিনি।
0: আনন্দ পাইছিলে?
1: আনন্দ, খুব আনন্দ পাইছিলোঁ। আনন্দ পাইছিলোঁ যেতিয়া হেঁপাহ পলাই মানুহক কেতিয়াবা দান দক্ষিণা দেউতাহঁতে দিয়া দেখিছিলোঁ, লৈ যা লৈ যা, ধানকেইটা লৈ যাচোন, চাউলকেইটা লৈ যাচোন, আৰু সেই ভাৱটো আমাৰো এতিয়াও আছে, আমাৰো আছে, হোৱা বস্তু এটা ঘৰতে হোৱা বস্তু এটা লোকক দিব বৰ আনন্দ পাওঁ, সেই ভাৱটো আছিল তেতিয়া।
0: এতিয়া আপুনি ক'লে নহয় আৰম্ভণিতে যে আমি মাটি ৰাখিছে এডৰা ঘৰৰ
1: অভ্যাস
0: আছে,

0: লৈ বা
1: অঁ
0: জানি ভালে
1: তাৰে ধৰক জলকীয়া বেঙেনা মই সচৰাচৰ নিকিনো, কেইটামান নিৰ্দিষ্ট বস্তু মই জলকীয়া বেঙেনা কোনোবা সময়তহে অফ চিজনতহে নহয় সচৰাচৰ হৈ থাকে। এইটো মই বেঙেনা খাই থাকোঁ, জলকীয়া খাই থাকোঁ, পদিনা খাই থাকোঁ, ধনিয়া আছে মোৰ ঘৰত, লাই শাক আছে, চুকা অঁ পালেং শাক আছে ঘৰতে।
0: ঘৰৰ বাৰীখন আপোনাৰ চহকী আৰু
1: মোটামুটি চহকী, তুলনামূলক হিচাপে চহকী, জেগা কম নহয়,
0: আজিকালি নোহোৱা হৈ আহিছে,
1: নোহোৱা হৈ আহিছে।
0: আপুনি যে ৰাখিছে সেইখিনি কৰিছে,
1: হয় হয়
0: হয়,
1: আৰু ব্যস্ত থাকোঁ, মনটো ভাল লাগে,
0: মনটো ভাল লাগে,
1: ওলাই আহি খেতি ধৰা দেখোঁ, নিজে খুচুৱাওঁগৈ, খন্তিখন লৈয়ে যাওঁ,
0: লৈ যায় গ'লে
1: লৈ যাওঁ, পানী অকণ দি যাওঁগৈ, আৰু সেই বাৰীত থকা জীৱবিলাকক শাক পাচলিবিলাকক মই জীৱ বুলি ভাবোঁ, যে সিহঁতে যেন মোলৈ বাচ্চা আছে, গতিকে পানী অকণ দি পাওঁ, ভাল পাওঁ,
0: খুব সুন্দৰ কথা কৈছে,
1: কথা কৈছে, তেনেকুৱা লাগে,
0: জীৱ হয়ে কিন্তু আমি নাভাবো তেনেকে,
1: আপুনি হয় হয় জীৱ হয়ে ফুলজোপাত পানী অকণ দি ভাল পাওঁ,
0: প্ৰতিপালন কৰে,
1: খুব ভাল পাওঁ।
0: এতিয়া আপোনাৰ পঢ়া কথাখিনি কওকচোন, প্ৰাথমিক বিদ্যালয় ক'ত আৰম্ভ কৰিলে?
1: মোৰ ঘৰ এনে মই যে য'ত আছোঁ তাৰ পৰা 5-3 কিলোমিটাৰমান আঁতৰত মই আচল প্ৰকৃত
0: অঞ্চলটোৰ নাম জানিলে আমাৰ
1: আছে দেওধৰ বুলি কয়, পাকিমৰীয়া গাঁও
0: য'ত আপোনাৰ জন্ম
1: জন্ম হয়, মৌঘাটি গাঁও বুলি কয়, তাৰ তাতে মহুৰ যুঁজ হয় আজিকালি, সেই বিখ্যাত নগাঁৱত আমাৰ কাষৰ কাষতে মহুৰ যুঁজ হয়, ডাঙৰ মহুৰ যুঁজ এখন হয়, সেই তাৰ তাতে মোৰ ঘৰ আছিল। তাৰপিছত এতিয়া তাতে ওচৰতে প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয় বুলি, তাতেই মোৰ শিক্ষা আৰম্ভ। তাৰপিছতে ওচৰতে এখন হাইস্কুল আছে বা বৰপাথৰী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেইখন বিদ্যালয়তে মই ক্লাছ টেনলৈকে তাতে পঢ়িছোঁ। সেইখন বিদ্যালয়ৰে মই যোৱা লাষ্ট এবছৰ আগলৈকে সভাপতিও আছিলোঁ, সেইখনৰ
0: নিজে পঢ়া
1: বিদ্যালয়ৰ মই সভাপতি আছিলোঁ। তাৰপিছত মই 1970 চনত মেট্ৰিক পাছ কৰিছোঁ, 70-71 পিউ, তেতিয়া পিউ আছিল প্ৰাক বিশ্ববিদ্যালয়, তেতিয়া প্ৰাক পাছ কৰিছোঁ। আৰু 72-74 মই নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত মই বুৰঞ্জী বিভাগত অনাৰ্ছ লৈ পেলাই বিএ পাছ কৰিলোঁ। 75-76 এইটো গুৱাহাটী ইউনিভাৰ্চিটিত মই মাষ্টাৰ ডিগ্ৰীটো কৰিলোঁ। 81-83 চনত মই 1983ত মই ET পাছ কৰিলোঁ, বেচেলৰ অফ ইংলিছ টিচিং গুৱাহাটী ইউনিভাৰ্চিটিত। তাৰপিছত 85 চনত মই বিটি পাছ কৰিছোঁ, যেতিয়া বিটি আছিল, এতিয়া বিএড
0: বুলি কয়,
1: তেতিয়া বিটি আছিল, বিটি পাছ কৰিছোঁ নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ পৰা। তেতিয়া
0: পঢ়া শুনাত খুব ৰাপ আছিলে,
1: কষ্ট কৰি গৈ চাইকেলখন মাৰি মাৰি যাওঁ, 4 কিলোমিটাৰমান হয় টাউনলৈ, চাইকেল মাৰি মাৰি গৈ শিক্ষকতাও কৰিছিলোঁ, পঢ়া শুনাও কৰিলোঁ, কৰি সেইখিনি কৰিলোঁ। আৰু তাৰ আধৰুৱা হ'ল, দুবাৰমান এডমিশ্যন লৈ পেলাই গুচি আহিলোঁ, সেইটো ল পঢ়িবলৈ মন আছিল,
0: ক'ত এডমিশ্যন লৈছিলে,
1: নগাঁও ল কলেজতে লৈছিলোঁ। কিন্তু সেই একে সময়তে প্ৰতিবাৰতে পৰীক্ষাৰ সময়তে এবাৰ দেউতা ঢুকাল পৰীক্ষা হৈ থাকোঁতেই, আৰু এবাৰ আৰু একে বিপদ হ'ল, পৰীক্ষা দিয়া নহ'ল, আৰু সেইটোৱে মোৰ আধৰুৱা হ'ল জীৱনত,
0: ল কৰা নহ'ল,
1: নহ'ল আৰু নহ'ল, কিতাপ চিতাপ আনিলোঁ, পঢ়িলোঁ অলপ, পঢ়া পৰীক্ষা দিয়া নহ'ল এটাও, এই তেনেকে কৰি আৰু
0: আক্ষেপ থাকি গ'ল,
1: থাকি গ'ল অকণমান। মই মোৰ ডাঙৰ ছোৱালীজনীক মই এবাৰ কৈছোঁ, বোলো তোমালোকে লগতো পঢ়িবাচোন, কৈছে তাই এমবেড কৰিবলৈ বিচাৰিছিল, মই বোলো তই কৰা বাৰু সেইটো, কিন্তু পাৰিলে লগতো পঢ়াচোন, কৈছে মোক সুধিছে যে কিয়, বোলো এজন মোক লয়েৰে ক'লে যে আমি ক'ৰ্টটো কেতিয়াও খুলিব নালাগে, আমি আমাৰ ৰিটায়াৰমেণ্ট নাই, ভাল কথা এটা ক'লে, মই সেই কথাটো অকণমান মোক অলপ দেৰিকৈ জানিলোঁ, কথাটো মনলৈ আহিছে যে তেওঁলোকৰ ৰিটায়াৰমেণ্ট নাই, সদায় 9টা বজাত ওলাবই লাগে ক'ৰ্টলৈ, গতিকে তেওঁলোকৰ মৃত্যুকাললৈকে তেওঁলোকে যেতিয়ালৈকে নোৱাৰে তেতিয়ালৈকে প্ৰেক্টিছ থাকিব পাৰে, কিতাপৰ লগত সম্পৰ্ক থাকে, সেইটো খুব ভাল এটা যেন লাগিল, চাফাচোন কথা, তোমালোকৰ ৰিটায়াৰমেণ্টৰ পিছত ক'ৰ্টলৈ গৈ যাব পাৰিবা, মনটো ভাল লাগি থাকিব, এখন সমাজ পাবা, এইবুলি মই আজি এসপ্তাহ আগত মই ডাঙৰ ছোৱালীজনীক কৈছোঁ, বোলো কৈছোঁ আৰু তুমি আইনো জানিবা, অলপ আইনবিলাকৰ লগত সম্পৰ্ক হৈ থাকিব, দুটা পৰামৰ্শ দিব পাৰিবা সমাজক, মানুহক প্ৰেক্টিচ নকৰিলেও।
0: তাৰপিছত আপুনি চাকৰিত সোমালে?
1: হয়, মই 76তে সোমাইছোঁ,
0: 76ত
1: সোমাইছোঁ, সোমাই 1.5-2 বছৰ এখন ফ্ৰেঞ্চাইজত কাম কৰিলোঁ, তেতিয়াতো সোমালোঁ মই। তাৰপিছত 77ত মই চাপৰমুখ বি হাংছাহেত এই শিক্ষকতা সোমালোঁ, সেই গ্ৰেজুৱেট পোষ্টত। তাৰপিছত মই 1984ত মই ননিশ্চতা মানে বিষয় শিক্ষক হিচাপে আহিলোঁ, আৰু তাতে মই উপাধ্যক্ষ লাষ্টত এবছৰ উপাধ্যক্ষ হ'লোঁ, শেষৰ এবছৰ ৰিটায়াৰ হ'লোঁ আৰু।
0: হয় হয়
1: হয়,
0: এটা ভাল লগা আপনার যাত্রা, তার ভাল স্মৃতি আপনার থাকি গেছে, কিন্তু আপনার আন এটা

0: আৰু শিক্ষকতা কৰোঁতেতো বহীবিলাক চাবলগীয়া
1: চাবলগীয়া
0: সেইবিলাক অভিজ্ঞতাৰ পৰা মোৰ লিখা ভাৱটো আহিল যে এনেকৈ লিখিলে দেখোন কাৰোবাৰ উপকাৰ হ'ব, মই জনা কথাখিনি যদি কাৰোবাক বিলাই দিব পাৰোঁ থৈ যাব পাৰোঁ তেতিয়া কাৰোবাৰ উপকাৰ হ'ব। গতিকে মই যদি মোতে লৈ গুচি যাওঁ মই জনা কথাখিনি তেতিয়াহ'লে কি লাভ হ'ব, মইহে জনা হ'ব, আনক দেখোন বিলোৱা নহ'ব দেখোন, সেই বুলি ভাবি পেলাই তেতিয়া মই অলপ লিখিবলৈ ল'লোঁ। আৰু তাৰপিছত টকা পইচাৰ অভাৱ আছিল, তেতিয়া মই প্ৰকাশ কৰিব নোৱাৰোঁ, কিবা কিবি লিখোঁ কিন্তু প্ৰকাশ কৰিবলৈ মোৰ সাহসে নোকোলায়। আৰু যেতিয়া অলপ পৰা হ'লোঁ মোৰ সেইটোৱে ভাৱ হ'ল যে মই এখন কিতাপ লিখিব এইবিলাক গোটাই পেলাই লিখিব পাৰোঁ দেখোন, প্ৰকাশ কৰিব পাৰোঁ। তেতিয়া প্ৰেছলৈ গ'লোঁ, কথা পাতিলোঁ, তেতিয়া সেই ভাৱটো আহি গ'ল আৰু। তেতিয়া এখন দুখনকৈ মই প্ৰথমতে ল'ৰা ছোৱালীবিলাকৰ এখন লিখিলোঁ, শব্দ ব্ৰহ্ম বুলি এখন কিতাপ লিখিছিলোঁ, তাৰমানে শব্দৰ অৰ্থ ইংৰাজী শব্দৰ ল'ৰা ছোৱালী কামত আহক বুলি। আৰু মই প্ৰথম চাকৰি কৰিয়ে মই মানে এটা কাম কৰিছোঁ, জিৰণি চোৰা এটা বনাইছিলোঁ,
1: জিৰণি চোৰা
0: পথাৰ
1: আপোনাৰ
0: নিজৰ পইচা নিজৰ টকাৰে সৈতে
1: ভাবি
0: মানে কি পথাৰত যেতিয়া হাল বাই আছিলোঁ, তেতিয়া সৰুতে আমি হাল বাওঁ স্কুল অৱস্থাত, হাল বাই থাকিলে আমাৰ প্ৰায় 3 কিলোমিটাৰমান মুকলি এখন পথাৰ আছে, মানুহবিলাক সেইপিনে এটা ৰাস্তা আছে, মানুহবিলাকে বৰষুণ চৰষুণ আহিলে ক'তো ৰুবলৈ জেগা নাই। তেতিয়া মই কেতিয়াবা ময়ো হাবাথুৰি খাইছিলোঁ, যেতিয়া বৰষুণ ধুমুহা আহে ক'ত ৰুবলৈ এডোখৰ জেগা নাই। তাৰপিছত মই ভাবিলোঁ কিবা কেতিয়াবা পাৰিলে মই এটা আমাৰ মাটিডৰাৰ মূৰতে এটা ৰাস্তা কিনাৰত এটা জিৰণি চোৰা বনাম। জীৱনৰ প্ৰথম কামটোৱে মই এটা জিৰণি চোৰা বনাইছিলোঁ, এতিয়াও আছে। নিজৰ পইচাৰে নিজৰ মাটিতে ৰাস্তা কিনাৰতে এটা ৰাস্তা কিনাৰতে এটা জিৰ খুব কষ্টৰে বনাইছিলোঁ সেইখিনি সময়ত, কাৰণ তেতিয়া বোধহয় 85 চনমান।
1: কষ্টকৰটো কৰিছে কিন্তু আপোনাৰ চিন্তাটোৱে অকণমান ব্যতিক্ৰম আছিলে, কাৰণ জিৰণি চোৰা আমি একক প্ৰচেষ্টাত কৰা
0: নেদেখোঁ। তেতিয়া মোক কোনোবাই কৈছিল যে তুমি পথাৰৰ মাজত জিৰণি চোৰাটো বনাইছ, তই বাৰু ভাল কৰিছ, গাঁৱৰ মানুহে কৈছিল
1: আৰু, সহযোগ কৰিছিলে আপোনাৰ,
0: কৈছে। তাৰপিছত হ'ল কি কৈছ, কিন্তু ইয়াত দেখোন আড্ডা চাড্ডা হ'ব নেকি, মদৰ খোৱা আড্ডা চাড্ডা হ'ব নেকি, মই বোলো হ'ব পাৰে আগলৈ, কিন্তু মই নৈ কৰিব নোৱাৰোঁ, কিন্তু মই মানুহৰ সুবিধাৰ কাৰণে বাটৰুৱাৰ কাৰণে তাতে ৰুব পাৰিব, বৰষুণ জাক আহিলে এই 3 কিলোমিটাৰ বাটত কোনো গছ হেৰি নাই, গছ গছ একো ছাঁ এখন চিৰ এখন নাই, কাৰোবাৰ নহয়তো কাৰোবাৰ উপকাৰ হ'ব। তেতিয়া দেখোঁ এতিয়া আমাৰ ৰাস্তাৰে কিনে মানুহ মোৰ ভাল লাগে যে কোনো চাইকেল মাৰি গৈছে
1: এতিয়াও তেনেকৈ
0: আছে,
1: আপুনি পকাৰে সাজিলে,
0: পকাৰে সাজিছোঁ, তেনেকৈ সাজিছোঁ। এই মোৰ মানে 13 ফেব্ৰুৱাৰীত মোৰ মাৰ শ্ৰাদ্ধ পৰে মানে, সেইদিনা তাৰ আগতে মই ঘৰটো ৰং চং দিওঁ, প্ৰতিবাৰে দিওঁ, কেতিয়াবা গেপ পৰে নপৰা নহয়।
1: তাৰপাছত লিখাৰ কথাটো আমি
0: তাৰপিছত হয় লিখাৰ কথা,
1: প্ৰথম কিতাপখন
0: ওলাল শব্দব্ৰহ্ম, মই বিলাবলৈ ল'লোঁ ওচৰ পাঁজৰ স্কুলবিলাকত, কেইখনমান স্কুলত মই মোৰ পৰিচিত স্কুল কিছুমান ল'লোঁ, তেওঁলোকেও ভাল পালে। তাৰপিছতে মই এই গাঁৱৰ সামাজিক কথাবিলাকৰ লগত জড়িত কাৰণৰ কাৰণে মই এটা বস্তু এটা মোৰ মূৰত সোমাল, এই বিধৱা মানুহৰ বিলৈবিলাক, ওচৰতে দুটামান ফেমিলি বিধৱা মানুহৰ যি অৱস্থা দেখিলোঁ, হাবাথুৰি খাই ফুৰা আৰু এক শ্ৰেণী মতা মানুহৰ বিধৱাৰ প্ৰতি বৰ লোভ দৃষ্টি কিছুমান দেখিলোঁ, দেখি পেলাই মোৰ সেই চেঞ্চটো আহি পেলাই মই তাৰ ওপৰত এখন উপন্যাস লিখিলোঁ। সেই উপন্যাস এনেতো গল্প প্ৰবন্ধবিলাক লিখোঁ আৰু, আলোচনী কোনোবাই বিচাৰে দিওঁ টেঙা দিওঁ, সেই এখন প্ৰথম উপন্যাস এখন। তাৰপিছত এখন উপন্যাস লিখিলোঁ, সেই উপন্যাস হ'ল বিধৱাৰ চকুলো মচি বুলি। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অলপ সদস্য হৈছিলোঁ, হওঁতে তেতিয়া তেখেতসকলৰ আহ্বানত দুজনমান পুৰুষৰ বিষয়ে লিখিবলৈ দিলে, সমাজকৰ্মী তেওঁলোকৰ ভিতৰত, তেওঁলোকৰ বিষয়ে মই তেওঁলোকৰ আহ্বানতে লিখিলোঁ। তেখেতসকলে মোক নিৰ্দেশ দিলে যে আপোনালোকে আমুকৰ ওপৰত এখন লিখক, আমি প্ৰকাশ কৰিম। তেনেকৈ হলধৰ ভূঞা বুলি এজন প্ৰখ্যাত নগাঁৱৰ মানুহ, তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক, সংঘৰ প্ৰতিষ্ঠাপক, সেই তেওঁৰ ওপৰত লিখিবলৈ দিলে। যথেষ্ট ত্যাগী মানুহ, যিজন মানুহে আমাৰ স্মৃতিত এতিয়াও শ্ৰীমন্ত শংকৰদেৱ শংকৰ মিছন আছে, অন্ধ স্কুল আছে, এই হৰিজন আন্দোলনত আগ্ৰাহক লৈছিল, স্কুল পাতিছিল তাত, মেট্ৰ সম্প্ৰদায়টোক উন্নত কৰিবৰ কাৰণে তেওঁ ঘৰৰ ওচৰতে স্কুল এখন পাতিছিল। তে সেইবিলাক কথাই মানুহক যথেষ্ট আকৰ্ষণ কৰিছিল, কুষ্ঠ ৰোগীৰ কাৰণে এখন চিকিৎসালয় পাতিছিল তেখেতে, গতিকে সেই এটা ভাল দিশ কেইটামান দেখিছিলোঁ তেখেতৰ, দেখি পেলাই ময়ো অনুপ্ৰাণিত হ'লোঁ আৰু তেখেতৰ ওপৰত

0: সেইখন লিখিলোঁ, জীৱনী এটা লিখিলোঁ। তাৰপিছত এজন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ অচ্যুত কৃষ্ণ মিশ্ৰ বুলি, যথেষ্ট অভাৱী মানুহ আছিল কিন্তু যথেষ্ট পণ্ডিত মানুহ, যথেষ্ট জনা মানুহ, মানে তেখেতৰ ওপৰত তেনেকৈ তথ্য অলপ সংগ্ৰহ কৰি লৈ এখন কিতাপ লিখিবলৈ সংঘই আমাক দায়িত্ব দিলে। মই এতিয়া সেইখিনি লিখি পেলাই প্ৰকাশ কৰিলোঁ। তাৰপিছত এনেকেই আৰু কেইখনমান কিতাপ লিখিলোঁ, অনুভৱ, মোৰ জীৱনৰ জীৱন যিবিলাক অনুভৱ, অনুভৱবিলাক প্ৰকাশ কৰি এখন গ্ৰন্থ লিখিলোঁ।
1: আপোনাৰ কেইবাখনো পুথি প্ৰকাশ হৈ ওলাইছে?
0: হয় হয়, তেৰখন ওলাইছে।
1: হয়,
0: এখন ল'ৰা ছোৱালীবিলাকৰ ইংৰাজী মই অলপ পঢ়াইছিলোঁ, মই হিষ্ট্ৰী মানুহ আছিলোঁ কিন্তু স্কুলত মোক পঢ়াবলৈ দিছিল বেছিভাগে তেতিয়া ইংৰাজী,
1: নাইন
0: টেনত। হয়, তেতিয়া বহুত অসুবিধা দেখিছিলোঁ ল'ৰা ছোৱালীবিলাকৰ, সামান্য বেছিক নলেজবিলাক নাই। তেতিয়া মই এন এপ্ৰ'চ টু ইংলিছ লাৰ্ণাৰ্ছ বুলি এখন কিতাপ লিখিলোঁ, গ্ৰামাৰ ইংলিছ, সেই গ্ৰামাৰখন লিখি পেলাই যথেষ্ট মই ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালীকো শিকাইছিলোঁ আৰু মই নিজৰ ল'ৰা ছোৱালীখিনিকো নিজে পঢ়াইছিলোঁ।
1: নিশ্চয় আপোনাৰ তেখেতসকলৰ কথাও জানিম আমি, আপোনাৰ পৰিয়ালৰ কথা।
0: হয় হয়, তাৰপিছত তেনেকৈ তেনেকৈ গৈ গৈ এতিয়াও ইখন সিখনকৈ লিখিছোঁ, এতিয়াও এখন প্ৰকাশ কৰিব পৰা কিতাপ আছে, কল্প প্ৰবন্ধ সংকলন এটা
1: মানে সাজু হৈ আছে,
0: প্ৰবন্ধ আৰু গল্প এনে মিলাই পেলাই ক'ৰ ক'ৰ প্ৰকাশ পাইছে সেইখিনি সংগ্ৰহ কৰি পেলাই গোটাব লাগিব, মানে আছেই প্ৰকাশ কৰিব।
1: এতিয়া লিখাটো আপোনাৰ মোটামুটি নিচাৰ নিচিনা হৈছে?
0: আছে, নিচাৰ পালেই মানে পইণ্ট এটা লিখি দিওঁ, কোনোবাই এটা টপিক এটা পাই গ'লোঁ, ক'ৰবাত গৈ থাকোঁতে বা কিবা আহি থাকোঁতে সেই টপিকটো মই নোট কৰি থওঁ। তাৰপিছত গাঁৱৰ ভাল লাগিলে, ঘৰত মানুহ কম হ'লে, ঘৰত মানুহ থাকিলে মই দিগদাৰি পাওঁ,
1: শান্ত পৰিৱেশ এটা লাগে,
0: পৰিৱেশ এটা পালে মই কলমত লাগি যাওঁ, লাগি পেলাই অকণমান লিখোঁ আৰু। তেতিয়া
1: আপুনি ঘৰখনৰ পৰিৱেশৰ কথা কৈছে, শান্ত পৰিৱেশৰ কথা কৈছে, ঘৰখনৰ কথা কওকচোন, আপোনাৰ পৰিবাৰৰ কথা কওক, ল'ৰা ছোৱালীৰ কথা ক'লে, নিজে পঢ়ুৱাইছিলে।
0: হয় হয়, মই সিহঁতক পঢ়াইছিলোঁ।
1: আপুনি বিয়া কেতিয়া কৰালে?
0: মই 83 চনত বিয়া পাতিছোঁ।
1: হয়
0: হয়, তেওঁক মই চাপৰ মুখৰ পৰা বিয়া পাতিছিলোঁ, তেওঁক পিছত শিক্ষয়িত্ৰী হৈছিল, আহোঁতে শিক্ষয়িত্ৰী নাছিল, আমাৰ মোৰ তাত থকাৰ পিছতহে শিক্ষক পদত পদ পাইছিল, প্ৰথমে বিদ্যালয়ৰ শিক্ষকতা কৰিছিল আৰু তেওঁ সহায় কৰিছিল, মই লিখা দেখিলে ভাল পায় সেইবিলাক লিখা।
1: নামটো
0: মণি বৰা, তেওঁ লিখিছিল। তাৰপিছত মই ছোৱালী, ল'ৰা ছোৱালীকেইটায়ো ইহঁতেও লিখে আজিকালি,
1: ল'ৰা ছোৱালী আপোনাৰ কি?
0: মোৰ ছোৱালী তিনিজনী আৰু ল'ৰা এটা, আৰু সিহঁত তিনিওজনীয়ে মাষ্টাৰ ডিগ্ৰী কৰিলে, বিটি কৰিলে, তিনিওজনীয়ে বিটি পঢ়িলে আৰু তিনিওজনীয়ে বৰ্তমান শিক্ষয়িত্ৰী।
1: এতিয়া আপোনাৰ শিক্ষকতাটো এটা পৰম্পৰা যেন লাগিছে,
0: হৈ গৈছে,
1: ককা, আপোনাৰ দেউতা, আপুনি, আপোনাৰ তিনিওগৰাকী ল'ৰা ছোৱালী
0: শিক্ষক,
1: আপোনাৰ পৰা পাইছে
0: জানো সিহঁতে কি পাইছে? মই ভাবিছিলোঁ মই শিক্ষকতা কৰি মই অলপ লিমিটেড ইনকামত চলোঁ, সিহঁত টান পাব নেকি, দেখিছোঁ দেখোন সিহঁতো এতিয়া নিজে নিজে, আৰু সিহঁতৰ চব বিয়াৰ পিছত হৈছে শিক্ষয়িত্ৰী, তিনিওজনী মই বিয়া দিলোঁ, তিনিওজনী বিয়াৰ পিছতে শিক্ষয়িত্ৰী হৈছে,
1: সেইটো মাকৰ পৰা পাইছে
0: হয়, ল'ৰাটোহে ফিজিঅ'থেৰাপিষ্ট, ডাক্তৰ ফিজিঅ'থেৰাপি পঢ়িলে, পঢ়ি পেলাই সি সৰু, তাৰো বিয়া পাতি দিলোঁ।
1: আপুনি নাতিও পাইছে তাৰমানে?
0: ছোৱালী নাতি পাইছোঁ, ল'ৰা নাতি পোৱা, ল'ৰা নাতি পোৱা,
1: ছোৱালী নাতি একেই আপোনাৰ ল'ৰা নাতি। হয়, গতিকে আপোনাৰ দেখাত ককা যেন নালাগে, সুন্দৰ সোঠাও হৈ আহিছে। এতিয়া ধৰক আপুনি বিভিন্ন সমাজ, মই যিটো আপোনাৰ যিখন বায়'ডাটা বুলিয়ে কৈছোঁ এইখন পাইছোঁ, বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত হৈ আছে,
0: সভাৰ
1: সৈতে আপুনি জড়িত হৈ আছে, হয়, সেই বিষয়ে কওকচোন, আপুনি সেইবিলাক সভা সমিতিবিলাক থাকে?
0: হয়, মই ওচৰৰ বজাৰ মোক সেইটোৱেই ভাব কি, ওচৰৰ যেতিয়া সাহিত্য সভা এটা অনুষ্ঠান নাছিল, তেতিয়া আমি এটা জ্যোতি সাহিত্য সভা বুলি এটা অনুষ্ঠান নিজেই মানুহ ল'ৰা ছোৱালী ওচৰ 500-600 গাঁৱৰ ভিতৰত গোটাই আমাৰ সমনীয়া বা তেনেকুৱা জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ লৈ এটা আঞ্চলিক ভিত্তিত এখন সভা পাতিলোঁ, পাতি পেলাই এখন হেৰি পাতিলোঁ, আৰু তাকে মোতে মোকে তাত প্ৰথম সভাপতি পাতি দিলে, প্ৰতিষ্ঠাতা সভাপতি, তাৰপিছত সি ৰেজিষ্ট্ৰেশ্যন পালে, পাই এতিয়া সেইটো চলি আছে জ্যোতি শাখা সাহিত্য সভা বুলি, তাৰ সেইটোৰ জৰিয়তে মই গাঁৱৰ অঞ্চলবিলাকত সেই নিচা এটা আছিল দেখা কালত, গাঁৱৰ ছোৱালী বোৱাৰী এইবিলাকৰ মাজত পুথিভঁৰালবিলাকলৈ গৈ আমি এই 4-5 গাঁৱৰ ভিতৰত মই সাহিত্য অনুষ্ঠান পাতিছিলোঁ, সিহঁতক ক'ৰবাৰ কবিতা আবৃত্তি, ক'ৰবাৰ গল্প লিখিবলৈ এনকাৰেজ কৰিছিলোঁ, যে গল্প লিখা, প্ৰবন্ধ লিখা, এটা কৰিছিলোঁ, আৰু যথেষ্ট এতিয়া স্বীকাৰ কৰে যে আপোনালোকে সেই কলমটো ল'বলৈ নিশিকোঁ আছে, যেতিয়া মোৰ জীৱনত লিখাই নহ'লে এতিয়া সেই কথাটো শুনিলে ভাল লাগে।
1: নিশ্চয় আপুনি মানে সৃষ্টিশীল।

0: কামত উৎসাহিত
1: কৰিছিলোঁ এই আটাইকেইখন গাঁৱৰ ভিতৰত। আৰু তাকে কোনো পিছৰখিনিয়েও সমিতিসমূহেও সেইবিলাক অনুসৰণ কৰিছিল, মই লক্ষ্য কৰিছিলোঁ।
0: এতিয়া বৰ্তমান আপুনি কিহৰ লগত জড়িত হৈ আছে?
1: এতিয়াতো গাঁৱৰ যিবিলাক অনুষ্ঠান, সাহিত্য সভাৰ অনুষ্ঠান, সেইটো প্ৰতি সপ্তাহত কিছুমান সন্ধ্যা অনুষ্ঠান থাকে, সেইবিলাকলৈ মই গৈ থাকোঁ। তাৰপিছত সংঘৰ লগত জড়িত থাকোঁ, সভা সমিতিবিলাক, যিবিলাক বিশেষকৈ সাহিত্য সম্পৰ্কীয় যিবিলাক আলোচনা চক্ৰবিলাক হয়, সেইবিলাকত কেতিয়াবা বক্তৃতা চকৃতা দিবলৈ মাতে। তাৰপিছত যি জানো আৰু প্ৰকাশ কৰোঁ আৰু যিখিনি অধ্যয়ন কৰি যিটো পাওঁ।
0: আপুনি একেবাৰে সক্ৰিয়ভাৱে সামাজিক জীৱনটো জীয়াই আছে, কাম কৰি আছে। আৰু ধৰক এই জীৱনৰ সুদীৰ্ঘ জীৱনৰ অনুভৱটো কওকচোন, শ্ৰোতাই জানি ভাল পাব। এই যে ৰাইজৰ মাজতে থাকিলে, সদায় বিলাই দিলে, শিক্ষাও বিলাই দিলে, আগবঢ়াই দিছে সকলোকে, ধৰক
1: মই খুব আনন্দ পাওঁ। এজন মানে এটা কথা, মই মানে বেদত এটা কথা পাইছিলোঁ মানে কি, চাৰি প্ৰকাৰৰ সুখ আছে বুলি কয় দেই। সেই বস্তুটো পাইছিলোঁ যে এটা হ'ল ব্ৰহ্ম সুখ, কোনোবাই ঈশ্বৰক প্ৰাৰ্থনা কৰি সুখ পায়, কোনোবাই পায় দেৱ সুখ, কোনোবাই আকৌ গৃহস্থিক নিজৰ ঘৰখনত পৰিচৰ্যা কৰিয়ে সুখ পায়, কোনোবাই আকৌ নহয় সেৱা কৰি সুখ পায়। সেৱা মানে কি, যিটো নিস্বাৰ্থভাৱে কাৰোবাক যদি সহায় কৰিবলৈ পায় তেতিয়া আনন্দ পায়। গতিকে সেই সেৱাটো বোলে আটাইতকৈ উত্তম সুখ, যিটো সুখ কাৰোবাক বিলাই দি পেলাই ভাল পায়। যিকোনো এটা শব্দ কৰি পেলাই যদি মই কাৰোবাক উপকৃত কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ আনন্দ লাগে, তেওঁৰো উপকাৰ হয়। তেনেকুৱা ধৰণৰ মোৰ ভাৱ কিছুমান সদায় থাকে, কাৰোবাক উপকাৰ কৰি ভাল পাওঁ।
0: কাৰণ কিয়নো আমাৰ এই জীৱন সুৰভি যিটো অনুষ্ঠান, তাৰ উদ্দেশ্য এইটো, আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতা, এই সুৰভিটো আমি বিলাই দিব খোজোঁ। আপোনাৰ জীৱনৰ এই সুৰভি আমি তাকেই বিচাৰিছোঁ, আনক সহায় কৰি যিটো তুষ্টি পোৱা
1: যায়।
0: খুব ভাল কথা কৈছে। মই আপোনাৰ কিতাপৰ তালিকাখন চাইছিলোঁ, ইয়াত 13খন কিতাপ আপুনি লিখিছে, তাৰ ভিতৰত 10 নম্বৰ আপোনাৰ এখন বৰ আমোদজনক লাগিছে মোৰ নামটো শুনি, সৰু সৰু মানুহৰ সৰু সৰু চিন্তা। এই কিতাপখনৰ কথা কওকচোন।
1: মানে কিছুমান একদম কোনোবাই মোৰ কথাবিলাকক হয়তো গুৰুত্ব নিদিব, কাৰোবাৰ মনত হয়তো সেইটো সেইটো কথা একেবাৰে সৰু কথা,
0: নগণ্য।
1: মই ভাবোঁ যে সেইকাৰণে মই এটা নিকিন মানুহ, মোৰ কথাবিলাক সৰু, গতিকে সেই সৰু সৰু মানুহৰ কথাখিনি কৈছোঁ, কাৰোবাৰ যদি উপকাৰ হয় যদি হওকচোন। মই সৰুৱেই সৰুৱে ভাল পাওঁ,
0: ডাঙৰ এই সৰু সৰু কথাবিলাকতে আনন্দ থাকে,
1: আনন্দ থাকে। সেইবিলাক সৰু সৰু কথাবিলাক, কাৰণ ভুলবিলাক ভাঙি দিলোঁ, যিহেতু ভুল এনেকুৱা হয় আমি ভুল কৰিছিলোঁ, আৰু নিজৰ ভুলটো কৈ ভাল পাওঁ, স্বীকাৰ কৰি খুব ভাল পাওঁ। ঢেৰ ভুল কৰিছোঁ, এতিয়া বৰ লাজ লাগি যায় নিজৰ জীৱনৰ আগৰ ভুলবিলাক। মই যি বহুত ভুল কৰিছোঁ, সেই ভুলবিলাক মই এতিয়া কৈ দিওঁ, কৰিলে কাৰোবাৰ উপকাৰ হয় যদি হওক, আৰু আনে নকৰক,
0: নকৰক তেনেকুৱা কাম,
1: সেই তেনেকুৱা কাম
0: হয়। মানুহ মাত্ৰেই ভুল হয়,
1: ভুল হয়,
0: সেইটো স্বীকাৰ কৰাটো ডাঙৰ
1: ডাঙৰ ডাঙৰ কথা
0: হয়। আৰু খুব সুন্দৰ কথা আপোনাৰ জীৱনৰ এই বাণী, আপুনি সদায় আনক সহায়ৰ কথাটো কৈছে, বিলাই দিয়াৰ কথা কৈছে, আৰু ইমান সৃষ্টিশীল কামত লাগি আছে। আৰু প্ৰায় আজি অনুষ্ঠানৰ আমাৰ যি নিৰ্ধাৰিত সময় সেয়া শেষ হ'বৰ হৈছে। গতিকে ধৰক আপোনাৰ ক'লে এখন কিতাপৰ কাম আপুনি গোটাই থৈছে, আৰু কিবা পৰিকল্পনা তেনেকে ভাবি থকা কাম, আপুনি ধৰক অলপ ব্যতিক্ৰমী কাম ভাবি থাকে, মোৰ তেনেকুৱা হৈছে কৰিছেও, এই জিৰণি চৰাৰ কথাটোৱেই কৈছে, তেনেকুৱা কিবা আৰু ভাবি থকা কাম আছে
1: ভাবো
0: পৰিকল্পনা?
1: হয় হয়, মোৰ মানে কি আৰু এটা ভাব, এতিয়া বয়সে হয়তো নকব, সাহ কৰিব নোৱাৰিম, মোৰ এই বৃদ্ধ মানুহৰ অৱস্থাবিলাক বৰ বেয়া, দেখি পেলাই বৰ দুখ লাগে। কাৰোবাৰ কিবা দুৰ্ভাগ্যক্ৰমে কোনোবা কোনোবা পৰিয়ালত দেউতাকৰ বা মাকৰ অৱস্থা, বাকীবিলাক মানুহ মৃত্যু হৈ যোৱাৰ কাৰণে অবাঞ্চিতভাৱে কিছুমান দুখ আহে। কাৰোবাকৈ ইচ্ছাকৃতভাৱে পিতৃ ল'ৰা ছোৱালীয়ে নিজৰ ল'ৰা ছোৱালীক অৱহেলা কৰে, সেই শ্ৰেণীৰ মানুহ যে এতিয়া গৈ পেলাই বৃদ্ধ আশ্ৰমত থাকিবলৈ যে কোনোবাই উপকাৰ কৰিছেগৈ, সেই দিশটো বৰ ভাল লাগে। মোৰ ভাৱ হয়, মোৰ যদি সুবিধা থাকিলেহেঁতেন, ময়ো তেনেকুৱা বৃদ্ধাশ্ৰম, আৰু মোৰ যদি এতিয়া বল থাকিলেহেঁতেন পৰিচালনা কৰিবলৈ, মই বনালেই কৰি থৈ গ'লেই নহ'ব, মোৰ পিছৰখিনি চাব লাগিব। মই কালি পঢ়িলে মোৰ বৃদ্ধ বয়স হৈ আহিছে, মোৰ এতিয়া প্ৰায় 74 বছৰ বয়স মোৰ, এতিয়া
0: বেছি হোৱা নাই তথাপি সুন্দৰ হৈ আছে, কাম কৰিব পৰা হৈ থাকক, আমি তাকে আশা কৰিছোঁ পাৰিব।
1: গতিকে মোক সেই তেনেকুৱা এটা নিচা আছিল, 10 জন মানুহকো যদি মই তেনেকুৱা নিথৰুৱা মানুহক মই সহায় কৰিব পাৰিলোহেঁতেন, এতিয়াও যিটো বস্তু আগলৈ কণ্টিনিউ হ'ব লাগিব, কিন্তু আধুৱাতে আকৌ গছ বন লতা গজিলে নহ'ব।
0: চিন্তা খুব সুন্দৰ চিন্তা, নিশ্চয় যিহেতু চিন্তা কৰিছে তাৰো বাট মুকলি হ'ব,
1: কিবা হ'ব,
0: চিন্তাটো আচল কথা, চিন্তাই বাট মুকলি কৰিব, আৰু আপোনাৰ যি পৰিকল্পনা আছে সেয়া বাস্তৱত ৰূপায়িত হওক তাকেই কামনা কৰিছোঁ আমি। আৰু শেষত আমাৰ শ্ৰোতাক কিবা জনাব নেকি? আপুনি আমি শুনিছোঁ ৰেডিঅ'টো আপোনাৰ লগৰীয়া, আৰু আমি খুব ভাল পাওঁ তেনেকুৱা মানুহ লগ পালে, ৰেডিঅ'ই আমাক খুব আমেজ দিয়ে, তাৰ অভিজ্ঞতাটো কওকচোন শেষত আমাৰ শ্ৰোতাক।
1: মই বাকী হোৱাতেই প্ৰায় মৰ্ণিং ৱাক কৰিছোঁ।

0: এই গাটোকণো আজিকালি ভাল নলগা হৈছে, সেইবিলাক অলপ দেৰিকৈ উঠিবলৈ লৈছোঁ। পুৱাতেই 6টা বজাতেই মই প্ৰথম হিন্দী নিউজটো শুনো, শুনি লৈ তাৰপিছতে যিখিনি ক্ৰমণিকা এটা শুনি যাওঁ। কৃষি নিৰ্দেশনা শুনি ভাল পাওঁ, কৃষি নিৰ্দেশনা এটা আছে, মোক নিচা আছে খেতিৰ লগত নিচা এটা আছে, সেইখিনি কিছুমান পৰামৰ্শ
1: নগাঁও ৰেডিঅ' শুনি থাকে,
0: নগাঁও ৰেডিঅ' তাৰপিছত শুনি মই ভাল পাওঁ আৰু। তাৰপিছত সেইখিনি অলপ বহুত শিকোঁ, আৰু বিশেষকৈ এতিয়াতো মই কেতিয়াবা তুলনা কৰি চাওঁ, টিভিও চাওঁ মাজে মাজে, কেতিয়াবা চব নাচাওঁ টিভি, মই আপুনি পোৱা হৈছোঁ আজিকালি। ৰেডিঅ'টো মানে কিছুমান ব্যতিক্ৰমী কথাখিনি কি ভাল পাওঁ কি, যে বৰ পুৰণা ভূপেন হাজৰিকাৰ বা তেনেকুৱা ধৰণৰ পুৰণা গীতসমূহ মই শুনিবলৈ পাওঁ, যিটো হেৰিত খুব কম পাওঁ, টিভিত কম পাওঁ,
1: টিভিত তেনেকুৱা অনুষ্ঠান
0: নাথাকে। সেই বস্তুটো মই বৰ আকৰ্ষণ কৰে, কাৰণ আমি 70 আমি তেতিয়া মানুহ নহয়, 70-80 দশকৰ মানুহ, গতিকে সেইখিনি সময়ৰ গায়কসকলে গোৱা গীতখিনি শুনি মই ভাল পাওঁ। তাতে মই কিবা কাম কৰি থাকিলে সেই পোৱালি ৰেডিঅ'টো নি লওঁ ওচৰতে,
1: সৰু ৰেডিঅ'
0: আছে, সেইটো নি লওঁ, নি লৈ পেলাই সেইখিনি কামো শুনি কৰি থাকোঁ, মাজে মাজে কাম কৰি থাকোঁ, শুনি থাকোঁ।
1: আপুনি যে ক'লে সৰু ৰেডিঅ'টো লৈ ফুৰে, এতিয়া ধৰক সেই ৰেডিঅ'ত আপুনি কিনিছিলে?
0: ৰেডিঅ'টো মানে মোৰ মাজতে মানে খুব গা বেয়া হৈছিল, তেতিয়া হয় কি টিভিটো ওচৰলৈকো যাওঁ, কেতিয়াবা টিভিও আমনি পাওঁ, তেতিয়া সেই ৰেডিঅ'ৰ কথা অনুভৱ কৰোঁ। এওঁলোকে এটা ছাৰপ্ৰাইজ দিছে মোৰ শ্ৰীমতীয়ে, মোৰ জন্মদিনতে নে কি দিনত তেওঁলোকে আনি পেলাই এইটো দিছেহি, এতিয়া মোৰ খুব আনন্দ লাগিছে সেইদিনা, উপহাৰ দিছে।
1: আৰু এতিয়া সেই ৰেডিঅ'টোৱে আপুনি
0: শুনি থাকে? মই শুনি থাকোঁ, কেতিয়াবা ঠাণ্ডা দিনত জুই একোৱা ফুৱাওঁ, ওচৰতে ৰেডিঅ' ৰাখিয়ে লওঁ,
1: ৰাখিলে শুনি থাকোঁ। ছবিখন আমাৰ চকুত ভাহি উঠিছে আপোনাৰ সুন্দৰ, আৰু এনেকুৱাই আপোনাৰ জীৱন হওক, সদায় এনেদৰে সুন্দৰ সুন্দৰ কামেৰে আপোনাৰ জীৱন ভৰি থাকক। আমি প্ৰায় অনুষ্ঠানৰ শেষত উপনীত হৈছোঁ, নগাঁৱৰ পৰা আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, তাৰ বাবে অশেষ ধন্যবাদ হেমপ্ৰসাদ বৰা ডাঙৰীয়া। আৰু যদি পাছত এনেকুৱা সময় হয় আমি বিতংকৈ আৰু কথা পাতিম। আজি আপোনাৰ এই জীৱন সুৰভিৰ যি পৃষ্ঠা আমাৰ শ্ৰোতাৰ সৈতে ভাগ বতৰা কৰিলে, তাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ
0: জ্ঞাপন কৰিছোঁ। আপোনাক সকলোকে আমি ধন্যবাদ জনাইছোঁ, ৰেডিঅ' এনেকৈ চলি থাকক,
1: অশেষ ধন্যবাদ, নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক হেমপ্ৰসাদ বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ৰৌমাৰী মুক্তাব স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে মৰিগাঁৱৰ ভাইৰাগুৰি প্ৰাথমিক বিদ্যালয়ত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসে পূবশালমৰা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। পুৱা 9 বজালৈ 15% ভোটগ্ৰহণ সম্পন্ন হোৱা বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে। সেই অনুসৰি ধিং সমষ্টিত 18.8%, জাগীৰোডত 17.11%, লাহৰীঘাটত 20.29%, মৰিগাঁৱত 16.59%, নগাঁও বটদ্ৰৱাত 13.93%, ৰহাত 15.77%, ৰূপহীহাটত 18.81% আৰু চামগুৰি সমষ্টিত 19.52% ভোটদান সম্পন্ন হৈছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ 7টা কোঠাত এই ভোটগণনা কৰা হৈছে। সৰ্বাধিক 4টা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোটগণনা কেন্দ্ৰত ভোটগণনা সুকলমে সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্ৰ পৰ্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাৱধায়ক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো হলত 2গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া অৰ্থাৎ ARO আছে। গণনাৰ বাবে প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা 8 বজাৰ ভিতৰত ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। শিলচৰৰ ISTTৰ ষ্ট্ৰংৰুমত CCTV চোৱাচিতা ব্যৱস্থা বন্ধ কৰি দিয়া বুলি দাবী কৰি ছচিয়েল মিডিয়াত বিয়পি পৰা এটা বাতৰি ভুল বুলি ৰিটাৰ্ণিং বিষয়া তথা কাছাৰৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই প্ৰকাশ কৰিছে।
2: हमारा जो प्रिमाइस है वो पूरा का पूरा प्रिमाइस CCTV एरिया के अंदर है और एक आज जो ग्लिचेस आए थे हम लोगों को ऐसा बताया गया है कि कुछ ग्लिचेस वगैरह थे। कभी कभी UPS फेलियर्स की वजह से हो जाता है और एक आध कैमरा बंद होता है, सारे कैमरा उसके लिए बंद नहीं होते हैं, तो बाकी अदर कैमराज जो है वो सारे अवेलेबल है, दोज आर एक्टिव और हमारा सिक्योरिटी और पुलिस पर्सनल्स भी यहाँ पर है। तो हम आपके माध्यम से ये भी कहेंगे कि लोगों के बीच में ऐसी अफवाहें, ऐसे फेक न्यूज वगैरह स्प्रेड ना हो, क्योंकि हमारा सिर्फ एक या दो कैमरे पे ये पूरा निर्भर नहीं है। यहाँ पे मोर देन 50 कैमरा जो है लगा हुआ है पूरे प्रिमाइस में, तो एक आध कैमरा का कभी कभी होता है UPS फेलियर हो जाता है, बट वहीं पे क्या है और कैमरेज भी हैं क्योंकि एंट्री एग्जिट सब कुछ वो देखता है।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান কালি সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। সত্ৰীয়া সংস্কৃতিৰ সাধক বৰপেটা নিবাসী শিল্পী নাৰায়ণ ওজাৰ আজি পুৱতি নিশা মথুৰাত আকস্মিক বিয়োগ ঘটে। শিল্পী নাৰায়ণ ওজাই শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গৱেষণা কেন্দ্ৰৰ উদ্যোগত বৰপেটা সত্ৰৰ সহযোগত মথুৰাত চলি থকা মথুৰা বৃন্দাবন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ 3 দিন পূৰ্বে উত্তৰ প্ৰদেশত উপস্থিত হৈছিল। আজি পুৱতি নিশা তেওঁ হঠাতে

0: হৃদৰোগত আক্ৰান্ত হয় আৰু হোটেলতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 63 বছৰ। বৰপেটা সত্ৰৰ পৰম্পৰা ধৰি ৰখা নাৰায়ণ ওজাই ৰাজ্য চৰকাৰৰ বাৰ্ষিক শিল্পী সন্মানো লাভ কৰিছিল। তেওঁৰ বিয়োগত জিলাখনত গভীৰ শোকৰ ছাপ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, বিজয় কুমাৰ বাৰ্মা আৰু পম্পা চন্দ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, নিতুল গগৈ আৰু বিজিত শৰ্মা। শ্ৰোতাসকল, এতিয়া শুনো আহক পৰাগমালা লাইভ। আগবঢ়াইছে অৰ্চনা দেৱীয়ে।
2: नमस्कार श्रोताओं, अभी आप सुन रहे हैं कार्यक्रम परागमाला लाइव। और श्रोताओं, आज हम इस कार्यक्रम के जरिए एक ऐसे हीरो के बारे में बात करने जा रहे हैं जिसके नाम से ही स्क्रीन पर स्टाइल और पावर दोनों आ जाता था। और ये अभिनेता आज ही के दिन जन्मे थे। तो श्रोताओं, आज हम किस अभिनेता के बारे में आपसे बात करेंगे, थोड़ी ही देर में आपको हम मैं जानकारी दूंगी। अब आइए सुन लेते हैं एक उनके द्वारा अभिनीत गीत।

0: নমস্কাৰ, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিহাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচা মাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
2: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা, আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণী নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে।

ৰোদ বতাহ বৰষুণ ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: নাঙলৰ শিৰলত সপোনৰ চাকৃষকে মাটিকেই সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ গৈছে,
1: শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেৰময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা, নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা, পথাৰ।

0: তোমাৰো স্বীকৃতি আছে। তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
1: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য সংস্কৃতি সকলোতে বিৰাজমান সুস্থ সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাই শ্যামলি পথাৰে। কি যে এক ভাল লগা অনুভৱ!
2: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা ভাতৰ জুতি লোৱা, আইতাৰ শেলেঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

কেতিয়াবা আকৌ নিজৰ আপোনগৰাকীক পথাৰত থকা দাৱনীজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰোদ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লয় ভঁৰালত।
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানে মাথো শস্য ৰখাৰ ঘৰ নহয়, ই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উচ্চ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচতি মৰা, নামগুণ আওৰোৱাৰ থুলি ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনাৰে পথাৰ, ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি, সম্পৃক্তি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱাৰ সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি

0: সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটি সোঁৱৰণি আজিও অম্লান।
1: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

চহা জীৱনৰ গল্প। ইমানপৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে, যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে আমাৰ যুৱবাণীৰ পৰা। অনুষ্ঠানটি ইমানতে অন্ত পৰিল। জুদি হাৱৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অব্যাহত, 15গৰাকীৰ প্ৰাৰ্থীৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয়। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ আজি হৈ থকা ভোটগণনাত প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অহা 10 আৰু 11 অক্টোবৰত এছ এছ বিৰ তামোলপুৰ জিলাৰ বাহ্যিক সীমাচকী আৰু ভাইব্ৰেণ্ট ভিলেজসমূহ ভ্ৰমণ, আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। আজি পুৱাৰে পৰা নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ চলি আছে। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। প্ৰাৰ্থীগৰাকীয়ে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়।
1: ভাল ভাল, প্ৰথমতে আমি মায়ঙলৈ গ'লোঁ, মায়ঙৰ পৰা জাগিৰোঁ, তাৰে বিভিন্ন সমষ্টিলৈ যাম, আৰু এইমাত্ৰ আমি আমাৰ মৰি মুছলমান গাঁৱৰ আমাৰ এল পি স্কুলখনত আছোঁ, 45নম্বৰ পলিং ষ্টেচনটো, আৰু তাত ভাল লাগিছে। পলিং ষ্টেচনখিনিলৈ গৈছোঁ আৰু আমাৰ ৰাইজ যিসকল আছে তেওঁলোকৰ যি বিপুল সঁহাৰি আমি পাইছোঁ, তেওঁলোকে সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ পৰা আকৌ এতিয়া আমি লাহৰিঘাটৰ পিনে যাম, পিছত এনেকৈ নগাঁও হৈ চামগুৰি হৈ গোটেইকেইটা সমষ্টিল আমি যাবলৈ চেষ্টা কৰি আছোঁ। সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। গণতন্ত্ৰ এটা উৎসৱ আৰু সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে, সকলোকে অনুৰোধ জনাইছোঁ ঘৰৰ পৰা যেন ওলাই আহে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত যাতে নিশ্চিতভাৱে তেওঁলোকে কৰে, সেই অনুৰোধ জনাব বিচাৰিছোঁ।
0: কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰবা বিধানসভা সমষ্টিৰ মাছগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোট দিয়ে। ভোটদান কৰি প্ৰাৰ্থীগৰাকীয়ে আত্মপ্ৰত্যয়েৰে বিজয়ী হোৱাৰ আশা প্ৰকাশ কৰে।
2: আজি ভোট প্ৰদান কৰিলোঁ স্থানীয় অঞ্চলৰ জীয়ৰী হিচাপে। নগাঁও লোকসভা সমষ্টিৰে মই স্থানীয় হিচাপে আজি মই মাছগাঁও 21নম্বৰ স্কুলত মই ভোটদান কৰিলোঁ। বহুত আশাবাদী, ভাল হ'ব, আমাৰ শুনি আছোঁ কথা বতৰাবোৰ খুব ভাল হ'ব, আমি জিকিম।
0: ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ৰৌমাৰী মুক্তাব স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে মৰিগাঁৱৰ ভাইলাগুৰি প্ৰাথমিক বিদ্যালয়ত আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে পূব খালমৰা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিছে।

0: তেওঁ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও নগৰৰ কিৰণবালা গোস্বামী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 179 নম্বৰ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। বিধায়ক শৰ্মাই সমষ্টিবাসীক নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ মহিলা বিষয়া কৰ্মচাৰীৰে পৰিচালিত হৈছে। পুৱা 9 বজালৈকে 15% ভোটগ্ৰহণ সম্পন্ন হোৱা বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে। সেই অনুসৰি ধিং সমষ্টিত 18.8%, জাগীৰোডত 17.11%, লাহৰিঘাটত 20.29%, মৰিগাঁৱত 16.59%, নগাঁও বটদ্ৰৱাত 13.93%, ৰহাত 15.77%, ৰূপহীহাটত 18.81%, আৰু চামগুৰি সমষ্টিত 19.52% ভোটদান সম্পন্ন হৈছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ 7টা কোঠাত এই ভোট গণনা কৰা হৈছে। সৰ্বাধিক 4টা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোটগণনা কেন্দ্ৰত ভোটগণনা সুগমভাৱে সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্ৰ পৰ্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাৱধায়ক নিয়োজিত কৰা হৈছে। তদুপৰি প্ৰতিটো হলত দুগৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া অৰ্থাৎ AR আছে। গণনাৰ বাবে প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা 8 বজাৰ ভিতৰত ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। শিলচৰৰ ISTTৰ ষ্ট্ৰংৰুমত CCTV চোৱা চিতা ব্যৱস্থা বন্ধ কৰি দিয়া বুলি দাবী কৰি ছচিয়েল মিডিয়াত বিয়পি পৰা এটা বাতৰি ভুল বুলি ৰিটাৰ্ণিং বিষয়া তথা কাছাৰৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই প্ৰকাশ কৰিছে।
1: हमारा जो प्रिमाइस है वो पूरा का पूरा प्रिमाइस CCTV एरिया के अंदर है और एक आज जो ग्लिचेस आए थे हम लोगों को ऐसा बताया गया है कि कुछ कुछ ग्लिचेस वगैरह थे। कभी कभी UPS फेलियर्स की वजह से हो जाता है और एक आध कैमरा बंद होता है, सारे कैमरा उसके लिए बंद नहीं होते हैं। तो बाकी अदर कैमराज जो है वो सारे अवेलेबल है, दोज आर एक्टिव और हमारा सिक्योरिटी और पुलिस पर्सनल भी यहाँ पर है। हम आपके माध्यम से ये भी कहेंगे कि लोगों के बीच में ऐसी अफवाहें, ऐसे फेक न्यूज वगैरह स्प्रेड ना हो, क्योंकि हमारा सिर्फ एक या दो कैमरे पे ये पूरा निर्भर नहीं है। यहाँ पे मोर देन 50 कैमरा जो है लगा हुआ है पूरे प्रिमाइस में। तो एक आध कैमरा का कभी कभी होता है UPS फेलियर हो जाता है, बट वहीं पे क्या है और कैमरेज भी है क्योंकि एंट्री एग्जिट सब कुछ वो देखता है।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সৰ্বোচ্চ ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰিব। বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কালি এই কথা প্ৰকাশ কৰে। ইপিনে ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য গ্ৰহণ কালি সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মোহনবাৰী উপ আৰক্ষী চকীৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা এটা পথ দুৰ্ঘটনা সংঘটিত হয়। এখন 4-চকীয়া গাড়ী আৰু মটৰচাইকেলৰ মাজত মুখামুখিকৈ খুন্দা লগাৰ ফলত বিতুপন দত্ত নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হয়। যুৱকজনৰ ঘৰ চাবুৱাৰ ৰহমৰীয়া সাগৰী মাইজানত। তেওঁ পশু চিকিৎসা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰূপে কৰ্মৰত আছিল। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাজপথত গতি নিয়ন্ত্ৰণ ব্যৱস্থাৰ দাবী জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 10 আৰু 11 অক্টোবৰত সশস্ত্ৰ সীমা বল SSBৰ তামোলপুৰ জিলাৰ বাহ্যিক সীমাচকী আৰু ভাইব্ৰেণ্ট ভিলেজসমূহ ভ্ৰমণ কৰিব। তেওঁ 10 অক্টোবৰত ভাৰত ভূটান সীমান্তৰ পাটকিজুলি সীমাচকীত উপস্থিত হ'ব। তাত তেওঁ গছপুলি ৰোপণ কৰাৰ লগতে SSBৰ বিভিন্ন কাম কাজৰ বুজ ল'ব। তাৰ পাছত ৰাজ্যপালগৰাকীয়ে পাটকিজুলি হাইস্কুলত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ, মিলেট ষ্টল আদি পৰিদৰ্শন কৰিব। এই অনুষ্ঠানতে তেওঁ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে গছপুলি ৰোপণ কৰিব। তেওঁ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকাৰ লগতে মহিলা প্ৰাৰ্থীসকলৰ মাজত সৌন্দৰ্য বিশেষজ্ঞ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰিব। ৰাজ্যপাল আচাৰ্যই 20 গৰাকী শিক্ষাৰ্থী ভাৰত দৰ্শন শৈক্ষিক ভ্ৰমণকাৰী দলৰ ফ্লেগ অফো কৰিব। সেইদিনাই সন্ধ্যা জিলাখনৰ পশ্চিম আমবাৰী সীমাচকীত তেওঁ জোৱানসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নৈশ আহাৰ গ্ৰহণ কৰিব। পিছদিনা তেওঁ SSBৰ জোৱান আৰু পাহাৰপুৰ ভাইব্ৰেণ্ট ভিলেজৰ ৰাইজৰ সৈতে পুৱা যোগাভ্যাসত অংশগ্ৰহণ কৰিব। তাৰ পাছত গাঁও পৰিষদ উন্নয়ন সমিতি আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে আলোচনাত মিলিত হ'ব।

শাৰদীয় দুৰ্গোৎসৱৰ দিন চমুচাপি অহাৰ লগে লগে ধুবুৰীৰ মৃৎশিল্পীসকলৰ ব্যস্ততা বাঢ়িছে। তেওঁলোকে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিসমূহত অন্তিম পৰশ দিছে। ধুবুৰীৰ বিভিন্ন ঠাইত থকা দেৱীৰ মৃন্ময় মূৰ্তি নিৰ্মাণৰ কাৰখানাসমূহত শিল্পীসকলৰ পৰশত মাটিৰ প্ৰতিমাই প্ৰাণ পাই উঠিছে। ইপিনে বজাৰত বাঁহ, কাঠ, মাটি, ৰং আদিকে ধৰি বিভিন্ন উপকৰণৰ মূল্য ঊৰ্ধগামী হোৱাৰ বাবে এই কামত নিয়োজিত শিল্পীসকল অসুবিধাৰ সন্মুখীন হৈছে। তথাপি শাৰদীয় দুৰ্গা পূজাৰ মাদকতা, ৰীতি নীতি, পৰম্পৰা তথা ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ প্ৰতি দায়বদ্ধ হৈ শিল্পীসকলে বছৰে বছৰে এই প্ৰতিমা নিৰ্মাণৰ কামত আত্মনিয়োগ কৰি আহিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ'বলগীয়া পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল লক্ষ্ণৌত অনুষ্ঠিত হ'ব। লক্ষ্ণৌৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 2026 বৰ্ষত এছিয়ান গেমছত সোণৰ পদক জয় কৰাৰ লগতে এদিনীয়া ইণ্টাৰনেশ্যনেল ছিৰিজত জয়লাভ কৰাৰ পাছত আয়োজক দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হোৱাৰ লক্ষ্য ৰাখিব। ভাৰতৰ এছিয়ান গেমছ 2026 চনৰ 10 জন সদস্যক এই শৃংখলাৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে এদিনীয়া দলৰ 3 জন খেলুৱৈকো দলটোৰ বাবে নিৰ্বাচন কৰা হৈছে। পৰৱৰ্তী 4খন টি টুৱেণ্টি মেচ চলিত মাহৰ

0: সপ্তাহত আৰম্ভ হ'ব। 2026 বৰ্ষত এছিয়ান গেমছত সোণৰ পদক জয় কৰাৰ লগতে এদিনীয়া ইণ্টাৰনেচনেল ছিৰিজত জয়লাভ কৰাৰ পাছত আয়োজক দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হোৱাৰ লক্ষ্য ৰাখিব। ভাৰতৰ এছিয়ান গেমছ 2026 চনৰ 10 জন সদস্যক এই শৃংখলাৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে এদিনীয়া দলৰ 3 জন খেলুৱৈকো দলটোৰ বাবে নিৰ্বাচন কৰা হৈছে। পৰৱৰ্তী 4খন টি20 মেচ চলিত মাহৰ 9, 11, 14 আৰু 17 তাৰিখে ৰাঁচি, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অব্যাহত। 15গৰাকী প্ৰাৰ্থীৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয়। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ আজি হৈ থকা ভোটগণনাত প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অহা 10 আৰু 11 অক্টোবৰত এছ এছ বিৰ তামোলপুৰ জিলাৰ বাহ্যিক সীমাচকী আৰু ভাইব্ৰেণ্ট ভিলেজসমূহ ভ্ৰমণ আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মোৰ সংগীত যাত্ৰা।

মূল সংগীত যাত্ৰাৰ এবাৰ অতিথি কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধি। ছাত্ৰ জীৱনৰ পৰাই সংগীত চৰ্চা কৰা অতুল মেধিয়ে 1969 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পীৰ স্বীকৃতি পায়। তেখেতৰ যাত্ৰাপথৰ বিভিন্ন স্মৃতিৰ কথাৰে এয়া মূল সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: দাদা নমস্কাৰ।
1: নমস্কাৰ।
0: আমি আগৰ যিটো খণ্ড আছিলে সেই খণ্ডটোত আপুনি আকাশবাণীত কেনেকৈ গান গাবলৈ আহিলে আৰু অসমত ইতিমধ্যে আপোনাৰ এটা পৰিচয় হৈছে আৰু লগে লগে এটি জুতি বান্ধিছিল,
1: হয়
0: সেই জুতি বান্ধাৰ কথাটো ৰাইজে গম পাইছিল। তাৰ লগে লগে আপোনালোকে সেইখিনি সময়ত আমি যেতিয়া ৰমেনদাৰ লগত কথা পাতিছিলোঁ তেতিয়া ৰমেনদাই উল্লেখ কৰিছিল আপোনালোকৰ কথা যে আপোনালোকৰ এটি যন্ত্ৰ সংগীতৰ দল এটা আছিল আৰু গোটেই অসমখন ভ্ৰমণ কৰি ফুৰিছিল আৰু সেই দলটোৱে সেই সময়ত যথেষ্ট নাম কৰিছিল। গতিকে আপুনিও এগৰাকী তাৰ সংগী আছিল। গতিকে আজি আমি এই মেলোডিকাৰ কথাখিনিৰে কথা আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া সেই কথাখিনিৰ লগত আপোনাৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি অকণমান জানিব বিচাৰিছোঁ।
1: অভিজ্ঞতা মানে কি, আমি গধূলি সময় পানবজাৰত গোটেইবিলাক গোট খাওঁ,
0: সময়ৰ যিসকল সংগীতৰ লগত জড়িত,
1: হয় হয়,
0: এনে কাৰ কাৰ কথা মনলৈ আহে সময়ত?
1: তাত গ্লোবৰ আহে, ৰমেন চৌধুৰী আহে, তাৰপিছতে ৰাণা বৰকাকতি, মানে ৰণেন বৰকাকতি যি ৰেডিঅ'ত ষ্টাৰ্ট আছিল, তেওঁ যায়, আমি দুটা মোৰ পৰা একেলগে খোজকাঢ়ি আহোঁ পানবজাৰলৈ আড্ডা মাৰিবলৈ। আৰু তেতিয়া সেই পানবজাৰ ৰেডিঅ'ফনিক্সত নতুন ৰেকৰ্ড আহিলে তেওঁলোকে আধা ঘণ্টামান সেই গীতবিলাক, নতুন গীতবিলাক বজায়, গানো শুনো, লগতে আড্ডাও মাৰোঁ। ৰমেনটো ওচৰতে, তেতিয়া পানবজাৰত থাকে ওচৰত, তো ৰমেন মোতকৈ অকণমান দুবছৰমান চিনিয়ৰ হ'ব, তথাপি আমি তেতিয়া মাতোঁ আৰু একেলগে দনপাছৰ পৰা মোতকৈ দুবছৰমান চিনিয়ৰ আছিলে। যিয়ে নহওক, সেই তেনেকৈ মানে এই দলটো সৃষ্টি হ'ল। দলটো কেনেকৈ সৃষ্টি হ'ল, এখন আমি ফাংচন পাতিলোঁ, সেই ফাংচনত শ্বিলঙৰ পৰা আমাৰ শ্বেৰ চৌধুৰী, তেওঁ প্ৰয়াত দিয়া, তেওঁ খুব সুন্দৰ মেণ্ডলিন বজাইছিলে, শ্বেৰ চৌধুৰী আহিছিলে তাত বজাবলৈ শ্বিলঙৰ পৰা, আৰু কোনোবা কোনোবা আছিলে পাহৰিলোঁ। যি নহওক, তেনেকৈ আমি এটা শ্ব' কৰিছিলোঁ।
0: ফাংচন ক'ত হৈছিলে?
1: ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিল।
0: ৰবীন্দ্ৰ ভৱন তেতিয়ালৈকে অহা নাই?
1: নাই নাই নাই, সেইখন কিন্তু মানে চেৰিটি শ্ব' আছিলে, তেনেকৈ কিছু অৰ্থ
0: সংগ্ৰহ হৈছিল,
1: সংগ্ৰহ হৈছিলে
0: সেই সময়ততো। তেনেকুৱাই উপায়,
1: এনেকৈ উপায়, অন্য উপায় নাই, কোনো নাগতীয়াকৈ আৰু। গতিকে সেইধৰণে আৰম্ভ হৈছিলে, কিছুতো যাৱতীয় বস্তু লাগিল, একৰ্ডিয়ন লাগিল বা ইনষ্ট্ৰুমেণ্ট লাগিলে, এনেকৈ এতিয়া মূল ইনষ্ট্ৰুমেণ্ট সেইটো একৰ্ডিয়ানটো ৰমেন চৌধুৰী, আৰু গীটাৰ যিয়ে বজায় গীটাৰ নিজাখন লৈ আহে, বা তবলা, ঠিক তেনেকৈ আমাৰ দলটো গঠন হ'ল, ৰমেন চৌধুৰীৰ নেতৃত্বতে হৈছে। আৰু এজন আছিল।

0: শিৱ গগৈ গীটাৰ বজাইছিলে, পিছলৈ তেওঁ চাকৰি পাই গুচি গ'লগৈ। এনেকৈ এনেকৈ আৰু কোনোবা কোনোবা আহে বজায় এনেকুৱা ধৰণৰ। আমি তেতিয়া লাহে লাহে
1: মানে তেতিয়া যন্ত্ৰ সংগীতৰ দল হিচাপে পৰিচিত হৈছিল নে আপোনালোকে তাত গীতো পৰিৱেশন কৰিছিল?
0: অঁ, কেতিয়া মাজে মাজে গীতো পৰিৱেশন কৰিছিলোঁ আৰু কুলবৰে কেতিয়াবা হেৰি বজাইছিলে, ইয়াত হাৱান গীটাৰ বজাইছিলে, কেতিয়াবা গানো গাইছিলে, ময়ো কেতিয়াবা গান গাইছিলোঁ ফাংচন অনুষ্ঠানে কেতিয়াবা দৰকাৰ হ'লে
1: প্ৰয়োজন সাপেক্ষে
0: আৰু বজাইছিলোঁ। মই কংগো বজাইছিলোঁ।
1: আপুনি সেই সময়ত মূলতে কংগো বজাইছিলোঁ?
0: মই কংগো বজাইছিলোঁ আৰু আমাৰ ৰণেন বৰগতি তবলা ধৰক বজাইছিলে, ড্ৰাম ছেট বজাইছিলে, ড্ৰাম ছেটো কিনা গৈছিলে তেনেকৈ। গতিকে এনেকৈ দলটো গঠন হ'ল। লাহে লাহে দলটো খুব জনপ্ৰিয় হ'ল। পিছলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি মানে আহৰি নাই আৰু, আমি ফাংচন কৰি ফুৰোঁ।
1: পঢ়া শেষ হৈছিল আপোনাৰ?
0: সেই সময়ত মই ইউনিভাৰ্চিটি আছিলোঁ, ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়ি আছিলোঁ।
1: কি বিষয়ত পঢ়িছিলোঁ?
0: মই জিঅ'লজিত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ।
1: পঢ়াত অসুবিধা হোৱা নাছিলে?
0: পঢ়াত অসুবিধা হোৱা নাছিলে, মানে তেনেকৈ মিলাই লৈছিলোঁ আৰু আমি। পিছলৈ মেলেৰকীয়া আৰু বেনাৰতে এখন ছবিৰ সংগীতো পৰিচালনা হৈছিলে, বিভ্ৰাট বুলি পেলাই, চাৰিজন ডাইৰেক্টৰ আছিলে, ফণীত তালুকদাৰ আছিলে মুখ্য আৰু বৰপেটাজন আছিলে গিৰিশ দাস নেকি আৰু কোন, এনেকৈ চাৰিজন ডাইৰেক্টৰ আছিলে। অতুল বৰদলৈও আছিল বোধহয়, সেইখন
1: হাস্যৰসিক আছিলে,
0: হাস্যৰসিক আছিলে। মই তেতিয়া যোৰহাটত আছিলোঁ, মই কৰ্মক্ষেত্ৰলৈ গুচি গ'লোগৈ পিছলৈ, কিন্তু যোগাযোগটো মই কৰি দিছোঁ। যোৰহাটত তেতিয়া ট্ৰাম্পেট বজোৱা এজন আছিলে, তাৰমানে ৰমেন চৌধুৰীয়ে মোলৈ ফোন কৰিলে যে এনেকৈ ডেনিছ বেংকক কণ্টেক্ট কৰিব লাগে এইটো কাৰণে, তেতিয়া মই তেনেকৈ ডেনিছ বেংকৰ লগত যোগাযোগ কৰাই দিছিলোঁ। এনেকেই মানে মেলোডিকা
1: মেলোডিকাৰ হৈ পেলাই বিভ্ৰাটৰ সংগীত পৰিচালনাও কৰিছিল।
0: হয়,
1: আৰু এইটো এটা দলগত আছিলে,
0: দলগত আছিলে।
1: এতিয়া মেলোডিকাত আপোনালোকে গীত পৰিৱেশন কৰি গৈ আছে,
0: হয়,
1: আৰু সেইখিনি সময়তে লাহে লাহে আপোনালোকে কুল অতুল জ্যোতি যিটো
0: হয়
1: সমগ্ৰ অসমতে আপোনালোকৰ এটা পৰিচয় হ'ল, কুল বৰুৱা আৰু অতুল মেধি, কুল অতুল, এইটোৰ জুতি হোৱাৰ কিবা এটা পৰিৱেশ নিশ্চয় আছিলে আৰু আপুনি কৈছে বাল্যকালৰ বন্ধু বুলি, গতিকে সেই জুতিটো কেনেকৈ হ'ল?
0: কুল বৰুৱা মানে মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ।
1: আপোনালোকে ডাঙৰ আছে?
0: ডাঙৰ হ'লেও আমি তোমাতুমীয়া সংগীতৰ যেনেকৈ কোনো হেৰি নাই, মানুহ নাই বয়সৰ, সুৰৰ মাধ্যমেৰে চিনাকি। তাৰমানে মই এটা গান সুৰ কৰিছিলোঁ তেতিয়া, এই গানটো তিনিচুকীয়া মোৰ ক্লাছমেট আছিলে এজন খগেন দত্ত বুলি, বৰ ভাল গান গাইছিলে আৰু গজল বিশেষকৈ খুব ভাল গান গাইছিলে আৰু এনেও মডাৰ্ণ গানো গাইছিলে। সেই তাৰ পৰা গানটো শিকিলে, তেতিয়ালৈকে মোক কুল বৰুৱাৰ লগত চিনাকি হোৱা নাছিলে। সেই গানটো আনি পেলাই কুল বৰুৱাক দিলে আৰু সেই মাধ্যমেৰে পিছত মোৰ কুল বৰুৱাৰ লগত চিনাকি হ'ল আৰু, যে মই সেইজন সুৰাকাৰ। আচ্ছা, তাৰপিছত আৰু আমিতো লগ পাওঁ আৰু ওচৰ আছে। ৰেডিঅ'ত যেতিয়া পালোঁ, মোতকৈ এবছৰ আগতে বোধহয় কুল বৰুৱাই ৰেডিঅ'ত স্বীকৃতি প্ৰাপ্তি হৈছে, তেতিয়া গান পাঁচটা গাব লাগে আৰু যিহেতু আৰ্টিষ্ট তেতিয়া কম আছিলে, আমাৰ মানে অল্টাৰনেট মান্থত এমাহৰ মূৰে মূৰে প্ৰায় মানে গান প্ৰগ্ৰেম কৰিবই লাগে আৰু, গতিকে পাঁচটা গান, গতিকে আমি মিলিজুলি পেলাই সুৰ কৰোঁ, বহুত গান কৰিছোঁ আমি তেনেকুৱা গান দুজনে মিলি। তাৰ বেছিভাগ গানেই আমি এনেকৈ ৰেডিঅ'ত জেনেৰেল ব্ৰডকাষ্ট গাইছিলোঁ, সেইধৰণে আমাৰ চিনাকি হ'লগৈ।
1: তাৰপিছত আগবাঢ়িলে তাৰমানে,
0: অঁ তেনেকৈ আগবাঢ়িলোঁ আমি, মানে গান মানে আৰু কেতিয়াবা মোৰ তালৈ যায় ময়ো আহোঁ, তেনেকৈ আমাৰ গানৰ আদান প্ৰদান চলি থাকিলে। আৰু মাজতে দুখনমান তেতিয়া নাটক হৈছিলে গুৱাহাটীত, থানেশ্বৰ শৰ্মা বুলি পেলাই, আৰু ৰেডিঅ'ৰো তেওঁ এপ্ৰুভ নাটকৰ ভাগ লৈছিল, হয় থানেশ্বৰ শৰ্মা, ভাল মানে তেওঁ ভইচটোৱে অলপ বিশেষ ধৰণৰ ভইচ আছিলে, তেওঁ আছিলে, বিষ্ণু বৰুৱা আছিলে, ইফালে টিবনত কাম কৰিলে তেতিয়া পবিত্ৰ ৰেখা, এওঁলোকৰ উদ্যোগত ফৰিয়াদ বুলি পেলাই নাটকত মোৰ নামটো মনত পৰিছে, ফৰিয়াদ দুদিন কৰিছিল বোধহয় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। তেতিয়া সংগীতৰ দায়িত্ব কুলৰ মোক দিলে, তেতিয়া কুল বৰুৱা অতুল মেধি হিচাপে আমি তেনেকৈ কাম কৰিছোঁ, কিন্তু জইণ্টলি আমি গোটেই মিউজিকখিনি কৰিছিলোঁ, বিশেষকৈ আৱহ সংগীত।
1: তেতিয়া মূলতো নাটকত আৱহ সংগীতে আছে,
0: আৱহ সংগীতে আছে,
1: আজিকালি নিচিনা কিন্তু গান নাছিল,
0: নাই আৱহ সংগীতে আছে বেছিভাগ, মানে সেই লাইভ চলিছিলে। মোৰ যিমান দূৰ মন পৰে মানে প্ৰসিদ্ধ গীটাৰ বাদক ভূপেন হাজৰিকা আছিল, মই গীটাৰ ভূপেন হাজৰিকা আছিলে আৰু অন্যান্য বাঁহী তাহি তেনেকৈ আৰু কোনোবাকে মই পাহৰি গৈছোঁ এই মুহূৰ্তত, তেনেকৈ আমি লাইভ মানে ড্ৰামা চাই চাই আমি মিউজিক
1: কৰিবলগীয়া
0: হৈছিল, কঠিন আছিলে, কিন্তু হ'লেও সেই মুহূৰ্তত মানে সেইটো এপ্ৰপ্ৰিয়েট

0: মানে সেইটো বজাব লাগিব, গতিকে অলপমান আছে। গতিকে এই ধৰণে আমি এতিয়া মই ধৰক এই সান্নিধ্য পোৱা মানুহ নাম ল'লোঁ যিখিনি, তাৰ মাজতে আৰু এজন আমি তাতে শিলপুখুৰীত যেতিয়া আড্ডা মাৰোঁ, পুলক গগৈ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক পুলক গগৈ তেতিয়া এই শিলপুখুৰীতে ভাড়া কৰি থাকে, গধূলি তেওঁকো লগ পাওঁ। তেতিয়া পুলক গগৈ মানে তেখেতে পৰৱৰ্তী ছবি তেওঁৰ দ্বিতীয়খন ছবি বোধহয়, প্ৰথমখন খোজ আছিলে, দ্বিতীয়খন শ্ৰীমতীময় মামৈ ছবি, এইখনৰ মানে যুঁজা চলি আছে আৰু আমাক প্ৰস্তাৱ দিছিলে যে আপোনালোক দুজনে এই ছবিখনৰ সংগীত পৰিচালনা কৰিব। তাৰপিছত আমি কৰিলোঁ
1: চিনেমাৰ সংগীত পৰিচালনা প্ৰথম শ্ৰীমতীময় আৰু সেইখন পুলক গগৈ।
0: আচ্ছা, সেইখন কলিকতাত ৰেকৰ্ডিং হৈছিলে, ডলি গোচাই গাইছিলে আৰু পুলক বেনাৰ্জী গাইছিলে, কুলবৰুৱাই গাইছিলে, গতিকে সেইখনো গীত যথেষ্ট,
1: সেইখনত আপুনি গীত গোৱা নাছিল?
0: মই গীত গোৱা নাই,
1: খালি সংগীত পৰিচালনা
0: কৰিছোঁ। সেইখন যথেষ্ট গানবিলাক জনপ্ৰিয় হৈছে, ৰাইজে আদৰি লৈছে, তেনেকৈ সেইখন ছবি আমি কৰিলোঁ। তাৰ পিছৰ ছবিখন আকৌ দ্বিতীয় ছবি এখন, তেওঁ ক'লে যে এইবাৰ মই
1: সেই বিশেষ ছবিখনত শ্ৰীমতী মহিমা মই, তেতিয়াতো চিনেমা বনোৱা বৰ সহজ কথাও নাছিলে,
0: নাছিলে
1: অৰ্থ
0: আমি তেতিয়া মিউজিকৰ কাৰণে সেইখিনি গান চানখিনি হৈ গ'ল আৰু লিখালোঁ, আমি কিছু সুৰত লিখাইছোঁ আৰু কিছু গানত সুৰো আৰোপ কৰিছোঁ, এই পাঁচটা গান আছিলে, এই পাঁচটা গানৰ পাছৰ গানেই নিৰ্মল প্ৰভাৱলৈ লিখিছে, চানমাৰিতে আছিলে, এটা ভূপেন দাই গাইছিলে আৰু এটা পুলক বেনাৰ্জী গাইছিলে, দলি কোচে এটা গাইছিলে, কুলপুৰ এটা গাইছিলে, এই ধৰণে গীতবিলাক আমাৰ হৈ গ'ল আৰু। মানে
1: অকণমান মই এইখিনিতে মনলৈ আহিছে এটা কথা, আপোনালোক তেতিয়া একেবাৰে ডেকা ল'ৰা
0: হয়
1: আৰু ভূপেন দা তেতিয়া প্ৰতিষ্ঠিত
0: হয় হয়
1: নহয় জানো, আপোনালোকৰ তত্ত্বাৱধানত ভূপেন দাক সংগীত
0: হয়
1: গোৱাবলগীয়া হৈছিল, কেনেকুৱা অনুভৱটো কি আছিলে, বা আপুনি কিবা অসুবিধা পাইছিল নে, বা তেখেতে আপোনালোকক অনুপ্ৰেৰণা কৰিছিলে?
0: নাই নাই,
1: ইতিমধ্যে আপোনালোকৰ লগতো তেওঁৰ পৰিচয় আছিলে।
0: গতিকে আমি আগতে কোৱা মতে তেওঁ তেনেকৈ ডেট এটা ঠিক কৰি ৰাখিছিলে, তাৰপিছত ঘৰত গৈ পেলাই কলিকতাৰ ঘৰত, তেখেতৰ ঘৰত আমি দুজনে গৈ পেলাই, দুজনমান তিনিজনে আৰু, পুলক গগৈ পৰিচালক আছিলে আৰু কুলবৰুৱা, মই গৈ পেলাই তেওঁক গানটো শিকালোঁ, ৰেকৰ্ডিংটো তাৰ পিছদিনা বোধহয় আছিলে। তাৰপিছতে মিউজিক ট্ৰেকবিলাক কৰা হৈছে, কৰা নহয় মিউজিক ট্ৰেক তেতিয়া নহয়, এই তেতিয়া লাইভ বজাব লাগে, লাইভ বজাব লাগে। তাৰপিছত আৰু ৰেকৰ্ডিংটো সেইদিনাখন যিদিনাখন ডেট, তেতিয়া ভূপেন দা গৈ ওলালগৈ, গৈ পেলাই ঠিক গাব আৰু, গাবৰ সময়তে কিবা এটা তেওঁৰ খুব আৰ্জেণ্ট কল এটা আহিলে, মানে যাবলগীয়া হ'ল, তেওঁ যে হ'ব দিয়া গানটো পিছত মই গাই দিম বাৰু, সেই তেনেকৈ পিছত ৰেকৰ্ডিং হ'ল গানটো।
1: আপোনালোকে একো অসুবিধা পোৱা নাছিল?
0: একো অসুবিধা পোৱা নাই,
1: তেখেতে যথেষ্ট আপোনালোকক সহায় কৰিছে,
0: যথেষ্ট সহায় কৰিছে, আমাক যথেষ্ট অনুপ্ৰেৰণা দিছে, হ'ব দিয়া মই গাই দিম, চিন্তা কৰিব নালাগে, গাই দিম আৰু ভালকৈ গাম।
1: গীতটো অকণমান আপোনাৰ মনত আছে নেকি?
0: অকণমান আছে, কৈছিলে নিজ কিয় চাওঁ বুজিতো নেপাওঁ

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে সঞ্জয় গোস্বামীয়ে, প্ৰযোজনা সহযোগী ৰুণামণি বৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইডিয়াৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাইদেউসকল, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছোঁ গুৱাহাটী জ্যোতিনগৰৰ ৰামধেনু মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনোৱা হওক অনুৰাধা ভৰালীৰ কণ্ঠত এটি গীত।

শ্ৰোতাসকলে ইমান পৰে গুৱাহাটী জ্যোতিনগৰৰ ৰামধেনু মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। বাদ্যযন্ত্ৰত সংগত কৰিলে প্ৰাঞ্জল বৰাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে বৰ্ণালী কলিতাৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হীৰেণ গোহাঁইৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে বৰ্ণালী কলিতাৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হীৰেণ গোহাঁইৰ।

বর্ণালী কলিতার কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক হাইলাকান্দি জিলা পশুপালন বিষয়া ডাক্তৰ জয়ন্ত কুমাৰ তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ হাইলাকান্দিৰ সংবাদদাতা নীলোৎপল দেৱে।
1: ছাৰ নমস্কাৰ আৰু আপোনাক স্বাগতম জনাইছোঁ। আৰু আপোনাৰ পৰা জানিব বিচাৰিম যে পশুপালন বিভাগৰ আঁচনিসমূহ কেনেকৈ হাইলাকান্দি জিলাত আগবঢ়াই লৈ যোৱা হৈছে।
2: নমস্কাৰ, এই অনুষ্ঠানৰ জৰিয়তে মই গোটেইবাহিকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আমাৰ অসমৰ অন্যান্য জিলাবিলাকত যেনেকৈ আমাৰ পশুপালন বিভাগটো উন্নত কৰাৰ কাৰণে বা ডেভেলপ কৰাৰ কাৰণে যি ধৰণৰ প্ৰগ্ৰেমবিলাক লোৱা হৈছে, আমিও আমাৰ ডিষ্ট্ৰিক্টত এনেকৈ আমি কামবিলাক কৰি আছোঁ। আমাৰ সকলোতকৈ বেছি ইম্পৰ্টেঞ্চ আমি দিয়া হৈছে নেইট, মানে নেশ্যন ৱাইড আৰ্টিফিচিয়েল ইনচেমিনেশ্যন প্ৰগ্ৰামৰ আণ্ডাৰত কৃত্ৰিম প্ৰজনন। এই কৃত্ৰিম প্ৰজননৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ আমাৰ ডিষ্ট্ৰিক্টত, কাৰণ আমাৰ এনেও আমাৰ ডিষ্ট্ৰিক্টখন এক্সপিৰেশ্যনেল ডিষ্ট্ৰিক্ট। আৰু এই আৰ্টিফিচিয়েল ইনচেমিনেশ্যনটো হৈছে আমাৰ যিবিলাক ডায়েৰী কাউ আছে, আমাৰ যিবিলাক গাই গৰু আছে, এইবিলাকৰ সৈতে আমি উন্নত ধৰণে এইবিলাকৰ পৰা ভাল ধৰণৰ কৃত্ৰিম প্ৰজনন কৰোৱাই পেলাই উন্নত ধৰণে আমি যাতে গৰু পোৱালিবিলাক পাওঁ আৰু সেইবিলাক ডাঙৰ হৈ যাতে বেছি গাখীৰ দিয়ে, এইটো হ'ল মূল উদ্দেশ্য। আৰু আপোনালোকে গম পায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা এইম আছে অসমত যাতে প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰৰ উৎপন্ন হয়, গতিকে আমিও চেষ্টা কৰিছো। তো এইটো কাৰণে অলৰেডি আমাৰ যিবিলাক এই কৃত্ৰিম প্ৰজননৰ লগত জড়িত আমাৰ যিবিলাক ফিল্ড এচিষ্টেণ্ট আছে বা মৈত্ৰী আছে, তেওঁলোকে ইতিমধ্যে কামত লাগি গৈছে। আৰু তাৰ কাৰণে এই কৃত্ৰিম প্ৰজননৰ কাৰণে আমি ইতিমধ্যে ভাল ভাল উন্নত জাতৰ যেনে আপোনাৰ গিৰ, চাহিয়াল, হলষ্টেইন ফ্ৰিজিয়ান জাৰ্চি এইবিলাকৰ চিমেণ্টবিলাক আমি ব্যৱহাৰ কৰি আছো আৰু সেইধৰণে আমাৰ ফাৰ্মাৰবিলাক সুফলো পাই আছে। আৰু এতিয়া বৰ্তমান নতুনকে এটা চেক্স শ্বৰ্টেজ চিমেণ্ট ছাপ্লাই হৈছে, এইটোৰ পৰা মানে ফাৰ্মাৰবিলাক আৰু বেছি লাভৱান হৈছে, কাৰণ এইটো চিমেণ্ট কৃত্ৰিম প্ৰজননৰ দ্বাৰা ব্যৱহাৰ কৰাৰ পিছত গাইজনীক আমি এচুনে দিব পাৰোঁ যে প্ৰায় 90% এইটো ফিমেল পোৱালি হয়, গতিকে এইটো এটা ফাৰ্মাৰৰ কাৰণে এটা লাভজনক, এইটো আমাৰ ইয়াতে এইটো চলি আছে আমাৰ ডিষ্ট্ৰিক্টত, গতিকে এইটো এটা আমাৰ স্কিম এটা।
1: আৰু কেইটামান প্ৰশ্ন আহে যে যেনেকে হাঁহ পালন, কুকুৰা পালন বা গাহৰি পালনৰ মাজত কেনেকে হাইলাকান্দিত বিভিন্ন স্তৰৰ লোক স্বাৱলম্বী হৈছে বা কেনেকে চৰকাৰী আঁচনিসমূহ এই যিবোৰ ঘৰচীয়া জন্তু আছে সিহঁতৰ পালনত ব্যৱহাৰ হৈ আছে।
2: এইটো কাৰণে মই সকলোকে আমাৰ বিশেষকৈ আমাৰ হাইলাকান্দিৰ যিখিনি ফাৰ্মাৰ আছে মই তেওঁলোকক এৱাৰনেছো কৰাইছো বা চাজেষ্টো কৰিম যে তেওঁলোকে আমাৰ এটা স্কিম আছে KCC কিষাণ ক্ৰেডিট কাৰ্ড, এইটো তেওঁলোকে ল'ব পাৰে, এইটো খুবেই ভাল আৰু খুব সহজ প্ৰচিডিঅৰটো বেংকৰ পৰা সহজে ল'ব পাৰে। এইটোত KCC লোনটো মানে ষ্টেণ্ডাৰ্ড যিটো ৰেট হৈছে ইণ্টাৰেষ্ট, যিটো জেনেৰেলি 7% হয়, যদি এই ফাৰ্মাৰজনে তেওঁৰ আগতে টাইমত যদি তেওঁ আগৰ যদি কোনোবা ধৰণৰ বেংকৰ লগত লেনদেন থাকে টাইমত যদি এইবিলাক ঘূৰাই দিছে বা বেংকৰ লগত যদি চিবিলটো ভাল, তেওঁলোকে বেংকে তেওঁক আকৌ 3% কমাই দিব পাৰে, আল্টিমেটলি তেওঁ 4% গোটেই লোনটো ল'ব পাৰে। এইটো এই লোনটো আপোনাৰ গাখীৰ দিয়া গাইৰ ওপৰত ল'ব পাৰে, গৰুৰ ওপৰত, তাৰপিছত আপোনাৰ এই গাহৰিৰ ওপৰত ল'ব পাৰে, ছাগলীৰ ওপৰত ল'ব পাৰে, ব্ৰইলাৰ ফাৰ্মৰ ওপৰত ল'ব পাৰে। খালি এইটো এটাই খালি হেৰি আছে, মানে তেওঁৰ অৰিজিনেলি মানে আগতীয়াকৈ মানে থাকিব লাগিব এনিমেলখিনি, মানে ৱৰ্কিং কেপিটেলৰ ওপৰত এই লোনটো দিয়ে। জেনেৰেলি আমাৰ ফাৰ্মাৰবিলাকত প্ৰায় সকলোবোৰ ফাৰ্মাৰ হয়, ছাগলী আছে বা কাৰোবাৰ গৰু আছে, কাৰোবাৰ ব্ৰইলাৰ ফাৰ্ম আছে, গাহৰি যদি থাকেই, গতিকে মই চাজেষ্ট কৰিম বা তেওঁলোকক অনুৰোধ কৰিম যাতে তেওঁলোকে এই সুবিধাটো লয় KCC লোনটো, যিহেতু ইণ্টাৰেষ্ট ৰেটটো খুবেই কম, গতিকে এইটো ল'ব পাৰে তেওঁলোকে।
1: হয়, নিশ্চিতভাৱে ল'ব পাৰে। আৰু এটা কথা যে আপোনাৰ পৰা জানিব বিচাৰিম,

0: সাকসেস স্টোরি আছে নেকি হাইলাকান্দিত, যে কোনো এজন ফার্মারে লোন লৈছে, তাৰপিছত তেখেতৰ যিটো ইনিচিয়েল যিটো ব্যৱসায় আছিল বৰ্তমান বহুত ডাঙৰ হৈছে, তেখেতৰ প্ৰথমে এটা ফাৰ্ম আছিল, ধৰক এতিয়া এটা ডাঙৰ আকৃতি লৈছে সেই ব্যৱসায়টো।
1: হয় হয় এনেকুৱা ধৰণৰ আছে।
0: আমি আৰু এটা বস্তু জানিব বিচাৰিম যে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত হাইলাকান্দিত কি ইনিচিয়েটিভ লোৱা হৈছে যাতে গাখীৰ উৎপাদনটো বৃদ্ধি কৰিব পাৰি।
1: এইটো কাৰণে আমি এটা কথা ক'ব লাগিব, আমাৰ কেইবাখনো মানে ডাইৰী কোঅপাৰেটিভ চচাইটি গঠন কৰা হৈছিল, কিন্তু কিবা বিভিন্ন ধৰণৰ কাৰণ সেইবিলাক লাহে লাহে বন্ধ হৈ গ'ল। ইয়াৰ কাৰণো আছে, মানে তেওঁলোকে মাৰ্কেট নাপায়, মানে গাখীৰখিনি বিক্ৰী কৰিব নাপায়, সেইটো অসুবিধা হয়, বা যিখিনি খাদ্য গৰুবিলাক খোৱাবলৈ সেইবিলাকৰ দামো বেছি, এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত, বা ঘাঁহৰ উৎপাদন কম হয়, এইবিলাক কাৰণে তেওঁলোক কৰিব পৰা নাছিল। এতিয়া আমি যিহেতু আমাৰ গভৰ্ণমেণ্টে এটা ডিক্লেয়াৰ কৰিছিল যে যদিহে ৰেজিষ্টাৰ্ড ফাৰ্মাৰ ডায়েৰী ফাৰ্মাৰ থাকে, ডায়েৰী কোঅপাৰেটিভ চচাইটি থাকে ৰেজিষ্টাৰ্ড, তেওঁলোকে যদি গাখীৰটো বিক্ৰী কৰে প্ৰচেচিং প্লেণ্টত, গভৰ্মেণ্ট প্ৰচেচিং প্লেণ্টত, তেতিয়াহ'লে তেওঁলোক 5 টকাকে পাৰ লিটাৰ ছাবচিডি দিয়া হ'ব। যাৰ কাৰণে আমি এতিয়া এই বহুত কেইখন আমি এতিয়া ৰিভাইভ কৰিছো, আকৌ প্ৰায় আমাৰ এতিয়া 6খন আহি গৈছে, তেওঁলোকে এতিয়া কাম কৰি আছে। আৰু আপোনালোকে জানে যে আমাৰ ওচৰৰ ডিষ্ট্ৰিক্ট কাছাৰত এখন মিল্ক প্ৰচেচিং এটা হেৰি হৈছে, তাতে এতিয়া পুৰণি চলাই আছে। গতিকে আমি আশা কৰিছো আমাৰ এই কোঅপাৰেটিভ বিলাকো গাখীৰখিনি যেতিয়া আৰু অলপমান বেছি উৎপন্ন হ'ব, তেওঁলোকে পুৰবীয়ে কালেকশ্যন কৰিব, কৰিলে আমাৰ ফাৰ্মাৰখিনি উপকৃত হ'ব
0: নিশ্চিতভাৱে। আৰু এটা ফাৰ্মাৰৰ এটা চিন্তা থাকে ভেকচিনেশ্যনক লৈ, তো এই ভেকচিনেশ্যনৰ যিটো প্ৰচেছ আছে সেইটো কেনেকৈ আগবঢ়াই লৈ যোৱা হয়, আৰু আপোনালোকৰ বিভিন্ন যিবোৰ শাখা কাৰ্যালয় আছে তাতেও কেনেকৈ ফাৰ্মাৰসকলে যাই উপকৃত হ'ব পাৰে?
1: ভেকচিনটো আমাৰ জেনেৰেলি কেইটামান ৰাণ ভেকচিন আছে, যেনে FMD, এইটো LHDP বুলি এটা প্ৰগ্ৰাম স্কিম আছে, প্ৰজেক্ট আছে, এইটোৰ আণ্ডাৰত হয়, লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম, এইটোৰ আণ্ডাৰত হয়। এইটো FMDটো হ'ল আমাৰ গাঁৱত, বিশেষকৈ আমাৰ হাইলাকান্দিৰ মানুহে এইটো বাটা ৰোগ বুলি কয়, যিটো মুখত আৰু ভৰিত ঘাঁ হৈ যায়, এইটো মানে এইটো বছৰত দুবাৰ হয়, 6 মাহৰ মূৰে মূৰে হয়। আৰু এটা হয় আপোনাৰ PPR এটা ভেকচিন দিয়া হয়, সেইটো ছাগলী ভেড়া স্মল এনিমেলৰ কাৰণে। আৰু এটা হয় আপোনাৰ সেইটো বছৰি দিয়া হয় CSF ক্লাছিকেল চুৱাইন ফিভাৰ গাহৰিৰ কাৰণে। এইবিলাক আমাৰ ভেকচিন চলি থাকে, টাইম টু টাইম এইবিলাক ভেকচিন চলি থাকে। আমিও এইটো আমাৰ ফাৰ্মাৰখিনিক আমি এৱাৰনেছ কৰি পেলাই দিয়াই আছো। খালি ইয়াত এটা আমাৰ অকমান ডিষ্ট্ৰিক্টত এটা প্ৰব্লেম আছে, সেই প্ৰব্লেমটো মই ক'ব লাগিব, আৰু কাৰণ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে নিশ্চয় বহুতে কথাটো গম পাব, মানে আমাৰ ইয়াত মানুহখিনিয়ে ইয়াৰ টেগিংটো কৰিব নোখোজে, কাণত যিটো এটা ইয়াৰ টেগ লগাব লাগে, কাৰণ ইয়াৰ টেগটো লগোৱা মানে তেওঁৰ গোটেই ডিটেইলছখিনি ইয়াৰ টেগৰ নাম্বাৰৰ জৰিয়তে আমি অনলাইন আপলোড কৰিব লগা হয়, আৰু অনলাইন আপলোড কৰিলে গোটেই ডিটেইলছটো আহি যায়, তেওঁ কেইটা ভেকচিন পাইছে, এই এনিমেলটোৱে কেইবাৰ পোৱালি দিছে, কাৰ ঘৰ, তাৰ এইটোৰ এড্ৰেছটো, গোটেইখিনি আহি যায়। এইটো ক্ষেত্ৰত আমাৰ হাইলাকান্দি মানুহখিনি অকমান এৱাৰনেছটো কম, বা কিবা এটা কাৰণত মানে তেওঁলোকে এইটো অলপ ইয়াৰ টেগটো কৰিব নিবিচাৰে, যে এইটোত আমি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আমি সকলোকে ৰিকুৱেষ্ট কৰিছো যাতে তেওঁলোকে এইটো কৰে, আৰু এইটো কৰিলে বহুত লাভ আছে। কিয় লাভ আছে, এতিয়া আমাৰ নতুনকে আমাৰ ইঞ্চুৰেঞ্চ আহিছে, লাইফ ষ্টক ইঞ্চুৰেঞ্চ, লাইফ ষ্টক ইঞ্চুৰেঞ্চ কৰিব লগা হলে আপোনাৰ কাণত টেগটো কম্পালচৰি, কাণত টেগটো যদি কম্পালচৰি নাথাকে, যেতিয়া এনিমেলটো ইঞ্চুৰেঞ্চ কৰাৰ পিছত কিবা কাৰণত ডেথ হৈ গ'ল, তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানী কিহৰ ওপৰত ক্লেইম কৰিব, কি হ'ব, পইচাটো দিব কেনেকে, গতিকে এইটো একদম মানে ইম্পৰ্টেণ্ট কথা, এইটো মই ৰিকুৱেষ্ট কৰিম যাতে সকলোৱে ইয়াতে কিন্তু কৰাত গুৰুত্ব দিয়ে।
0: এবছৰত বা দুবছৰৰ মাজত কেনেকুৱা পৰিৱৰ্তন আপুনি বিচাৰিছে হাইলাকান্দি ফাৰ্মাৰসকলৰ মাজত, যিসকলে গো পালন কৰে বা আন আন ঘৰচীয়া জন্তু পালন কৰে, তেখেতসকলে কেনেকৈ আৰু বেছি নিজকে আয় বৃদ্ধি কৰিব পাৰে?
1: এইটো আপুনি ভাল হেৰি প্ৰশ্ন কৰিছে। আমি দেখিছোঁ এতিয়া বহুত ইয়াং জেনেৰেশ্যন বহুত ওলাই আহিছে ফাৰ্ম, এইবিলাক ডায়েৰী ফাৰ্ম হওক, গোটাৰী ফাৰ্ম কৰিবৰ কাৰণে, বা পিগাৰী ফাৰ্ম কৰিবলৈ। অলৰেডি আমাৰ এখন পিগাৰী চচাইটি এখনো হৈছে, ডাঙৰকে অৰ্গেনাইজেশ্যন এখন, FPO, তো ইয়াত বহুত ফাৰ্মাৰ অলৰেডি সোমাইছে, তেওঁলোকক ট্ৰেইনিঙো দি থকা হৈছে, আমাৰ লগতে আমাৰ ভেটেনাৰি ডিপাৰ্টমেণ্টৰ লগত কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তেওঁলোকেও বৰ্তমান চলি আছে ট্ৰেইনিং এইবিলাকৰ ওপৰত। গতিকে মই আশা কৰোঁ আকৌ নতুন নতুন ইয়ং জেনেৰেশ্যন বিলাক ওলাই আহক, আহিলে আমাৰ ডিষ্ট্ৰিক্টটো আমি আকৌ বহুত ডেভেলপ কৰিব পাৰিম এই ফাৰ্মিঙৰ জৰিয়তে, ভেটেনাৰি যিবিলাক চেক্টৰ আছে। হয়
0: নিশ্চিতভাৱে ছাৰ, আমাক বহুত সময় দিলে তাৰ বাবে ধন্যবাদ, আৰু আজি ইয়াতে সামৰিছো।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত হাইলাকান্দি জিলা পশুপালন বিষয়া ডাক্তৰ জয়ন্ত কুমাৰ তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ হাইলাকান্দিৰ সংবাদদাতা নীলোৎপল দেৱে।

মিডিয়ামৱেভ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনো আহক বিপুল ওজাৰ খোলবাদন। তেখেতৰ সৈতে সংগত কৰিছে বাহিত প্ৰসন্ন বৰুৱা, তাল অকণ চন্দ্ৰ বায়ন আৰু তানপুৰাত দলি বৈশ্যয়।

0: বাদ্য সংগীতৰ অনুষ্ঠানত বিপুল ওজাৰ খোলবাদন শুনিলে। তেখেতৰ সৈতে সংগত কৰিলে বাহিত প্ৰসন্ন বৰুৱা, তাল অকণচন্দ্ৰ বায়ন আৰু তানপুৰাত ডলি বৈশ্যই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ পাঁচটা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতা। ভাৰতৰ সামুদ্ৰিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্ৰিক ব্যৱস্থাৰ প্ৰয়োজন বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ পাঁচটা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নগাঁও সমষ্টিত দিনৰ 11 বজালৈকে লাভ কৰা তথ্য অনুসৰি 37.82% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ 1339 ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ সুকলমে চলি আছে। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোট দিয়ে। পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ চলি আছে। দিনৰ 11 বজালৈকে ৰেজিনগৰত 38.71% আৰু নন্দীগ্ৰামত 43.95% ভোটদান হৈছে। তামিলনাডুৰ 2টা সমষ্টি মাদুৰা নতাকামত দিনৰ 11 বজালৈ 35.55% আৰু ধাৰাপুৰমত 37.28% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। পুডুচেৰীত থাট্টানচাবেৰীত দিনৰ 11 বজালৈকে 39.16% ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আটাইকেইটা সমষ্টিতে নিয়াৰিকৈ ভোটদান চলি আছে। অহা 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতা। নতুন দিল্লীৰ শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰি আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য দিয়ে। তেওঁ কয় যে প্ৰতিটো ভাৰতীয় ভাষাই মহান আৰু প্ৰতিটো ভাষাই দেশৰ বৰ্ণাঢ্য সংস্কৃতিলৈ অৱদান যোগাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যান্য ভাষাৰ লগতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও উদ্যোগ লৈ আহিছে বুলি শ্ৰীৰাধাকৃষ্ণনে প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত ভাৰতীয় জ্ঞান পদ্ধতিত বিশেষ গুৰুত্ব দি এই দৃষ্টিভংগী শক্তিশালী কৰি তোলাৰ ব্যৱস্থা লোৱা হৈছে। তেওঁ কয় যে এই কথাই শৈক্ষিক কাৰ্যসূচীত ভাৰতীয় জ্ঞান পদ্ধতিক অন্তৰ্ভুক্ত কৰাত বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰিব। বিশ্বৰ বিজ্ঞান, সাহিত্য আৰু দৰ্শন ক্ষেত্ৰত সংস্কৃতৰ মহত্বপূৰ্ণ স্থান আছে বুলি উল্লেখ কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে আনকি এতিয়াও সংস্কৃতৰ বিৰল পাণ্ডুলিপিসমূহ কেৱল ভাৰততে নহয় বৰং নেপাল, তিব্বত আৰু চীনকে ধৰি বিভিন্ন দেশত বিচাৰি পোৱা যায়। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা জ্ঞান ভাৰতম অভিযানক অন্যতম তাৎপৰ্যপূৰ্ণ উদ্যোগ বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বৰ্ণনা কৰে। নিজৰ ভাষণত কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে কয় যে নিজৰ বৰ্ণাঢ্য পৰম্পৰাৰ সৈতে আধুনিক প্ৰযুক্তিৰ সমন্বয় ঘটাই ভাৰত বৰ্তমান খৰতকীয়াকৈ আগবাঢ়ি গৈছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতীয় ভাষা আৰু পৰম্পৰাক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে, যাতে শিক্ষাৰ্থীসকল তেওঁলোকৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে। ভাৰতৰ সামুদ্ৰিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্ৰিক ব্যৱস্থাৰ প্ৰয়োজন বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। শ্ৰীসিঙে আজি বিশাখাপট্টনমত হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডক নৌবহৰ সহায়ক জাহাজ 1 মুকলি কৰাৰ লগতে নৌবহৰ সহায়ক জাহাজ

0: পাঁচৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। তেওঁ লগতে আধুনিকীকৃত শ্লিফ ৱেভ ফৰ্ড আৰু 300 টন ওজনৰ গুলিয়াথ ক্ৰেনৰ উদ্বোধনী কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিঙে এই জাহাজ উদ্বোধন আৰু নিৰ্মাণৰ শুভাৰম্ভ কৰা কাৰ্য ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনি আৰু সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উদ্যোগ বুলি অভিহিত কৰে।
1: से बिल्डर्स जानते हैं कि कील केवल जहाज का एक स्ट्रक्चरल कंपोनेंट नहीं है, कील उस जहाज की फाउंडेशन है, कील उस जहाज की बैकबोन है। आज जो कील रखी गई है वह भारत की मैरिटाइम फ्यूचर की एक और मजबूत यह फाउंडेशन है, ऐसा मैं मानता हूं।
0: तेवकोई जे खुर्जो नामर नौबहर सहायक जहाज একে ভাৰতীয় নৌসেনাৰ সামৰ্থ্য, শক্তি আৰু অভিযানৰ দক্ষতা বৃদ্ধি কৰিব। তেওঁ কয় যে ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰীয় অঞ্চলত নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত সামৰ্থ্য বাৰে বাৰে প্ৰদৰ্শন কৰি আহিছে। মানৱীয় সাহায্য, দুৰ্যোগৰ ক্ষেত্ৰত সাহায্য, জলদস্যু বিৰোধী অভিযানকে ধৰি বিভিন্ন ক্ষেত্ৰত নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসিঙে কয় যে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে 8 দশকৰো অধিক সময় জুৰি ভাৰতৰ সামুদ্ৰিক সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ অপৰিসীম সম্ভাৱনা আছে আৰু এই সম্ভাৱনাক সামৰ্থ্য আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিযোগিতামূলক ক্ষমতালৈ ৰূপান্তৰ কৰাটো সময়ৰ প্ৰত্যাহ্বান। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বেনিন মহানগৰৰ পৰা লাগোছলৈ যাত্ৰা কৰা নাইজেৰিয়াৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত 32 গৰাকী লোকৰ মৃত্যু হয়। ইয়াৰে 25 গৰাকী যাত্ৰী আৰু 7 গৰাকী বিমান কৰ্মী আছিল। ৰাষ্ট্ৰপতি বলা তিনুবুয়ে এই কথা নিশ্চিত কৰিছে আৰু তেওঁ নাইজেৰিয়ান বিমান বাহিনীক এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে। বিমান পৰিবহণ মন্ত্ৰী ফেষ্টম কেয়ামৰ মতে দুৰ্ঘটনাৰ সময়ত এই বিমানখনে নিয়মীয়া অভিযানত যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। পাছত বিমানখন নাইজেৰিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ উপকূলীয় নগৰ ইগবোকৰাত পতিত হয়। এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত আজি বিৰোধী দলসমূহে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নিৰ্বাচন সদনলৈ প্ৰতিবাদী সমদল উলিয়ায়। অৱশ্যে নিৰ্বাচন আয়োগৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীসকলক আকাশবাণী ভৱনৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰে। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ সাংসদসকলে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটত পথৰ ওপৰতে বহি পৰি বিক্ষোভ প্ৰদৰ্শন কৰে। বিৰোধী দল, বিশেষকৈ কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে বিৰোধী দলসমূহে দেশৰ সাংবিধানিক সংস্থাসমূহৰ বিৰুদ্ধে অপ্ৰীতিকৰ মন্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰি আহিছে। সময়ে সময়ে বিৰোধী দলসমূহে সেনাবাহিনী, সৰ্বোচ্চ ন্যায়ালয়, হিন্দুস্তান এৰোনটিক্স লিমিটেড আৰু EVMক লক্ষ্য কৰি লৈছে বুলি তেওঁ মন্তব্য কৰে।
2: सुप्रीम कोर्ट ने कहा हमने कोई मॉडिफिकेशन फॉर्म 6 में हो इस प्रकार का आदेश नहीं दिया था और जिस प्रकार राहुल गांधी ने ट्वीट किया कि फॉर्म 6 इलीगल है उस प्रकार की कोई स्टेटमेंट CJI द्वारा या सुप्रीम कोर्ट द्वारा कल नहीं किया गया। CJI ने कहा है सुनवाई होगी तो इस पर हम देखेंगे। उससे पहले देश में अराजकता का माहौल और भ्रम का माहौल बनाने की कोशिश राहुल गांधी कर रहे हैं।
0: শ্ৰীপাত্ৰই কয় যে বিগত কিছুদিন ধৰি বিৰোধীয়ে নিৰ্বাচন আয়োগক লক্ষ্য কৰি লৈ অৰাজকতাৰ পৰিৱেশ সৃষ্টিত উদগনি যোগাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি 5-দিনীয়া ভ্ৰমণসূচীৰে ঘানা, কোটে ডি আইৱৰ আৰু ইথিঅপিয়ালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে 3খন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে নেতাসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, উন্নয়নমূলক সহযোগিতা, সামৰ্থ্য নিৰ্মাণ আৰু জনসাধাৰণৰ সম্পৰ্ককো সামৰি লোৱা হ'ব। মন্ত্ৰী ডঃ জয়শংকৰে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰিব। ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ক্ৰিকেটৰ 3 প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত BCCIৰ পৰ্যবেক্ষণ বৈঠকৰ পাছতে 37 বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে। হৰমনপ্ৰীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল। শ্ৰীমতী কৌৰে ভাৰতক 5খন টেষ্ট, 51খন আন্তৰ্জাতিক এদিনীয়া আৰু 155খন আন্তৰ্জাতিক T20 খেলত নেতৃত্ব দিছিল। তেওঁ 2016 চনৰ পৰা T20 দলক নেতৃত্ব দিয়াৰ পাছত 2022 চনত এদিনীয়া দলৰ

0: অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ পাঁচটা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী খুঁটা। ভাৰতৰ সামুদ্ৰিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্ৰিক ব্যৱস্থাৰ প্ৰয়োজন বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মিতালী ডেকাৰ কণ্ঠত দুটি লোকগীত। শিল্পীৰ সৈতে বাদ্যযন্ত্ৰত সংগত কৰিছে দোতাৰাত নাৰায়ণ কলিতা, ডগৰত অবনী বৈশ্য, বাহিত প্ৰসন্ন বৰুৱা আৰু পাৰ্কাচনত নিকুঞ্জ মেধিয়ে।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ 5টা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নগাঁও সমষ্টিত দিনৰ 1 বজালৈকে লাভ কৰা তথ্য অনুসৰি 56.35% ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ সুকলমে চলি আছে। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰতো পুৱাৰে পৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশী শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও পতদ্ৰবা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোট দিয়ে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি 40টা ৱাৰ্ডৰ ভিতৰত 30টাত আগবাঢ়ি আছে। অসম গণ পৰিষদ 3টা আৰু কংগ্ৰেছ 4টা ৱাৰ্ডত আগবাঢ়ি আছে। 3টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। ভোটগণনা কেন্দ্ৰত ভোটগণনা সুকলমে সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্ৰ পৰ্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাৱধায়ক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো হলত 2গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া অৰ্থাৎ ARA আছে। গণনাৰ বাবে প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা 8 বজাৰ ভিতৰত ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। 6 নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখিছে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান কালি সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমলক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। এই অনুসৰি আজি অভিযুক্ত অমৃত প্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ হালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত হালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী সন্দৰ্ভত এগৰাকী বন বিষয়াই

0: এইদৰে কয়।
1: বাক্সা ডিভিজনৰ আণ্ডাৰত শালবাৰী ৰেঞ্জত বন্যপ্ৰাণী সপ্তাহ উপলক্ষে সজাগতা সমদল এটা উলিওৱা হয় ৰাইজক সজাগ কৰাৰ কাৰণে, যাতে আমাৰ বন্যপ্ৰাণীৰ বিষয়ে আমাৰ সৰ্বসাধাৰণ ৰাইজে জ্ঞাত হয় যে কেনেকৈ সংৰক্ষণ কৰিব লাগে, সুৰক্ষা দিব লাগে। তাৰ কাৰণে আমাৰ যি ৰাইজক সজাগতাৰ কাৰণে এইটো সমদল উলিওৱা হৈছিলে। যোৱা 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে এই বন্যপ্ৰাণী সপ্তাহ সমগ্ৰ দেশতে পালন কৰা হৈ থকা হৈছে আৰু ইয়াৰ অংশ হিচাপে আজি আমাৰ সমদলটো কাৰ্যসূচী লোৱা হৈছিলে। এইটো আমাৰ শালবাৰী ৰেঞ্জৰ পৰা শালবাৰীলৈকে উলিওৱা হৈছিলে। ৰাইজে যাতে বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ অকল বন কৰ্মীসকলৰ দ্বাৰাই যথেষ্ট নহয়, ৰাইজৰ সহযোগ লাগিব আৰু এই সহযোগ কামনা কৰিয়ে আমি এই কাৰ্যসূচীবিলাক ৰূপায়ণ কৰি আছোঁ।
0: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আজি মুকলি কৰা হোৱা শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিকে ধৰি বিভিন্ন আঁচনিৰ সেৱাৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। এই শিবিৰত ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। চৰকাৰী সেৱাসমূহ জনসাধাৰণক উপলব্ধ কৰোৱাৰ বাবে আয়োজিত এই শিবিৰ মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়াই মুকলি কৰে। এই শিবিৰত ৰাইজে বিনামূলীয়া স্বাস্থ্য সেৱা আৰু ঔষধ লাভ কৰাৰ লগতে 24টা চৰকাৰী সেৱাৰ সুবিধা লাভ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ড কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: মিডিয়ম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত দুটি আধুনিক গীত।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 18 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 6 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, বিলিফাং শইকীয়াৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত ত্ৰৈলোক্য বৰাৰ

প্লেটোৱে কৈছিল, সৎলোকেই সুখী লোক, কাৰণ সৎ হ'লে সুখী হ'বই। গোপীনাথ বৰদলৈয়ে কৈছিল, পদ মানুহে কামৰ বাবে লয়, কিন্তু সেই কাম কৰিব নোৱাৰিলে পদৰ কোনো মূল্য নাই।

এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত নিবেদন কৰিছো পূৰ্বে প্ৰচাৰিত এটি বিচিত্ৰ অনুষ্ঠান। এয়া আকাশবাণী তেজপুৰ। সমূহ আইদেউকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো। আশা কৰোঁ সকলো ভালে আছে। আইদেউসকল, আজিৰ অনুষ্ঠানত শুনক এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে বেচেৰিয়া উৰুলি সংঘৰ সদস্যাসকলে। প্ৰথমেই শুনক ই দুৰ্গা নামটি।

আইদেউসকলে টুটুমণি বৰা আৰু সংগীসকলৰ কণ্ঠৰ দুৰ্গা নামটি শুনিলে। আইদেউসকল, এইবাৰ নিবেদন কৰিছোঁ দীপ্তিৰাণী বৰাই পৰিৱেশন কৰা এটি লোকগীত।

0: এটা নাটকৰ সংলাপ আগবঢ়াইছে অসম চৰকাৰৰ বাৰ্ষিক শিল্পী পেঞ্চন প্ৰাপক লাবণ্য দেৱীয়ে।
1: মণি মণি, তই গাখীৰ খাম বুলিছিলি নহয়, মই অকণ আনিছোঁ, উঠ উঠচোন উঠচোন। মণি মণি, তই নামাতা কিয়? মণি মণি মণি মণি, তোৰ কি হ'লে আ?

0: পেলালে, এ মারি পেলালে, ও টুক টুক মারি পেলালে।
1: গাঁও বুঢ়া, তই পাহৰি গৈছ, তহঁতে সদায় নাৰীক অবলা বুলি ভাবি আহিছ, কিন্তু পাহৰি গৈছ নাৰীৰ অন্য এক ৰূপ কালী। মা কালীয়ে যেনেকৈ ৰণচণ্ডী মূৰ্তি ধৰি অসুৰ নিধন কৰিছিল, আজি ময়ো সেই ৰূপ ধাৰণ কৰি তোৰ দৰে এই ৰাৱণবোৰক বধি যাম।
2: আহক এইবাৰ এটি আধুনিক গীত শুনো, পৰিৱেশন কৰিছে প্ৰতিভা দেৱীয়ে।

0: এটি স্বৰচিত কবিতা পাঠ কৰিছে টুটুমণি বৰাই। ইয়া শুনকচোন।
1: মোৰ কবিতাৰ শিৰোনাম মই আকৌ আহিম। মই আকৌ আহিম এই ধৰালৈ, কেতিয়াবা বতাহ, কেতিয়াবা বৰষুণ, কেতিয়াবা বৰদৈ চিলা হৈ, কেতিয়াবা ফৰকাল আকাশৰ চবকা চবকা হাতীপতি হৈ, কেতিয়াবা জাক জাক পৰিভ্ৰমী চৰাই হৈ, দুৰন্ত মৰি মনৰ বেগী ঘোঁৰা হৈ, অস্তাচলৰ বেলিৰ হিঙুল বৰণ হৈ, পৰ্বত পাহাৰ নদ নদী ক্ষুদ্ৰ ক্ষুদ্ৰ মৌপিয়া চৰাই হৈ, মই আকৌ আহিম আইৰ কোলাত।

0: বনলৈ মুখ গুজি গুজি পিয়াহ পলুৱাবলৈ মই আকৌ আহিম। বননিত পক্ষীৰ কাকলি শুনি শুনি ময়ূৰী ময়ূৰীৰ দৰে পেখন ধৰিবলৈ মই আকৌ আহিম এই জগতলৈ এজন সুনাগৰিক হৈ। আশা মোৰ জগত জিনাৰ, মনত অদম্য কামনা বাসনা লৈ মই আকৌ আহিম তোমাৰ হৈ। য'ত প্ৰেম ভাল পোৱা আৰু এখন সুখৰ সংসাৰ গঢ়িবলৈ মই আকৌ আহিম এই মায়াবী ধৰালৈ। পুনৰ মানৱৰ জন্মলৈ তোমাৰ হৈ, তোমাৰ হৈ, তোমাৰ হৈ।
1: বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত শুনো, পৰিৱেশন কৰিছে দীপিকা শৰ্মা আৰু পল্লৱী দেৱীয়ে।

0: এইবাৰ আগবঢ়াইছোঁ এই সমবেত সংগীত দি।
1: মোৰ বিপ্লৱী পুত্ৰ যেতিয়া মৃতদেহৰ ৰূপত ঘৰলৈ উভতি আহে, তেতিয়া সীতাৰ কাষত মই গৰ্বিত পিতাৰূপে নিচুকনি গীতহে গাব পাৰোঁ। অকণ ঘৰলৈ আহিলে

আইদেউসকল, বেচেৰিয়া উৰুলি সংঘৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনি নিশ্চয় আপোনালোকৰ ভাল লাগিল। আজিলৈ অৰ্ধ আকাশ অনুষ্ঠানটিৰ পৰা বিদায় ল'বৰ সময় হ'ল। সকলোকে দুৰ্গা পূজাৰ ওলগ জনাই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত বেচেৰিয়া উৰুলি সংঘৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল টুটুমণি বৰা, প্ৰতিমা বৰা, পল্লৱী দেৱী, দীপ্তিৰাণী বৰা, ৰূপজ্যোতি দেৱী, দীপিকা শৰ্মা, লাবণ্য দেৱী আৰু প্ৰতিভা দেৱী। অনুষ্ঠানটিৰ পৰিচালনা আছিল টুটুমণি বৰাৰ। বাদ্যযন্ত্ৰত সংগত কৰা শিল্পীসকল হ'ল হাৰমনিয়াম আৰু দোতোৰাত দেৱেশ্বৰ নাথ, তবলা ৰূপজ্যোতি বৰা, বাঁহী আৰু গীটাৰত মৃদুল কুমাৰ দাস। অনুষ্ঠানটিৰ আধৰি সম্পাদনা কৰিলে চিত্ৰমণি বৰুৱে, প্ৰযোজনা গৌতম নাথৰ।

0: সমশ্রোতাকে নমস্কার জানাই আরম্ভ কৰিছো আজিৰ কৃষক বাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো নেনসাৰৰ উপযোগিতা আৰু সহায়ক আঁচনি, এই বিষয়ে এটি আলোচনাৰ প্ৰথম ভাগ। ইয়াত ভাগ লৈছে ইফকোৰ উত্তৰ পূব কৃষি সেৱাৰ প্ৰবন্ধক অনুজ কটকী আৰু কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণে। আলোচনাটিৰ আগ ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
2: আমি একেবাৰে আৰম্ভণিতেই নেনো শব্দটোৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। নেনো বুলি কোৱাৰ লগে লগে আমি নেনো টেকনলজিৰ কথা মনলৈ আহে। গতিকে এই নেনো সাৰনো কি বা ইয়াৰ সৈতে নেনো টেকনলজিৰ কিবা সম্পৰ্ক আছে নেকি?
3: হয়, নেনো সাৰ এতিয়া অসমত লগতে ভাৰতৰ বুলি নহয় বিশ্বতে ক'ব পাৰি এটা যুগান্তকাৰী সৃষ্টি বুলি ক'ব পাৰি।

0: কৃষি ক্ষেত্ৰত।
1: হয়
0: ই মূলতে আপোনাৰ নেনো টেকনলজিৰ ওপৰত উদ্ভাৱন কৰা, আৰু নেনো টেকনলজি অলৰেডি আমাৰ বিভিন্ন ক্ষেত্ৰত যেনেকৈ স্বাস্থ্য ক্ষেত্ৰ হওক বা প্লেণ্ট প্ৰটেকশ্যন এইবিলাকৰ ক্ষেত্ৰত অলৰেডি ব্যৱহাৰ হৈছে, কিন্তু কৃষিৰ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত, পুষ্টিদ্ৰব্যৰ ক্ষেত্ৰত এইটো প্ৰথম ইফকোৰ দ্বাৰা আৰম্ভ কৰিছে, আৰু ই নেনো টেকনলজিৰ ওপৰত বেছ কৰি কৰিছে, আৰু নেনো টেকনলজি প্ৰযুক্তিটো ব্যৱহাৰ কৰি ইয়াতে এটা ইউৰিয়াৰ দানা যিটো আপোনাৰ 55,000টা ভাগ কৰিলে যিটো আকাৰ হ'ব, সেই আকাৰৰ সমান এটা নেনো আকাৰ, আৰু সেই পাৰ্টিকল যিটো অণুতকৈ সৰু এইটো নেনো আকাৰত আছে, আৰু এইকাৰণে ইয়াৰ যিটো কাৰ্যদক্ষতাটো আপোনাৰ যিটো আমাৰ গতানুগতিক ইউৰিয়া সাৰ সেই সাৰতকৈ বহুত বেছি, আৰু এইটো নেনো ইউৰিয়া অকল ইউৰিয়াতে নহয়, নেনো ডি এ পি ওলাইছে, নেনো জিংক ওলাইছে, নেনো কপাৰ ওলাইছে, এনেকৈ পুষ্টিদ্ৰব্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী সৃষ্টি বুলি ক'ব পাৰি, আৰু যিটোৱে কৃষি ক্ষেত্ৰত এক বিপ্লৱ আনিব বুলি আমি আশা কৰিব পাৰোঁ।
1: হয়, এতিয়া আমাৰ যি প্ৰচলিত সাৰ ব্যৱস্থা, আমি যদি ৰাসায়নিক সাৰৰ কথা কওঁ, তাত নেনো সাৰ কিয় ইমান উল্লেখযোগ্য, কাৰ্যকাৰিতা বেছি, আমি সেইটো এটা আমি অনুমান কৰিছোঁ, তাৰ উপৰি কেনে ধৰণৰ কথা আছে? এতিয়া ধৰক বিভিন্ন মানুহে, বিভিন্ন কৃষকে বা ৰাইজে ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰা অকণমান উভতি যাব বিচাৰিছে, তেনে ক্ষেত্ৰত এই নেনো সাৰৰ ভূমিকা কেনে?
0: নেনো সাৰৰ ভূমিকা ইয়াতে অতি গুৰুত্বপূৰ্ণ, বহুকেইটা ইয়াৰ দিশ আছে যিকেইটাৰ কাৰণে আমি ক'ব পাৰোঁ যে নেনো ইউৰিয়া এক যুগান্তকাৰী সৃষ্টি বুলি আমি ক'ব লাগিব। ইউৰিয়াটো আৱিষ্কাৰ মানে আৰম্ভ হৈছিলে 1959 পৰা আৰম্ভ হৈছিলে, তো এই বিগত কেইবা দশক ধৰি ইউৰিয়া সাৰ ব্যৱহাৰ কৰি কৰি, মানে বেগ ইউৰিয়াৰ কথা কৈছোঁ, দানা ইউৰিয়াৰ কথা কৈছোঁ, সেই ইউৰিয়া সাৰ ব্যৱহাৰ কৰি আমাৰ মাটি প্ৰদূষণৰ লগতে মানৱ জাতিৰ স্বাস্থ্যৰ বাৰু বহুত এক ক্ষতি হৈ প্ৰভাৱ পৰিছে। এই ক্ষেত্ৰত এই বিকল্প হিচাপে নেনো সাৰ ব্যৱহাৰ কৰিলে আমাৰ কৃষকসকলে যথেষ্ট উপকৃত হ'ব, আৰু লগতে আমাৰ যিটো পলিউশ্যন হৈ আছে, প্ৰদূষণ হৈ আছে, এই প্ৰদূষণমুক্ত এখন আমি পৃথিৱী এখন ধৰা ৰাখিবৰ কাৰণে, ধৰি ৰাখিবৰ কাৰণে নেনো সাৰৰ ব্যৱহাৰ একমাত্ৰ বিকল্প হিচাপে বৈজ্ঞানিককে আদি কৰি কৃষকসকলেও এতিয়া মানি লৈছে, হয় নেনো ইউৰিয়া ব্যৱহাৰ কৰি আমাৰ উৎপাদনত একো অসুবিধা হোৱা নাই, বৰঞ্চ তেওঁলোকে বহু দিশৰ পৰা নেনো সাৰ ব্যৱহাৰ কৰি লাভান্বিত হৈছে বুলি আমি গম পাইছোঁ। আৰু অসমৰ কৃষি বিশ্ববিদ্যালয়ত লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, অসমৰ সকলো কৃষি বিজ্ঞান কেন্দ্ৰতে ইয়াৰ প্ৰদৰ্শনমূলক খেতিৰ লগতে পৰীক্ষামূলকভাৱে কৰিও তেওঁলোকেও ইয়াৰ এক ধনাত্মক পাইছে।
1: আপুনি এতিয়া আমাৰ এই নেনো সাৰৰ প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ কৃষকসকলৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে, বা কৃষক ৰাইজে গম পাইছে নে ইয়াৰ কথা, কিমান গম পাইছে বাৰু?
0: হয়, আমি বিগত 2021 চনৰ পৰা ইয়াতে অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ইয়াত আৰম্ভ কৰিছিলে, তেখেতৰ দ্বাৰাই আমি আৰম্ভ কৰাইছিলোঁ, যিহেতু এটা নতুন এইটো প্ৰযুক্তি, সেইকাৰণে কৃষকসকলে আঁকোৱালি লওঁতে বা তেওঁলোকৰ
1: বুজি উঠা
0: সময় লাগিছিলে, তো আমিও আমাৰ ফালৰ পৰা, কৃষি বিভাগৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰা হৈছিলে, আৰু এইখিনি কৰিবগৈ আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনমূলক খেতি কৰিছোঁ, কৃষকৰ মাজত সোমাইছোঁ, তেওঁলোকক বুজাইছোঁ, লগতে আমি অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰবিলাকতো আমি প্ৰদৰ্শনমূলক খেতি কৰিছোঁ, খেতি কৰি তেওঁলোকৰ কৃষকসকলক আমি তালৈ লৈ গৈছোঁ, আৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ সজাগতা সভা কৰিছোঁ কৃষকৰ লগত। আৰু ইয়াতে এটা আমাৰ চালিকা শক্তি আছে ব্যৱসায়ীসকল, যিসকল আমাৰ সাৰ বিক্ৰেতা, তেওঁলোককো আমি কৃষি বিভাগৰ লগত, কৃষি বিজ্ঞান কেন্দ্ৰত তেওঁলোকক আমি ট্ৰেইনিং দি আছোঁ,
1: তেওঁলোকক
0: আমি নিয়মিতভাৱে প্ৰশিক্ষণ দি আছোঁ তেওঁলোকক।
1: হয়, এতিয়া আমি পাতিম সেই বিষয়ে, নেনো সাৰৰ বিষয়ে আৰু কথা। এতিয়া কথাটো হ'ল যে এই নেনো সাৰক ৰাইজৰ মাজলৈ লৈ যাবলৈ বা আমাৰ সাধাৰণ কৃষকৰ ওচৰলৈ লৈ যাবলৈ কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে, বা কিবা তেনেধৰণৰ আঁচনিও আছে নেকি, এই কথাটো মই পংকজ পুৰাণৰ পৰা জানিব বিচাৰিছোঁ।
2: ধন্যবাদ। আমাৰ কৃষি বিভাগৰ যেতিয়া নেনো ইউৰিয়া সাৰটো মানে আৱিষ্কাৰ হৈছিলে, ভাৰতবৰ্ষতে আৱিষ্কাৰ হৈছে যিহেতু, 2022 চনৰ 22 মে' তাৰিখে মানে সম্ভৱ

0: তেতিয়াই গুজৰাটত মানে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমভাৱে ইনগ্ৰেট কৰিছিলে নেনো ইউৰিয়াটো। তো তাৰপিছতে বিভিন্ন আঁচনিৰ লগত ধৰি লওক আমাৰ তেতিয়া তাৰপিছতে আমাৰ আঁচনি এটা আহিলে আৰ কে ভি ৱাইটো আমাৰ পি এম আৰ কে ভি ৱাই বুলি নামাকৰণ কৰা হৈছিলে। তো পি এম আৰ কে ভি ৱাই আৰু কে ৱাই কিছু উন্নতি, সেই আঁচনিৰ অধীনত আমাৰ ৰাষ্ট্ৰীয় কৃষি খাদ্য সুৰক্ষা অভিযান লগতে আমাৰ আত্মনিৰ্ভৰ মাহজাতীয় শস্য যিটো আত্মনিৰ্ভৰ পাছ বুলি কয়, তো তেনেকুৱা সেই স্কিমবিলাকৰ জৰিয়তে এই নেনো হিউৰিয়া সাৰটো মানে মানে চৰকাৰে আমাৰ কৃষকসকললৈ মানে একেবাৰে ৰাজসাহায্যপ্ৰাপ্ত মানে বিনামূলীয়া ক'ব লাগিব তেনেকৈ আমাক আগবঢ়াইছিলে যাতে কৃষকসকলে এই নেনো হিউৰিয়া সাৰটো ইউজ কৰে আৰু তাৰ কেনেধৰণৰ মানে ফলাফল হয় তাক নিৰীক্ষণ কৰে বা নিজেই চকুৰে চাব পাৰে যে কি হৈছে মানে গতানুগতিক যিখিনি আমাৰ ইউৰিয়া আছে তাৰ লগত নেনো ইউৰিয়াটো যদি আমি প্ৰয়োগ কৰোঁ তাৰ ডিফাৰেঞ্চটো বা তাৰ ব্যৱধান কেনেকুৱা আহিছে উৎপাদনত বা তেনেকুৱা ধৰণৰ সেইখিনি চাবৰ কাৰণে 2023 চনৰ মানৰ পৰা এই আমাৰ আঁচনিবিলাকৰ লগত যেতিয়া সাৰ যোগান ধৰে বীজৰ লগত তেনে ক্ষেত্ৰত নেনো ইউৰিয়া সাৰটো বিভিন্ন মানে বীজৰ লগত বা বিভিন্ন শস্যৰ লগত দিয়া হয়
1: যোগান ধৰা হৈছে। গতিকে

0: যে কি হয়েছে, মানে গতানুগতিক যিখিনি আমাৰ ইউৰিয়া আছে তাৰ লগত নেনো ইউৰিয়াটো যদি আমি প্ৰয়োগ কৰোঁ, তাৰ ডিফাৰেঞ্চটো বা তাৰ ব্যৱধান কেনেকুৱা আহিছে উৎপাদনত বা তেনেকুৱা ধৰণৰ, সেইখিনি চাবৰ কাৰণে 2023 চনৰ মানৰ পৰা এই আমাৰ আঁচনিবিলাকৰ লগত যেতিয়া সাৰ যোগান ধৰে বীজৰ লগত, তেনে ক্ষেত্ৰত নেনো ইউৰিয়া সাৰটো বিভিন্ন মানে বীজৰ লগত বা বিভিন্ন শস্যৰ লগত দিয়া হয়,
1: যোগান ধৰা হৈছে। গতিকে তেনেধৰণৰ কোনবিলাক আঁচনি আছে বৰ্তমান?
0: বৰ্তমান আমাৰ প্ৰধান আঁচনিটো হৈছে আমাৰ PMRKVY আৰু KY, এইটো মূলত মানে
1: PMRKVY আৰু KY,
0: সেইটো হ'ল মূল মানে মূল আঁচনি। তাৰপিছত আমাৰ তাৰ তলত থাকে নেশ্যনেল ফুড ছিকিউৰিটি এণ্ড নিউট্ৰিশ্যন মিছন, যিটো খাদ্য সুৰক্ষা বুলি আছিলে আগত, সেইটো অলপ চেঞ্জ কৰি মানে পুষ্টি মিছন বুলি পুষ্টিটো লগাই নিউট্ৰিশ্যনটো লগাই দিয়া হৈছে। তাৰ লগতে আছে আমাৰ আত্মনিৰ্ভৰ পালছ, যিটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা নতুন আঁচনি। আত্মনিৰ্ভৰ পালছৰ অধীনত মানে মাহজাতীয় শস্য, যেনে আমাৰ অসমত ক'ব গ'লে মাটিমাহ বা ভাৰতবৰ্ষত ইউৰত বুলি কয়, তাৰ লগতে আমাৰ ৰহৰ মাহ পিজন পি বুলি কয় তেনেকৈ, তাৰ লগতে আছে আমাৰ আমাৰ মহিয়াত অসমত ক'ব গ'লে মগুমাহ, তাৰপিছত আছে আমাৰ আৰু বিভিন্ন ধৰণৰ মাহজাতীয় যেনেকৈ মচুৰমাহ, মচুৰমাহটো অসমত হয়তো অলপ কম হয়, গতিকে সেই এই মাহজাতীয় শস্যখিনিৰ কাৰণে আছে আমাৰ আত্মনিৰ্ভৰ পালছ। আৰু অইল ছিট বুলি এটা আছে, নেশ্যনেল মিছন অন এডিবল অইল, অইল ছিট, তো সেই অইল ছিটৰ অধীনত এটা আছে অইল পাম্প, এটা আছে অইল ছিট, যিটো নৰ্মেল আমাৰ মায়ে সৰিয়হ হওক বা আমাৰ এই নাইজাৰ বুলি কয়, গুজি তিল বুলি কয়, গুজি তিল কয়, বা আমাৰ তিল হওক বা আমাৰ বাদাম খেতি হওক, এইখিনি যিখিনি আমাৰ বীজৰ লগত যিখিনি সাৰৰ যোগান ধৰা হয় তাত লগত এই আমাৰ নেনো
1: ইউৰিয়াটো
0: বা নেনো DAPও লাহে লাহে হয়তো দিবগৈ, কিন্তু বৰ্তমান নেনো ইউৰিয়াটো দি আছে আমাৰ।
1: এটা সেইখিনি হৈ গ'ল যোগানৰ কথা। এতিয়া কোনোবাই যদি ব্যক্তিগতভাৱে ক'ৰবাৰ পৰা ক্ৰয় কৰিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকে ক'ৰ পৰা ক্ৰয় কৰিব বা বিশ্বস্ত প্ৰতিষ্ঠান কোনবিলাকৰ পৰা ক্ৰয় কৰিব লাগিব?
0: গতিকে যেনেকৈ আমাৰ আগতে যেনেকৈ ইউৰিয়া সাৰ ক্ৰয় কৰি আছিলে বা DAP বা SSP বা অন্য সাৰসমূহ যিবিলাক দোকান আছে আমাৰ, তো অসমত তেনেধৰণে আমাৰ গোটেই সমগ্ৰ অসমত 7,000তকৈ অলপ অধিক মানে ৰিটেইলাৰ মানে খুচুৰা বিক্ৰেতা আছে। প্ৰত্যেকজন বিক্ৰেতাৰ হাততে নেনো ইউৰিয়া সাৰটো বৰ্তমান উপলব্ধ হয় মানে, আৰু যিসকলে ইপকো ডিলাৰ আছে তেখেতসকলেতো অলপ পায়, লগতে অন্য দোকানীসকলেও তেনেকৈ মানে ষ্টক কৰিব বিক্ৰী কৰিব পাৰে, গতিকে মানে গাঁৱে ভূঞে উপলব্ধ আছে।
2: বৰ্তমানে সমবায় সমিতিবিলাকো সাৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে আৰম্ভ কৰিছে, তো সমবায় সমিতিবিলাকতো এই সাৰ উপলব্ধ হ'ব
1: নেনো সাৰ। এতিয়া প্ৰয়োগৰ ক্ষেত্ৰত এতিয়া আমি যেতিয়া কোৱা হয় যিটো পৰিমাণৰ কথাটো কোৱা হয়, ইমান বিঘা মাটিত ইমান ইউৰিয়া দিব, গতিকে নেনো ইউৰিয়াৰ ক্ষেত্ৰত নিশ্চয় তাত কিবা এটা পাৰ্থক্য থাকিব, সেইটো কেনেধৰণৰ?
2: নেনো ইউৰিয়া আমি যিটো ষ্টেণ্ডাৰ্ডাইজ কৰা হৈছে সেইটো হিচাপত আপোনাৰ প্ৰতি লিটাৰ পানীত 4 মিলি লিটাৰ মিহলাই পাত্ৰত স্প্ৰে কৰিব লাগিব। নেনো ইউৰিয়া সাৰ যিহেতু এইটো তৰল সাৰ, সেইকাৰণে আমি এইটো মাটিত দিব পৰা নহ'ব, এইটো আমি পাততে স্প্ৰে কৰিব লাগিব, সেইকাৰণে 4 ml 4 মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই পাতত তিতি যোৱাকৈ ভালকৈ আমি স্প্ৰে
1: কৰি
2: শোষণ কৰি ল'ব। ইয়াতে যিটো আপোনাৰ কাৰ্যদক্ষতাটো মই ক'লো 90%, এই 90% হোৱাৰ এটাই কাৰণ, এটা হ'ল ইয়াৰ আকাৰ, আকাৰটো আপোনাৰ 50 nanometer, তো 50 nanometer হয়। আৰু পাতত আমি জানো সকলোৱে পত্ৰৰন্ধ্ৰ থাকে, ইয়াতে কি হয় আপোনাৰ পত্ৰৰন্ধ্ৰ দি পাতৰ মাজেৰে সোমাই যায়। নেনো সাৰৰ চাইজটো হৈছে আপোনাৰ 50 nanometer, আৰু পত্ৰৰন্ধ্ৰবিলাকৰ যিটো আকাৰ সেইটো আপোনাৰ ছিদ্ৰ বুলি যিটো বুজা যায়, আৰু ছিদ্ৰটোৰ আকাৰ আপোনাৰ 80 nanometerতকৈ বেছি হয়। তো সেইকাৰণে আপোনাৰ খুব সুন্দৰভাৱে পাতে শোষণ কৰি ল'ব পাৰে। আৰু আমি এনেই ক'ব পাৰোঁ যে মানুহক যেনেকৈ চেলাইন দি দিলে তেওঁ ইনষ্টেণ্ট যিটো পাই যায় তেনেকুৱা ধৰণৰ হয়। তো আপোনাৰ পাতত স্প্ৰে কৰিব লাগে, আৰু সদায় মন কৰিব লাগে যে আপোনাৰ ফুল ফুলাৰ আগলৈকে এইটো স্প্ৰে কৰিব লাগে। আৰু আপোনাৰ নেনো DAPৰ কথা ক'ব পাৰি যে নেনো DAPটো আমি বীজ শোধনো কৰিব পাৰোঁ, শিপা শোধন কৰিব পাৰোঁ, আৰু পাতত স্প্ৰে কৰিব পাৰোঁ
1: নেনো DAP,
2: নেনো DAPটো আমি কৰিব পাৰোঁ, তেনেকৈ সুবিধা হয়। আৰু বীজ শোধন কৰি দিলে এটা সুবিধা কি হয়, বীজৰ যিটো অংকুৰণ হয় অংকুৰণটো আপোনাৰ 100%লৈকে ই বৃদ্ধি কৰিব পাৰে। বহুত ক্ষেত্ৰত দেখোঁ আমি বীজ সিঁচি দিলে অংকুৰণ নহ'ব পাৰে, কিন্তু আমি বীজ শোধন কৰি যদি ৰাখোঁ, বীজ শোধনৰ কাৰণে আপোনাৰ প্ৰতি লিটাৰ পানীত 5 ml কৈ 5 মিলি লিটাৰ এটা বনাই সেই হাৰত দি আমি 30 মিনিটমান সেইটো তিয়াই ৰাখিব লাগিব। তিয়াই ৰখাৰ পাছত শুকাই এইটো আমি যদি সিঁচি দিওঁ

0: তেতিয়া আপোনাৰ 100% অংকুৰণ হয়। আৰু এই যে অংকুৰণ হোৱাৰ কাৰণে যিখিনি পুষ্টি প্ৰয়োজন হয় উদ্ভিদৰ, সেইখিনি তেতিয়া তাৰে যোগান ধৰিব পৰা যায়, যোগান ধৰে। আৰু শিপা যদি আমি নেনো ডি এ পি দি তেনেকৈ 5 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই শিপা শোধন কৰি দিলে, শিপাই নতুন শোষণ কৰি লোৱাৰ এই পুষ্টি দ্ৰব্যখিনি শোষণ কৰি লয়, আৰু নতুনকৈ য'ত আমি লগামকৈ বিশেষকৈ ধানৰ ক্ষেত্ৰত যেতিয়া আমি ৰোপণ কৰোঁ, এই সময়খিনিত গছৰ যিখিনি প্ৰয়োজনীয় পুষ্টি দ্ৰব্য সেইখিনি পায়। নহ'লে নতুনকৈ আমি যেতিয়া কঠীয়াতলীৰ পৰা মূল পথাৰত যেতিয়া ৰোপণ কৰোঁ, তেতিয়া সেই সময়খিনিত তাতে ধানৰ পুলিটোৱে তাতে আৰম্ভ কৰিবৰ কাৰণে তাৰ যিখিনি সি যুদ্ধ কৰিব লগা হয়, সেই কামখিনি কি হয় সহজ কৰি তোলে আৰু পুষ্টি দ্ৰব্যৰ যোগানটো নিয়মীয়া কৰি ৰাখে। এইটো কাৰণে কি হয়, আপোনাৰ ধানৰ তাৰ মেচিউৰিটি যিটো হয় সেইটো আগবাঢ়ি আহে, আমাৰ সেইকাৰণে সোনকালে চপাবও পাৰে ধান খেতিটো, এনেকুৱা ধৰণৰ সুবিধা আছে। ইয়াতে আমি এইটো দিশো চাইছোঁ, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী তেখেতেও অনুৰোধ কৰি আছে যে কৃষকসকলে বেগ ইউৰিয়াটো কমাব লাগে, অন্ততঃ 50% ব্যৱহাৰটো যদি আমি কমাই দিব পাৰোঁ তেতিয়া আমাৰ প্ৰদূষণ মুক্ত হোৱাৰ লগতে ইয়াত এটা ডাঙৰ কথা সোমাইছে, এইটো হৈছে ৰাজসাহায্য। যোৱা বিগত 26-27 বিত্তীয় বৰ্ষত আপোনাৰ 3 লাখ কোটিৰো বেছি ৰাজসাহায্যৰ নামত চৰকাৰে ব্যয় কৰিব লৈছে। তো এই টকাখিনি যদি আমি 50% কমাই দিব পাৰে চৰকাৰে, কৃষকসকলে কম ব্যৱহাৰ যদি কৰে, তেতিয়া এই টকাখিনিৰে আমাৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিত ব্যৱহাৰ কৰিব পাৰিব। এইটো এটা গুৰুত্বপূৰ্ণ দিশ, লগতে আমাৰ পলিউশ্যনটো আমি প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰিম। এই কাৰণে আমি যোৰহাট স্থিত টুকলাই চাহ গোবিন্দ কেন্দ্ৰটো, তেওঁলোকে চাহ খেতিৰ ওপৰত, যিহেতু আমাৰ অসমৰ চাহ খেতি
1: বিশ্ববিখ্যাত,
0: তো ইয়াতো কৃষকসকলে ইউৰিয়া সাৰ পোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা পায়। তো এই ক্ষেত্ৰত আমাৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰ, তেওঁলোকে বিগত 3 বছৰে এই গৱেষণামূলক পৰীক্ষা কৰি আছে, ইয়াতে তেওঁলোকৰ সুবিধা কি কি পাইছে, তেওঁলোকে এটা তেওঁলোকে যিটো দেখিলে, এটা তাৰ উৎপাদনটো বৃদ্ধি হৈছে, লগতে চাহৰ যিটো মান, গুণগত মান, সেইটোতো তেওঁলোকে বৃদ্ধি পাইছে। তেওঁলোকে তাতে 50% ব্যৱহাৰ ইউৰিয়াৰ ক্ষেত্ৰত কম কৰি, তেওঁলোকে যেনেকৈ চাহৰ ফ্লেভাৰ বুলি যিটো কওঁ আমি, তাতে কেটেচিন, কেফেইন, পলিফেনল, এই উপাদানকেইটাও তাতে দ্ৰব্যবিলাকো তাত বৃদ্ধি পাইছে। তো এনেকুৱা ধৰণৰ বহুতো ধনাত্মক দিশ তেওঁলোকে পাইছে পৰীক্ষা কৰি। আৰু লগতে আৰু এটা কি হৈছে, ইয়াতে চাহ খেতিত এটা, যিসকল চাহ খেতিয়ক তেওঁলোকৰ উদ্দেশ্যে কৈছোঁ মই, তাতে এটা বাঞ্জি লিফ বুলি তেওঁলোকে জানে, মানে তাতে কি হয়, এই যে আপোনাৰ বাৰিষাৰ পাছত যিটো চাহ খেতিৰ কলিটো ওলোৱা, মানে বাদ বুলি কয়, যিটো তেওঁলোকে ফ্লাছ বুলি ক'লে বহুতো কৃষকে বুজি পায়, এইটো লাহে লাহে লাহে লাহে তেওঁলোকৰ আগষ্টৰ পৰা কমি যায়, মানে এনেই তেওঁলোকে কৃষকসকলে 7 দিনৰ মূৰে মূৰে পাতটো তোলে, এইটো লাহে লাহে আগষ্টৰ পাছত বৰষুণো কমি যায় বা বিভিন্ন কাৰণত লাহে লাহে এইটোৰ 7 দিনৰ পৰা গেপটো গৈ 10 দিনলৈ বাঢ়ি যায়, 10 দিন, 11 দিন, 12 দিন হৈ যায়,
1: তেনেকৈ তুলিব লাগে,
0: তেনেকৈ তুলিব লাগে। সেই ক্ষেত্ৰত যদি ডি এ পি, নেনো ডি এ পি প্ৰয়োগ কৰে, তেতিয়া আমাৰ চাহ গৱেষণা কেন্দ্ৰ এইটো পাইছে যে এই পিৰিয়ডটো তেওঁলোকৰ ছেপ্টেম্বৰৰ পাছলৈ নৱেম্বৰলৈকে 7 দিনৰ যিটো অন্তৰাল সেইটো তেওঁলোকে ধৰি ৰাখিব পাৰে,
1: 7 দিনৰ নিচিনাকৈ
0: আৰু এটা ইয়াতে আছে যিটো আপোনাৰ বাঞ্জি লিপ বুলি কয়, তাৰমানে আপোনাৰ গ্ৰথটো আৰু বৃদ্ধিটো কমি যায় এই চাহৰ, এইটোতো যদি নেনো ডি এ পি তেওঁলোকে প্ৰয়োগ কৰে তেতিয়া সেইটো তেনেকুৱা পাছলৈ, আপুনি যিটো ক'লে ছেপ্টেম্বৰৰ পাছলৈকেও তেওঁলোকে সেই তেনেকুৱা ধৰণৰে উৎপাদন পাই থাকিব। তো এনেকুৱা ধৰণৰ
1: গৱেষণা চলি আছে। এতিয়া আমি দেখিছোঁ যে আমাৰ যি মুভমেণ্ট, এটা আন্দোলন আৰম্ভ হৈছিলে 60ৰ দশকৰ পৰা ইউৰিয়া প্ৰয়োগ কৰা হৈছিলে, আৰু যোৱা কেইবাটাও দশকত আমি দেখিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ বহু কৃষিভূমি অনুৰ্বৰ হৈ পৰিছে। আমি পঞ্জাৱ, হাৰিয়ানাৰ নিচিনা ৰাজ্যবিলাক য'ত কৃষি ক্ষেত্ৰত ইমান আগবঢ়া, তেওঁলোকৰ কাৰণে এক প্ৰত্যাহ্বান হিচাপে সন্মুখত থিয় দিছে যে ভূমি অনুৰ্বৰ হৈ পৰিছে। গতিকে এতিয়া তাৰ পৰা আকৌ মানুহ এতিয়া লাহেকৈ জৈৱিক কৃষিৰ ফালে আগবাঢ়িছে, প্ৰাকৃতিক কৃষিৰ ফালে আগবাঢ়িছে, কিন্তু সেইটোতো এৰাতিতে সম্ভৱ নহয়, বা এবছৰতে ইমান দশক দশক ধৰি চলি অহা এটা কৃষিক্ৰম, এটা শৈলী, এটা পুনৰ আমি এবছৰতে তাক উভতি আকৌ পূৰ্বৰ অৱস্থালৈ আমি ঘূৰি যাব নোৱাৰোঁ।

0: কিন্তু এই মাজৰ যিখিনি সময়ছোৱা, কেইবাটাও দশক হয়তো আমাক লাগিব পুনৰ,
1: হয়
0: গতিকে এই মাজৰ সময়ছোৱাত হয়তো আমাক নেনো প্ৰযুক্তিয়ে, নেনোসাৰে আমাক ব্যাপকভাৱে সহায় কৰিব
1: হয়
0: পাৰে।
2: নেনোসাৰৰ উপযোগিতা আৰু সহায়ক আঁচনি এই আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। ইয়াত ভাগ ললে ইফকোৰ উত্তৰ পূব কৃষি সেৱাৰ প্ৰবন্ধক অনুজ কটুকী আৰু কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ, ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ
4: ইমানেই। पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
5: मतलब
4: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी है? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग। अरे पहली वाली बात कहां,
5: पर हम तो सब यही डाले हैं।
4: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
5: सच है?
4: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
5: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া

0: হিচাপে বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3000 টকাৰ পৰা 4500 টকা, তিতা কেৰেলা 3000 টকাৰ পৰা 4000 টকা, তিয়ঁহ 3000 টকাৰ পৰা 4500 টকা, বিলাহী 3500 টকাৰ পৰা 5000 টকা, ৰঙালাও 1500 টকাৰ পৰা 2000 টকা, অমিতা 1600 টকাৰ পৰা 2500 টকা, গাজৰ 8000 টকাৰ পৰা 9500 টকা, জলকীয়া 5000 টকাৰ পৰা 6000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2000 টকাৰ ভিতৰত, জিকা 3000 টকাৰ পৰা 4000 টকাৰ ভিতৰত, ভোল 3500 টকাৰ পৰা 4000 টকাৰ ভিতৰত, মূলা 1800 টকাৰ পৰা 2800 টকা, বিট 5000 টকাৰ পৰা 6000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, স্কোৱাছ 1000 টকাৰ পৰা 2000 টকা, কেপচিকাম 3500 টকাৰ পৰা 4500 টকা, পটল 3000 টকাৰ পৰা 4000 টকা, ভেন্দি 3500 টকাৰ পৰা 4500 টকা, কচু 3000 টকাৰ পৰা 4000 টকাৰ ভিতৰত, ফ্ৰেন্স বিনৰ দৰ প্ৰতি কুইণ্টলত 7000 টকাৰ পৰা 8500 টকাৰ ভিতৰত, লাও 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ এশমুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3000 টকাৰ পৰা 4000 টকা, নেমুৰ দৰ প্ৰতিপোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3300 টকাৰ পৰা 4050 টকা, গোমধান 2400 টকাৰ পৰা 2500 টকা, গোটামগু 9200 টকাৰ পৰা 13200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7700 টকাৰ পৰা 7800 টকা, বুট 7400 টকাৰ পৰা 8600 টকা, মাটি দাইল 11200 টকাৰ পৰা 14800 টকা, মগু দাইল প্ৰতি কুইণ্টলত 9400 টকাৰ পৰা 12000 টকা, মচুৰ দাইল 7200 টকাৰ পৰা 11800 টকা, ৰহৰ দাইল 10300 টকাৰ পৰা 14800 টকাৰ ভিতৰত, বুটৰ দাইল 7900 টকাৰ পৰা 8500 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1800 টকাৰ ভিতৰত, পিঁয়াজ 5200 টকাৰ পৰা 5800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7000 টকাৰ পৰা 7200 টকাৰ ভিতৰত, তিল 15000 টকাৰ পৰা 17000 টকা, ধনিয়া 16000 টকাৰ পৰা 17500 টকা, আদা 13000 টকাৰ পৰা 14000 টকা, শুকান জলকীয়া 21000 টকাৰ পৰা 21500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6600 টকাৰ পৰা 7000 টকা, চেনি 5000 টকাৰ পৰা 6600 টকা, তামোল প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2250 টকাৰ পৰা 2480 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2300 টকাৰ পৰা 2340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3800 টকাৰ পৰা 4000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: ইমানপুৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতেই অৰ্থাৎ 6:45ৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7:00 হিন্দীত, 7:05 ইংৰাজীত, 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: ইনভেষ্টৰ ৱেবছাইট ভিজিট কৰক বা ছেভি আৰ্থী এপ ডাউনলোড কৰক।
2: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সুকলমে সম্পন্ন, 5:00 ভোটদান, 72 বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ 6 নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ পৰৱৰ্তী শুনানি, প্ৰসিদ্ধ বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আৰু এছিয়ান গেমছত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কিছু সময়ৰ পাছত অসম আগমন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। সমষ্টিটোত 3:00 লাভ কৰা তথ্য অনুসৰি 76% ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক 80.22% ভোটদান হয়। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5 বিধানসভা সমষ্টিৰ মুঠ 1339 ভোটকেন্দ্ৰত পুৱা 7:00 পৰা ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ 3 ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশী শৰ্মাই পুৱা 7:00 মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটদান কৰে। সমষ্টিটোৰ ভোটগণনা অহা শুকুৰবাৰে অনুষ্ঠিত হ'ব। আজি সমষ্টিটোত ভোটগ্ৰহণ সন্দৰ্ভত এয়া নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া।
3: 2 ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাহিৰে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন আজি পুৱা 7:00 পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া 5:00 শান্তিপূৰ্ণভাৱে সামৰণি পৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰাৰ লগে লগে নগাঁও জিলাৰ 5 বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাৰ 3 বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 15 প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈ ৰ'ল। ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ লোকসভা সমষ্টিৰ ভোটাৰসকলৰ সঁহাৰি আছিল অতিকে উৎসাহজনক। পুৱাৰে পৰা নগাঁও জিলাৰ 5 বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰসকলে শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। জিলাখনৰ 5 বিধানসভা সমষ্টি পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰহা বিধানসভা সমষ্টি আৰু নগাঁও বটদ্ৰৱা

0: বিধানসভা সমষ্টি ই ভি এম সমূহ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ষ্ট্ৰং ৰুমত ৰখাৰ ব্যৱস্থা কৰিছে।
1: উল্লেখযোগ্য যে নগাঁও সমষ্টিত বিয়লি পাঁচ বজালৈকে লাভ কৰা তথ্য অনুসৰি 76% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। নিৰ্বাচনত বিজেপি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে 23টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰ দল অসম গণ পৰিষদে 2টা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। 29 আৰু 30 নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে। এই বিষয়ে অধিক জনাইছে আমাৰ শিলচৰৰ সংবাদদাতা আখি ৰাণী দাসে।
2: শিলচৰ পৌৰ নিগম নিৰ্বাচন 2026ৰ ভোটগণনা ৰামনগৰ আই এছ টি টিত এতিয়াও চলি আছে। 40টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা ফলাফলত বিজেপিয়ে 23টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু অসম গণ পৰিষদে 2টা ৱাৰ্ডত জয়লাভ কৰে। আনহাতে পুনৰ গণনাৰ বাবে আৰু 2টা ৱাৰ্ডৰ ফলাফল বাকী আছে। এই 2টা ৱাৰ্ড হৈছে 29 আৰু 30। এই 2টা ৱাৰ্ডত জয়লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী। ইপিনে ইতিমধ্যে ইটখলা বিজেপি কাৰ্যালয়ত আৰম্ভ হৈছে বিজয় উল্লাস।
1: 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। এই সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণ বিকাশ। আজিৰ অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্ৰেকিং দ্য জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত 5টা ৰেডিঅ' কলাৰ লগোৱা হাতী, 5 বছৰত সংগ্ৰহ কৰা 38,000তকৈ অধিক জি পি এছ অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হৈছে। তদুপৰি হাতীসমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হৈছে। ছেফগাৰ্ডিং ৱাইল্ড লাইফ মুভমেণ্ট শীৰ্ষক আনখন প্ৰতিবেদনত ধনশিৰি লামডিং হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুষ্ঠানত সমৰ্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
3: বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আমাৰ যি সামৰণি কাৰ্যসূচী আছিল, এই সামৰণি কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যিসমূহ সুন্দৰ কামৰ মাজেৰে বন বিভাগটো আগবঢ়াই লৈ গৈছে, তেখেতসকলক আমি ইয়াত কৃতাৰ্থ কৰিলোঁ বা তেখেতসকলক আমি প্ৰমাণ পত্ৰ প্ৰদান কৰিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ বনকৰ্মীসকলে বা বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বহু ভিতৰুৱা অঞ্চলত দুৰ্গম অঞ্চলতো নিজৰ জীৱনক বিপন্ন কৰিও কাম কৰি থাকে। সেইসকল সাহসী যোদ্ধাক আজি আমি ইয়াত প্ৰমাণ পত্ৰ দিছোঁ, পুৰস্কৃত কৰিছোঁ, তেখেতসকলৰ সুন্দৰ কথাবিলাক আমি ইয়াত আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অসমৰ বন বিভাগৰ প্ৰতিগৰাকী কৰ্মীয়ে সেই ধৰণে কাম কৰক যাতে বন বিভাগটোৱে এক নতুন ৰূপ ল'ব পাৰে।
1: বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। 72 সংখ্যক এই সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
4: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। চৰকাৰ পক্ষ আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। সেই অনুসৰি উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি সুমিত ভূঞা নামৰ অসমৰ এজন স্থানীয় লোকে ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনো আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে

0: অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনখন কাইলৈ পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ পৰহিলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। অভিযুক্ত শ্যামকানু মহন্তই ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আজি এই আবেদনখনৰ শুনানিৰ অন্তত ন্যায়ালয়ে পৰহিলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। আইচ কিউব নামৰ মৌলিক কণা নিৰীক্ষণৰ মানমন্দিৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু জ্যোতি পদাৰ্থ বৈজ্ঞানিক উৎসৰ পৰা নিৰ্গত উচ্চ শক্তিসম্পন্ন মৌলিক কণাৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীগৰাকীক নবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। 82 বছৰীয়া ফ্ৰান্সিছ হালজেনৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় দলে দক্ষিণ মেৰুত নিউট্ৰিনৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে আইচ কিউব নামৰ ডিটেক্টৰ বিকশাই তুলিছিল। ইয়াৰ ফলত ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নতুন পথ মুকলি হৈছে। নিউট্ৰিনো নামৰ মৌলিক কণাসমূহ অধিক ক্ষুদ্ৰ আৰু প্ৰায় ভৰহীন। এই কণাসমূহ তৰা আৰু অন্য মহাজাগতিক পৰিঘটনাৰ পৰা উৎপন্ন হয়। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্স ষ্টকহোমত এই পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰত প্ৰায় 12 লাখ মাৰ্কিন ডলাৰ প্ৰদান কৰা হয়। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰি এইদৰে কয়।
1: যে ইয়াত এটা মেগা মানে ক্লাষ্টাৰ আমাৰ হেণ্ডলুমৰ ইয়াতে হ'ব। আমি কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰিম। ইয়াতে আমি 4200 মানে 76 5টা গাঁও পঞ্চায়তৰ পৰা তাতে অন্তৰ্ভুক্ত কৰিছো আৰু এওঁলোকক ট্ৰেইনিং চেনিং দিয়া হ'ব আৰু মানে তাঁতশাল এইবিলাক মানে দিয়া হ'ব। আৰু আজি ইয়াৰে আমি আৰম্ভ কৰিছো। বাকী ঘৰে ঘৰে যাই বস্তু ফিটিং চিটিং চব এইটো ঠিক ঠিক কৰা হ'ব। তাৰ বাদেও এটা ইয়াত আমাৰ চেণ্টাৰত হোষ্টেল ফেচিলিটি থাকিব, ট্ৰেইনিঙৰ কাৰণে ফেচিলিটি থাকিব আৰু ডিজাইনিঙৰ কাৰণে ড্ৰায়িং কৰাৰ কাৰণেও চব থাকিব। গতিকে ইয়াত বাহিৰৰ পৰা আহি পালেও মানুহখিনিয়ে ট্ৰেইনিং ল'ব পাৰিব আৰু শুৱালকুছি পিনিখিনি আপগ্ৰেড কৰাৰ কাৰণে বিভিন্ন ইয়াতে ট্ৰেইনিং প্ৰগ্ৰামবিলাক চলি থাকিব।
0: হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ 29 কোটি আৰু ৰাজ্য চৰকাৰৰ 3 কোটিসহ মুঠ 32 কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়। হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত 5খন গাঁও পঞ্চায়ত 68খন গাঁৱৰ মুঠ 4266গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা সৰঞ্জাম যোগান ধৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত হৈছে। ছাত্ৰীগৰাকীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আছিক আলীক আৰক্ষীয়ে লগত লৈ আজি পুৱতি নিশা তথ্য সংগ্ৰহৰ বাবে যাওঁতে পলায়নৰ চেষ্টা কৰে। ফলস্বৰূপে আৰক্ষীয়ে কৰা গুলীচালনাত অভিযুক্ত আছিক আলীৰ ভৰিত গুলী লাগি আহত হয়। আহত অভিযুক্তগৰাকীক আৰক্ষীয়ে লগে লগে গৰল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়। ভৰিত দুটা গুলী লগা অভিযুক্ত আছিক আলী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোক থিতাতে নিহত হয়। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মৰাৰ ফলতে এই অঘটনটো ঘটে। মৃত লোককেইজনৰ ভিতৰত এগৰাকী মহিলা আৰু 2জন পুৰুষ আছে। আনহাতে 3জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আমাৰ পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: 2025-26 পৰ্যটন বৰ্ষত 4,58,618গৰাকী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। উদ্যানখনলৈ আগমন ঘটা পৰ্যটকৰ এই সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত 8.5% অধিক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অভূতপূৰ্ব জনপ্ৰিয়তাৰ পৰা অসমে যে বিশ্বৰ পৰ্যটন মানচিত্ৰত সুকীয়া স্থান প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে সেয়া প্ৰমাণিত হৈছে। তেওঁ লগতে অসমক পৰ্যটনৰ আকৰ্ষণীয় স্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ আঁচনি অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নী সমজিলা প্ৰশাসন আৰু পূব যোৰহাট উন্নয়ন খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ মুকলি কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে গোলাঘাট উন্নয়ন খণ্ডৰ কঠালগুৰিত আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এই শিবিৰ মুকলি কৰে। বিশেষজ্ঞ চিকিৎসকৰ লগতে MBBS আৰু আয়ুষ চিকিৎসকে সেৱা আগবঢ়োৱা শিবিৰটোত মুঠ 768গৰাকী লোকে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে। ধেমাজি জিলাত আজি মন্ত্রী ডাঃ অনুজ পেগুয়ে বৰদলনি উন্নয়ন খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। কাৰ্বি আংলং জিলাৰ মাঞ্জা উন্নয়ন খণ্ডৰ কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে শিবিৰ মুকলি কৰা হয়। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। সদ্যসমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ'ব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই তেওঁক সন্মান জনোৱাৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিয়ে বিমানবন্দৰৰ পৰা মটৰ চাইকেল সমদলেৰে লাভলীনা বৰগোহাঁইক আদৰণি জনাব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কিছু সময়ৰ পাছতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ'ব। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত 2-1 ফলাফলেৰে জয়লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব। বজালি জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ দীপ বৰ্মনে ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে। দীপে লামডিঙত যোৱা 4 অক্টোবৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনিত 19 বছৰ অনুৰ্ধ শাখাত সফলতা অৰ্জন কৰি ৰাজস্থানত হ'বলগীয়া ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন। বিয়লি 5 বজা পৰ্যন্ত 76% ভোটদান। 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ 6 নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ পৰৱৰ্তী শুনানি। প্ৰসিদ্ধ বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা। আৰু এছিয়ান গেমছত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কিছু সময়ৰ পাছত অসম আগমন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: नमस्कार, आकाशवाणी समाचार के साथ मैं जया भारती। मंत्रिमंडल ने एकीकृत परिवहन और लॉजिस्टिक्स प्राधिकरण के गठन को मंजूरी दी है। नई दिल्ली में आज केंद्रीय मंत्रिमंडल की बैठक के बाद मीडिया को जानकारी देते हुए सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि इससे परिवहन और लॉजिस्टिक्स क्षेत्र में अनुसंधान, योजना, मूल्यांकन, निगरानी और प्रभाव आकलन को मजबूती मिलेगी। श्री वैष्णव ने कहा कि यह देश में एकीकृत परिवहन और लॉजिस्टिक्स योजना के लिए शीर्ष संस्था के रूप में काम करेगा।
4: देश में जिस तरह से जीडीपी बढ़ रही है 7%, 8% के बीच में, लॉजिस्टिक्स की रिक्वायरमेंट लगातार बढ़ रही है। देश में बहुत सारे हाईवे बन रहे हैं, रेलवे लाइंस बन रही है, वाटरवे बने, पोर्ट्स नए बन रहे हैं, एयरपोर्ट्स नए बन रहे हैं। इन सब का एक यूनिफाइड तरह से प्लानिंग हो, उसके लिए पीएम गतिशक्ति पोर्टल प्रधानमंत्री जी ने कुछ वर्षों पहले लागू किया था। अब भविष्य की जरूरतों को देखते हुए जो प्लानिंग बनानी हो, उस सब को स्टडी करने के लिए एक इंटीग्रेटेड ट्रांसपोर्ट एंड लॉजिस्टिक्स अथॉरिटी का निर्माण किया जाएगा।
3: श्री वैष्णव ने बताया कि मंत्रिमंडल ने छोटे और मझोले उद्यमों में पूंजी निवेश के लिए 10,000 करोड़ रुपए के स्मॉल एंड मीडियम एंटरप्राइजेस ग्रोथ फंड की स्थापना को भी मंजूरी दी है। मंत्रिमंडल ने प्रधानमंत्री नरेंद्र मोदी को सरकार के प्रमुख के रूप में 25 वर्ष पूरे करने पर बधाई देते हुए एक प्रस्ताव पारित किया। श्री मोदी कल सरकार के प्रमुख के रूप में 25 वर्ष पूरे करेंगे। श्री वैष्णव ने कहा कि प्रधानमंत्री मोदी ने ऐसा इतिहास बनाया है जिसकी मिसाल किसी भी लोकतांत्रिक देश में बहुत कम मिलती है। रक्षा अनुसंधान और विकास संगठन ने आज स्वदेशी हाई अल्टीट्यूड प्लेटफॉर्म फ्लाइट का सफल परीक्षण किया। ये परीक्षण वायुसेना सैन्य विमान योग्यता और प्रमाणन केंद्र, नागर विमानन महानिदेशालय, भारतीय एयरपोर्ट प्राधिकरण और अन्य नागरिक प्राधिकरणों के साथ मिलकर किया गया। रक्षा मंत्री राजनाथ सिंह ने इस सफल परीक्षण पर टीम को बधाई दी। रक्षा मंत्री ने कहा कि ये आत्मनिर्भर भारत की यात्रा में एक अहम पड़ाव है जिसका उद्देश्य लंबे समय तक हवा में रहने वाला स्ट्रेटोस्फेरिक एयरशिप बनाना है। भारत ने आज ओमान के तट के पास पनामा के झंडे वाले वाणिज्यिक जहाज एम्प्टी ऑन पीस पर हुए हमले की कड़ी निंदा की है। हुरमुज जलडमरू मध्य से गुजरते समय जहाज पर हमला किया गया। विदेश मंत्रालय ने बताया कि जहाज के 19 सदस्य

0: Rajnath Singh congratulated the team, saying it is an important milestone in India's Atmanirbhar Bharat journey towards realizing a long-endurance stratospheric airship. Senior BJP leader and Union Parliamentary Affairs Minister Kiran Rijiju has criticized Congress Party and Leader of Opposition in Lok Sabha, Rahul Gandhi, for repeatedly targeting the Election Commission of India and other constitutional bodies. Talking to media in New Delhi, Mr. Rijiju said that political parties should serve the people and accept the electoral mandate. He accused the party of questioning constitutional institutions when it failed to secure public support. BJP spokesperson Pradeep Bhandari also accused the Congress Party of spreading false narratives through fabricated AI videos. Earlier in the day, opposition parties held a protest march from Parliament House to Nirvachan Sadan, headquarters of the Election Commission of India, in the national capital over alleged irregularities in the special intensive revision process and the demand of the resignation of Chief Election Commissioner CEC Gyanesh Kumar. However, while heading towards the Election Commission, security personnel stopped them near Akashvani Bhavan. Later, Leader of the Opposition in Lok Sabha and Congress MP Rahul Gandhi, along with party leaders and supporters, entered into Akashvani Bhavan. Briefing media in New Delhi this afternoon, BJP spokesperson Dr. Sudhanshu Trivedi said, "The Congress First family, which for the past four generations ran a monarchical rule by strangling democracy, attempted to intrude into Akashvani Bhavan today under the guise of democracy." The government has appointed Air Marshal Ashutosh Dixit as the 29th Chief of Air Staff in the rank of Air Chief Marshal, with effect from the afternoon of 31st of this month. He will succeed Air Chief Marshal Amarpreet Singh. Air Marshal Dixit has held key operational and strategic appointments, including CISC, HQIDS and AOSC in CE Central Air Command. And the Nobel Prize in Physics 2026 has been awarded to Belgian-born scientist Francis Hansen, who turned an enormous block of ice at the South Pole into a detector for ghostly particles called neutrinos that reach Earth from outer space. And in men's cricket, West Indies were 4-0 in 0.5 overs against host India in the first match of the 5-match T20 International. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই পৱন কুমাৰ পৰা এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ 25 বছৰীয়া কাৰ্যকালক দেশৰ গণতন্ত্ৰৰ শক্তি বুলি অভিহিত কৰিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই সংহত পৰিবহণ আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই যোৱা নিশা 900 ইউক্ৰেইনৰ ড্ৰোন ধ্বংস কৰিছে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে উল্লেখযোগ্য যে শ্ৰীমোদীয়ে 2001 চনৰ 7 অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল পৰৱৰ্তী পৰ্যায়ত তেওঁ 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় কাইলৈ শ্ৰীমোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই 25 বছৰীয়া কাৰ্যকালক দেশৰ গণতন্ত্ৰৰ শক্তি বুলি অভিহিত কৰিছে তেওঁ কয় যে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা শ্ৰীমোদীয়ে ৰাষ্ট্ৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰাটো গণতন্ত্ৰৰ সজীৱতা আৰু পৰিপক্কতাৰ উদাহৰণ শ্ৰীবৈষ্ণৱে লগতে কয় যে 25 বছৰৰ বাবে চৰকাৰৰ মুৰব্বী হিচাপে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিকোনো গণতান্ত্ৰিক দেশৰ ভিতৰতে ইতিহাস ৰচনা কৰিছে বিশ্বত বহু কম দেশ আছে য'ত জনসাধাৰণে এজন ব্যক্তিক দীৰ্ঘদিনৰ বাবে নিজৰ নেতা নিৰ্বাচন কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ কাম কৰাৰ স্পৃহা সততা আৰু স্পষ্ট চিন্তাধাৰাৰ বাবে তেওঁক জনসাধাৰণে নিৰ্বাচন কৰিছে
2: माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी 25 वर्ष पूरे कर रहे हैं हेड ऑफ द गवर्नमेंट के रूप में और ये जो निरंतर सेवा देश की है इसके लिए कैबिनेट ने अभिनंदन किया माननीय प्रधानमंत्री जी का और एक प्रस्ताव पारित किया मैं 10 प्रमुख बातें इस कैबिनेट के रेजोल्यूशन की आपके सामने रखूंगा पहली बात है गुजरात से भारत तक विकास की सोच का विस्तार जिस तरह से गुजरात में माननीय प्रधानमंत्री जी ने अपने कार्यक्रमों के माध्यम से नीतियों के माध्यम से कई ऐसे परिवर्तन किए जिसके लिए दुनिया भर में माननीय प्रधानमंत्री जी को जो काम उन्होंने किए वो सारे काम आगे जाके देश के लिए एक बड़ी टेम्पलेट बने तो गुजरात मॉडल को दुनिया भर में पहचाना गया सराहा गया

0: और भारत भर में उसकी इम्प्लीमेंटेशन हुई।
1: কেন্দ্ৰীয় মন্ত্ৰীসভাই সংহত পৰিবহণ আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ দ্বাৰা সমগ্ৰ পৰিবহণ আৰু সৰবৰাহ খণ্ডত গৱেষণা, পৰিকল্পনা, মূল্যায়ন আৰু নিৰীক্ষণ শক্তিশালী হ'ব। তেওঁ লগতে কয় যে এই প্ৰাধিকৰণে দেশত সংহত পৰিবহণ আৰু সৰবৰাহ পৰিকল্পনাৰ বাবে শীৰ্ষ সংস্থা হিচাপে কাম কৰে। দেশৰ জিডিপি প্ৰায় 7-8% হাৰত বৃদ্ধি পোৱাৰ লগে লগে সৰবৰাহৰ চাহিদাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে সমগ্ৰ দেশতে কেইবাটাও ঘাইপথ, ৰেলপথ, জলপথ, বিমান বন্দৰ আৰু নতুন বন্দৰ গঢ়ি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
0: देश में जिस तरह से जीडीपी बढ़ रही है 7%, 8%,
2: एज द कंट्रीज जीडीपी इज ग्रोइंग एट अ रेट ऑफ अराउंड 7-8%, द डिमांड फॉर लॉजिस्टिक्स इज ऑल्सो कंटिन्यूसली इंक्रीजिंग। अ लार्ज नंबर ऑफ हाईवेज आर बीइंग कंस्ट्रक्टेड अक्रॉस द कंट्री अलॉन्ग विद न्यू रेलवे लाइन्स, वाटरवेज, पोर्ट्स एंड एयरपोर्ट्स। टू इंश्योर दैट ऑल दीज डेवलपमेंट्स आर प्लान्ड इन एन इंटीग्रेटेड एंड यूनिफाइड मैनर, द प्राइम मिनिस्टर लॉन्च द पीएम गति शक्ति नेशनल मास्टर प्लान फ्यू इयर्स अगो। नाउ कीपिंग फ्यूचर रिक्वायरमेंट्स इन माइंड एंड इंटीग्रेटेड ট্রান্সপোর্ট এন্ড লজিস্টিক্স অথরিটি উইল বি এস্টাবলিশড টু স্টাডি এন্ড প্ল্যান অল দিজ অ্যাসপেক্টস।
1: কেন্দ্রীয় মন্ত্রীসভায় ক্ষুদ্র আর মজলীয়া উদ্যোগত বিনিয়োগৰ বাবে 10,000 কোটি টাকা ক্ষুদ্র আর মজলীয়া উদ্যোগ বৃদ্ধি পুঁজি স্থাপনের বাবে অনুমোদন জানাইছে। শ্রীবৈষ্ণৱে কয় যে এই পুঁজিয়ে ব্যবসায়িক কার্যক্ষমতা বৃদ্ধি করার ক্ষেত্রে এই উদ্যোগসমূহক মূলধন প্রদান করব। ইয়াৰ উপৰি এই পুঁজিয়ে সেবা, প্রযুক্তি, উদ্ভাবন আর কৌশলগত শৃঙ্খলার উদ্যোগসমূহক সহায় করব। বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। আইচ কিউব নামৰ মৌলিক কণা নিৰীক্ষণৰ মানমন্দিৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু জ্যোতি পদাৰ্থ বৈজ্ঞানিক উৎসৰ পৰা নিৰ্গত উচ্চ শক্তিসম্পন্ন মৌলিক কণাৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীগৰাকীক নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। 82 বছৰীয়া ফ্ৰান্সিছ হালজেনৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় দলে দক্ষিণ মেৰুত নিউট্ৰিনৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে আইচ কিউব নামৰ ডিটেক্টৰ বিকশাই তুলিছে। ইয়াৰ ফলত ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নতুন পথ মুকলি হৈছে। নিউট্ৰিনো নামৰ মৌলিক কণাসমূহৰ অতি ক্ষুদ্ৰ আৰু প্ৰায় ভৰহীন। এই কণাসমূহ তৰা আৰু অন্য মহাজাগতিক পৰিঘটনাৰ পৰা উৎপন্ন হয়। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্স ষ্টকহোমত এই পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰ প্ৰায় $12,00,000 প্ৰদান কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰি অহা আমাৰ প্ৰতিবেদনত আজি UPI ব্যৱস্থাৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক কিদৰে আগুৱাই লৈ যোৱা হৈছে তাৰ উদাহৰণ দিয়া হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অলপতে বিশ্ব বিত্ত প্ৰযুক্তি মহোৎসৱত UPI ব্যৱস্থাৰ বিষয়ে মন্তব্য কৰি কয় যে UPI এতিয়া কেৱল দেশৰ চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ নহয়। তেওঁ কয় যে কিছু বছৰ আগলৈ ভাৰতীয় বেংক একাউণ্টৰ পৰা বিদেশলৈ পোনপটীয়াকৈ ধন আদায় দিয়াটো অসম্ভৱ বুলি গণ্য কৰা হৈছিল, যদিও সম্প্ৰতি এয়া বাস্তৱ হৈ উঠিছে।
3: সাথীয়, আজ অকেলে আগষ্ট মহিনে মে হি UPI সে 2400 কৰোৰ সে জ্যাদা ট্ৰানজেকশন হুয়ে হে। ইয়ানি হম ইয়া জিতনি দেৰ সে বেঠে হে সিৰ্ফ 10 মিনিট মে হি औसतन 50 লাখ से ज्यादा UPI ट्रांजेक्शन देश भर में हो चुके होंगे। यही इंपैक्ट है जिसके कारण फ्रांस के राष्ट्रपति मैक्रों ने कहा, उन्होंने कहा था कि UPI केवल टैक्स स्टोरी नहीं है, ये এক চিভিলাইজেশনাল ষ্টৰী হে।
1: 2016 চনৰ 25 আগষ্টত UPI ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু মাত্ৰ এটা দশকৰ ভিতৰতে এই ব্যৱস্থাই দেশত ডিজিটেল ধনাদায়ৰ পৰিসৰৰ আমূল পৰিৱৰ্তন সাধন কৰিছে। এই ব্যৱস্থা সম্প্ৰতি সকলোৰে বাবে দ্ৰুত, সৰল আৰু সুলভ হৈ উঠিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাই যোৱা নিশা ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ

আৰু আজব সাগৰকে ধৰি কেইবাটাও অঞ্চলত 900খন ইউক্ৰেইনৰ ড্ৰোন ধবংস কৰিছে। মস্কোৰ মেয়ৰ ছেৰগে ছবিয়ানে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা মস্কোলৈ লক্ষ্য কৰি 650খন ড্ৰোন প্ৰেৰণ কৰা হৈছিল। তাৰ ভিতৰত 105খন ড্ৰোন ৰাছিয়াৰ ৰাজধানীৰ সমীপত ধবংস কৰা হৈছিল। মেয়ৰগৰাকীয়ে লগতে কয় যে কালি দিনৰ ভাগতো 68খন ড্ৰোন ধবংস কৰা হৈছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে দেশৰ নিৰ্বাচন আয়োগ তথা অন্যান্য সাংবিধানিক সংস্থাসমূহক আক্ৰমণ কৰাৰ বিষয়ত কংগ্ৰেছ নেতাজনক সমালোচনা কৰিছে। আজি নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি

0: মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে দেশৰ নিৰ্বাচন আয়োগ তথা অন্যান্য সাংবিধানিক সংস্থাসমূহক আক্ৰমণ কৰাৰ বিষয়ত কংগ্ৰেছ নেতাজনক সমালোচনা কৰিছে। আজি নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰিলেই সাংবিধানিক সংস্থাসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীও কংগ্ৰেছ দলে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা ভিডিঅ' প্ৰকাশ কৰি ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। শ্ৰীভাণ্ডাৰীয়ে লগতে কংগ্ৰেছ দলক দেশৰ গণতন্ত্ৰৰ বাবে ভাবুকি বুলিও অভিহিত কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। খেলখনত টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত 2-1 ফলাফলেৰে জয়লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ 25 বছৰীয়া কাৰ্যকালক দেশৰ গণতন্ত্ৰৰ শক্তি বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই সংহত পৰিবহণ আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই যোৱা নিশা 900খন ইউক্ৰেইনৰ ড্ৰোন ধ্বংস কৰিছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজৰ নেয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছো পূৰ্বে প্ৰচাৰিত শিৰলো অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কৃষিভিত্তিক অনুষ্ঠান শিৰলো।

0: শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি ৰবি বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি এই বিষয়ে কিছু কথা আলোচনা কৰিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অৱসৰপ্ৰাপ্ত তেজপুৰ মহকুমাৰ মহকুমা কৃষি বিষয়া ডক্টৰ খনিন্দ্ৰ ৰত্ন বৰ্মনক। নমস্কাৰ ডক্টৰ বৰ্মন।
1: নমস্কাৰ।
0: আপোনাক আমাৰ শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে ৰবি বতৰৰ বা শীতকালীন শাক পাচলি বুলিলেনো আমি কি বুজো, এই বিষয়ে কওকচোন।
1: ৰবি বতৰ বা শীতকালীন শাক পাচলি বুলি ক'লে এইবোৰ শাক পাচলি জানো যে যিবিলাক শাক পাচলি শীতকালত কৰা হয় এইটো ৰবি ছিজন বুলি কোৱা হয়। যিবিলাক শীতকালত কৰা হয় নৱেম্বৰৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈকে কৰা হয় সেইবিলাক ৰবি শস্য বুলি জনা যায়। আৰু যিবিলাক বাৰিষা কালত কৰা যায় মে জুনৰ পৰা যিবিলাক খেতি কৰা যায় সেইবিলাক খাৰিফ শস্য বুলি জনা যায়। কিন্তু ইয়াৰ ভিতৰত ৰবি বতৰত কৰা যিবিলাক শাক পাচলি হয় সেইবিলাক সচৰাচৰ আমাৰ জনপ্ৰিয় যিবিলাক শাক পাচলি কৰা যায় শাকৰ ভিতৰত হ'লে লাই, লফা, চুকা, পালেং তেনেকুৱা, বা পাচলিৰ ভিতৰত হ'লে ক'লে আমি প্ৰধানকৈ কবিৰ কথা ক'ব জানো, বিভিন্ন জাতৰ কবি আছে, পিছত বেঙেনা, বিলাহী, অন্যান্য এইবিলাক পাচলি আছে।
0: হয়, এই ৰবিৰ বতৰত কৰা শাক পাচলি খেতিৰ শেষ কিবা সুবিধা আছে নেকি এই খেতিসমূহত?
1: সুবিধা মানে এইটোৱে যে বাৰিষা জলবায়ুটো ইমান সুবিধাজনক নহয় নে, প্ৰখৰ ৰ'দ হয়, প্ৰচণ্ড বৰষুণ হয়, তাৰোপৰি প্ৰচণ্ড গৰমৰ প্ৰকোপত কাম কৰিবলৈ অসুবিধা হয়। কিন্তু বাৰিষা কালত খেতি কৰাটো কৃষকৰ বাবে অকণমান অসুবিধাজনক, কিন্তু খাৰিফ শস্যবিলাকতো কৰিবই লাগিব। কিন্তু কি হয় যে বাৰিষাৰ পিছত যেতিয়া শৰৎকাল আহে, আহিন কাতি মাহ পৰে, তেতিয়া বতৰৰ পৰিৱৰ্তন হয়, বতৰ ফৰকাল হয়, মানুহৰ মনবোৰো ফৰকাল হয়। গতিকে পূজাৰ সময়ৰ পৰা আৰম্ভ কৰি ৰবি শস্যৰ খেতি আৰম্ভ কৰা হয়। আৰু সেইকাৰণে বাৰিষা কালত খেতি নকৰা মানুহেও পূজাৰ সময়ত বা ৰবি শস্যৰ বতৰত শাক পাচলিৰ খেতি অলপ হ'লেও ঘৰৰ চুকত হ'লেও বা চোতালত হ'লেও কৰিবলৈ সুবিধা হয়।
0: শাকৰ খেতিৰ বিষয়ে অলপ কওকচোন।
1: হয়, শাক বুলি ক'লে ৰবি বতৰত আমি ইতিমধ্যেই ক'লোঁ যে লাই, লফা, চুকা, পালেং এইবিলাক আমি জনপ্ৰিয় শাকবিলাকৰ খেতি আমি কৰোঁ আৰু সেইবিলাক আমি সকলোৱে আমাৰ প্ৰিয়। ধৰক এতিয়া প্ৰথমতে আমি লাই শাকৰ পৰাই ধৰা যাওঁ। লাই শাকটো আমাৰ এটা তেনেই চিনাকি নাম যে লাই শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, চি থাকে আৰু ভিটামিন কে থাকে।

0: এইবোৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। গতিকে লাই শাক আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। তাৰোপৰি লাই শাকৰ যিবিলাক ডায়েটৰী ফাইবাৰ থাকে, ফাইবাৰটো আমি জানো যে আঁহজাতীয় যিবিলাক খাদ্যবান থাকে এইখিনি আমাক খাদ্য হজম কৰাত আৰু আমাৰ যিটো গেষ্ট্ৰ' ইণ্টেষ্টাইনেলৰ যিটো আমাৰ খাদ্য নলী তাৰ স্বাস্থ্যটোত ৰখাত আমাক খুব মানে সহায় কৰে। লাই শাক স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। লাই শাকৰ সচৰাচৰ আমি কেইবাটাও জাত পাওঁ, ইয়াত কেইবাটাও জাতৰে খেতি কৰোঁ। এইটো মেৰেলাই বুলি কওঁ। মেৰেলাই মানে কি হয়, পাতবিলাক ডাঙৰ ডাঙৰ কিন্তু মেৰ খাই থাকে। কিন্তু এই পাতবিলাক কি হয়, মেৰ খাই থাকে কাৰণে এই সোনকালে অহিয়া নহয়। বাকীবিলাক মানে আঁহটো বেছি হ'লে খাবলৈ ইমান ভাল নহয়, শুপোকা হয়। গতিকে মেৰেলাইটো সেইকাৰণে খাবলৈ খুব সোৱাদযুক্ত হয়। তাৰপিছত অন্য এটা লাই আমি সচৰাচৰ বজাৰত পাওঁ বা আমি খেতি কৰোঁ, চীনালাই বুলি যিটো কোৱা যায়। যে চীনালাইটো অকণমান তিতিকি ভাৱটো বেছি হয়, কিন্তু চীনালাইটো খুব সহজে কৰিব পাৰি। তাৰোপৰি আমাৰ যিটো লোকেল লাই থাকে, লোকেল লাইবিলাক কি হয়, খুব সুস্বাদু হয়। এইবিলাক চীনালাইতকৈ নৰম হয়, কোমল হয় আৰু মানে অকণমান তাৰ জলীয় বাষ্পটো বেছি থাকে আৰু খাই খুব ভাল লাগে। এই তিনিটা জাতৰ খেতি গোটেইকেইটা জাতৰে খেতি কৰিব পাৰি, খুব সহজে কৰিব পাৰি।
1: লফা শাকৰ বিষয়ে আপুনি উল্লেখ কৰিছিল, এই বিষয়ে কওকচোন।
0: লফা শাকটো খুব জনপ্ৰিয় শাক। লফা শাকটো কি হয় আচলতে, এই লফা শাকত মানে কি এটা মিউচিলেজ জাতীয় এটা বস্তু থাকে, যিটো আমাৰ যি টেঙা মৰা জাতৰ সেই তেনেকুৱা জাতৰ হয় শাক। এই মিউচিলেজ যে থাকে সেইটো কাৰণে কি হয়, আমাৰ মানে হেৰিৰ কাৰণে মেলোগ্ৰিন বুলি কয়, খুব জনপ্ৰিয়। এই লফা শাকত যিটো মিউচিলেজ থাকে আৰু ভিটামিন এ চি ই আৰু আৱশ্যকীয় খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে থাকে। এতিয়া ইয়াৰ কি হয়, মিউচিলেজেৰে আমাৰ ডিঙিৰ যিটো শুকান ভাৱ যিটো হয়, ডিঙি খিচখিচনি যায়, সেইটো আৰু কাহৰ কাৰণে লফা শাকটো খুব উপকাৰী। তাৰোপৰি ইয়াত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে কাৰণে আমাৰ যিটো ডিঙিৰ আপাৰ ৰেস্পিৰেটৰী ট্ৰেক্টৰ যিবিলাক সমস্যা, সেইবিলাক সমস্যা খালে লফা শাক খালে তাৰ এই সমস্যাবিলাক মানে লাঘৱ হয় কিছু পৰিমাণে। তাৰোপৰি হজম হোৱাত সহায় কৰে। পাকস্থলীৰ প্ৰদাহ যিবিলাক ধৰক আমি এচিড ৰিফ্লাক্স বুলি কওঁ, গেছৰ সমস্যা বুলি কওঁ, সেই সমস্যাবিলাক লফা শাক খালে মানে পৰিত্ৰাণ পোৱা যায়। লফা শাকৰ নৰম আঁহবিলাকে আমাক এই তাত পেক্টিন জাতীয় হেৰি থাকে, সেইটো কি কৰে, আমাৰ কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। লফা শাকৰ আপোনাৰ ফ্লেভেনয়ড থাকে, ফ্লেভেনয়ড হ'লে কি হয়, মানে ছালৰ কাৰণে খুব উপকাৰী। লফা শাক মানে দুই ধৰণৰ পোৱা যায়। কিছুমানৰ গা গছডাল মানে ঠাৰিবিলাক অকণমান পাৰ্পল কালাৰৰ হয়, বেঙুনীয়া কালাৰৰ হয়, আৰু সেইবিলাক কি হয় সচৰাচৰ বেছি দিনলৈকে থাকে, মানে কেইবাটাও কাটিং কৰিব, কাটি কাটি কেইবাবাৰো খাব পাৰি তাক। আৰু যিবিলাক আমাৰ লোকেল জাত যিটো সেউজীয়া পাতল সেউজীয়া হয়, সেইটোৰ কাৰণে সেইটো খুব কম সময়তে বাঢ়ি আহে, আমি এবাৰ উবালিও সেইটো খাব পাৰোঁ বা কাটিও খাব পাৰোঁ। তাৰোপৰি আৰু এটা আপোনাৰ জাত কিছু কেতিয়াও পোৱা যায়, মানে পাতবিলাক অকণমান পোকা টাইপৰ হয়, সেইটো ক্ৰিস্পা বুলি কোৱা যায়। সেইটো জাতৰো খেতি কিছুমানে কৰে, সেইটো খুব সুন্দৰ জাত, সেইটো জাতৰো খেতি। এই তিনি ধৰণৰ জাতৰে খেতি কৰি আমি খুব লাভৱান হ'ব পাৰোঁ।
1: আৰু এবিধ জনপ্ৰিয় শাক হৈছে মূলা শাক, ইয়াৰ বিষয়ে অলপ কওকচোন।
0: মূলা শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এই গোটেইখিনি আমি তাত পাওঁ। আৰু মূলাটো শাক হিচাপে আমি খাব পাৰোঁ, আৰু মূলাটো আমি মূলাটো যিটো মানে শিপাডাল, যিটো মৌহাল শিপাডাল, সেইটো আমি পাচলি হিচাপে খাওঁ। এতিয়া মূলা শাকটো প্ৰথম অৱস্থাত কি হয়, যেতিয়া আগতীয়া হিচাপে যদি আমি কৰিব পাৰোঁ তেতিয়াতো মূলা শাকৰ যথেষ্ট বজাৰ দামো পোৱা যায়, তেতিয়া আদৰ খুব থাকে। কিন্তু পিছত যেতিয়া যথেষ্ট পৰিমাণে বজাৰ জ্বলায় তেতিয়া দাম কমি যায়, তাৰ মূলাৰ আদৰটো কমি যায়। কিন্তু আদৰটো কমিলেও মূলাৰ যিটো তাত যিটো উপকাৰিতা সেইটো আমি পাহৰিব নোৱাৰোঁ, তাৰমানে খুব উল্লেখযোগ্য উপকাৰিতা আছে। যদিও মূলাটো ইমান জনপ্ৰিয় কিছুমানৰ বাবে নহয়, কিন্তু মূলা শাকত কি হয়, শাক বুলি নকওঁ আমি, মূলাটো যিটো, মূলাটো এটা কম কেলৰিযুক্ত শিপা, তাৰমানে কি হয়, ইয়াত কেলৰি কম থাকে। গতিকে আমি ডায়েবেটিছ থকা মানুহেও মূলা শিপাটো খাব নিদিয়ে হচ নাযায়, কিন্তু মূলাটো কিছুমান আমি খাব পাৰোঁ। তাৰোপৰি কি হয়, মূলাত আৱশ্যকীয় পোষক দ্ৰব্য, এণ্টি অক্সিডেণ্ট আৰু আঁহ যিটো ডায়েটৰী ফাইবাৰ, সেইটোৰে মানে ই পৰিপূৰ্ণ হৈ থাকে, কাৰণে ই সাধাৰণ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। এই মূলাৰ আঁহটো থাকে যে আঁহটো থাকিলে এইটো কোষ্ঠকাঠিন্যত মানে সহায় কৰে, কোষ্ঠকাঠিন্যৰ পৰা লাঘৱ কৰে। ইয়াত মানে প্ৰাকৃতিক ছালফাৰ কম্পাউণ্ড যৌগ থাকে, গ্লুকোচিনলেট বুলি এটা বস্তু থাকে, যিটো যদিও তাৰ গোন্ধটো খোৱাৰ পিছত কিছুমানে গোন্ধটোৰ কাৰণে বেয়া পায়, কিন্তু ই গ্লুকোচিনলেটে কি কৰে, আমাৰ লিভাৰটো ডিটক্সিফিকেশ্যন মানে তাৰ পৰা বিষাক্ত পদাৰ্থবিলাক উলিয়াই দিবৰ কাৰণে কিছুমান এনজাইম সক্ৰিয়, আৰু কি হয়, এইটো এটা মাইল্ড ডায়ুৰেটিক ইফেক্ট থকা বুলি কয়। গতিকে কিডনি আৰু লিভাৰৰ কাৰণে মূলাটো খুবেই উপকাৰী।
1: মূলাৰ জাতবোৰৰ বিষয়ে অলপ জনাওকচোন।
0: মূলাটো ভালেখিনি জাত আছে, জনপ্ৰিয় মানে ক্লাছিকেল যিবিলাক কোৱা জাত সেইবিলাক হ'ল পুছা কাটকি, পুছা দেশী, জাপানিজ, হোৱাইট, তারপর আমি বম্বিয়া বলে কোম আপনার রিচ কার্লেট বলে কোয়া যায়। বজারত কিছু মূলা ওলা যায় সরু সরু ছুটি ছুটি।

0: আৰু বা
1: যথেষ্ট পৰিমাণে সেইবিলাক হ'ল ড্ৰেছ স্কাৰলেট। তাৰ ভিতৰত যিবিলাক পোচা দেশী পোচা হিমানী পোচা কি এইকেইবিধ আমি আগতীয়াকৈ ধৰক আহিন কাতি মাহৰ পৰা কৰিব পাৰোঁ, আৰু বাকী জাতবিলাক আমি নৰ্মেল ছিজনত কৰিব আৰু পাতৰ আগতীয়াকৈ বা দেৰিকৈ হ'লেও আমি মূলাটো শাক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে পাতৰ কাৰণে আমি কৰিব।
0: আপুনি উল্লেখ কৰিছিল পালেং শাকৰ বিষয়ে, এই বিষয়ে অলপ জনাওকচোন।
1: পালেং শাকো ক'বই নালাগে, অন্যান্য শাক লাই শাক লফা শাক বেয়া পোৱা মানুহে পালেং শাক ভাল পায়। পালেং শাকৰ বিশেষত্ব হ'ল কি যে ইয়াত পালেং শাকটো অন্যান্য শাকৰ নিচিনা পাতটো মানে হেৰি নহয়, শুপোকা নহয়, খুব কোমল, আৰু সেইকাৰণে আমি কেঁচাই কেঁচাই পালেং শাক খাব পাৰোঁ, মানে চাটনি বনাই বা অন্যান্য উপায় খাব পাৰোঁ। তাৰোপৰি ধৰক এতিয়া হোটেলবিলাকততো পালক পনীৰ বুলি ক'লে আৰু মানে এটা ডাঙৰ এটা মানে আইটেম হয়। তাৰোপৰি ডাল পালক, পালক পৰঠা, আলু পালক, সেইবিলাক নানা ধৰণৰ নাম দি মানে বিক্ৰী কৰা হয়। সেইকাৰণে কৰা হয় পালেং শাকৰ ডিমাণ্ডটো যথেষ্ট বেছি, মানুহে ভাল পায়। পালেং শাকত আচলতে কি হয়, দেখাত বা খাই ভাল পোৱাই নহয়, ইয়াত ভিটামিন যিবিলাক খনিজ মিনাৰেল আৰু মানে এণ্টি অক্সিডেণ্ট এইবোৰৰ পালেং শাক মানে এটা ভঁৰাল বুলি ক'ব। কিন্তু পালেঙত কি হয়, পটাছিয়াম আৰু নাইট্ৰেট থকাৰ বাবে কি হয়, আমাৰ যি ৰক্তবাহী নলিকা সেই নলিকাবোৰক সকাহ দিয়ে, তাৰ ফলত কি হয় আপোনাৰ ৰক্তচাপটো নিয়ন্ত্ৰণত থাকে। পালেং শাকত কেৰটিনয়েড, লুটেইন আৰু জিয়াজেনথিন নামৰ কিছুমান পদাৰ্থ থাকে, যিবিলাক নেকি চকুৰ ৰেটিনাৰ সুৰক্ষাৰ বাবে আৰু যিটো কেটাৰেক যিটো আমাৰ বয়সৰ কাৰণে যিবোৰ সমস্যা হয় সেইবিলাকৰ কাৰণে আমাক মানে খুব সহায় কৰে সেইবিলাকৰ পৰা বাচি থাকিবলৈ। আৰু পালেঙত যেনে এণ্টি অক্সিডেণ্ট, বিটা কেৰটিন, ভিটামিন চি আৰু কুইৰচেটিন এইবিলাক পদাৰ্থ যিটো এইবিলাক মৌল কি হয়, সেইবিলাকে আমাৰ শৰীৰৰ যিবিলাক মুক্ত মৌল যিটো ফ্ৰী ৰেডিকুলবিলাকক নিষ্ক্ৰিয় কৰে, যাৰ ফলত আমাৰ শৰীৰৰ স্বাস্থ্য বা চেলবিলাকৰ স্বাস্থ্য অটুট ৰাখে আৰু বৃদ্ধাৱস্থা দেৰিকৈ অহাত মানে সহায় কৰিব পাৰে। তাৰপিছত পালেঙত ভিটামিন এ আৰু চিটো আছেই, যিমান নৰ্মেল যিটো আমাৰ ইমিউন ছিষ্টেম বুলি কয় শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিটো বঢ়াত আমাক সহায় কৰে, কিন্তু পালেঙৰ উপকাৰিতা বহুত।
0: হয়, এই পালেং শাকৰ উন্নত জাতসমূহৰ বিষয়ে কওকচোন।
1: পালেং শাকৰ উন্নত জাত আছে যথেষ্ট, কিন্তু আমাৰ থলুৱা জাতো বহুত ভাল ভাল জাত আছে। কিছুমান পালেং কি হয়, পাতবিলাক খুব কোমল হয় নহয় আৰু কিছুমানৰ অকণমান টান হয়, এইবিলাক পাত ডাঙৰ ডাঙৰ হয়, কোমল হয়, নৰম হয়, সেইবিলাক জাত মানে মানুহে বেছিকৈ পচন্দ কৰে। আৰু এনেকুৱাও হয় যেতিয়া আমি বেছিকৈ পচন সাৰ গোবৰ সাৰ দি যেতিয়া পালেং শাকটো কৰা যায় তেতিয়া পাতবিলাক সাধাৰণতে ৰাসায়নিক সাৰ দিয়াতকৈ নৰম হয় আৰু ডাঙৰ ডাঙৰ হয়। গতিকে পালেং শাকৰ এনেয়ে আমি যদি চাওঁ জাত বুলি ক'লে উন্নত জাত হ'ল অলগ্ৰিন বুলি এটা জাত আছে, পোচা যৌতি বুলি এটা আছে, বেনাৰ্জী জায়ন বুলি আছে, এই তিনিটা জাত আমি সচৰাচৰ বেছিকৈ কৰোঁ। তাৰ বাহিৰে থলুৱা জাতবিলাকতো আছেয়ে।
0: হয়, আৰু এবিধ শাক আছে ধনিয়া, আমি সকলোৱে ভাল পাওঁ, ধনিয়াৰ উপকাৰিতা আৰু জাত বিষয়ে অলপ কওকচোন।
1: ধনিয়াটো আমি যদিও শাক বুলি কওঁ, শাকতকৈও ধনিয়াটো আমি অন্যান্য আঞ্জাত দি তাৰ সুগন্ধিৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, কিন্তু ধনিয়াটো অকল ধনিয়া শাক হিচাপে চাটনি হিচাপে খাব পাৰি, কিন্তু আমি সচৰাচৰ ধনিয়াটো ব্যৱহাৰ কৰোঁ যে ইয়াক সুগন্ধি অন্যান্য পাচলি বা অন্যান্য তৰকাৰী আনকি মাংসত আমি ধনিয়া ব্যৱহাৰ কৰোঁ। ধনিয়াৰ পাতটোতো ব্যৱহাৰ কৰোঁ, আকৌ ধনিয়া যিটো গুটিটো সেইটো আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু আজিকালি কিছুমান হাইব্ৰিড জাত ওলাইছে, এইবিলাক আমি শীতকালীন বুলি ক'ব নোৱাৰোঁ, গোটেই বছৰতে আমি সেইবিলাকৰ খেতি কৰিব পাৰোঁ। হাইব্ৰিড জাতবিলাক কি হয়, তাপমাত্ৰাৰ ওপৰত ইমান নিৰ্ভৰ নকৰে, সেইকাৰণে আমি সচৰাচৰ শীতকালীন আমাৰ যিবিলাক পৰম্পৰাগত যিবিলাক ভেৰাইটি আছিলে, যিবিলাক জাত আছিলে, সেইবিলাক কি হয় যে শীতকালতহে কৰিব পাৰি, সেইবিলাক গৰমকালি কৰিব নোৱাৰি। কিন্তু এতিয়া কিছুমান ওলাইছে টেম্পাৰেচাৰটোৰ ওপৰত ডিপেণ্ড নকৰে, ঠাণ্ডাটো হয় গৰমতো হয়, এতিয়া হাইব্ৰিড কিছুমান তেনেকুৱা জাত ওলাইছে। ঠিক তেনেকৈ ধনিয়াৰো এনেকুৱা হাইব্ৰিড বহুত জাত ওলাইছে যিবিলাক নেকি আমি বছৰৰ বাৰ মাহে খেতি কৰিব পাৰোঁ। সেইকাৰণে ধনিয়াটো এতিয়া এনেকুৱা হয়, কিছুমান খেতিয়ক আছে আপোনাৰ সৰু একঠা আধা কঠা দুকঠা মাটিত ধনিয়া খেতি কৰি লাখ টকা উপাৰ্জন কৰিব পাৰে, আৰু এনেকৈ কৰিব পাৰে যে গোটেই বাৰ মাহেই তাৰ কৰিব পাৰি, বাৰ মাহে তাৰ খেতিটো কৰিব পাৰে। তেনেকুৱা ব্যৱহাৰটো আমি তেনেকৈ কৰোঁ, মছলা হিচাপত, পাত হিচাপত, চাটনি হিচাপত তেনেকৈ কৰিব পাৰি। ধনিয়াৰ জাতৰ কথা আপুনি কৈছিলে, জাত বুলি ক'লে ধনিয়াৰ আচলতে কি হয়, আমাৰ দুটা জাত হয়। ধনিয়া মানে কি হয়, এটা ডাঙৰ ডাঙৰ গুটিযুক্ত হয় যাৰ বজাৰত যিটো পোৱা যায়, সেইবিলাক কি হয় আমাৰ খেতিৰ কাৰণে হাইল্ডিং হয় বেছি হয়, কিন্তু তাৰ খেতিৰ কাৰণে আমাক জলসিঞ্চনৰ ব্যৱস্থা লাগে। কিন্তু যিবিলাক স্মল চিডেড সৰু সৰু গুটিৰ যিবিলাক আমাৰ থলুৱা যিবিলাক হয় সেইবিলাক খেতি আমি কোনো জলসিঞ্চনৰ ব্যৱস্থা নোহোৱাকৈ অতি সহজে আমি সেইবিলাক খেতি কৰিব পাৰোঁ। আৰু ধনিয়াৰ পাতৰ উপকাৰিতাৰ বিষয়টো আমি জানোৱেই যে ধনিয়াত কি হয়, প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে আৰু ই থাকে আৰু চি থাকে, তাৰ কাৰণে কি হয় আমাক যিটো শৰীৰৰ যিটো আমাৰ ডব্লিউ বি চি কওঁ আমি, যদি হোৱাইট ব্লাড কৰ্পাছকল বুলি কওঁ, ৰক্তৰ যিটো মানে এটা চেল হয় সেইবিলাক

0: আৰু সুৰক্ষা দি আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰে। ধনিয়াৰ প্ৰাকৃতিক তেল থাকে আৰু মানে এটা ডায়েটৰী ফাইবাৰ যিটো কওঁ আমি, সেইবিলাক থাকে কাৰণে কি হয়, আমাৰ পাকস্থলীৰ পদাহৰ পৰা আমাক ৰক্ষা কৰি গেছ বা বদহজমী সেইবিলাকৰ পৰা আমাক ধনিয়াই ৰক্ষা কৰিব পাৰে। তাৰোপৰি আমাক হাড়ৰ বাবে প্ৰয়োজন হয় ভিটামিন কে আৰু কেলছিয়াম। ধনিয়াত এই দুয়োটা পদাৰ্থ খুব বেছি পৰিমাণে থাকে, সেইকাৰণে হাড়ৰ স্বাস্থ্যৰ কাৰণে, হাড় মজবুত কৰিবলৈ আমি ধনিয়া নিয়মিতভাৱে খালে আমি উপকাৰ পাওঁ।
1: হয়, আৰু এবিধ শাক আছে ৰবি বতৰত সাধাৰণতে দেখা পোৱা যায়, চুকা শাক, এই বিষয়ে জনাওকচোন।
0: চুকা শাকটো আমি চুকা টেঙা বুলি জানো, চাৰেল বুলি কয় ইংৰাজীত। সচৰাচৰ আমি শাকটো অকলে নাখায়, আমি চুকা শাকটো মাছেৰে জোল বনাই খাওঁ। কিন্তু চুকা শাকৰ উপকাৰিতা বহুত আছে। চুকা শাকটো টেঙা হয় যদি গৰমৰ দিনত মাছেদি খাবলৈ খুব জুতি লগা হয়। তাত চুকা শাকত কি হয়, এই টেঙা যিহেতু হয়, তাত টেঙা শাকবিলাকত সচৰাচৰ ভিটামিন চিটো বেছিকৈ থাকে। তাৰোপৰি ইয়াত এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰ বা যিটো ডায়েটৰী বুলি কওঁ সেইটো খুব বেছিকৈ থাকে, কাৰণে আমাক খাদ্য হজম হোৱাত আৰু খাদ্যনলীৰ স্বাস্থ্য অটুট ৰখাত আমাক সহায় কৰে আৰু শৰীৰৰ এই প্ৰতিৰোধ শক্তি বঢ়োৱাটো আমাক সহায় কৰে। আৰু কি হয়, চুকা শাকত ভিটামিন এ লগতে কি থাকে, কেৰটিন জাতীয় বস্তু থাকে, লুটেইন বুলি কয়। সেই কেৰটিন জাতীয় বস্তু এটা থকাৰ কাৰণে কি হয়, আমাৰ চুক কেৰটিনটো আমাৰ এটা কি হয়, ভিটামিন এৰ প্ৰিকাৰ্চৰ বুলি কোৱা হয়। কেৰটিনো কি হয়, চকুৰ ৰেটিনাক সুৰক্ষা দিয়াৰ কাৰণে পালেঙৰ নিচিনা চুকা শাকেও খুব মানে ভাল ধৰণে সহায় কৰে। আৰু চুকা শাকে কি, আমাৰ ৰক্তবাহী যিবিলাক নলিকাবিলাক সেইবিলাকক সুৰক্ষা দি আমাৰ ব্লাড প্ৰেছাৰ যিটো আমাৰ সেইটো নিয়ন্ত্ৰণতো আমাক সহায় কৰি ৰাখে।
1: এতিয়ালৈকে আমি আপোনাৰ পৰা কেইবাবিধো শাকৰ বিষয়ে জানিলোঁ, এই শাকসমূহৰ কৃষি প্ৰণালীৰ বিষয়ে অলপ চমুকৈ কওকচোন।
0: কৃষি প্ৰণালী বুলি ক'লে শাকৰ কৃষি প্ৰণালী তেনেই সহজ, যিকোনো সাধাৰণ মানুহেও মানে সাধাৰণ জ্ঞানতে এইখিনি জানে বা এইখিনি খেতি কৰিব পাৰে। কিন্তু আমি অলপমান ভাল ধৰণে যদি বৈজ্ঞানিক পদ্ধতিতে কৰোঁ তেতিয়া আমি ইয়াৰ উৎপাদনটো অলপ বেছিকৈ, গতিকে এইবিলাক কি হয়, অকণমান ঠাইতো আমি শাকৰ খেতি কৰিব পাৰোঁ। ধৰক পাকঘৰৰ চুকত, পিৰালিত ওচৰত বা আমাৰ যিটো কিটচেন গাৰ্ডেন বুলি কওঁ সেইবিলাকত আমি শাকৰ খেতি কৰিব পাৰোঁ। আৰু শাকৰ খেতি কৰিলে কি হয় যে অলপ মাটিতে কৰিব পাৰোঁ। তো মাটিখিনি প্ৰথমতে ধৰক দুই তিনিবাৰ কোৰ মাৰি বা বেছিকৈ কৰিলে আমি চহাই লৈ তাত গোবৰ পচন সাৰ এই গোটেইখিনি দি মাটিটো সমান কৰি লোৱা হয়। তাৰপিছত কি হয় যে সৰু সৰু আমি কিছুমান বেদ বনাই লওঁ, এক মিটাৰ বহল আৰু নিজৰ সুবিধামতে ধৰক তিনি মিটাৰ চাৰি মিটাৰ দীঘল, আৰু সেই বেদবিলাক অকণমান ভেটিবিলাক অকণমান ওখকৈ ল'ব লাগে, ধৰক 15 চেণ্টিমিটাৰ, যাতে বৰষুণ বেছি হ'লে বা পানী হ'লে পানীখিনি তাৰ পৰা নামি যায়। গতিকে সেইখিনি কৰাৰ পিছত মূলা পালেং এই বীজবিলাক সচৰাচৰ আমি কি কৰা যাওঁ যে 20-30 চেণ্টিমিটাৰ ব্যৱধানত শাৰী শাৰীকৈ সিঁচিলে ভাল হয়, তেতিয়া মাজত শাক উঠাবলৈ ভাল হয়, বন বাট নিৰাই দিবলৈ ভাল হয়, এইবিলাক কৰিলে ভাল হয়। আৰু শাৰী শাৰীকৈ যদি সিঁচা যায় তেতিয়া 20-25 দিনমান হ'লে যিবিলাক ঘন হৈ পুলিবিলাক ঘন ঘনকৈ গজে সেইবিলাক উভালি আমি খাব পাৰোঁ, আৰু যিবিলাক থাকি যায় সেইবিলাকক আমি 10 চেণ্টিমিটাৰমান দূৰত্বত ৰাখিলে সেইবিলাক পিছত বাঢ়িবলৈ সুবিধা হয়। লাই মূলা সেইবিলাক কি হয়, আমি গুটিবিলাক আমি বজাৰৰ পৰা আনি পোনে পোনে 20 তলিত সিঁচি দিব পাৰোঁ, সেইবিলাকৰ কাৰণে আৰু নতুনকৈ আৰু 20 তলি তৈয়াৰ কৰিব নালাগে। কিন্তু সেইবিলাকৰ কাৰণে যদি সিঁচি দিয়ে, কিন্তু এটা কথা মনত ৰাখিব লাগে, ধনিয়া আৰু পালেং, ধনিয়া আৰু পালেং আমি পোনে পোনে সিঁচিব পাৰোঁ যদিও গুটিটো আমি পোনে পোনে সিঁচিব নালাগে। ধনিয়াটো আৰু পালেঙৰ বীজৰ যিখন বাকলি হয়, বাকলিটো খুব টান হয়, টান হয় কাৰণে পটককৈ গজিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে আমি ধনিয়া পালেঙৰ বীজখিনি আমি সিঁচাৰ আগতে ঠাণ্ডা পানীত আমি এৰাতি তিয়াই ৰাখিব। তিয়াই ৰখাৰ পিছত আমি সেইখিনি এখন পাতল কাপোৰেৰে, কপাহী কাপোৰেৰে যদি বান্ধি পানীখিনি যদি নিবলৈ দিওঁ, তেনেকৈ বতাহ চলাচল কৰা ঠাইত আমি দুদিন থ'লে, ধৰক কেতিয়াবা 24 ঘণ্টাটো হৈ যায়, নতুবা 48 ঘণ্টা বা 37 ঘণ্টা, এদিনৰ পৰা দুদিনৰ ভিতৰত সেই যিবিলাক তিয়াই থোৱা বীজ সেইবিলাক অংকুৰিত হয়। আৰু সেই অংকুৰিত বীজখিনি যদি আমি 20 তলিত সিঁচি দিওঁ তেতিয়া খুব সোনকালে অতি সহজে বীজখিনি গজে, গতিকে গজাত সুবিধা হয়। পালেং আৰু লাইৰ পুলিবোৰ যদি আমি ডাইৰেক্টলি যদি সিঁচি দিওঁ তেতিয়া 2-3 পতিয়া যেতিয়া হ'ব সেইবিলাক ভাঙি আন শাৰী শাৰীকৈ বেলেগ আমি হেৰিত আমি লগাব পাৰোঁ। তেতিয়া লগালে কি হয়, শাকৰ পাতবিলাক ডাঙৰ ডাঙৰ হয়, স্বাস্থ্য ভাল হয়। আৰু লাই পালেং ধনিয়া সেইবোৰ বীজ যদি আমি শাৰী শাৰীকৈ নিদি এনেই যদি আমি ছটিয়াই দিওঁ তেতিয়া কি কৰা যায় যে 20-30 দিনমান যোৱাৰ পিছত পুলিবোৰ, ঘন পুলিবোৰ উঠাই দিব লাগে। উঠাই দিলে, পাতলকৈ দিলে তেতিয়া পুলিবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া তাৰ সুস্বাস্থ্য ভাল হ'ব, নহ'লে ঘন হ'লে কি হয়, যেতিয়া আমাৰ পোষক দ্ৰব্যৰ কাৰণে, সাৰৰ কাৰণে মাটিৰ পৰা ল'ব লাগে তেতিয়া সেইবিলাকৰ মাজত, পুলিবিলাকৰ মাজত কম্পিটিশ্যন হ'ব, গতিকে প্ৰতিযোগিতা হোৱাৰ কাৰণে সেইবিলাক ডাঙৰ নহ'ব, সেইকাৰণে আমি পাতলকৈ দিব লাগে।
1: ৰবি বতৰৰ পাচলিসমূহৰ বিষয়ে অলপ কওকচোন।
0: ৰবি বতৰত পাচলি বুলি ক'লে আমি কবি প্ৰধানকৈ তিনিওবিধ কবি, ফুলকবি, বন্ধাকবি, ওলকবি, তাৰোপৰি বিলাহী, বেঙেনা, জলকীয়া, তাৰপিছত আজিকালি ব্ৰকলি জনপ্ৰিয় হৈছে, ব্ৰাছেলছ স্প্ৰাউট, এইবিলাকৰ খেতিকে আমি সচৰাচৰ ৰুবি কৰিলে এইবিলাক খুব জনপ্ৰিয়, এইবিলাকৰ নামেই প্ৰথমতে আহে। আৰু এইবিলাকৰ খেতি কৰিবলৈ কি হয়, প্ৰথমতে বীজতলিত বীজবোৰ সিঁচি ল'ব লাগে। ক্ষেত্ৰত আমি বীজতলি তৈয়াৰ কৰিব নালাগিলে আমি পোনে পোনে আমি বীজবোৰ সিঁচি শাকৰ খেতি, কিন্তু অন্যান্য এইবিলাক পাচলি যে বিশেষকৈ কবি, বিলাহী, বেঙেনা, এইবিলাকৰ কাৰণে আমি বীজতলিত আমি বীজখিনি তৈয়াৰ কৰি লৈ তাৰপিছত আমি প্ৰায় 25-30 দিনীয়া যেতিয়া হ'ব পুলিবিলাক, তেতিয়া আমি সেইবোৰ মূল পাব লাগে। প্ৰথমতে আমি ফুলকবিৰ আলোচনা কৰোঁ। ফুলকবিটো কি হয়, খুবেই জনপ্ৰিয় ফুলকবিটো, সকলোৱে ভাল পায়। একদম প্ৰথমৰ পৰা আহিন কাতি মাহৰ পৰা একেবাৰে বহাগ জেঠ মাহৰ কবিটো পোৱা যায়। ইয়াত চিৰিটো বহুত দীঘলীয়া, আৰু সেইকাৰণে আমি ফুলকবিক তিনিটা ভাগত, উপভাগত ভাগাব পাৰোঁ। যেনে ধৰক ফুলকবি, আগতীয়া ফুলকবি, তাৰপিছত আকৌ কিছুমান আছে মধ্যমীয়া, মানে নৰ্মেল ছিজনত যিটো কৰা যায় সেইটো কৰা যায়, আকৌ কিছুমান দেৰিকৈ মানে শেহতীয়াভাৱে কিছুমান কৰিব পাৰে। এনে ধৰক ফুলকবি আগতীয়া জাতৰ বুলি ক'লে আমি জুলাই মাহৰ 15 তাৰিখৰ পৰা আগষ্ট মাহৰ 15 তাৰিখলৈকে আমি সিজিব পাৰোঁ। এতিয়া মানে কি হৈছে, আগতীয়া ফুলকবিবিলাক খাবলৈ হ'ব আৰু, পূজা খাবলৈ হ'ব। সেইবিলাকৰ জাতৰ ক্ষেত্ৰত পোচা কেতকী, পোচা দীপালী, আলি কুঁৱৰী, আলিচানী, অন্যান্য হেভি চিলভাৰ প্লেট, বহুত তেনেকুৱা জাত আছে। আৰু আজিকালি বহুত হাইব্ৰিড জাত ওলাইছে, যেনে চাকাটা কোম্পানী, তেনেকুৱা বিভিন্ন ধৰণৰ কোম্পানীয়ে ইণ্ডো আমেৰিকান হাইব্ৰিড, সেইবিলাকৰ পৰা এইবিলাক কোম্পানীয়ে আজিকালি হাইব্ৰিড ছিড বহুত মানে উলিয়াই দিছে বজাৰত। তাৰোপৰি আমি যিটো মূল যিটো ছিজন মধ্যমীয়া যিটো কওঁ আমি, সেইটো তেনেকুৱা হ'লে ইম্প্ৰুভ জাপানিজ পুষনা, পোচা স্ন'বল, পোচা চিন্থেটিক, তাৰপিছত ইণ্ডিয়ান স্ন'বল, এনেকুৱা জাতৰ কিছুমান মানে অধিক উৎপাদনক্ষম জাত আছে। আৰু শেহতীয়াভাৱে কৰিবলৈ হ'লে আমি স্ন'বল 16, হিচাৰ 1, তেনেকুৱা দুটা জাত আছে, সেইটো আমি বহুত পলমকৈ হ'লেও কৰিব পাৰোঁ। আৰু ফুলকবিৰ বীজ যদি খেতি হয়, খেতি আপোনাৰ কি হয়, অন্যান্য শাকত আমি গোবৰ বা পচন সাৰ দিয়ে কৰিব, কিন্তু ফুলকবি খেতি যদি আমি ব্যৱসায় ভিত্তিক কৰিব লাগে, তেতিয়াহ'লে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে। আৰু ৰাসায়নিক সাৰৰ লগতে আমি অন্ততঃ প্ৰতি বিঘাত 1 টনমানকৈ পচন সাৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে ধৰক আমি 22 কেজি ইউৰিয়া, 50 কেজি ছুপাৰ ফচফেট আৰু 13 কেজি পটাছ সাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ প্ৰতি বিঘাত। আৰু তাৰ লগত কি হয়, ইউৰিয়াখিনি যিখিনি আমি 22 কেজি বা 22.5 কেজি ইউৰিয়া দিম, তাৰ আধা ভাগ ধৰক 11 কেজি 11.5 কেজি আমি মাটিত চাহ কৰাৰ সময়ত দিম, বাকীখিনি এই কবি পুলি ৰোৱাৰ পিছত 30 দিন পিছত কবিৰ গুৰিত আমি অন্যান্য সাৰৰ লগত মিহলাই আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো টপ ড্ৰেছ হিচাপত ব্যৱহাৰ কৰিব পাৰিম।
1: হয়, এইবাৰ আপোনাৰ পৰা জানিব খুজিম আমি বন্ধাকবি আৰু ওলকবিৰ বিষয়ে থুলমুকৈ কওকচোন।
0: বন্ধাকবিৰ বিষয়ে কোৱাৰ আগতে মই ফুলকবিৰ বিষয়ে আৰু দুটামান কি হয় যে, অন্যান্য কবিৰ ক্ষেত্ৰত আমি ইমান সাৰ দি বা হেৰি দি আমি কৰিলে পেকেজ আমি ফ'ল' কৰি যিখিনি আমি ফ'ল' কৰিব লাগে সেইমতে কৰিলে তাৰ ইমান সমস্যা নাথাকে। কিন্তু ফুলকবিৰ ক্ষেত্ৰত কি হয়, ফুলকবি আমাৰ যিবিলাক কিছুমান মূলৰ খুব সংবেদনশীল হয়, এই ফুলকবি কিছুমান সমস্যা আহি যায়। অন্যান্য ধৰক বন্ধাকবি লগালে আমি ইমান সমস্যাৰ সন্মুখীন নহওঁ, কবিটো সৰু হ'ব, ডাঙৰ হ'ব, কিন্তু হ'বই। কিন্তু ফুলকবিৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান সমস্যা দেখা দিব পাৰে, যেনে কেতিয়াবা কি হয় আমি হুইপ তেল বুলি কওঁ, মানে ফুলকবিটো কি হয় অকণমান নেজৰ নিচিনা দীঘলীয়া হৈ যায়। ইয়াৰ প্ৰধান কাৰণটো হৈছে কি যে মলিবডেনাম, মলিবডেনাম বুলি মৌল এটা আছে, সেই মলিবডেনাম মৌলটো যদি ইয়াত যদি অভাৱ ঘটে তেতিয়াহ'লে এই হুইপ তেল যিটো, সেইটো আচলতে বেমাৰ নহয়, এইটো এটা ফিজিকেল ডিচৰ্ডাৰ বুলি আমি ক'ব পাৰোঁ। তাৰোপৰি কি হয় ব্ৰাউনিং বুলি কয়, ব্ৰাউনিং মানে কি হয়, যদি বৰণ বুলি যিটো মৌল হয়, বৰণ ডেফিচিয়েঞ্চি হ'লে ব্ৰাউনিং হয়। ব্ৰাউনিং হ'লে কি হয়, ঠাৰিডাল দীঘল হৈ যায় আৰু কি হয় ফোপোলা হৈ যায়। গতিকে আমি তাৰ কাৰণে প্ৰতি বিঘাত 1 কেজি হিচাপত আমি বৰণ সাৰটো, বৰাক্স আমি ব্যৱহাৰ কৰিব পাৰোঁ, এতিয়া এগ্ৰিকালচাৰ বৰাক্স কিনিব পাৰে। তাৰোপৰি বাটনিং হয়, বাটনিং মানে কবিটো ডাঙৰ নহয়, অকণমান বাৰ নিচিনা হৈ যায়, কিন্তু যেতিয়া নাইট্ৰজেন সাৰটো যেতিয়া কম হয় তেতিয়া বাটনিং হ'ব পাৰে। তাৰোপৰি আৰু এটা কি হয়, ৰিচিনেছ বুলি কয়, উভঙা ভঙা বুলি কয়, তাত কি হয় যদি নাইট্ৰজেন বেছি হয় বা যদি আগতীয়া জাতটো যদি পিছত লগোৱা, তেনেকুৱা কিছুমান খেলিমেলি হ'লে এই উভঙাইটো হ'ব পাৰে। তাৰোপৰি আৰু এটা কেতিয়াবা কি হয় কবি ফুলকবিৰ ক্ষেত্ৰত ব্লাইণ্ডনেছ বুলি কোৱা হয়, ব্লাইণ্ডনেছ মানে কি, পাতখিনি ধুনীয়া হৈছে কিন্তু কবিটো ধৰা নাই। কবিটো এইকাৰণে নধৰে যে পুলিটো লগোৱাৰ সময়ত বা অন্যান্য আমি যেতিয়া তাৰ পৰিচৰ্যা কৰোঁ তেতিয়া পুলিটোৰ আগটো যদি, কলিটো যদি ভাঙি যায় তেতিয়াহ'লে তাত ফুলটো নহয়, কিন্তু গছডাল হয়, সেইটাকে আমি ব্লাইন্ডনেস বলে কোম। গতি আমি কবি কবি পুলি লগার সময় বা আমি যেটা পরিচর্যা করো আমি মন করবেন যাতে পুলির যাতে আগটা যাতে ভাঙি না যায়। এইকটা কথার উপর

0: কথা ফুলকবিৰ ক্ষেত্ৰত আমি মন কৰিব লাগে। আপুনি কৈছিলে
1: বন্ধাকবিৰ
0: কথা কৈছিলে, বন্ধাকবিটো আমি জানোৱে যে বন্ধাকবি এটা খুব জনপ্ৰিয় পাচলি। বন্ধাকবি ফুলকবিৰ নিচিনাকৈ তিনিটা, যেনেকৈ বন্ধাকবি আমি দুটা হেৰিত কৰিব পাৰোঁ, যে আগতীয়াকৈ কৰিব পাৰোঁ আৰু শেহতীয়াকৈ। সেইমতে আগতীয়া কৰা জাতটো আমি আগতীয়াকৈ কৰিব লাগে, কিন্তু আগতীয়া জাতটো আমি শেহতীয়াকৈ কৰিলে তাৰ ফলাফলটো ইমান ভাল নহয়। সেইকাৰণে জাত নিৰ্বাচন কৰোঁতে আমি খুব সাৱধান হ'ব লাগে, যে আগতীয়া জাতৰ ভিতৰত গোল্ডেন একৰ, প্ৰাইড অৱ ইণ্ডিয়া, পুছা, মুক্তা, আলি এক্সপ্ৰেছ, এইবিলাক হ'ল আগতীয়া বন্ধাকবিৰ জাত। আৰু শেহতীয়াকৈ কৰিব পাৰি ড্ৰাম হেড আৰু ইক্লিপছ ড্ৰাম হেড বুলি দুটা জাত আছে। ইয়াৰ উপৰি আজিকালি বেছিভাগ কোম্পানীয়ে হাইব্ৰিড জাতৰ বন্ধাকবি জাত উলিয়াই দিছে। সেইবিলাক জাতো মানে সহজে কৰিব পাৰি, কিন্তু হাইব্ৰিড জাতৰ কৰিব লাগিলে তাত জলসিঞ্চন আৰু সাৰ প্ৰয়োগটো খুব সাৱধানে কৰিব লাগে। ওলকবি খেতিটো অন্য দুবিধ খেতিতকৈ খুব সহজে কৰিব পাৰি। ইয়াত ওলকবি বিশেষ কষ্টও কৰিব নালাগে, আৰু ওলকবিটো খেতিটো আন দুবিধ খেতিতকৈ কম কষ্টত সহজে কৰিব পাৰি। আৰু কি হয়, ওলকবি আনকি আমি ছটিয়াই দি ডাইৰেক্ট সিঁচি, মানে পুলি বাৰীত পুলি প্ৰস্তুত নকৰে, মূল পথাৰত নলগোৱাকৈ আমি ডাইৰেক্টলি সিঁচি দিও, আমি পোনে পোনে সিঁচি দিও আমি ওলকবিৰ খেতি কৰিব পাৰোঁ। আচ্ছা, ওলকবিকো আমি তেনেকৈ দুটা ভাগত ভগাব পাৰোঁ। ওলকবি কি হয়, আগতীয়া জাত আৰু শেহতীয়া জাত। আগতীয়া জাতৰ ভিতৰত এটা জাত আছে হোৱাইট ভিয়েনা, সেইটো খুব জনপ্ৰিয় জাত, আৰু শেহতীয়াৰ ভিতৰত হয় পাৰ্পল ভিয়েনা। দেখাত দুইটা জাতকে খালী পাৰ্পল, শেহতীয়া জাতত পাৰ্পল ভিয়েনা ঠাৰিবিলাক অকণমান কজলা বৰণৰ হয়, পাৰ্পল কালাৰৰ হয়। ওলকবিত কি হয়, কম কেলৰিযুক্ত তথা ফাইবাৰ আৰু এণ্টি অক্সিডেণ্টে ভৰপূৰ বাল্বজাতীয়, আমি তাত বাল্ব বুলি ইয়াত যিটো কেলৰি কম হয়, 27 কেলৰি প্ৰতি 100 গ্ৰামত 27 কেলৰি থাকে। গতিকে অন্যান্য খাদ্যৰ তুলনাত, অন্যান্য পাচলিৰ তুলনাত আমি এইটো খুব সুবিধাজনকভাৱে আমি হেৰি কৰিব পাৰোঁ। যদি আমি ব্যৱসায়িক ভিত্তিক কৰিব লাগে তেতিয়া ইয়াতো ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো জৰুৰী, আৰু ইয়াতো সেই তেনেকৈ আমি ইউৰিয়া 22 কেজি, ছুপাৰ ফচফেট 50 কেজি আৰু 13 কেজি পটাছ আমি সাৰ দি ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি প্ৰতি বিঘাত 1 কেজিকৈ বৰাক সাৰ দিলে ইয়াৰ প্ৰডাকশ্যনটো, উৎপাদনটো ভাল হয়।
1: হয়, শেষত আপোনাৰ পৰা জানিব খুজিছোঁ যে পুলি বাৰীত পুলি কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ বিষয়ে আমাৰ কৃষক ৰাইজৰ লগতে শ্ৰোতাসকলকো থুলমূলকৈ অলপ জনাই দিয়কচোন।
0: আমি আগতে আলোচনা কৰিছোঁ যে শাকবিলাক আমি পোনে পোনে সিঁচিব পাৰোঁ, কিন্তু যিবিলাক পাচলি, কবি, বেঙেনা, বিলাহী, এইবোৰ পাচলি আমি পুলিবাৰীত পুলি প্ৰস্তুত কৰি সেইবোৰ মূল পথাৰত আমি পিছত লগাব লাগে। পুলিবাৰী প্ৰস্তুত কৰিবলৈ প্ৰথমতে আমি জানিব লাগে যে পুলিবাৰীৰ কাৰণে যিখিনি মাটি আমি বাছনি কৰি লওঁ, সেই মাটিখিনি সাৰুৱা হ'ব লাগে, যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থাকিব লাগে, ওখ চানিকীয়া হ'ব লাগে, ৰ'দ ঘাই হ'ব লাগে। যিখিনি মাটি পুলিবাৰীৰ কাৰণে আমি নিৰ্বাচন কৰোঁ তাত সৰহ পৰিমাণে জৈৱিক পদাৰ্থ, যেনে গোবৰ, পচন সাৰ, কেঁচুসাৰ, সেইবিলাক আমি দি ল'ব লাগে। প্ৰথমতে পচন সাৰখিনি দি আমি ভালকৈ চাহ কৰি লওঁ। চাহ কৰি লৈ মাটিখিনি খুব মিহি কৰি লৈ আমি কিছুমান ভেটি বনাম, আৰু ভেটি বনালে কি, ভেটিটো কি হ'ব যে 1 মিটাৰ বহল হ'ব আৰু 15-20 চেণ্টিমিটাৰ ওখকৈ দিয়া যায়, আৰু তাৰ দীঘলটো আমি নিজৰ সুবিধামতে কৰি ল'ব লাগে। তাৰপিছত আমি কি কৰোঁ যে বেমাৰৰ বীজাণুৰ পৰা মুক্ত কৰিব লাগিব, কাৰণ মাটিখিনিত বেমাৰৰ বীজাণু আগতে থাকিব পাৰে। 0.1% ভেঁকুৰনাশক নতুবা 4% ফৰ্মেলিন দি আমি সেইটো, সেই পুলিবাৰীৰ যিখন ভেটি, ভেটিটো আমি বীজাণুনাশক কৰি ল'ম। তাৰ কাৰণে কি কৰিম যে আমি মাটিখিনি, ওপৰৰ মাটিখিনি ভিজি যোৱাকৈ সেইখিনি আমি ফৰ্মেলিন দি আমি ওপৰৰখিনি তিয়াই দিম। 24 ঘণ্টা আমি তেনেকৈ পলিথিন বা অন্যান্য বস্তাৰে আমি ঢাকি ৰাখিম। তেতিয়া 24 ঘণ্টা ঢাকি ৰখাৰ পিছত সেই আৱৰণটো গুচাই, 24 ঘণ্টা মানে আমি দুদিনলৈকে ৰাখিব পাৰোঁ, দুদিন ৰাখিলে ভাল হয়। তাৰ দুদিনৰ পিছত সেই আৱৰণটো গুচাই দি মাটিখিনি আমি অকণমান খুৰ্পী বা কিবা হেৰি আমি ঠিক কোৰেৰে আমি ঢিলা কৰি দিম। ঢিলা কৰি দি বতাহ চলাচল কৰিব পৰাকৈ ৰাখিব লাগিব, যে তাত যিখিনি ফৰ্মেলিন বা এইখিনি হেৰি সোমাই থাকিব সেইখিনি ওলাই যাব। তেনেকৈ 3-4 দিনমান আমি তেনেকৈ ৰাখি থ'ব লাগিব, তেতিয়া বীজতলিখন বীজ সিঁচাৰ কাৰণে উপযোগী হ'ব। কিন্তু বীজ যিখিনি সিঁচাৰ আগতে আকৌ বীজখিনিও আমি শোধন কৰি ল'ব লাগিব। তাৰ কাৰণে আমি ভেঁকুৰনাশক দি আমি প্ৰতি কেজি বীজত 2-3 গ্ৰাম হিচাপত দি আমি বীজখিনি শোধন কৰি ল'ব লাগিব। শোধন কৰা পুলিবাৰীখন যেতিয়া হ'ব, তাৰ শোধন কৰা বীজখিনি আমি তাত সিঁচি দিব পৰা যাব। গতিকে সিঁচি দি আমি কি, ওপৰত লাইন কৰি আমি ওপৰত সিঁচি দিব পাৰোঁ। দিয়াৰ পিছত আমি পচন সাৰ নতুবা কেঁচুসাৰ আৰু বালি মিহলি কৰি আমি বীজখিনি এটা পাতল তৰপেৰে আমি ঢাকি দিব লাগে, আৰু ঢাকি দি আমি সেইখিনিত ওপৰৰখিনি ভিজি যোৱাকৈ, সেই ৰোজ কেন বুলি যি কোৱা হয়, সেয়ে আমি পানীখিনি ওপৰত ভিজি যোৱাকৈ পানী জলসিঞ্চন কৰিব লাগে। তাৰপিছত সেইখিনি আমি দুই তিনিদিনৰ কাৰণে কলপাত বা তেনেকুৱা পলিথিন দি ঢাকি থ'ব লাগে। থকা থাকি থোৱাৰ পিছত যেতিয়া বীজবিলাক গজালি ওলাব তেতিয়া

0: গজালি ওলালে কলপাত বা যি ঢাকনি দিয়া আছে সেইখিনি গুচাই দিয়া যাব। কিন্তু এটা কথা মন কৰিব লাগে, যাতে খুব প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলিখনৰ ওপৰত চালি এখন দিব লাগে। এনেকৈ পুলিখিনি যেতিয়া 20-25 দিন হ'ব তেতিয়া পুলিখিনি মূল পথাৰত ৰোৱাৰ কাৰণে উপযুক্ত হ'ব। আৰু এটা কথা মন কৰিব লাগে যে পুলিখিনি মূল পথাৰত ৰুবলৈ যেতিয়া উঠাম তাৰ ঠিক এসপ্তাহ আগৰ পৰা, আগতে আমি প্ৰতিদিনে পুৱা গধূলি অলপ অলপকৈ আমি পানী দি আছিলোঁ, এতিয়া আমি পানী দিয়াটো উঠাই দিব লাগে। যে এসপ্তাহ আগৰ পৰা পানী দিয়াটো কমাই কমাই উঠোৱাৰ এদিন দুদিন আগত আমি একদম সম্পূৰ্ণৰূপে পানী নিদিয়াকৈ ৰাখিব লাগে, পুলিটো টান হয় যাতে ই ৰ'দ বতাহ সহ্য কৰিব পাৰে। তেনেকুৱা হোৱাৰ পিছত যিখিনি যিদিনাখন আমি পুলিটো উঠাম সেইদিনাখন কিন্তু আকৌ পুলিবাৰীখন পানীৰে সম্পূৰ্ণ তিয়াই দিব লাগে। তিয়াই দিয়াৰ উদ্দেশ্য এইটোৱে যে পুলিবিলাক আমি যেতিয়া উভালিম, উভালিলে মাটিখিনি তিতি থাকিলে তেতিয়া শিপাবিলাক ছিঙি নাযাব আৰু পুলিবিলাক মানে সুস্বাস্থ্যৱান হ'ব, স্বাস্থ্যৱান হ'ব আৰু মূল পথাৰত লগালে পুলিবিলাক লেৰেলি নাযাব।
1: ডক্টৰ বৰ্মন, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা ৰবি বতৰৰ বিভিন্ন শাক পাচলিৰ খেতিৰ বিষয়ে আমি বহু কথা গম পালোঁ। আপুনি সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: ধন্যবাদ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজিৰ শিৰলু অনুষ্ঠানত ৰবিৰ বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি এই বিষয়ে কিছু কথা আলোচনা কৰা হ'ল। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে অৱসৰপ্ৰাপ্ত মহকুমা কৃষি বিষয়া ডক্টৰ খনিন্দ ৰত্ন বৰ্মনে, অনুষ্ঠানটি যুগুতাই আগধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: শ্রোতা, ইমান পরে পূর্বে প্রচারিত শিরল অনুষ্ঠানটি পুনৰ শুনিলে। এয়া আকাশবাণী তেজপুর।
1: আপোনাৰ 4,800 ৰিৱাৰ্ড পইণ্ট আজি মিয়াদ উকলি যাব, এতিয়াই ৰিডিম কৰক।
2: ও বাহ, মোৰ ইমানবোৰ পইণ্ট কেনেকৈ আহিল?
3: ৰ'ব, ইয়াতেই সুধক ৱাই। ৰিৱাৰ্ড পইণ্টৰ নামত অহা কোনো অজ্ঞাত লিংকত ক্লিক কৰাৰ আগতে এবাৰ ভাবক, এটা ৱাই আপোনাক প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিব পাৰে। সদায় সুধক ৱাই। এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক। বিশ্বাস গঢ়ি তোলা হয়, তাৰপিছত বিনিয়োগৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি কৰিবলৈ প্ৰলোভিত কৰা হয়। সদায় সুধক ৱাই। এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক।
0: আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ দিনটো অনুষ্ঠানটি, ইতিহাসৰ পাতত আজিৰ দিনটো। 1762 চনৰ আজিৰ দিনটোতে 7 বছৰীয়া যুদ্ধ ব্ৰিটিছসকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে। 1943 চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধ ক্ৰিয়েটত এটা অৰ্ধসামৰিক গোটে 13 নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে। 1এলবাৰ্ট ছাবিনে ঘোষণা কৰে যে তেওঁৰ মৌখিক পলিঅ' ভেকচিন পৰীক্ষাৰ বাবে সাজু। ই সোনকালেই পৃথিৱীৰ বহু ঠাইত জোনাছ চালাকৰ ভেকচিনক স্থানান্তৰ কৰিব, আৰু এই ঘটনাটো ঘটিছিল 1959 চনৰ আজিৰ দিনটোতেই। 1983 চনৰ আজিৰ দিনটোতেই পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। আজি ফিজি গণৰাজ্যত পৰিণত হয়। চন আছিল 1987 চনৰ 10 অক্টোবৰ।

চিত্ৰশিল্পী শ্যামা ভাটাৰো আজি জন্মদিন। তেওঁৰ জন্ম হৈছিল 1950 চনৰ আজিৰ দিনটোতেই। হিৰিণ চাৰ্মেন চৌধুৰী, তেওঁ হ'ল বাংলাদেশী ৰাজনীতিবিদ, বাংলাদেশৰ ইতিহাসৰ জাতীয় সংসদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ। 1966 চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল।

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী প্ৰতিষ্ঠান নিৰ্মাতা আৰু সাংসদ মেঘনাথ শ্বাহৰ জন্ম হৈছিল আজিৰ দিনটোতেই। বলিউড অভিনেতা আৰু প্ৰযোজক বিনোদ খান্নাৰো আজি জন্মদিন। ভাৰতীয় কথক

0: আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ লক্ষীমল সিংভিৰ মৃত্যু হৈছিল 2007 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মৃত্যু হৈছিল 2021 চনৰ আজিৰ দিনটোতেই। শ্ৰোতাসকল, এয়াই আছিল আজিৰ ইতিহাসৰ পাতত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এয়া আকাশবাণী তেজপুৰ।
1: তেন্তে আৰম্ভ কৰোঁ ইনভেষ্টিঙৰ পাতত।

0: SEBI-ৰ দ্বাৰা ইনভেষ্টৰ সজাগতা পদক্ষেপ। অধিক জানিবৰ বাবে SEBI ইনভেষ্টৰ ৱেবছাইট ভিজিট কৰক বা SEBI সাৰ্থী এপ ডাউনলোড কৰক।
1: Sir, 5000 টকা লগাওক আৰু 8000 টকা লাভ পাই যাওক। এয়া চাওক প্ৰমাণ হিচাপে স্ক্ৰীনশ্বট।
2: ৱাও!
1: স্ক্ৰীনশ্বটত দেখুওৱা লাভটো সঁচানে কেৱল স্ক্ৰীনতহে? WhatsApp বা Telegramৰ ইনভেষ্টমেণ্ট গ্ৰুপত ভুৱা লাভ আৰু সৰু সৰু ৰিৱাৰ্ডৰ জৰিয়তে বিশ্বাস গঢ়ি তোলা হয়। তাৰ পিছত বিনিয়োগৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি কৰিবলৈ প্ৰলোভিত কৰা হয়। সদায় সুধক ৱাই। এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি সুকলমে অনুষ্ঠিত হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। নিৰ্বাচনত বিজেপি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। অভিযানৰ অংশ হিচাপে কাইলৈ ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ গগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰদলনী শিক্ষাখণ্ডৰ 574গৰাকী ৰান্ধনি আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজিয়ানলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। বজালি জিলাৰ পাঠালাৰ আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ দীপ বৰ্মনে ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন T20 খেল লক্ষ্ণৌৰ অনুষ্ঠিত হৈছে। ভাৰতে খেলখনত টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলি নিশা 9:25 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্চ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ আইন আৰু আমি অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত চাইবাৰ অপৰাধৰ বিষয়ে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। এয়া শুনকচোন।
2: এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ আইন আৰু আমি। আজিৰ আইন আৰু আমি অনুষ্ঠানলৈ চাইবাৰ ক্ৰাইম অৰ্থাৎ চাইবাৰ অপৰাধ, এই অপৰাধৰ বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো অধিবক্তা অৰ্পণা দাসক। নমস্কাৰ, আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছো।
3: নমস্কাৰ।
2: বৰ্তমান সময়ত এক গুৰুতৰ সমস্যাৰূপে দেখা দিয়া চাইবাৰ ক্ৰাইম বা চাইবাৰ অপৰাধৰ বিষয়ে আপোনাৰ পৰা জানিম। প্ৰথমে আজিৰ অনুষ্ঠানত জানিবলৈ বিচাৰিছো চাইবাৰ অপৰাধনো কি।
3: চাইবাৰ অপৰাধ বুলি ক'লে যিটো মানে আজি যুগত এতিয়া প্ৰজন্মৰ মাজত মানে বহুতখিনি বৃদ্ধিও পাইছে, ক'লে আমি ধৰক কম্পিউটাৰ মোবাইল

0: ইণ্টাৰনেট বা নেটৱৰ্কক বা অন্য কিছুমান ডিজিটেল মানে প্ৰযুক্তি ব্যৱহাৰ কৰি যিবোৰ অপৰাধ সংঘটিত হয় সেইবোৰকে ধৰক চাইবাৰ অপৰাধ বুলি কোৱা হয়। যেনে ধৰক অনলাইন প্ৰতাৰণ কৰিলে কিছুমান মানুহৰ পৰিচয় ধৰক তেওঁলোকে চুৰ কৰা বুলিও কোৱা হয়, যোনটো আইডেণ্টিটি থেপ বুলি কয়। দেন চাইবাৰ কিছুমান ষ্টকিং কৰা, তথ্য চুৰি কৰা আদি ইয়াতে মানে সংযুক্ত হ'ব। কিন্তু চাইবাৰ অপৰাধৰ কথাটো যেতিয়া আমি কওঁ, চাইবাৰ অপৰাধ আৰু আমাৰ যিখিনি প্ৰচলিত মানে অপৰাধ চলি থাকে, যিটো ধৰক আমি ট্ৰেডিশ্যনেল ক্ৰাইম বা সেনেকৈ বুলি কওঁ, সেইখিনিৰ মাজত কিন্তু অকণমান দুটাৰ মাজত একেই নহয়, পাৰ্থক্য আছে হয়। কাৰণ চাইবাৰ অপৰাধ বুলি কওঁতেতো ক'লোৱে না, সাধাৰণতে কম্পিউটাৰৰ লগত যোনবোৰ প্ৰযুক্ত হৈ থাকে তেনেকুৱা ধৰণৰ অপৰাধকে
1: প্ৰযুক্তিবিদ্যাৰ সৈতে যিখিনি জড়িত হৈ থাকে
0: হয় হয়। কিন্তু যেতিয়া ট্ৰেডিশ্যনেল ক্ৰাইমৰ কথা কৈ আছোঁ, ধৰক যিবোৰ আমাৰ অন্য ধৰণৰ মানে অপৰাধবোৰ আছে, সেইবোৰ সাধাৰণতে পৰম্পৰাগত বা ভৌতিক পৰিৱেশত যিবোৰ সংঘটিত হয়, ধৰক চুৰি হৈছে, ডকাইতি হৈছে, কাৰোবাক ধৰক ফিজিকেল এছল্ট কৰিছে, কাৰোবাক মাৰধৰ কৰিছে, হয়নে, গৃহ অশান্তি কৰিছে, সেনেকুৱা গোটেইখিনি মানে সেইটো মানে অপৰাধৰ ভিতৰত সোমায়।
1: হয়, আৰু চাইবাৰ অপৰাধৰ প্ৰধান প্ৰকাৰসমূহ কেনেধৰণৰ হয়, উদাহৰণসহ আমাৰ শ্ৰোতাসকলে যাতে বুজি পায় সেইদৰে বুজাই দিয়কচোন।
0: হয়, এতিয়া ক'বলৈ গ'লে চাইবাৰ অপৰাধৰ প্ৰকাৰসমূহ বহুত ধৰণৰ আছে। তাৰে ভিতৰত ধৰক যিখিনি হৈ থাকে, এতিয়া প্ৰথম হেকিং বুলি কোৱা হয়, জানেই ধৰক বহুতে, তথাপি কৈছোঁ যে অনুমতি অবিহনে যদি কোনোবাই কম্পিউটাৰ, মোবাইল বা কাৰোবাৰ ছাৰ্ভাৰ বা অনলাইন একাউণ্টত যদি প্ৰৱেশ কৰে, সেইটোকে হেকিং কৰা বুলি কয়, ধৰক কোনো গম নোপোৱাকৈ। আৰু ধৰক দ্বিতীয়তে আছে ফিছিং। ফিছিংটো হৈছে এনেকুৱা কিছুমানে ধৰক এই ভুৱা ইমেইল হওক, মেছেজ হওক, বা কিছুমান যে ৱেবছাইটবোৰৰ জৰিয়তে বেলেগ ব্যক্তিৰ পাছৱৰ্ড কওক বা অটিপি কওক বা বেংকৰ ডিটেইলছবোৰ, বেংকৰ যিমানখিনি আছে ধৰক গোটেই ডিটেইলছখিনি আজি যদি গোপন তথ্য সংগ্ৰহ কৰে, সংগ্ৰহ কৰাৰ যদি প্ৰয়োগ কৰে, সেইটোক ফিছিং বুলি কয়। তাৰপিছত পৰিচয় চুৰি, যিটো মই ধৰক চাইবাৰ অপৰাধৰ সময়ত কৈছিলোঁ কি হয়, মানে আন ব্যক্তিৰ নাম কওক, আধাৰ তথ্য বা বেংকৰ তথ্য, পাছৱৰ্ড বা অন্যান্য ব্যক্তিগত তথ্য অবৈধভাৱে যদি ব্যৱহাৰ কৰে, সেইটোক ধৰক আমি ক'ব পাৰোঁ পৰিচয় চুৰি বা যোনটো আইডেণ্টিটি থেপ বুলি কোৱা হয়। তাৰোপৰি ধৰক প্ৰাইভেচি ভায়োলেশ্যন বুলিও আছে। প্ৰাইভেচি ভায়োলেশ্যন মানে হৈছে আপোনাৰ গোপনীয়তা উলংঘন কৰা। হা, গোপনীয়তা উলংঘন কৰা মানেটো হৈছে কোনো ব্যক্তিয়ে যদি অনুমতি নোহোৱাকৈ তেওঁৰ ব্যক্তিগত তথ্য, ফটো, ভিডিঅ', বাৰ্তা, যিকোনো বস্তুৱে ধৰক ফোন নম্বৰেই হওক বা পাছৱৰ্ডেই হওক বা বেংকৰ তথ্য আজি যদি গোপনীয়তা উলংঘন কৰে, কাৰোবাক যদি দিয়ে, সেইখিনি ধৰক আপোনাৰ পৰিব গোপনীয়তা উলংঘন কৰা বুলি কয়। তাৰপিছতে আজিকালি এইটো বহুত প্ৰচলিত হৈ আছে যিটো চাইবাৰ সন্ত্ৰাসবাদৰ কথা কয়, চাইবাৰ টেৰৰিজিমৰ কথা কয়। সেইটো মানে কি হয়, টেৰৰিজম বুলি ক'লে সন্ত্ৰাসবাদীৰ কথাটো কোৱাৰ লগে লগে বহুত বিশাল হৈ পৰে, আৰু এইটো মানে আমাৰ কিহৰ লগত কানেক্টেড হৈ যায়, ৰাষ্ট্ৰৰ লগত কানেক্টেড হৈ যায় হয়। চ' সেইকাৰণে ধৰক কিছুমান মানুহে এনেকুৱা কাম কৰে যে চৰকাৰী কিছুমান ৱেবছাইট আছে বা গুৰুত্বপূৰ্ণ কিছুমান কম্পিউটাৰ নেটৱৰ্কো আছে, সেইটো মানে কি কৰে, তেওঁলোকে আক্ৰমণ কৰে, আৰু সেই আক্ৰমণ কৰাৰ ফলত এই চৰকাৰী যিখিনি সেৱা আছে সেইখিনি হোৱাত তাৰমানে তেওঁলোকে বাধা প্ৰদান কৰে, যিটোৱে তাৰমানে আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা কওক বা জনসুৰক্ষাৰ ওপৰত বহুত প্ৰভাৱ পেলায়। সেনেকুৱা ধৰণৰ অপৰাধো ইয়াৰ ভিতৰতে সোমায়। তাৰপিছত তাতোতকৈ গুৰুত্বপূৰ্ণ আৰু কিছুমান আছে, যেনেকৈ আপোনাৰ মই অলপ আগত কৈছিলোঁ চাইবাৰ ষ্টকিং। চাইবাৰ ষ্টকিংটো মানে এনেকুৱা হয়, ইণ্টাৰনেট বা সামাজিক মাধ্যমতে হওক, ইমেইল মেছেজিং কিছুমান এপ থাকে বা অন্যান্য কিছুমান মানে ডিজিটেল মাধ্যম আছে, সেইবোৰ ব্যৱহাৰ কৰি কোনো ব্যক্তিৰ বাবে যদি বাৰে বাৰে অনুসৰণ, নিৰীক্ষণ, যোগাযোগ বা হাৰাশাস্তি প্ৰদান কৰে, মানে কোনোবা এজন ব্যক্তি গৈ আছে, তেওঁক মানে কি কৰিছে, ফিজিকেলি তেওঁলোকক মানে হেৰি ফ'ল' কৰা নাই, কেনেকৈ ফ'ল' কৰিছে, তেওঁলোকক মানে থ্ৰু ধৰক এনেকৈ মেছেজিং এপ বা সামাজিক মাধ্যমৰ থ্ৰুৱেদি, যি আজিকালিতো ঢেৰ আছে ন, আপোনাৰ ফেচবুক কওক বা ইনষ্টাগ্ৰাম কওক, তাতে ধৰক কোনোবাই ধৰক মানে নিৰীক্ষণ কৰি আছে, যোগাযোগ কৰিবলৈ দিগদাৰ দি আছে বাৰে বাৰে, তেতিয়া সেইটো চাইবাৰ আপোনাৰ ষ্টকিঙৰ ভিতৰত সোমায়। তাৰপিছত আজিকালি বহুত প্ৰচলিত হৈ আছে যিটো মানে জানোৱে আমি, অনলাইন বেংকিং বা ফাইনেন্সিয়েল ফ্ৰড বুলি যোনটো কয়, সেইটো মানে কি কৰে, অন্যায় মানে যিটো অনলাইন বেংকিং থাকিব, ইউ পি আই থাকিব, ক্ৰেডিট কাৰ্ড হওক বা ডেবিট কাৰ্ডৰ জৰিয়তে মানে কিছুমান প্ৰতাৰণামূলকভাৱে মানে ধন হস্তান্তৰ কৰা বা চুৰি কৰে, মানে এনেকুৱা ধৰণৰ হয়। কেতিয়াবা বহুতৰ ফোন কলছ আহে ন, যে আপোনালোকৰ কে আই চি ফৰ্মখন আপডেট কৰিব লাগে, হোৱাটছএপত এটা লিংক পঠোৱা আছে, আপুনি সেইটো তৰাতৰিকৈ ক্লিক কৰক, তেতিয়া আমি আপডেট কৰি আছোঁ, বেংকলৈ যাব নালাগে। বহুতখিনি মানুহ তেনেকুৱা কি হয়, ধৰক মোৰ লগতো তেনেকুৱা আহিছে বাৰু, ফোন আহিয়ে থাকে, আমি সেইখিনি সময়ত ফোনটো অহাৰ লগে লগে ভাবোঁ কি অঁ সঁচাকৈ হৈছে নেকি, লিংকটো খুলি দিওঁ মানে হোৱাটছএপত, কিন্তু লিংকটো খুলি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টৰ যিমানখিনি আছে তেওঁলোকৰ কি হেৰিত

0: কৰে গোটেই পইচাখিনি মানে তেওঁলোকৰ একাউণ্টত ট্ৰেন্সফাৰ হৈ যায়, তো সেনেকুৱা ধৰণৰ হয়। কিন্তু সেইটো থওঁতে মানে মই ভাবোঁ তেতিয়া ধৰক অকণমান সময় ৰখি যদি বেংকৰ মানুহকো যদি ফোন চোন কৰি সোধে বা এনেকুৱা ধৰণৰ KRC কিবা আপডেট হৈছে বা সেনেকুৱা হৈছে, যদি তেওঁলোকে যোন তেওঁলোকৰ লগত ৰিলেটেড আছে বেংকৰ ধৰক, তেওঁলোকক যদি যোগাযোগ কৰে, যোগাযোগ কৰিলে সেইটোৰ পৰা ধৰক অকণমান ৰক্ষা পৰিব পাৰে এইটো অপৰাধৰ পৰা। তাৰপিছত আজিকালি আৰু এটা গুৰুত্বপূৰ্ণ অপৰাধ ইয়াৰ ভিতৰতে সোমাই আছে, যিটো মানে অশ্লীল যোনটো আমাৰ ইলেক্ট্ৰনিক সামগ্ৰীত মানে ব্যৱহৃত হয়, হা মানে এতিয়া অশ্লীল বুলি কোৱাৰ লগে লগে ধৰক কেনেকুৱা ধৰণৰ কথাটো সোমাইছে, এই যে কম্পিউটাৰ হওক, মোবাইল, ইণ্টাৰনেট বা সামাজিক মাধ্যমত বা ৱেবছাইট বা অন্যান্য যোনবোৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আইন বিৰোধী কিছুমান অশ্লীল বিষয়বস্তু প্ৰকাশ কৰে বা প্ৰেৰণ কৰে, প্ৰচাৰ কৰে, যিটো মানে জনসাধাৰণৰ মাজত উপলব্ধ হয়, সেইটোও কিন্তু এটা আপোনাৰ চাইবাৰ অপৰাধৰ ভিতৰতে সোমায়। তাৰোপৰি আৰু এটা বহুতেই ইম্পৰ্টেণ্ট, যিহেতু আজিকালি আমি দেখোঁ ডাঙৰ মানুহৰ লগতে শিশুসকলৰ ওপৰতো কিছুমান বহুত প্ৰভাৱ পৰিছে,
1: হয়,
0: তো শিশুকো মানে কি কৰে এই আমাৰ ডিজিটেল বা ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা তেওঁলোকক মানে যৌনভাৱে স্পষ্ট কিছুমান ইলেক্ট্ৰনিক মেটেৰিয়েলৰ জড়িত কৰা, হা তাতে মানে কি কৰে তেওঁলোকক মানে কিছুমান ডিজিটেল বা ইলেকট্ৰনিক সামগ্ৰী বুজায় যিবোৰক শিশুক মানে যৌনভাৱে প্ৰলোভিত কৰে, প্ৰচাৰিত কৰে বা যৌন শোষকৰ বাবে উদ্দেশ্য কৰি ব্যৱহাৰ কৰা হয়। মানে ধৰক অনলাইনত কি কৰিছে, শিশুক মানে যৌনভাৱে কিছুমান অশ্লীল বা যৌন সামগ্ৰী প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে, যাৰ ফলত ধৰক শিশুৰ গোপনীয়তা আৰু সন্মান, নিৰাপত্তাৰ, মানসিক সুৰক্ষাৰ ওপৰত বহুত গুৰুত্ব মানে প্ৰভাৱ পৰে। কাৰণ আমি যদি যাওঁ শিশুৰ যিটো মানসিক হেৰি আছে আমাৰ ডাঙৰ মানুহতকৈ বহুত বেলেগ হয়, যিটো সিহঁতৰ ডাঙৰ হোৱা গ্ৰ'থৰ সময়খিনি সময়তে, আৰু আজিকালি কি হৈছে ল'ৰা ছোৱালীৰ মাজত মোবাইলটো বহুত প্ৰচলিত হৈ আছে, হয়নে, তো প্ৰচলিত হওঁতে মানে এটা কয় নহয় এটা ভালো আছে এটা বেয়াও আছে, এইটো মানে এটা বেয়াৰ পক্ষতে কৈ আছোঁ। চ' তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে সিহঁতে মানে এজনৰ পৰা আন এজনক ক'লে, স্কুলত যিটো প্ৰচাৰিত হয় সেনেকুৱা ধৰণৰ বহুতখিনি আমি শুনিবও পাওঁ ধৰক, সেইটো এটা গুৰুত্বপূৰ্ণ অপৰাধ বুলিয়ে ক'ব পাৰি। ইয়াতে আপোনাৰ কিছুমান বেলেগ বেলেগ এক্টো আছে বাৰু মানে বেচিকেলি, তথাপি মানে শিশুৰ ওপৰত মানে প্ৰটেকশ্যন দিয়াৰ কাৰণেও মানে আমাৰ ইয়াতে যিখিনি এক্ট আছে মানে চাইবাৰ অপৰাধৰ ওপৰত, তথাপি আৰু এখন এক্ট আছে পস্কো এক্ট বুলি কয়, যিটো মানে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আন বুলি কয়, 2012 ইংলিছত যদি কোৱা যায় প্ৰটেকশ্যন অফ চাইল্ড ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012, সেইটোৰ ওপৰত বেচিকেলি এখন ওলাইছিলে যাতে শিশুসকলক তাৰমানে এইখিনিৰ পৰা ৰক্ষা কৰি তেওঁলোকক মানে ভাল পথে লৈ যাব পাৰি। কাৰণ শিশুক শাস্তি দিয়াটো বহুত এটা সময়ত উচিত সময়ত তেওঁলোকক যাতে উচিত শিক্ষাটো দিব পাৰে কোনটো ভাল কোনটো বেয়া সেইটোৰ ওপৰত, তেওঁলোকক যাতে জ্ঞানটো দিব পাৰে তেওঁলোকক লৈ যাব পাৰে সেইটোৰ ওপৰতে চেষ্টা কৰিব লাগে। এতিয়া যদি কওঁ এইখিনিয়ে মেইনলি বা মেইন প্ৰধান মানে চাইবাৰ
1: অপৰাধসমূহ হয়। এই অপৰাধসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আইন প্ৰণয়ন কৰা হৈছে, সেই আইনখনৰ বিষয়ে আমি সবিশেষ জানিবলৈ বিচাৰিম, কওকচোন।
0: হয়, ভাৰতত চাইবাৰ অপৰাধৰ ক্ষেত্ৰৰ প্ৰধান আইনখনেই হৈছে ইনফৰমেশ্যন টেকন'লজি এক্ট 2000। ইয়াৰ উপৰিও পৰিস্থিতি অনুসৰি আমাৰ যোনখন আগতে ইণ্ডিয়ান পেনেল কোৰ্ট আছিলে, এতিয়া ধৰক সংশোধিত হৈ সেইখন ভাৰতীয় ন্যায় সংহিতা, যোনখন ধৰক BNS বুলি কোৱা যায় বা অন্যান্য কিছুমান আইনো প্ৰযোজ্য হ'ব পাৰে, কিন্তু এইখিনি আপোনাৰ সদায় মানে নিয়ন্ত্ৰণ কৰা হ'ব এই অপৰাধটো কেনেকুৱা হৈছে সেইটোৰ ওপৰত চাইহে তাৰমানে এই আইনখন বা সেই শাস্তিটো তেনেকৈ দিয়া হয়। এতিয়া যে মই ক'লোঁ ধৰক যোনখন ইনফৰমেশ্যন টেকন'লজি এক্ট 2000, এই আইনখনে মানে ইলেক্ট্ৰনিক ৰেকৰ্ড বা ইলেক্ট্ৰনিক যোগাযোগ বা ডিজিটেল যেনেকুৱা ধৰণৰে লেনদেন নাথাকে কিয় তাৰ বাবে আইনীভাৱে বহুত কঠোৰ কিছুমান নিয়ম মানে প্ৰদান কৰিছে, আৰু কিছুমান ধৰক কম্পিউটাৰ সম্পৰ্কীয় অপৰাধৰ বাবেও দায়বদ্ধতা বা শাস্তিৰ ব্যৱস্থাও কৰিছে। সেইকাৰণেই তাৰমানে যিখিনি মানে আমাৰ যোনখন ভাৰতীয় ন্যায় মানে যোনখন আগতে আমাৰ ইণ্ডিয়ান পেনেল কোৰ্ট আছিলে, হয়নে, সেইখনে মানে ঢুকি পোৱা নাছিলে, হয় ঢুকি পোৱা নাছিলে, সেই ঢুকি নোপোৱাৰ কাৰণেহে এই নতুন মানে 2000 এই আইনখন মানে নতুনকৈ ওলাইছে, হয় প্ৰণয়ন কৰা হৈছে কিহৰ কাৰণে, এই যোনটো মানে চাইবাৰ অপৰাধ বুলি যে বেলেগ, মইতো আগতেও ক'লোঁ ধৰক চাইবাৰ অপৰাধ কওক বা আমাৰ যোনটো ট্ৰেডিশ্যনেল মানে আপোনাৰ ক্ৰাইমবোৰ আছে দুটাৰ মাজত ডিফাৰেঞ্চ আছে, চ' সেইকাৰণে ডিফাৰেঞ্চ থকাৰ কাৰণে কি হৈছে এই আইনখনো মানে স্পেচিয়েলি মানে চাইবাৰ অপৰাধৰ ওপৰতেই যাতে ফ'কাছ কৰিব পাৰে, চাইবাৰ অপৰাধটোৱে প্ৰতিৰোধ কৰিব পাৰে, সেইকাৰণে ধৰক এই আইনখন প্ৰণয়ন
1: কৰা হৈছে। হয়, চাইবাৰ ক্ৰাইমক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষভাৱে আপুনি ক'লে যে ইনফৰমেশ্যন টেকন'লজি এক্ট 2000 এখন প্ৰণয়ন কৰা হৈছে, এই আইনখন

0: কিয় ইমান গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত এইখিনিৰ বিষয়েও কওকচোন।
1: হয়, আজিকালি ধৰক এতিয়া ইণ্টাৰনেটৰ যুগ বুলি ক'লেও মিছা নহয়। হয়, চ' ভাৰতত তাৰমানে ইণ্টাৰনেট কম্পিউটাৰ বা ডিজিটেল যোগাযোগৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে কিছুমান অনলাইন জগতত সংঘটিত অপৰাধ বা বৈদ্যুতিক লেনদেনৰ নিয়ন্ত্ৰণৰ বাবে সেইকাৰণেহে ধৰক ইনফৰমেশ্যন টেকনলজি এক্ট 2000 প্ৰণয়ন কৰা হয়। ইয়াৰ এতিয়া গুৰুত্বপূৰ্ণ বুলি ক'বলৈ গ'লে প্ৰথম ধৰক ইলেক্ট্ৰনিক যিখিনি নথিৰ পত্ৰ থাকিব সেইখিনি আইনগতভাৱে স্বীকৃতি দিয়া, ধৰক ডিজিটেল ইলেক্ট্ৰনিক নথি আৰু তথ্যক আইনগতে স্বীকৃতি প্ৰদান কৰে। তাৰপিছত ধৰক ডিজিটেল স্বাক্ষৰ বা ইলেক্ট্ৰনিক স্বাক্ষৰৰ ব্যৱহাৰক আইনগতভাৱে ভিত্তি দিয়ে, এই আইনখনেই প্ৰদান কৰিছে। তাৰ লগতে আমি এতিয়া ধৰক কৈ আছোঁ চাইবাৰ অপৰাধৰ কথা, এই আইনখনে চাইবাৰ অপৰাধ যেনেকৈ ধৰক হেকিং, পৰিচয় চুৰি, অনলাইন প্ৰতাৰণা বা কম্পিউটাৰ সম্পৰ্কীয় যিবোৰ অপৰাধ আদি নিয়ন্ত্ৰণৰ শাস্তিৰ ব্যৱস্থাও কৰিছে।
0: ইয়াতে
1: বহুতখিনি অন্তৰ্ভুক্ত কৰা হৈছে, যিখিনি ধৰক আগৰ আমাৰ যোনখন অপৰাধৰ কাৰণে আইনখন আছিলে ভাৰতীয় ন্যায় সংহিতা আইনখনত মানে সংযুক্ত কৰা হোৱা নাই, এইখনত মানে কৰা হৈছে। হয়, তাৰোপৰি কিছুমান আমাৰ ই কমাৰ্চ বা ইলেক্ট্ৰনিক লেনদেনৰ বাবে এই আইনখনে মানে কিছুমান কঠোৰ নিয়ম প্ৰদান কৰিছে, আৰু ইলেক্ট্ৰনিক তথ্য বা কম্পিউটাৰ সম্পৰ্কীয় প্ৰমাণৰ ব্যৱহাৰৰ বাবে আইনগত কিছুমান ভিত্তিও গঢ়ি তুলিছে। আৰু লগতে যিহেতু এই গোটেইখিনি কিহৰ ওপৰত হৈ আছে, কম্পিউটাৰৰ লগত ৰিলেটেড হৈ আছে, ডিজিটেল বা সেনেকুৱা ধৰণৰ হৈ আছে, চ' যেতিয়া কম্পিউটাৰৰ সম্পাদনাত অনধিকৃত প্ৰৱেশ বা কিছুমান ক্ষেত্ৰত তথ্যৰ অপব্যৱহাৰ কৰা হয় সেইখিনি যাতে বাধা দিব পাৰে, তেওঁলোকক মানে সুৰক্ষা প্ৰদান কৰিব পাৰে, যিটো ধৰক ডাটা প্ৰাইভেচি বুলিও কোৱা হয়, সেইকাৰণে ডাটা প্ৰাইভেচিৰ সুৰক্ষাও এই আইনখনে প্ৰদান কৰিছে। লগতে ঠিকে আছে, এই আইনখনে কি কৰিছে, চাইবাৰ অপৰাধটো নিয়ন্ত্ৰণ কৰিছে। চাইবাৰ অপৰাধটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কিছুমান চাইবাৰ ছিকিউৰিটি আছে ধৰক, হয়নে, সেই ছিকিউৰিটিটো এই আইনখনে কি কৰিছে, বৃদ্ধি কৰিছে ডিজিটেল মাধ্যমৰ যোগেদি। আৰু লগতে চৰকাৰী সেৱা বা প্ৰশাসনত ইলেক্ট্ৰনিক মাধ্যমত ব্যৱহৃত আইনগত ভিত্তি প্ৰদান কৰাটো সহায় কৰিছে। তেতিয়াহে ধৰক চৰকাৰী ব্যৱস্থাত যিখিনি অনলাইনত ব্যৱহাৰ কৰা হৈ আছে ধৰক, বহুতখিনি সেয়া আমাৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট বুলিয়ে ক'ব পাৰি, ধৰক চবৰ
0: ক্ষেত্ৰতে
1: ব্যৱহাৰ হৈ থাকে। হয়, সেই আইনখনে মানে এইখিনি গোটেইখিনি মানে সংযুক্ত কৰি চবকে মানে সুৰক্ষা প্ৰদান কৰিছে। আজিৰ যোনটো ডিজিটেল মানে লেনদেনৰ এটা যুগ আছে, তাত ধৰক আইনগত স্বীকৃতি দিয়াৰ লগতে আমাৰ যোনটো চাইবাৰ অপৰাধ আছে নিয়ন্ত্ৰণ আৰু ডিজিটেল পৰিৱেশত আইন শৃংখলা বজাই ৰখাত তাৰমানে আমাৰ এইখন এক্ট, যোনখন ইনফৰমেশ্যন টেকনলজি এক্ট 2000, এই এক্টখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
0: হয়, বৰ্তমান ডিজিটেলাইজেশ্যনৰ যুগত এই আইনখনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বহুত বেছি, কাৰণ এই অনলাইন সেৱাসমূহ যিধৰণে ৰাইজৰ সুবিধাৰ বাবে প্ৰণয়ন কৰা হৈছে, ঠিক সেইদৰে সেই সুবিধাৰ আঁৰ লৈ বহুখিনি অপৰাধ যিহেতু সংঘটিত হৈ থাকে, এই আইনখনে সেই অপৰাধসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছে। চাইবাৰ ক্ৰাইম বা চাইবাৰ অপৰাধ, ইয়াৰ ফলত কেনেকুৱা ধৰণৰ ক্ষতি হ'ব পাৰে, এইসমূহৰ বিষয়েও আমি জানিবলৈ বিচাৰিছোঁ।
1: চাইবাৰ অপৰাধ বুলি ক'লে যিহেতু ধৰক আমাৰ যেতিয়া চাইবাৰ টেৰৰিজিমৰ কথা কৈছোঁ, মানে সংঘটিত হ'লে অকল এজন ব্যক্তিৰ ওপৰতে নহয়, গোটেই আমাৰ জনসাধাৰণৰ ওপৰতে আছে, আৰু যদি আমি বহল ভাষাত কওঁ তেতিয়া ধৰক গোটেই ৰাষ্ট্ৰতে ধৰক
0: প্ৰভাৱ
1: পৰে। সেইকাৰণে ধৰক চাইবাৰ অপৰাধৰ ফলত ক্ষতি মানে বুলি যদি কয়, প্ৰথমতে আহিব ধৰক আৰ্থিক ক্ষতিৰ কথাটো ক'ব পাৰি, আৰ্থিক ক্ষতি হয়, লগতে ব্যক্তিগত তথ্যও চুৰি হয়, লগতে গোপনীয়তাও ভংগ হয়, যিটো বহুতে মানে ইম্পৰ্টেণ্ট বুলি হয় যিটো বৰ্তমান সময়ত হৈ আছে, মানসিক যিটো হৈৰাণীও হয় ধৰক, তাৰপিছত প্ৰতিষ্ঠানৰ তথ্যও হেৰায় বা ৰেপুটেশ্যন বা যোনটো সুনামৰ ক্ষতি হয়, ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰতো বহুতখিনি প্ৰভাৱ পেলায়। সেইকাৰণে ক'বলৈ গ'লে মানে দেখাত সৰু যেন লাগিলেও চাইবাৰ অপৰাধে কিন্তু সাঙুৰ খাই কিন্তু গোটেই এখন আমাৰ সমাজটো কৈছোঁ, ধৰক অনলাইন ট্ৰেঞ্জেকশ্যন যিটো হয়, ধৰক ফেক বেংক অফিচাৰ ফিচিং এটা কেছৰ কথাই কৈছোঁ, ঘটনাটো মানে এনেকুৱা হৈছিলে, ধৰি লওক এ নামৰ এজন ব্যক্তিয়ে বি নামৰ এজন বেংকৰ গ্ৰাহকৰ ফোন কৰে আৰু নিজকে বেংকৰ অফিচাৰ বুলি পৰিচয় দিছে। তেতিয়া এ বিক কয় যে তেওঁৰ বেংক একাউণ্ট যোনটো KYC আপডেট কৰিব লাগে, তাৰপিছত এটা ভুৱা ৱেবছাইট এটা লিংক পঠিয়াই দিয়ে আৰু কয় কি বিক লগিন ডিটেইলছটো ক'বলৈ। বিয়েও ধৰক ভুলবশত হৈ নিজৰ মানে কাষ্টমাৰ আইডি আৰু পাছৱৰ্ড আৰু OTPটো দি দিয়ে, তেতিয়া ধৰক এটো গোটেইখিনিয়ে নথি পত্ৰ পাই গ'ল, লগে লগে তেওঁ কি কৰিলে বিৰ একাউণ্টৰ পৰা 2,00,000 টকা অনলাইনভাৱে ট্ৰেঞ্চফাৰ কৰে। ইয়াৰ ফলত মূল অপৰাধ হিচাপে যদি আমি ধৰিব বিচাৰোঁ, মেইন চ'ৰ্চটোৱে কৰা হৈছে কম্পিউটাৰ ৰিচ'ৰ্চটো ইউজ কৰা হৈছে, ব্যৱহাৰ কৰা হৈছে,

আৰু ইয়াতে সোমাইছে তাৰমানে যোনটো ব্যক্তিগত এটা পৰিচয় তেওঁলোকে কি কৰিছে, চুৰি কৰিছে বুলি ক'ব লাগিব। তেতিয়া ধৰক এই বি নামৰ ব্যক্তিজনৰ প্ৰথম কৰিবলগীয়া কামটোৱে হ'ব তেওঁ কি কৰিব লাগিব, তেওঁৰ এইখিনি যে কৰিলে সেইটো কাৰণে অভিযোগখিনি দাখিল কৰিব লাগিব। সেইটো তেওঁ কাক জনাব, যিহেতু তেওঁৰ বেংকৰ এইটো একাউণ্টৰ পৰা নথিখিনি ধৰক চুৰ হৈছে বুলিয়ে ক'ব লাগে। চ' তেওঁলোকে কি কৰিব, প্ৰথম বিয়ে গৈ বেংকক মানে তৎক্ষণাত জনাব। তাৰপিছত চাইবাৰ ক্ৰাইম এটা কমপ্লেইন পৰ্টেট এটা থাকে, তাতে তেওঁলোকে কমপ্লেইন কৰিব। তেতিয়া তাতে তেওঁৰ ট্ৰেঞ্জে

0: তেওঁলোকে কি কৰিব, প্ৰথম বিয়ে গৈ বেংকক মানে তৎক্ষণাত জনাব। তাৰপিছত চাইবাৰ ক্ৰাইম এটা কমপ্লেইন পৰ্টেট এটা থাকে, তাতে তেওঁলোকে কমপ্লেইন কৰিব। তেতিয়া তাতে তেওঁৰ ট্ৰেঞ্জেকশ্যন আইডি, এছ এম এছ, ইমেইল, ফোন নম্বৰ আৰু ৱেবছাইট লিংকৰ গোটেই স্ক্ৰীণশ্বটখিনি সংগ্ৰহ কৰি দিব। তাৰপিছত লগে লগে আপোনাক কি কৰিব, পুলিচত গৈ, পুলিচত ধৰক যিটো আমি কমপ্লেইন বা এফ আই আৰ এখন, এজাহাৰ এখন দাখিল কৰিব। আৰু কিছুমান আজিকালি যিহেতু কম্পিউটাৰৰ যুগ বুলিয়ে কৈছোঁ, সেইকাৰণে বৰ্তমান ধৰক ইলেক্ট্ৰনিক কমিউনিকেশ্যনৰ জৰিয়তেও মানে এই ক্ৰাইম ৰিপৰ্টৰ ব্যৱস্থা কৰা হৈছে, যিটো মানে জিৰ' এফ আই আৰৰ সুবিধা আছে। তাতেও তেওঁলোকে গৈ অভিযোগ দাখিল কৰিব পাৰিব। অভিযোগ দাখিল কৰাৰ লগে লগে, এজাহাৰখন দিয়াৰ লগে লগে পুলিচে প্ৰথম গৈয়ে ধৰক ইনভেষ্টিগেশ্যন মানে সোধপোছ কৰিব। তাতে ধৰক ডিজিটেল এভিডেন্সৰ সংগ্ৰহত পুলিচে ভিক্টিমৰ মোবাইল নম্বৰ ল'লে, মানে যাৰ একাউণ্টৰ পৰা পইচাখিনি চুৰি হৈ গৈছিলে তেওঁকে ভিক্টিম বুলি কৈছে। আৰু তাৰপিছত তেওঁৰ যিখিনি এছ এম এছ দিছিলে বা ইমেইল দিছিলে বা ফিচিং ৱেবছাইটৰ যিটো ৱেবছাইটটো লিংক কৰিব দিছিলে, সেইখিনি ল'লে ডিটেইলছখিনি। তাৰপিছত বেংকৰ ট্ৰেঞ্জেকশ্যন ৰেকৰ্ডখিনি ল'ব, আই ডি এড্ৰেছ ল'ব, লগিং ৰেকৰ্ড ল'ব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ল'ব, আৰু গোটেইখিনি ধৰক চি চি টিভি ফুটেজ আছে যদিও গোটেইখিনি সংগ্ৰহ কৰি বা ডিজিটেল এভিডেন্সত সঠিকভাৱে সংৰক্ষণৰ তাৰ বাবে মানে কিছুমান প্ৰমাণো থাকে তেওঁলোকৰ ওপৰত, গোটেইখিনি মানে চোৱা চিতা কৰিব। তাৰপিছতে গোটেইখিনি ধৰক পুলিচেই তদন্ত কৰিব। তদন্ত কৰি ধৰক যোন একাউণ্ট হোল্ডাৰ, তাৰমানে যেনেকৈ এই পইচাখিনি চুৰ কৰি লৈ গৈছিলে, কাৰ পৰা লৈ গৈছিলে বুলি কৈছিলোঁ, বিৰ পৰা লৈ গৈছিলে, তেতিয়া গোটেইখিনি ধৰক তেওঁৰ যেতিয়া সোধপোছ কৰাৰ পিছত পালে, তেতিয়া ধৰক এই যোনজন ব্যক্তি মানে দোষী হয় তেওঁৰ গোটেই একাউণ্ট ডিটেইলছটো লৈ তেনেকৈ ধৰক নিয়মত কৰে। ইয়াতে ধৰক চাবলৈ গ'লে ক'বলৈতো বহুত সহজ, ধৰক এইখিনি এইখিনি মানে আছে তেনেকৈ কৰিব পাৰে, কিন্তু ধৰক যেতিয়া আমি হাতে কামে কৰিবলৈ যাওঁ অকণমান সময়ো লাগে। ইয়াতে ধৰক সকলোতকৈ মানে হেৰি হ'ব, বেংকৰ যিখিনি আছে তেওঁলোকেও সহায় কৰিব লাগিব, বা বাকী যোনবোৰ ব্যক্তি আছে তেওঁলোকেও মানে সঠিক তথ্যখিনি পুলিচক মানে যোগান ধৰিলেহে তেওঁলোক আগবাঢ়িব।
1: হয়, আমি আৰক্ষীৰ ওচৰত এফ আই আৰ দাখিল কৰিলোঁ, সমগ্ৰ তথ্য আমি জমা দিলোঁ, আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। যেতিয়া এই অপৰাধসমূহ ধৰা পৰিল, তেতিয়া এই আইনে চাইবাৰ অপৰাধৰ ক্ষেত্ৰত কেনেধৰণৰ শাস্তি প্ৰদান কৰে বা কি কি উপলব্ধ আছে ন্যায়, এইখিনিৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ।
0: হয়, ভাৰতত ধৰক এতিয়া ক'বলৈ গ'লে চাইবাৰ অপৰাধৰ শাস্তি অপৰাধ প্ৰকৃতি আৰু প্ৰযোজ্য আইনৰ ধাৰা অনুসৰি ভিন্ন হয়, যিটো ধৰক মই আগতেও কৈছোঁ। সেইকাৰণে ধৰক আমাৰ ভাৰতীয় ন্যায় সংহিতা আইনখন আছে যদিও সেই আইনখনে কিছুমান ঢুকি পোৱা নাই, কাৰণে এই নতুন যোনখন আমাৰ ইনফৰমেশ্যন টেকন'লজি আইন 2000খন ধৰক প্ৰণয়ন কৰিছিলে। হয়, এই আইনখনত কিছুমান যিখিনি মই আগতে ক'লোঁ, ধৰক চাইবাৰ অপৰাধ কেনেকুৱা ধৰণৰ আছিলে, যেনেকৈ ধৰক হেকিং কৰা বা যিটো কম্পিউটাৰ ছিষ্টেমৰ পৰা অনধিকৃতভাৱে প্ৰৱেশ কৰি বা ক্ষতি কৰে কোনোবা এজন ব্যক্তিৰ, তেতিয়া ধৰক ধাৰা 43(66)ত তাৰমানে শাস্তি প্ৰদান কৰিছে, 3 বছৰলৈ কাৰাদণ্ড হ'ব পাৰে বা তেওঁলোকে জৰিমনাও দিব পাৰে 5,00,000 টকালৈ, আৰু কেতিয়াবা মানে শাস্তিও হ'ল লগতে জৰিমনাও দিব লাগিব। তেনেকৈ ধৰক কোনোবা মানুহে যদি পৰিচয় চুৰি কৰিছে, যিটো ধৰক আইডেণ্টিটি থেপ বুলি ক'লোঁ, সেইটো কাৰণেও আপোনাৰ আছে ধাৰা আপোনাৰ 66(c) বুলি আছে, তাতে ধৰক একেই 3 বছৰলৈ কাৰাদণ্ড দিছে আৰু ধৰক জৰিমনা দিব লাগিব 1,00,000লৈ। বেলেগ বেলেগ মানে অপৰাধৰ কাৰণে মানে আইনবোৰ হয়, শাস্তিটো তাৰমানে বেলেগ বেলেগ হৈয়ে আছে। যেনেকৈ ধৰক যিটো অনলাইন প্ৰতাৰণা কৰি আনৰ পৰিচয় ধাৰণ কৰা, আজিকালি যিটো প্ৰচলিত হৈ আছে অনলাইন চিটিং বাই পাৰ্চনেট বুলিও কয়, যিটো মানে ভুৱা ছ'চিয়েল মিডিয়াত একাউণ্ট বা ইমেইল খুলিব বা কম্পিউটাৰ কমিউনিকেশ্যন কৰি মানুহৰ মানে ভুৱা আইডেণ্টিফাই মানে লৈ মই হয় বুলি কৈ ধৰক বেলেগক মানে প্ৰতাৰণ কৰি তেওঁলোকক যোগাযোগ কৰাৰ যিটো চেষ্টা কৰে, তাৰ কাৰণেও আছে ধাৰা আপোনাৰ 66(d)ত 3 বছৰৰ কাৰণে কাৰাদণ্ড দিছে আৰু 1,00,000 টকালৈ ধৰক তেনেকৈ জৰিমনা দিছে। তেনেকৈ ধৰক গোপনীয়তা উলংঘন কৰা, যিটো আগতেও মই কৈয়ে গৈছোঁ যে কাৰোবাৰ অনুমতি নোহোৱাকৈ যদি ব্যক্তিগত তথ্য, ফটো, ভিডিঅ', বাৰ্তা বা পাছৱৰ্ড আদি গোপনীয়তা উলংঘন কৰে, তাৰ বাবে ধৰক ধাৰা 66(e)ত 3 বছৰলৈ কাৰাদণ্ড দিছে আৰু 2,00,000 টকালৈ জৰিমনা দিছে, বা কেতিয়াবা দুটাও তেওঁলোকে পৰিধান কৰিব লগা হ'ব পাৰে। যেনেকৈ ধৰক এতিয়া বহুতে ডাঙৰে অপৰাধ বুলি ক'ব পাৰি যে চাইবাৰ সন্ত্ৰাসবাদৰ কথা ক'লোঁ, ইয়াত দিছে ধাৰা আপোনাৰ 66(f)ত দিছে, য'ত মানে আজীৱন কাৰাদণ্ডলৈ তাৰমানে তেওঁলোকৰ ভুক্তভোগী হ'ব পাৰে, লগতে তেওঁলোকেতো আপোনাৰ জৰিমনাটো দিবই লাগিব আৰু গোটেই জীৱন কাৰাদণ্ডতে বসবাস কৰিব লাগিব। তাৰপিছত কিছুমান ধৰক অশ্লীল ইলেক্ট্ৰনিক সামগ্ৰী প্ৰকাশ কৰা, প্ৰচাৰ

0: তাৰ কাৰণেও ধৰক শাস্তি প্ৰদান কৰিছে ধাৰা 67ত, তাতেও মানে দিছে। কেতিয়াবা মানে কি হয়, আমি এতিয়া যে ক'লোঁ যে চাইবাৰ অপৰাধে কওক বা বেলেগ ধৰণৰ অপৰাধখিনিয়ে কওক, বহুতখিনি শাস্তি বা বহুতখিনি আইন প্ৰণয়ন কৰা হৈছে যদিও শেষ হোৱা নাই, বৃদ্ধিহে পাই গৈ আছে, কোনো মানে ভয় নোখোৱাৰ নিচিনাই হৈ আছে। তেনেকেই তাৰমানে ইয়াতো সেইকাৰণে দিছে যে প্ৰথম যদি তেওঁলোকে সেইটো অপৰাধ কৰে তেতিয়া ধৰক 3 বছৰলৈ কাৰাদণ্ড দিব আৰু 5,00,000 টকালৈ জৰিমনা দিব। কিন্তু যদি তাৰমানে তেওঁলোকে আকৌ মানে এই
1: অপৰাধকে সংঘটিত কৰে,
0: হয় একে অপৰাধেই যদি কৰিছে তেতিয়া ধৰক তেওঁলোকৰ শাস্তিটো আৰু অধিক হ'ব,
1: অধিক হ'ব।
0: যেনেকৈ ধৰক শিশুৰ যিটো যৌনভাৱে স্পষ্ট ইলেক্ট্ৰনিক কিছুমান মেটেৰিয়েলবোৰত জড়িত কৰাই, যিটো মই ক'লোঁ বহুত আজিকালি প্ৰচলিত হৈও আছে, তাৰ কাৰণেও ধৰক ধাৰা 67B-ত 5 বছৰলৈকে কাৰাদণ্ড দিছে আৰু 10,00,000 টকালৈ জৰিমনা দিছে। সেনেকৈ ধৰক বেলেগ বেলেগ
1: অপৰাধৰ
0: কাৰণে বেলেগ বেলেগ শাস্তি প্ৰদান কৰা হৈছে। আৰু সেইখিনিয়ে আপোনাৰ ধৰক আমি যদি এতিয়া BNS-ৰ কথাও কওঁ, যোনখন ভাৰতীয় ন্যায় সংহিতাৰ কথাও কওঁ, তাতো তাৰমানে কিছুমান শাস্তিৰ কথা উল্লেখ কৰা হৈছে। কিন্তু সেইখিনি শাস্তি ধৰক ইয়াতে আমাৰ ইনফৰমেশ্যন টেকনলজি যোনখন আইনখন প্ৰণয়ন কৰা হৈছে তাৰ তুলনাত অকণমান কম বুলিয়ে ক'ব পাৰি আৰু।
1: হয়, ইমানখিনি শাস্তিৰ পাছতো কিন্তু বৰ্তমানো এই অপৰাধৰ তাৰণা মানুহৰ কমি যোৱা নাই, বৰঞ্চ বাঢ়ি গৈ আছে। এই চাইবাৰ ক্ৰাইমৰ সৈতে সম্পৰ্কিত, যিহেতু চাইবাৰ ক্ৰাইম বা চাইবাৰ অপৰাধ সম্পূৰ্ণ বস্তুটো ডিজিটেলাইজেশ্যনৰ সৈতে জড়িত, আৰু বৰ্তমান সময়ত যিহেতু আমাৰ দৈনন্দিন প্ৰতিটো কামেই সেইধৰণে আগবাঢ়িছে, প্ৰতিটো বস্তুৰ ক্ষেত্ৰত ব্যৱহৃত এটি বিষয় হৈছে AI, তাৰ ব্যৱহাৰ খুব বাঢ়িছে। গতিকে বৰ্তমান সময়ত AI আৰু এই চাইবাৰ অপৰাধৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ এই বিষয়েও আমি জানিবলৈ বিচাৰিম।
0: হয়, এতিয়া ধৰক সাম্প্ৰতিক সময়ত যিটো আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলিও ক'ব পাৰোঁ বা কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়, বহুতখিনিয়ে বৃদ্ধি পাইছে। ধৰক আমি নিজেও এতিয়া বহুত ক্ষেত্ৰত কৰিবলৈ লৈছোঁ,
1: ধৰক
0: আঁতৰি আহিব নোৱাৰোঁ, দেখিছোঁ কি নহয় এনেকৈ কৰিলে আমাৰ কিছুমান কাম বহুত সহজ হৈ যায় ধৰক। কিন্তু এনেই আমি যদি ক'বলৈ যাওঁ এই AI যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা কৃত্ৰিম বুদ্ধিমত্তা আছে, এয়া কোনো অপৰাধ নহয় ধৰক, হা। কিন্তু AIৰ সুবিধা যদি কিছুমান মানুহে অপব্যৱহাৰ কৰে তেতিয়াও ধৰক সেইটো কি হ'লে আপোনাৰ চাইবাৰ অপৰাধলৈ
1: পৰিৱৰ্তন
0: কৰিব পাৰিব। যেনেকৈ ধৰক AIৰ সুবিধা ব্যৱহাৰ কৰি ভুৱা ইমেইল কৰিলে, মেছেজ কৰিলে বা ৱেবছাইট তৈয়াৰ কৰি বেলেগক ধৰক প্ৰতাৰণা কৰাৰ চেষ্টা কৰিব পাৰে, বা কোনো ব্যক্তিৰ মুখ বা কণ্ঠৰ অনুসৰণ কৰি ভুৱা অডিঅ' বা ভিডিঅ' আজিকালি বনাব পাৰে, হয়নে?
1: খুব দেখা যায়,
0: খুব দেখা যায়। হয়, কিছুদিনৰ আগতে AI ব্যৱহাৰ কৰি ধৰক এই আমি 90s-ৰ 80s-ৰ সেনেকুৱাও দেখা পাইছিলোঁ, কিন্তু সেইটোতো বহুত ভাল লাগিছে কৰোঁতে ধৰক। কিন্তু পিছত মানে নিজৰ এটা ৰিয়েলাইজ হ'লোঁ তেওঁলোকে যেতিয়া এইখিনি কৰিব পাৰে, কিছুমানে ধৰক ইয়াৰতো অপব্যৱহাৰো কৰিব পাৰে। কাৰণ ধৰক সাধাৰণতে শুনিবলৈ বেয়া লাগে, কোনোবাই যদি কাপোৰটো চেঞ্জ কৰিব পাৰে ধৰক তেতিয়াহ'লে সেইটোৰ পৰা তেওঁলোকে বহুত বেলেগ ব্যৱহাৰতো ধৰক কৰিব পাৰে। সেইকাৰণে কোৱা হৈছে যে AI যোনটো হৈছে সেয়া সুবিধা কিন্তু কেতিয়াও অপৰাধ নহয়। চাবলৈ গ'লে আমাৰ বহুতখিনি সুবিধা কৰে, কিন্তু কিছুমান মানুহে সেইখিনি ধৰক বহুত মানে বেয়া কামত আৰু মানে অপব্যৱহাৰ কৰি সেয়াক মানে অপৰাধলৈ মানে তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে। তেনেকৈ ধৰক তেওঁলোকৰ পৰিচয় চুৰি কৰিব পাৰে, অনলাইন ফ্ৰড আদিও কৰিব পাৰে। কিন্তু ইয়াতো আৰু এটা ক'ব পাৰিম যে AIৰ যোগেদি যেনেকৈ চাইবাৰ অপৰাধ বৃদ্ধি হ'ব পাৰে বুলিয়ে কোৱা হৈছে, তেনেকৈ কিন্তু AIৰ যোগেদি চাইবাৰ ছিকিউৰিটি বা সুৰক্ষাৰ বাবেও অতি উপযোগী। কাৰণ চাইবাৰ যোন ছিকিউৰিটিয়ে কওক বা সুৰক্ষাৰ এক্সপাৰ্ট আছে, সেই AI পদ্ধতিটো ব্যৱহাৰ কৰি চাইবাৰ এটেকৰ তেওঁলোকৰ চিনাক্তকৰণো কৰিব পাৰে আৰু ধৰক প্ৰতিৰোধও তেওঁলোকে কৰিব পাৰে। সেইকাৰণে মানে ক'বলৈ গ'লে AI আৰু চাইবাৰ অপৰাধৰ মানে সম্পৰ্ক এনেকুৱা হয়, এইটো মানে মানুহৰ ওপৰতেই মানে ডিপেণ্ড কৰিব, হয় নিৰ্ভৰ কৰিব তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিছে, সুৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰিছে নে অপৰাধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছে।
1: প্ৰতিটো বস্তুৰ যিদৰে ভাল বেয়া দিশ থাকে সেয়া মানুহৰ ওপৰতে নিৰ্ভৰ কৰে যে আমি সেই যিটো বস্তু আমাৰ সুবিধাৰ বাবে আৱিষ্কাৰ হৈছে বা বনোৱা হৈছে সেইটো আমি কিহৰ বাবে ব্যৱহাৰ কৰিম, ভালৰ বাবে নে বেয়াৰ বাবে। এতিয়া নিজকে কেনেদৰে চাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি আৰু তাৰ লগতে এগৰাকী অধিবক্তা হিচাপে আপুনি আমাৰ শ্ৰোতাসকলক বা জনসাধাৰণক কি পৰামৰ্শ দিবলৈ বিচাৰিব, কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিব এই ক্ষেত্ৰত?
0: ইয়াত যে এতিয়া চাইবাৰ অপৰাধত অকল যে আইনে কঠোৰ কৰিলেই যথেষ্ট হ'ব তেনেকুৱা নহয়, কিন্তু
1: মানুহৰ মানসিকতাটো সলনি কৰিব লাগিব,
0: মানসিকতাটো সলনি কৰিব লাগিব, কাৰণ আইনটোতো

0: ওলাই আছে নতুন নতুন ঢেৰ, কিন্তু আইন যেনেকে ওলাই আছে আপোনাৰ অপৰাধবোৰো সেই
1: তাতকৈ
0: বাঢ়ি গৈ আছে,
1: প্ৰকাৰসমূহো
0: বাঢ়ি গৈ আছে। আগতে বেলেগ আছিলে, এতিয়া ধৰক বহুতখিনি নতুন নতুন আহিছে, ধৰক যিমান আমাৰ সুবিধা হৈ আছে, এডভান্স হৈ আছে বুলি কৈ আছে ধৰক, হয়নে, সেই হিচাপত ধৰক মানুহৰ মানে ক্ষতিও বহুত হৈ আছে বুলিয়ে ক'ব পাৰি। চ' মই ভাবোঁ ধৰক আইনখিনি কঠোৰ কৰাৰ লগতে আজিৰ প্ৰজন্মৰ মাজত এই চাইবাৰ অপৰাধৰ যিখিনি সঠিক ব্যৱস্থা ল'ব লাগে, ইয়াত ধৰক ব্যক্তি, শিক্ষা প্ৰতিষ্ঠান বা ব্যৱসায়, চৰকাৰী সংস্থাসমূহে চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হোৱাটো অতি প্ৰয়োজনীয়,
1: সজাগতা সৃষ্টি
0: কৰিব লাগে। যেনেকৈ এতিয়া শিশুসকলৰ যেতিয়া ক'লোঁ, শিশুসকলেতো আজিকালি বহুতখিনিয়ে তেওঁলোকৰ ব্ৰেইনটো ডেভেলপ হোৱাৰ নিচিনা হয় বহুত সৰুতেই, কাৰণ তেওঁলোকে কি হৈছে, জন্ম হৈয়ে আজিকালি মোবাইলটো হাতত লোৱাৰ নিচিনা হৈ আছে। মোবাইলৰ যেনেকৈ ভাল গুণো আছে, বেয়া গুণো আছে। চ' যেতিয়া তেওঁলোকক মানে কি কৰিব লাগিব, শিক্ষা হয়তো মাক দেউতাকেওতো দিব লাগিব ঘৰত, সেইখিনি শিক্ষাৰ লগতে
1: শিক্ষা প্ৰতিষ্ঠানসমূহতো হয়, সেই সজাগতাসমূহ
0: শিক্ষা প্ৰতিষ্ঠানতে কি কৰা হয়, বহুতখিনি সময় শিশুসকলক 9টাৰ পৰা 2টা বা সেনেকুৱা সময়লৈকে থাকে, আধাৰ সময়খিনি শিক্ষা অনুষ্ঠানতে থাকে। ত' তাতেও সঠিক ব্যৱস্থা ল'ব লাগিব যাতে কেনেকৈ কি কৰিলে কি নহয়। তাৰ লগতে যেনেকৈ ফিচিং, অনলাইন ফ্ৰডৰ কথা ক'লোঁ, ফেক প্ৰফাইল আদিৰ সম্পৰ্কে জনসাধাৰণকো সজাগ কৰিব লাগিব। সন্দেহজনক কিছুমান যেনেকৈ এই ইমেইল আহিলে, মেছেজ আহিলে বা ছ'চিয়েল মিডিয়াৰ লিংক কিছুমান আছে, তেওঁলোকক ক্লিক কৰাৰ আগতে ভালকৈ পৰীক্ষা কৰিব লাগিব, তেওঁলোকে সোধপোছ কৰি ল'ব লাগিব, আৰু তেতিয়াহে আমি ক'ব পাৰিম যে আমাৰ সাধাৰণ জনসাধাৰণো সুৰক্ষিত হৈ আছে বুলি ক'ব পাৰিম। কাৰণ অপৰাধ বেলেগ মানুহে নকৰে, অপৰাধ ব্যক্তিয়ে কৰে। চ' ইয়াতে বাধা দিবৰ কাৰণে আমি সাধাৰণ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব, কেনেকুৱা ধৰণৰ কি কৰিলে মানে আইন সম্পৰ্কীয় কওক বা তেওঁলোকৰ কাৰণে কিছুমান বিনামূলীয়া সেৱাও প্ৰদান কৰিব লাগিব বা তেওঁলোকক সেইখিনি সুবিধা দিব লাগিব, গাঁৱে গাঁৱে গৈ সেই তেওঁলোকক বস্তুখিনি ভালকে বুজাই দিব লাগিব,
1: তেওঁলোকে যে তাৰ সৎ ব্যৱহাৰ যাতে
0: কৰিব পাৰে। কাৰণ যিমানে যি নকওক, আগতেও কৈছোঁ যেতিয়া মই সামৰণি সময়টো মই সেইখিনিয়ে ক'ম, এই আপোনাৰ যিটো মেছেজ বা এই লিংক কৰা, এইটো মানে এতিয়াও বহুতখিনি প্ৰচলিত হৈয়ে আছে।
1: যদিও সজাগতাসমূহ হৈ আছে তথাপিও মানুহে পাহৰি যায় যে এনেকুৱা ধৰণৰ অপৰাধ হ'ব পাৰে, গতিকে প্ৰত্যেক মানুহে হয়তো মন দিব লাগিব এই ক্ষেত্ৰত, নহয় জানো? আপুনি ইতিমধ্যে কৈছে যে অপৰাধ ব্যক্তিয়ে সংঘটিত কৰে, গতিকে আমি সেই শিশু অৱস্থাৰ পৰা শিক্ষা অনুষ্ঠানত আমি সবকে হয়তো শিকাব লাগিব যে প্ৰযুক্তিবিদ্যাৰ সৎ ব্যৱহাৰ কিদৰে কৰিব পাৰি আৰু সেই আইনসমূহ ভংগ কৰিলে কেনেধৰণৰ শাস্তি পাব পাৰে। আজি এই অনুষ্ঠানত আমি চাইবাৰ অপৰাধ বা চাইবাৰ ক্ৰাইমৰ বিষয়ে বহুখিনি কথাই আপোনাৰ সৈতে পাতিলোঁ। আজিৰ এই অনুষ্ঠানটিলৈ আহি আপুনি ইমানখিনি সময় আমাৰ শ্ৰোতাসকলক এই বিষয়টোৰ বিষয়ে অৱগত কৰিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: আপোনালোকলৈ ধন্যবাদ জনালোঁ মোক এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰাৰ বাবে।
1: শ্ৰোতাসকলে, আজিৰ আইন আৰু আমি অনুষ্ঠানত চাইবাৰ ক্ৰাইম অৰ্থাৎ চাইবাৰ অপৰাধৰ বিষয়ে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে অধিবক্তা অৰ্পণা দাসে, আঁত ধৰিলে প্ৰিয়ংকা দাসে আৰু প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: আইন আৰু আমি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
3: আপোনাৰ 4,800 ৰিৱাৰ্ড পইণ্ট আজি মিয়াদ উকলি যাব, এতিয়াই ৰিডিম কৰক।
4: ও বাহ, মোৰ ইমানবোৰ পইণ্ট কেনেকৈ আহিল?
5: ৰ'ব, ইয়াতে সুধক ৱাই। ৰিৱাৰ্ড পইণ্টৰ নামত অহা কোনো অজ্ঞাত লিংকত ক্লিক কৰাৰ আগতে এবাৰ ভাবক, এটা ৱাই আপোনাক প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিব পাৰে। সদায় সুধক ৱাই, এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক।
6: তেন্তে আৰম্ভ কৰো ইনভেষ্টিংৰ পাত।

0: সেবিৰ দ্বাৰা ইনভেষ্টৰ সজাগতা পদক্ষেপ। অধিক জানিবৰ বাবে সেবি ইনভেষ্টৰ ৱেবছাইট ভিজিট কৰক বা সেবি সাৰ্থী এপ ডাউনলোড কৰক।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াবলৈ লোৱা বিষয়টি হৈছে বন্যপ্ৰাণী আৱাসস্থল সংযোগ আৰু সমৃদ্ধ বন্যজীৱন। এই বিষয়ে আজি আমি কথা পাতিম ৰঙাপাৰা মহাবিদ্যালয় স্বায়ত্ত সাহিত্যৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গীতাৰ্থ কৌশিকৰ সৈতে। আমি তেখেতক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো। নমস্কাৰ।
1: ধন্যবাদ বাইদেউ, নমস্কাৰ।
0: প্ৰথমতে আমি আগবাঢ়িছো বন্যপ্ৰাণী আৱাসস্থল সংযোগ, ইয়াৰ মূল তাৎপৰ্য কি?
1: আপুনি এটা খুব ধুনীয়া বিষয় আপোনাৰ এই অনুষ্ঠানলৈ লৈ আহিছে, আৱাসস্থলৰ সংযোগ তথা সমৃদ্ধ বন্য জীৱন। গতিকে আপুনি যিহেতু সুধিছে যে কানেক্টিং হেবিটেট, এইবাৰৰ যিটো বন্যপ্ৰাণী সপ্তাহ যাৰ মূল বিষয়, আপুনিও গম পায় বাইদেউ, আমি যিহেতু আমাৰ অসমতেই হওক বা গোটেই ৱৰ্ল্ড ৱাইড যিমানবোৰ বন্যপ্ৰাণী আছে, য'ত আমি অকল জীৱ জন্তুৱে নধৰোঁ, তাত আমি গছ লতাও ধৰিব লাগিব। গতিকে যিমানবোৰ গছ লতাই হওক বা জীৱ জন্তুৱেই হওক, আমাৰ নিজৰ কামৰ বাবেও হওক বা পৰিৱেশৰ বিভিন্ন তাৰতম্যৰ বাবেও হওক, আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে। গতিকে সেইবোৰ সংৰক্ষণ কৰিবৰ বাবে চৰকাৰে বহুতখিনি পদক্ষেপ লৈছে। তাৰ ভিতৰত কিছুমান হৈছে ধৰি লওক নেশ্যনেল পাৰ্ক, কিছুমান এৰিয়া আমাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে, কিছুমান ৱাইল্ড লাইফ চেংচুৰী। কিন্তু যদি আমি ক'বলৈ যাওঁ, অকল এই সংৰক্ষিত বনাঞ্চল গঢ়ি তোলাই কোনোবা এটা বন্যপ্ৰাণীৰ অস্তিত্ব আৰু সুৰক্ষাৰ বাবে যথেষ্ট নহয়। কাৰণ বন্যপ্ৰাণীৰ বংশবৃদ্ধি আৰু সুস্থ জীৱন ধাৰণৰ বাবে বিভিন্ন ধৰণৰ অৰণ্যৰ মাজত ভৌগোলিক সংযোগ হ'ব লাগিব, যাক আমি কওঁ হেবিটেট কানেক্টিভিটি। সেইটো খুবেই এটা অপৰিহাৰ্য বস্তু, কাৰণ আমি সকলোৱে গম পাওঁ যে বিচ্ছিন্ন হৈ পৰা বনাঞ্চলসমূহক প্ৰাকৃতিক যিটো কৰিডৰ থাকে, যিটো কানেক্টিং
0: অৰণ্যৰ মাজৰ
1: যিটো কানেকশ্যন যোগ থাকে, সেইটোৰ জৰিয়তেহে পুনৰ সংযোগ কৰিলেহে প্ৰাণীকুলে মুক্তভাৱে বিচৰণ কৰিব পাৰিব, যিটো এটা আমি যিটো কওঁ যে জেনেৰেল লাইফ কটাবৰ কাৰণে খুবেই দৰকাৰী। যদি আপুনি চাপত থাকে, তেতিয়াহ'লে সেইটোৱে আপোনাৰ জীৱনলৈ বহুতখিনি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সেই অসুবিধা যাতে বন্যপ্ৰাণীয়ে ফেচ কৰিব লগা নহয়, তাৰ বিষয়ে মানুহক সচেতন কৰিবৰ বাবেই এই বছৰৰ যিটো বিষয়বস্তু সেইটো লোৱা হৈছে কানেক্টিং হেবিটেটস থ্রাইভিং ওয়াইল্ড লাইফ।
0: তেওঁলোকে মানে মুক্তভাৱে বিচৰণ কৰিব পৰা এটা সুবিধা আমি দিম,
1: সেইটোৱেই বিষয়বস্তুৰ মূল তাৎপৰ্য। সেইটোৱেই
0: গতিকে যিটো তাৎপৰ্য বিষয়বস্তুৰ, তাতে বহুখিনি কথা সোমাই আছে। এতিয়া বন্যপ্ৰাণীৰ বাবে আৱাসস্থল বিলাক আমি সংৰক্ষণ কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ?
1: আচলতে কি হয়, আৱাসস্থলৰ গুৰুত্ব মই যদি আপোনাকে সুধো যে বাইদেউ আপোনাৰ ঘৰ কত, তেতিয়া আপুনি মোক জানো ক'ব যে মোৰ ঘৰ তেজপুৰত। কাৰণ মই আপোনাৰ ঘৰৰ এড্ৰেছ যেতিয়া বিচাৰিছো, আপোনাক মই য'ত বিচাৰি যাম আপুনি সেইটো এড্ৰেছহে মোক ক'ব, নহয় জানো? গতিকে মেইন তাৎপৰ্য বুলি কওঁতে আমি সেইটোৱে বুজি পাওঁ যে আমি সেই জীৱ জন্তু তাক কোনটো ঠাইত পোৱা যায়, আমি তাতহে তাক সংৰক্ষণ কৰিব পাৰিম। ধৰি লওক মই আপোনাক যদি আপোনাৰ লগত মোৰ যদি কিবা কথা থাকে, সেয়া সুধিবৰ কাৰণে বা আপোনাৰ বিষয়ে জানিবৰ কাৰণে মই আপোনাৰ ঘৰলৈ যাম, ৰাস্তাত লগ ধৰি যদি মই আপোনাক সোধো, না আপুনি মোক ভালদৰে উত্তৰ দিব পাৰিব, না মই আপোনাক ভালদৰে সুধিব পাৰিম।

0: নিশ্চয় আপোনাক বিচাৰি পাম। গতিকে আপোনাৰ বিষয়ে জানিবৰ কাৰণে অকল মোৰ হেবিটেটটো গম পালেই নহ'ব, আপোনাৰ পাৰ্টিকুলাৰ সেই নিচটো গম পাব লাগিব, তেতিয়াহে মই আপোনাক বিচাৰি উলিয়াব পাৰিম বা আপোনাৰ বিষয়ে মই যিখিনি জানিব লগা আছে সেইখিনি জানিব পাৰিম। সেইখিনি যদি আমি বন্যপ্ৰাণীসকলৰ লগতো যদি মিলাই দিওঁ তেতিয়া আমি ক'ম যে বন্যপ্ৰাণী আমি কিয় লগ পাব গৈ আছোঁ, কাৰণ তেওঁলোকক সংৰক্ষণ কৰিব লাগিব। কাৰণ প্ৰকৃতিৰ প্ৰতিটো উপাদানেই এটা প্ৰকৃতিক যিখন ভাৰসাম্য ৰক্ষাত যদি এটা জীৱ জন্তু যদি নোহোৱা হৈ যায় সেই নোহোৱা হোৱাটোৱে বাকী জীৱ জন্তুবোৰৰ ওপৰত বহুত ঋণাত্মক
1: প্ৰভাৱ পেলাব।
0: গতিকে সেই প্ৰভাৱবোৰ যাতে নপৰক বন্যপ্ৰাণীৰ বাবে আৱাসস্থলৰ গুৰুত্ব আমাৰ খুবেই দৰকাৰ। আৰু তাৰ উপৰিও ধৰি লওক মই যদি এনেই যদি লেইমেন লেংগুৱেজত ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথমটো হ'ব মৌলিক প্ৰয়োজনীয়তা পূৰণ। কাৰণ বন্যপ্ৰাণী হ'লেও তাৰো এখন ঘৰ থাকে, গতিকে সি তাৰ খাদ্য, সি ক'ত থাকিব, সি ক'ত প্ৰজনন কৰিব, এই আটাইবোৰ তাৰ হেবিটেট, তাৰ টেৰিটৰীৰ ভিতৰত কৰিব। গতিকে সি তাৰ পৰা ওলাই নাযায়। কাৰণ এটা টেৰিটৰীত যেনেকে আমি কওঁ যে এখন ৰাজ্যত এজন ৰজা থাকে, গতিকে সেই তাৰ নিজৰ যদি টেৰিটৰী ই বেলেগলৈ যায় তেতিয়াহ'লে সি তাত অস্তিত্বৰ সংকটত ভোগাৰ শংকা আহিব পাৰে,
1: বাচি নাথাকিবও পাৰে।
0: কাৰণ যিহেতু ধৰি লওক এনিমেলছৰ ক্ষেত্ৰত ফিমেলছৰ লগতে ধৰি লওক প্ৰজননৰ কাৰণে বহুত কেইজন মেল এনিমেল আহিব পাৰে, গতিকে সেই তাৰ মাজত যিহেতু এগৰাকী ফিমেলৰ কাৰণে তিনি চাৰিজন মেল এনিমেলছে যেতিয়া আপোনাক এপ্ৰ'চ কৰিব তেতিয়া যিহেতু তেওঁলোকৰ সকলোৰে কাম্য এটাই, গতিকে তেওঁলোকৰ মাজত ধৰি লওক কম্পিটিশ্যন হ'ব। আৰু বন্যপ্ৰাণীৰ মাজত কম্পিটিশ্যন বা প্ৰতিযোগিতা হ'লে আমি কি গম পাওঁৱেই, আমাৰ মানুহৰ ক্ষেত্ৰতো যেতিয়া কম্পিটিশ্যন হয় তেতিয়া হয় এজন হাৰে আৰু বা নহবা এজন জিকে, হৰাজন মানে পৃথিৱীৰ পৰা আঁতৰি যাব এনিমেলছৰ ক্ষেত্ৰত। গতিকে আল্টিমেটলি আমি যদি সংৰক্ষণ কৰিব লগা হয় তেওঁলোকৰ আমি হেবিটেটটোহে কৰিব,
1: তাৰমানে সুস্থ এটা বাতাৱৰণ দিব লাগিব তেওঁলোকৰ জীয়াই থাকিবৰ বাবে।
0: হয় হয়, বংশবৃদ্ধি আৰু নিৰাপত্তাৰ কাৰণে তেওঁলোকৰ যিটো আৱাসস্থল তাৰ গুৰুত্ব অসীম।
1: হয়, এতিয়া এটা বনাঞ্চলৰ পৰা আন এটা বনাঞ্চললৈ যেতিয়া বন্যপ্ৰাণী স্বাভাৱিক চলাচল, যেতিয়া হেবিটেট কানেক্টিভিটি বুলি যিটো কৈছে আৱাসস্থল সংযোগ, এইটো কিয় প্ৰয়োজন, কি কাৰণে হ'ব লাগে?
0: হয় বাইদেউ, এটা বনাঞ্চলৰ পৰা আন এটালৈ বন্যপ্ৰাণীৰ যি স্বাভাৱিক চলাচল তাৰ বাবে সংযোগ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। আমি যদি জীৱ জগতৰ বৈচিত্ৰৰ কথা কওঁ তেতিয়াহ'লে আটাইতকৈ যিটো প্ৰাইমেৰী ষ্টেজৰ বৈচিত্ৰ সেইটোক কোৱা হয় জিনীয় বৈচিত্ৰ, অৰ্থাৎ জেনেটিক ডাইভাৰ্চিটি। সেইটো আচলতে খুবেই দৰকাৰ, কাৰণ যদি আপোনাৰ ইনব্ৰিডিং মানে হৈছে অন্তঃপ্ৰজনন, মানে ধৰি লওক আপোনাৰ একেটা প্ৰজাতিৰ প্ৰাণী আপুনি ধৰি লওক তেজপুৰৰ পৰা সংগ্ৰহ কৰিছে আৰু সেই একেটা প্ৰজাতিৰ প্ৰাণী যদি আপুনি ধৰি লওক তামিলনাডুৰ পৰা সংগ্ৰহ কৰিছে, গতিকে একেটা প্ৰাণীৰ মাজত যিহেতু দুইটা এনভাইৰনমেণ্টেল কণ্ডিশ্যন কমপ্লিটলি বেলেগ হয় তেতিয়াহ'লে তাত তেওঁলোকৰ যিটো জিনীয় মানে জিন মানে হৈছে ডি এন এৰ যিটো তেওঁলোকৰ মেকআপ হয় সেইটো বেলেগ হোৱাৰ চান্স থাকে। আৰু যেতিয়া একেটা প্ৰাণী বেলেগ বেলেগ ঠাইৰ পৰা আমি কালেক্ট কৰোঁ তাৰ মাজত যদি ডি এন এৰ কিবা সাল সলনি দেখা পাওঁ সেইটোক আচলতে কোৱা হয় জেনেটিক ডাইভাৰ্চিটি বুলি। আৰু আচলতে জেনেটিক ডাইভাৰ্চিটিৰ কথা কিয় নাযায়, কাৰণ এটা সীমিত ভূখণ্ডত আবদ্ধ হৈ থাকিলে একে বংশৰ মাজত যেতিয়া অন্তঃপ্ৰজনন ঘটে তাৰ ফলত প্ৰজাতিৰ আচলতে ৰোগ প্ৰতিৰোধ যিটো ক্ষমতা হয় সেইটো হ্ৰাস পায়। গতিকে এই সংযোগ যদি থাকে তেতিয়া অন্যান্য এলেকাৰ প্ৰাণীৰ লগত যিহেতু মিলন ঘটিব তেতিয়া জিনীয় বৈচিত্ৰতাটো সুস্থ হৈ থকাৰ সম্ভাৱনা বাঢ়ি যায়। আৰু সেইটো মানে জিনীয় ৰক্ষা মানে আমাৰ জৈৱ বৈচিত্ৰতাৰ বাবে খুবেই দৰকাৰী। আৰু মই যদি দ্বিতীয়টো পইণ্টৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে সেইটো হৈছে ঋতুভিত্তিক প্ৰব্ৰজন। ধৰি লওক কিছুমান ঠাইত ঠাণ্ডা দিনত আচলতে পানী কমি যায়, যিবোৰ পানীত থকা জীৱ জন্তু যিবোৰ পানীত থাকে সেইবোৰ দ পানীলৈ গুচি যায়, গতিকে মাইগ্ৰেট কৰে, প্ৰব্ৰজন হয় এটা ঠাইৰ পৰা আন এটা ঠাইতে। সেই প্ৰব্ৰজন যদি ঋতুভিত্তিক পানী বা বানপানী আদি প্ৰাকৃতিক পৰিস্থিতিৰ সময়ত নিৰাপদ আশ্ৰয়ৰ সন্ধানত আচলতে প্ৰাণীবোৰে মুক্তভাৱে স্থানান্তৰিত হ'ব পাৰে আৰু সেই স্থানান্তৰ হ'ব পাৰিব তেতিয়া যেতিয়া এটা কানেক্টিং ৰোড থাকিব। ধৰি লওক এতিয়া আমি কাজিৰঙাৰ কথাই ক'ব পাৰোঁ, কাজিৰঙাখনৰ এটা ছাইড লাগি আছে ব্ৰহ্মপুত্ৰৰ লগত আৰু যেতিয়া অসমটোতো আমাৰ এখন বানে গৰকা অঞ্চল বুলি ক'লেই আমাৰ ৰাজ্য বুলি ক'লেও ভুল নহয়, আমাৰ অসমত প্ৰতিবাৰে বানপানী আহে আৰু কাজিৰঙাৰ আমি প্ৰতিবাৰে দেখোঁ যে কাজিৰঙাৰ এটা অঞ্চল পূৰা পানীৰ তলত থাকে। তেতিয়া কি হয়, বানপানী হোৱাৰ ফলত কাজিৰঙাৰ যিবোৰ জন্তু হয় হাতীয়েই হওক বা গড়েই হওক সেইবোৰ ৰাস্তা পাৰ হৈ কাৰ্বি আংলঙৰ পাহাৰলৈ গতি কৰে আৰু সেই পাহাৰলৈ যাওঁতে যিটো ৰাস্তা ক্ৰছ কৰোঁতে গাড়ীৰ খুন্দাত বহুত জীৱ জন্তুৰ মৃত্যু হয়। গতিকে এই প্ৰব্লেমটো কমিব তেতিয়া যেতিয়া তেওঁলোকৰ এটা কৰিডৰ বনোৱা হ'ব। আচলতে আমি এতিয়া কি কৰিছোঁ, আমি ভুল করে আছো। আমি বন্যপ্রাণীর যে রাস্তা তাতে আমি কিবা নহয় কিবা এটা নির্মাণ কার্য আরম্ভ করে

0: দেখিছোঁ। ধৰি লওক আপোনাৰ ঘৰৰ সন্মুখত এঘৰ বেলেগ মানুহ থাকে, আপোনাৰ ঘৰলৈ যোৱা ৰাস্তাটো যদি তেওঁলোকে বেৰি দিয়ে, আপুনি তেওঁলোকৰ ঘৰৰ বেৰা পাৰ হৈ যাব লাগিব, নাইবা আপুনি তেওঁলোকৰ লগত কাজিয়া লাগি বেৰাখন ভাঙিব লাগিব। হাতীয়েও একেটাই কৰে, হাতীৰ ৰাস্তাত আপুনি এখন ৱাল দি দিছে, ৱালখন হাতীয়ে ভাঙিবই, আৰু ভাঙিলে তেওঁলোকৰ ৰাস্তাত আমি তেওঁলোকৰ ৰাস্তাটো ব্লক কৰি দিছোঁ, আৰু আমি সেইটো ক'বলৈ যাওঁ যে মেন এলিফেণ্ট কনফ্লিক্ট। গতিকে সেইটো ভুল কোনে কৰিছে? আমি বিনা অনুমতিত হাতীৰ যোৱা ৰাস্তাটোত যেতিয়া এখন ৱাল বনাই দিছোঁ, সেইটো আমাৰ ভুল।
1: এতিয়া বন্যপ্ৰাণীয়েতো ক'ব নোৱাৰে নহয়,
0: হয় হয়
1: হয়, ৱালখন নিদিব মোৰ অহা যোৱা ৰাস্তা,
0: সেইটোৱে। আৰু সেইটোৱে মোৰ আচলতে মানে দুখ লাগে, বন্যপ্ৰাণীয়ে ক'ব নোৱাৰে কাৰণে আমি যে বন্যপ্ৰাণীৰ পৰা কিমান মানে আমি ধৰি লওক সি জন্তুহে, সি এইফালে নাহিলে সিফালে গুচি যাব। আৰে আমি মানুহবোৰতো কোৱা হয় ছ'চিয়েল এনিমেল বুলিয়ে কোৱা হয়, সামাজিক জীৱ বুলিয়ে কোৱা হয় আমাক, আমিও জীৱ জন্তুৱে, আমি জাষ্ট খালি সামাজিকভাৱে থাকো কাৰণে আমাক মানুহ বুলি কয়। আচলতে জীৱ জন্তু সামাজিকেই হয়, কিন্তু আপুনি যদি তেওঁলোকৰ ৰাস্তাত ব্লক কৰি দিয়ে তেওঁলোকে ভাঙিবই,
1: সেইটোতে সংঘাতৰ সৃষ্টি হয়।
0: হয় হয় হয় হয়।
1: এতিয়া সেইকাৰণে ধৰক ৰেল পথ বা ৰাস্তা নগৰীকৰণ এইবিলাক সম্প্ৰসাৰণেও বন্যপ্ৰাণী আৱাসস্থলত প্ৰভাৱ পেলাই আছে।
0: নিশ্চয় নিশ্চয়। মই যিহেতু চাকৰি সূত্ৰে ইয়াত, মোৰ ঘৰ গুৱাহাটীত, গতিকে আমি গুৱাহাটীত ৰাণী গড়ভাঙা যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে তাৰ মাজেদি আপোনাৰ দীপৰ বিল, আমাৰ ৰামচৰ ছাইট হয়, আমাৰ সেই ৰামচৰ ছাইটৰ এটা ছাইট আৰু আপোনাৰ যিটো ৰাণী গড়ভাঙা ৱাইল্ড লাইফ চেংচুৰী হয়, তাৰ মাজেদি আপোনাৰ ৰেলৱে লাইনটো যোৱাৰ কাৰণে আপোনালোকেও চাগে বাতৰিত পঢ়িয়ে থাকে, হাতী প্ৰায়ে মৰে ৰেলৰ
1: খুণ্ডাত।
0: গতিকে সেইবোৰ আচলতে মানৱ সৃষ্ট কাৰণ, আমি আমাৰ নিজৰ সুবিধাৰ কাৰণে বনাই লৈছো হয়, কিন্তু আমি মানে ইমান ছেলফিছ, আমি অকল নিজৰ কথাই ভাবিছো, আমি ভবা নাই যে আমি চলি থাকিবৰ কাৰণে পৰিৱেশৰ প্ৰতিটো বস্তুৰে সামঞ্জস্য থাকিব লাগিব, আৰু ইকলজিকেল বেলেন্স যদি নহয় তেতিয়াহ'লে আজি যদি জীৱ জন্তুবোৰ আমাৰ পৰা নোহোৱা হৈ গৈছে, খুব দুটা তিনিটা প্ৰজন্মৰ পিছত মানুহ নামৰ জীৱ জন্তুবোৰো নোহোৱা হৈয়ে যাব।
1: হয়, গতিকে এই ক্ষেত্ৰত আমি বহুত দকে চিন্তা কৰিব হ'ল, নহয় জানো?
0: হয় হয়।
1: আৱাসস্থল খণ্ডিত হ'লে বন্যপ্ৰাণী জীয়াই থকাৰ কাৰণেই সমস্যা হৈ পৰে।
0: হয় হয়। হেবিটেট ফ্ৰেগমেণ্টেশ্যনটো পৰিৱেশ তন্ত্ৰৰ ওপৰত খুব এটা ডাঙৰ ক্ষতি কৰি আছে। মই যে অলপ দেৰি আগত ইনব্ৰিডিং ডিপ্ৰেশ্যনৰ কথা কৈছিলোঁ, তাত আপোনাৰ কি হয়, যদি ধৰি লওক জিনীয় বৈচিত্ৰ সংকুচিত হৈ পৰে, তেতিয়া কিছুমান আমাৰ ডি এন এত যদি ক্ৰুটি থাকে, ডি এন এত কিছুমান কেতিয়াবা মিছমেচ পেয়াৰিং হয়, সেই মিছমেচ পেয়াৰিংবোৰ হোৱাৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে, কিছুমান ক্ৰমজমেল ডিজিজ হয়, জেনেটিক ডিজিজ হয়, সেইবোৰৰ ফলত যেতিয়া সেইবোৰ ডিজিজ যদি কোনোবা এটা এনিমেলছৰ ক্ষেত্ৰত পোৱা যায়, তেতিয়া কি হয়, ই সেই প্ৰজাতিটোৰ বিলুপ্তিৰ ক্ষেত্ৰত গতি কৰাত বহুতখিনি সহায় কৰে। মানে সেই এনিমেলটোক আমি হেৰুৱাবলৈ গৈ আছো, তাৰ যদি ডি এন এত কিবা খেলি মেলি আহিছে। তাৰ উপৰিও আমি যেতিয়া ইকলজি পঢ়োঁ, তাত এটা আছে এজ ইফেক্ট বুলি, অৰ্থাৎ সীমাৰ প্ৰভাৱ, যাৰ মূল কথাটো হৈছে বনাঞ্চল খণ্ডিত হ'লে বাহ্যিক সীমাৰ দৈৰ্ঘ্য বাঢ়ি যায়, ফলত চোৰাং চিকাৰী, বন জুই, ধৰি লওক আগ্ৰাসী অপতৃণ, যিবোৰ আমি কওঁ ইনভেচিভ স্পেচিজ, এইবোৰে সহজে অৰণ্যৰ ভিতৰলৈ সোমাই আহিব পাৰে, যাৰ ফলত আল্টিমেটলি অৰণ্যখনৰ ভিতৰত থকা যিবোৰ ধৰি লওক প্ৰাণী তাক ক্ষতি কৰিব। তাৰ উপৰিও যদি মই একেবাৰে সাধাৰণ অৰ্থত ক'বলৈ যাওঁ, যিহেতু মোৰ ঠাই কমিলে, গতিকে মই এতিয়া ঘূৰিবৰ কাৰণে সৰু ঠাই হোৱাৰ লগতে মোৰ খাদ্যৰ সংকটতো মই ভুগিব পাৰোঁ,
1: খাদ্য বিচাৰিব লগা
0: হয়। হয় হয়। কাৰণ বিশেষকৈ ধৰি লওক হাতী বা বাঘৰ দৰে যিবোৰ ডাঙৰ জীৱ, তাহাঁতক এটা বহুত ডাঙৰ এৰিয়া লাগে। যেতিয়া হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈ যায়, তেতিয়া তাহাঁতৰ কাৰণে যিমানখিনি ফ্ৰেগমেণ্টেড এৰিয়াটো খুব কম হৈ
1: পৰে,
0: ফলত তাহাঁতৰ মাজত কম্পিটিশ্যনৰ সৃষ্টি হয়। কম্পিটিশ্যন সৃষ্টি হওঁতে মই যিহেতু আগত কৈয়ে গৈছো, এটা হাৰিব,
1: যুদ্ধ হয়, মানে
0: হয়, যুদ্ধ হলে এজনৰ মৃত্যু হ'ব,
1: আৱাসস্থল আচলতে খণ্ডিত হোৱাত আমি
0: বাধা দিব লাগে, বাধা দিব লাগে।
1: গতিকে আমি এতিয়া যিখিনি আপোনাৰ পৰা কথা জানিলো যে আৱাসস্থল সংযোগ বা আৱাসস্থল খণ্ডিতকৰণ, এই দুইটা কথা, সংযোগটো বহুত প্ৰয়োজনীয় কথা আৰু খণ্ডিত হ'ব নালাগে, যিটোৱে বন্যপ্ৰাণীক বিশেষভাৱে প্ৰভাৱ পেলায় বা পৰিৱেশ তন্ত্ৰটো ই প্ৰভাৱ পেলায়। গতিকে এই ক্ষেত্ৰত আমি সকলো সজাগ আৰু সচেতন হ'ব লাগিব, নহয় জানো?
0: বাইদেউ এটাই কথা ক'ম, যদি আমি মানুহ বন্যপ্ৰাণী সংঘাতৰ কথা যদি আমি কৈ থাকোঁ, আৰু সেইটো ৰোধ কৰিবলৈ মাত্ৰ এটাই উপায় আছে, সেইটো হৈছে আৱাসস্থল সংৰক্ষণ। অৰ্থাৎ তেওঁলোক য'ত থাকে তেওঁলোকৰ হেবিটেট কনজাৰ্ভ যদি আমি নকৰোঁ, তেওঁলোকৰ হেবিটেটত গৈ পেলাই যদি আমি যদি দখল কৰিবলৈ যাওঁ, তেওঁলোকে আমাক আক্ৰমণ কৰিব। গতিকে আমি নিজকে চিকুটি চাব লাগিব, আচলতে মূল দোষী কোন, তেতিয়া দেখিব আমি নিজেই দোষী।
1: ধন্যবাদ ডক্টৰ গীতাৰ্থ কৌশিক, আজি আপুনি বন্যপ্ৰাণী সপ্তাহৰ বিষয়বস্তুৰ আধাৰত যিখিনি গুৰুত্বপূৰ্ণ কথা আমাক ক'লে, বন্যপ্ৰাণী আৱাস

0: সকল সংযোগ সমৃদ্ধ বন্য জীৱন। আশা কৰিছো আমাৰ যিসকল শ্ৰোতা তেওঁলোকে শুনি আছে তেওঁলোক সজাগ হ'ব, সচেতন হ'ব।
1: আৰু আপোনালোকো অশেষ ধন্যবাদ জনালো বাইদেউ, আপুনি মোক এইখিনি কথা ৰাইজৰ মাজলৈ প্ৰচাৰ কৰাত সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।
0: পুনৰ আপোনাক ধন্যবাদ জনাইছো আৰু এই অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছো। শ্ৰোতাই ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত বন্যপ্ৰাণী আৱাসস্থল সংযোগ আৰু সমৃদ্ধ বন্য জীৱন এই বিষয়ে আমাক কিছু কথা জনালে ৰঙাপাৰা মহাবিদ্যালয় স্বায়ত্তশাসিতৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গীতাৰ্থ কৌশিকে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: শ্ৰোতা ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ শ্ৰোতাই ফোনযোগে অনুৰোধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লোৱা হৈছে ফোন ইন গানে গানে অনুষ্ঠানৰ আজিৰ খণ্ডটি। ফোন ইন গানে গানে অনুষ্ঠানৰ ফোনতে ফোন কলটি লওঁ। হেল্ল'
2: হেল্ল'
1: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে।
2: নমস্কাৰ। মোৰ নামটো ষ্টেচন চাৰিআলিৰ পৰা ক'লো, শ্ৰীমতী প্ৰণতী দত্ত।
1: প্ৰণতী দত্ত, হয় হয়। বাৰু দত্ত, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনাব?
2: আজি যিহেতু নৈ কাষে কাষে কহুৱা ফুলিছে, শৰতৰ আগমনৰ বাতৰি দিছে, গতিকে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কণ্ঠৰ কহুৱা বন মোৰ অশান্ত মন এই গীতটি শুনাই দিব।
1: বাৰু, এই গীতটি আমি শুনাব পাৰিম। হয়, বৰ্তমান শৰত বুলি ক'লে বহুত কথা মনলৈ আহে নহয় জানো?
2: শৰত বুলিলে ভালেই লাগে বাৰু, আকাশখন যিহেতু সৰকাল হয়, তাৰপিছতে নদ নদীৰ পানীবিলাক স্বচ্ছ আৰু নিকা হয়, বিল খালবিলাকত ভেদ পদুমেৰে উপচি পৰে, তাৰপিছতে শৰতৰ শেৱালিও ফুল ফুলে, শৰতৰ আগমনৰ জাননী দিয়ে, তেনেকে শৰত বুলিলে আৰু দুৰ্গা পূজাও
1: আশাৰ বতৰ আনে। আপোনালৈ ধন্যবাদ থাকিল আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
2: ঠিক আছে, ধন্যবাদ।
1: ধন্যবাদ।

0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে দিনেশ শৰ্মা হয় শৰ্মা আপুনি নিজৰ কৰ্মত আছে নহয় জানো বাৰু আপুনি যিহেতু দিনটো কৰ্মতে ব্যস্ত হৈ থাকিবলগীয়া হয় এই কৰ্ম ব্যস্ততাৰ বাহিৰেও আপুনি অন্য কি কি কৰিবলৈ ভাল পায়
1: মই ৰেডিঅ' শুনি ভাল পাওঁ ৰেডিঅ' নকৰে থাকিব নে মানে
0: হয় হয়
1: খেল চাই ভাল পাওঁ কালি খেল চাই বহুত ভাল লাগিলে
0: কালি ভাল লাগিলে হয়
1: সুমন গিলে ডাবল চেঞ্চুৰী মাৰিছে
0: হয় হয়
1: ৰোহিত শৰ্মা চেঞ্চুৰী মাৰিছে
0: ভাল লাগিলে উত্তেজনাপূৰ্ণ খেল আছিলে বাৰু যিটো গীত আপুনি শুনিবলৈ বিচাৰিছে সেই গীতটি আচলতে বহুত জনপ্ৰিয় গীত আৰু ই প্ৰতিটো অনুষ্ঠানৰ এক আৰম্ভণি গীত
1: হিচাপে জুবিন দা সোনকালে ন্যায় পাব বুলি
0: নিশ্চয় নিশ্চয় নিশ্চয় আমিও আশা কৰোঁ পাৰো আপোনালৈ ধন্যবাদ থাকিল আৰু গীতটি শুনাবলৈ লৈছোঁ ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' ফোন
0: হয়
1: ইন গানে গানে নহয় জানো?
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে
1: হয়,
0: আপুনি
1: মই ৰমেশ পাত্ৰ
0: হয়
1: গোলাঘাট বেতিনী বাগিচাৰ পৰা কৈ আছো।
0: হয় হয় হয় আপুনি চাহ বাগিচাৰ এগৰাকী কৰ্মচাৰী নহয় জানো?
1: হয় হয়,
0: বাৰু মোৰ মনলৈ আহিছে।
1: প্ৰথমে আপোনাক নমস্কাৰ জনাইছো।
0: ধন্যবাদ ধন্যবাদ মোৰ ফালৰ পৰা নমস্কাৰ আগবঢ়ালো।
1: হয়,
0: আজি আপোনাৰ অনুৰোধৰ গীতি জনাব।
1: মই আজি জুবিন গাৰ্গৰ একাদশী ৰাতিয়াৰ গানটো শুনিব বিচাৰিছো।
0: ঝুমুৰ গীত নহয় জানো?
1: হয়,
0: একাদশী ৰাছিয়া। হয়
1: হয়
0: বাৰু।
1: আৰু গীতটো মই উপহাৰ হিচাপে দিব বিচাৰিছো ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, শৰত দুৱৰা, নীলোৎপল দুৱৰা, দেৱাশিষ হাজৰিকা, ৰুণু পাত্ৰ, অঞ্জলি বসুমতাৰী, সুনিতা বসুমতাৰী আৰু সকলো শ্ৰোতালৈ এইটো উপহাৰ ৰূপে আগবঢ়ালো।
0: উপহাৰ হিচাপে আগবঢ়াইছো বাৰু, ধন্যবাদ। কাৰণ আপুনি কৰ্মব্যস্ততাৰ মাজত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান সদায় শুনে, তাৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।
1: হয় ধন্যবাদ।
0: হয় আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: হয়।

0: হেল্ল'
1: হেল্ল'
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰ ফোন ইন গানে গানে।
1: হয় হয় নমস্কাৰ ছাৰ, মই
0: নমস্কাৰ
1: বিমল
0: বসুমতাৰী। হয় হয় বিমল বসুমতাৰী, আমাৰ নিয়মীয়া শ্ৰোতা। আৰু বসুমতাৰী ডাঙৰীয়া, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব? জুবিন গাৰ্গৰ বড়ো গীত আমি যত্ন কৰিম, বাৰু সেই বড়ো গীতটি নহলেও অন্য কিবা গীত শুনিব নেকি?
1: জুবিনৰ গীত শুনাব পাৰিলে শুনাই দিব, নহলে জুবিন দিব ফুল ফুৰিছে, কিবা ফুল ফুলৰ ৰ'দৰে ফুলি গীত,
0: ফুল ফুলক ৰ'দৰে ফুল, বৰ সুন্দৰ গীত।
1: যদি বড়ো গানটো শুনাব নোৱাৰি,
0: নিশ্চয় আমি যত্ন কৰিম বড়ো গীতটি শুনাবৰ কাৰণে।
1: ইয়াত মই দুজনমানৰ নাম ল'ব বিচাৰিছো।
0: নিশ্চয় কওক।
1: আমাৰ আছে উমৰ বসুমতাৰী, ফাইকন মুণ্ডা, সন্ধিয়া ৰাণী গগৈ,
0: চন্দ্ৰকান্ত
1: টাই, বিনোদ গগৈ, অজিত কুমাৰ শৰ্মা আৰু পটুল বৰুৱা গীতটো।
0: বাৰু বাৰু বসুমতাৰী, আপোনালৈ ধন্যবাদ থাকিল আৰু আপোনালোকৰ অনুৰোধৰ গীতটি শুনাবলৈ।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে
1: মই
0: নমস্কাৰ।
1: মৰাণৰ পৰা কৈছিলোঁ।
0: হয় পুনৰ ক'ব।
1: মই মৰাণৰ পৰা কৈছোঁ।
0: মৰাণৰ পৰা হয় হয়
1: হয় হয় মোৰ নামটো
0: মৰাণৰ পৰা

0: আপোনাৰ সংযোগ হোৱা প্ৰথম শ্ৰোতা যেন লাগিছে বাৰু।
1: মই এবাৰ দ্বিতীয়বাৰৰ বাবে পাইছো।
0: বাৰু,
1: হয় হয়, মোৰ নামটো সন্ধ্যাৰাণী গগৈ ধাদুমীয়া।
0: সন্ধ্যাৰাণী গগৈ খাটনিয়াৰ, হয়
1: ধাদুমীয়া ধাদুমীয়া
0: ধাদুনীয়া, হয় হয় হয়
1: হয় হয় হয়।
0: বাৰু
1: ভালনে?
0: ভালে আছো। আৰু আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মোক আজি অংগৰাগ মহন্তৰ যিকোনো এটি গীত শুনাই দিব।
0: অংগৰাগ মহন্তৰ যিকোনো গীত বাৰু আমি শুনাব পাৰিম।
1: হয় হয়।
0: যদিও আপুনি আগতে পৰিচয় দিছে, তথাপিতো আজি আমাৰ অনুষ্ঠানৰ খাতিৰত আপোনাৰ পৰিচয় পুনৰ দিব নেকি?
1: হয় হয়, নিশ্চয় দিবলৈ পালে মোৰো ভাল লাগিব।
0: হয় হয়।
1: বৰ্তমান মই এগৰাকী গৃহিণী, লগতে মই আজিৰ সময়ত কিতাপ পঢ়ি ভাল পাওঁ।
0: নিশ্চয়।
1: সৰু সুৰা এনেই কিবা কিবি দেখা মেলা কৰি ভাল পাওঁ।
0: হয়।
1: আৰু মই ৰান্ধি খুব ভাল পাওঁ।
0: হয়।
1: আৰু লগতে মই সৰু সৰু ল'ৰা ছোৱালীক পঢ়াওঁ, সেয়াই মই।
0: নিশ্চয়। আপুনি পঢ়া শুনাৰ কামতো অলপ ব্যস্ত থাকে নহয় জানো?
1: হয়
0: ভাল পায়। হয় হয়।
1: মানুহজনো আচলতে তেওঁ শিক্ষক কৰে, তেনেকৈ তেওঁ ব্যস্ত হৈ আছে।
0: বাৰু বাৰু, এখন সুখৰ সংসাৰ বুলি ক'ব লাগিব, খুব বুজা পৰা।
1: আমি মানে নতুনকৈ বিবাহপাশত আবদ্ধ হৈছোঁ।
0: বাৰু বাৰু, যি নহওক, আপুনি আমাৰ এই অনুষ্ঠানৰ পৰা গীত শুনিবৰ কাৰণে যি অংশ ললে তাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো।
1: হয় হয়, মই আপোনালোকৰ কেন্দ্ৰৰ সকলো বিষয় বিষয়লৈ মোৰ সেৱা জনালো।
0: ধন্যবাদ। আৰু আপোনালোকৰ নিচিনা শ্ৰোতাসকল আমাৰ সদায় কাম্য, সদায় প্ৰয়োজন, গতিকে পুনৰবাৰ ধন্যবাদ জনাই
1: নিশ্চয় লগ পাই বহুত ভাল লাগিলে।
0: নিশ্চয় গীতটি শুনাবলৈ লৈছো।
1: হয় হয়, ধন্যবাদ
0: ধন্যবাদ।

0: হেল্ল'
1: নমস্কাৰ,
0: নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কাৰেকাৰী
1: মই প্ৰণৱ কুমাৰ দত্তাই
0: প্ৰণৱ
1: ক'লো,
0: কুমাৰ দত্ত।
1: দাঁতিত খাটলগাঁও শিৱসাগৰৰ পৰা।
0: হয় হয়, শিৱসাগৰ বুলি ক'লে বহুত কথা মনলৈ আহে, তথাপিতো
1: হয়
0: আজি অন্য কথা নাপাতোঁ। আজি আপুনি পুনতে আপোনাৰ অনুৰোধৰ গীতটি আমাক জনাব।
1: মই জুবিন গাৰ্গৰ কণ্ঠৰ কি হ'ব এই জীৱন গীতটো শুনিব বিচাৰিছোঁ। গীতটো মই হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ মোৰ এজন ভাল বন্ধু আছে ইমৰাণ আলী, আৰু ধেমাজি মাছখোৱাৰ অৰুণ হাতীবৰুৱা, যোগেশ্বৰ শইকীয়া আৰু ইন্দুমণি কোচলে গীতটো চৰ্চা কৰিলোঁ। আৰু
0: নিশ্চয় আমি গীতটি শুনাব পাৰিম। এতিয়া যিটো শৰতৰ বতৰ, আপুনি আৰু খেতি বাতিৰ লগতে আপুনি জড়িত হৈ থাকে খুব চমুকৈ, আপুনি কিহৰ লগত জড়িত আছে জনাব নেকি?
1: এতিয়া বাম খেতি মই জেগা উলিয়াইছোহে, মই সেইকাৰণে আজি আপোনাৰ অলপ গুটি আনিলোঁ, আপোনাৰ চমহেলাই গুটি, মেৰেলাই গুটি, তাৰপিছত ধনিয়া আনিছোঁ, লোকেল ধনিয়া আৰু হাইব্ৰিড ধনিয়া,
0: হয়
1: তেনেকে কৰি মই জেগা কৰিছোঁ।
0: নিশ্চয় নিশ্চয় নিশ্চয়, আপুনি চিন্তা কৰিছে
1: চিন্তা কৰিছোঁ,
0: হয়।
1: আৰু মানে এই খেতিটো মানে খুব এটা ভাল লাগে, খোৱা বোৱাতকৈ মানে আপোনাৰ বস্তুটো খেতিটো কৰি চাই খুব ভাল লাগে মানে।
0: বাৰু, আপোনালৈ ধন্যবাদ থাকিল।
1: এইটো মানে সোৱাদো বেলেগ নহয়,
0: সোৱাদো বেলেগ। পুনৰ আপোনাক লগ পালে এনেধৰণৰ কথা পাতিম আৰু আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।
1: ধন্যবাদ,
0: ধন্যবাদ।

0: ইমানপুৰে শ্ৰোতাসকলে ফোনযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান ফোন ইন গানে গানে শুনিলে। ত্ৰৈলোক্যবাৰে যুগুতৰ আজিৰ অনুষ্ঠানটি প্ৰযোজনা আগবঢ়ালে ৰূপান্ত কুমাৰ দাসে। ফোন ইন গানে গানে অনুষ্ঠানৰ পৰৱৰ্তী অংশটি শুনিবলৈ পাব অহা মঙলবাৰে আজিৰ এই একে সময়তে।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনক উস্তাদ বিলায়ত খানৰ সেতাৰবাদন।

0: শ্ৰোতা, ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিলায়ত খানৰ চেতাৰবাদন শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: তেন্তে আৰম্ভ কৰোঁ ইনভেষ্টিংৰ পাত।

গীতটিৰ শিল্পী আছিল আদনান স্বামী, শংকৰ মহাদেৱন আৰু শ্ৰেয়া ঘোষাল ফুলছবি মাই নেম ইজ খান। শ্ৰোতা, ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আৰু হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে।

আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্টছ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ, লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, বিলিফাং শইকীয়াৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী, আৰু ডিউটি ৰুমত ত্ৰৈলোক্য বৰাৰ সৈতে মই চিত্ৰামণি বড়োৱে প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।